নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ 30 দিন, 1948 খ্ৰীষ্টাব্দৰ শাওন মাহৰ 25 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 16 আগষ্ট। এতিয়া সময় পুৱা 5:33 আৰু 38 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত।

এই আকাশখনে গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰিয়াংকী দেৱ চৌধুৰী আৰু শৰ্মিষ্ঠা দাস, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, হৰমোহন বৰ্মন, অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্ধুনে শুনিলে আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে তৰালী শৰ্মাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ৰাধাকান্ত ডেকাৰ কণ্ঠ লোকগীত, মুকুল বৰুৱা আৰু সংগীতবৃন্দৰ কণ্ঠৰ ভক্তিমূলক গীত, মতিউৰ ৰহমান আৰু লগৰীয়াসকলে গোৱা চিয়া গীত আৰু শেষত চম্পা বাচাকৰ কণ্ঠৰ সুৰদাস ৰচিত ভজন শুনিলে।

0: Will be on a two-day visit to Tamil Nadu beginning today. During the visit, he will participate in a series of academic, commemorative and literary events in Chennai, Chengalpattu, Thiruvarur and Thanjavur. Today, Mr. Radhakrishnan will attend the 22nd convocation of the SRM Institute of Science and Technology in Chengalpattu. He will also attend the first death anniversary function of former governor of Nagaland, Manipur and West Bengal in Chennai. National Testing Agency, NTA, will release the provisional answer keys for UGC NET June 2026, CSIR NET ICAR All India Entrance Examination for Admission and All India Competitive Examination for PhD programs today. In a social media post, NTA said, the provisional answer keys will be published on its official website. It advised candidates to rely only on official communication from the NTA. Amrit Udyan will be open to the general public from today till the 15th of next month. Our correspondent reports the garden will remain open from 10 a.m. to 6 p.m. with the last entry at 5 p.m. It will remain closed on Mondays for maintenance. The Delhi government has extended the existing paper-based pink ticket facility for women passengers in Delhi Transport Corporation or DTC buses till the 31st of this month. A Transport Department order states that women eligible for free bus travel can continue to use paper-based pink tickets in DTC and Delhi cluster buses. In hockey, India defeated Wales 3-1 in a Group D match of the FIH Hockey World Cup in Amstelveen, Netherlands yesterday. And in men's cricket, India will resume their first innings at the overnight score of 288 for 2 against Sri Lanka on the second day of the first test at the Gale International Stadium today. Devdutt Padikkal remained unbeaten on 131, while Rishabh Pant was on 27 when the stumps were drawn yesterday evening. KL Rahul retired hurt on 77. The game was cut short to 73 overs due to two rain breaks yesterday. Earlier, India won the toss and opted to bat first. And that is the end of this news bulletin.
1: Medium over Sarikai Gardome pass meter, Hot Frontis kilohertz, FM and or Ekhoek Dahomi Samegahertz, Logote, News on AIR mobile pot, Ea Akakmani Guahati Mohavaho, Mukutamala.
2: Dimbesor Neogekusil. ভয় যদি সঁচাকৈ কৰিবই লাগিব তেন্তে ভয়লৈ ভয় কৰা উচিত, কিয়নো এবাৰ ভয় সুমুৱাই দিব পাৰিলে এচাৰি এডালেৰে দঁতাল হাতীটোকো বশ কৰিব পাৰি। ভয় গুপ্ত সতৰু আন্ধাৰ বাটত জোপ লৈ থাকে, তাৰ লগত যুঁজিবলৈ হ'লে তাক পোহৰলৈ চোঁচৰাই আনিব লাগে, তাতেই শেষ। আহাৰ নিদ্ৰা ভয় য'ত কৰা ত'তেই হয়। ফুটবলটো মূৰত পৰে বুলি খেলৰ মাজত ভয় কৰি ৰৈ থাকিলেই সি মূৰত পৰিব আৰু দুখ পাবা, কিন্তু হাঁহেৰে হেড কৰি তাক ওফৰাই পঠিয়ালেই মূৰত অলপো দুখ নাপায়। সকলো বিপদ আপদ আৰু ভয়ৰ সম্পৰ্কে একেই কথা। নিজত আৰু ঈশ্বৰত বিশ্বাস, জীৱনৰ দুখ দুৰ্ভাগ্যৰ লগত যুঁজিবৰ সাহস, এইবোৰহে নৈতিকতা বল আৰু আধ্যাত্মিক শক্তিৰ মূল। সততাৰে জীয়াই থকাতনো নৈতিক কাৰ্য কি আছে? জীৱনৰ দুখ দুৰ্ভাগ্য বুকুপাতি লোৱাতকৈনো আধ্যাত্মিক শক্তি আৰু কি হ'ব পাৰে? জীৱনৰ বিপদ আপদৰ পৰা পলাই সাধু হোৱাতকৈ সেইবোৰৰ লগত যুঁজি সংসাৰী হোৱাটো নিশ্চয় শ্ৰেষ্ঠ। বেশ্যাত পতিত হোৱা অজামিলে সেই বেশ্যা আৰু তাইৰ ল'ৰা ছোৱালীক প্ৰাণে পণে পোহপাল দি পাপ ক্ষয় নকৰা হ'লেই তেওঁৰ মুখত নাৰায়ণ নাম ওলাবলৈ পালেহেঁতেন কেনেকৈ? গতিকে সন্যাসশ্ৰমতকৈ গৃহশ্ৰম নিশ্চয় শ্ৰেষ্ঠ। যুঁজ জীৱনৰ সহজাত বৃত্তি, কিন্তু এই যুঁজ হ'ব লাগে সদায় অসৎ বৃত্তিৰ বিৰুদ্ধে। লক্ষ্যস্থানতকৈ যাত্ৰাহে অধিক লাগতিয়াল। কোৱা হয় বোলে লোকলৈ বুলি গছ ৰোৱা মানুহজনেই পোন প্ৰথমে জীৱনৰ উদ্দেশ্যৰ সঁহাৰি পাইছিল। গতিকে যিয়ে যাত্ৰাপথ চিনি পায় তাৰ লক্ষ্যস্থানৰ চিন্তা নাই, আৰু যি এবাৰ লক্ষ্যস্থানৰ সন্ধান পাইছে তাৰ জীৱনত কোনো পৰাজয়ৰ ভয় নাই। কিয়নো তেওঁক দেখি পৰাজয়।

0: নিজেই পরাজিত হব। বায়ুর বাধা নহলে চৰাই উৰিব নোৱাৰে, পানীৰ বাধা নহলে মাছে সাঁতুৰিব নোৱাৰে। এটাকে বাধা গতিৰ অন্তৰাই নহয়, বৰঞ্চ সহায়ক। তেনেকৈ কোনোবাই যদি সঁচাকৈ ঈৰ্ষা কৰে, সিও শুভ লক্ষণ। যিহেতুকে বিশেষ উচ্চ স্তৰলৈ নুঠিলেই কোনো ঈৰ্ষাৰ পাত্ৰ হ'ব নোৱাৰে। অৱশ্যে অনুপযুক্ত সমালোচনাক মনত ঠাই দিব নালাগে।
1: আজিৰ মুকুতামালাৰ কথাখিনি ডিম্বেশ্বৰ নেগুৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
3: ভাইটি ভণ্টিহঁত, এই মাহৰ সমূহীয়া গীতৰ অনুষ্ঠানত লোৱা হৈছে এই গীতটি, হাম এক হে হাম এক থে হাম এক ৰেহেংগে। হিন্দী ভাষাত এই গীতটি লিখিছে সুৰেশ চন্দ্ৰ গুপ্তাই আৰু সংগীত ৰচনা কৰিছে ৰাকেশ পণ্ডিতে। তেনেহ'লে তোমালোকে কাগজ কলম লৈ গীতটি লিখিবলৈ সাজু হৈছা? তাৰ আগতে এবাৰ সম্পূৰ্ণ গীতটি শুনি লোৱাচোন।

0: হোৱা
1: এইবাৰ তোমালোকে স্থায়ী পিছত প্ৰথম অন্তৰাটো শিকি লোৱা। প্ৰথম অন্তৰাটো পঞ্চম স্বৰ, মানে যিটো আমাৰ চা ৰে গা মা পা স্বৰটোৰ পৰা আৰম্ভ হৈছে।

0: গীতটি তোমালোকৰ নিশ্চয় মনত থাকিব নহয় জানো? ভাইটি ভনীতিহঁত, আজিলৈ আমাৰ গীতটিৰ পাঠদান শেষ হ'ল। তোমালোকে ঘৰত ভালদৰে গীতটি অভ্যাস কৰিবা।
1: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি হিন্দী ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা শিল্পীৰ নিজৰ।

আজি নিশা 9:30 বজাত অখিল ভাৰতীয় নাট্যানুষ্ঠানত ৰাণী দুৰ্গাৱতী শীৰ্ষক এখনি নাট শুনিবলৈ পাব। যোগেশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত মূল হিন্দী নাটখনৰ অসমীয়া ভাষান্তৰ নিশাত মজুমদাৰৰ। নাটখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 5:25 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত স্বাধীনতা সংগ্ৰামী ৰতিৰাম মাহাতো সম্পৰ্কে আলোচনা কৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনত কৃষি বনানীকৰণৰ ভূমিকা, এই বিষয়ে আলোচ কৰিব ডক্টৰ কুসুম কুমাৰ ডেকা, ডক্টৰ কাবেৰী মহন্ত আৰু কৃতাঞ্জলি বৰ্মনে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 12:00 বজাত সোনু আৰু চাৰ্লিৰ কথা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 7:00 বজাত তীৰ্থফুকনৰ কথিকা, কৃষ্ণকান্ত সন্দিকৈ আৰু প্ৰজ্ঞাৰ সাধনা।

দিনৰ 1:10 নাট্যানুষ্ঠানত তৰুণ শইকীয়াৰ ৰচিত নাটক গোবৰ্ধন চৰিতৰ 5ম খণ্ড শুনিবলৈ পাব। নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। দিনৰ 11:02 নাটশালাত এখনি নাট, পূৰ্বদেশত স্বাধীনতাৰ ৰোল, সীমান্তৰাজ শৰ্মাকন্দলীৰ দ্বাৰা ৰচিত নাটখনিৰ প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ। দিনৰ 12:30 আইডৰ বুলনিত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ 5ম খণ্ড, নাটখনিৰ প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ।

পুৱা 9:15ৰ অকণিৰ মেলত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত উচ্চ ৰক্তচাপ আৰু ইয়াৰ প্ৰতিকাৰ, এই সম্পৰ্কে ডাক্তৰ ৰাজীৱ কুমাৰ বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিবলৈ পাব।

গ্রহণ সঞ্জয় গোস্বামীৰ। পুৱা 9:30 বজাৰ চেমনীয়াৰ চৰাত জানো আহা অভিজিত শৰ্মা বৰুৱাদেৱৰ ৰচিত এখনি কথিকা গান্ধীজীৰ মূল্যবোধৰ শিক্ষা আৰু চেমনীয়াৰ গীত মাত শুনিবলৈ পাব। পুৱা 8:30 বজাৰ গীতিমালিকাত ৰামকৃষ্ণ মুখাৰ্জী আৰু সংগীতা বৰঠাকুৰ, ৰাজেন গোহাঁই আৰু পাপৰি দাস, ৰূপম ভূঞা আৰু কুইন দাস, নীলোৎপল গায়ন আৰু ভাস্বতী ডেকা আৰু সংগীতা কাকতি আৰু জয়ন্ত শৰ্মাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 9:45 বজাত একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, 1:50 বজাত আৰু সন্ধিয়া 5:55 বজাত বৃন্দগান, 6:40 বজাত ৰূপাঞ্জলী বৰ্মনৰ কণ্ঠৰ বৰগীত, 7:20 বজাত পুতুলিনাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, 7:35 বজাৰ পূবালীৰ সুৰত গোস্বামী ৰাভা আৰু সংগীতবৃন্দৰ কণ্ঠৰ ৰাভা গীত, দিনৰ 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বজাত প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত, বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান, 7:45 বজাত সংবাদ চলন্তিকা, নিশা 8:02 বজাৰ এই মাহৰ গীতৰ শিল্পী কল্পনা দত্ত পণ্ডিত, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ, 8:10 বজাত গজলৰ অনুষ্ঠান, 7:30 বজাত আধুনিকৰ অনুষ্ঠান আৰু নিশা 9:00 বজাত চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠান।

ব্যক্তিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-66-99-44। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-31-66-944।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: অসমত গণিত চৰ্চাৰ ইতিহাস। শূন্যৰ আৱিষ্কাৰ আৰু দশমিক স্থানীয় মান পদ্ধতিৰ সহায়ত সংখ্যা লিখন পদ্ধতি অখ্যাত ভাৰতীয় গণিতজ্ঞৰ সুবিখ্যাত কীৰ্তি। স্থানীয় মানৰ সহায়ত সংখ্যা লিখা এই পদ্ধতি আজি বিশ্বৰ সৰ্বত্ৰ প্ৰচলিত। এই পদ্ধতি ইমান সহজ সৰল আৰু ইয়াৰ লগত সৰুৰে পৰা আমি ইমানেই অভ্যস্ত যে ইয়াৰ আৱিষ্কাৰৰ বাবে যি বিপুল শ্ৰম আৰু সাধনাৰ প্ৰয়োজন হৈছিল তাক আমি শতকাই ভাবিবলৈ টান পাওঁ। নাপোলেঅঁৰ সমসাময়িক ফ্ৰান্সৰ গণিতজ্ঞ দাৰ্শনিক পিয়েৰ ছাইমো দ্য লাপ্লাছে এই সংখ্যা লিখন পদ্ধতিৰ বিষয়ে সোণসেৰীয়া মন্তব্য কৰিছে। তেওঁ কৈছে, আমি এই কৃতিত্বক তেতিয়া বেছিকৈ প্ৰশংসা কৰোঁ যেতিয়া আমাৰ মনত পৰে যে আৰ্কিমিডিছ আৰু এপলোনিয়াছৰ দৰে প্ৰতিভাধৰ ব্যক্তিৰো ই হাত সাৰি গ'ল। এয়া লাপ্লাছৰ বক্তব্য। শুল্ব সূত্ৰসমূহত জ্যামিতিৰ চৰ্চা হৈছিল। শুল্ব শব্দৰ অভিধানিক অৰ্থ হৈছে জৰী। জৰীৰ সহায়ত জ্যামিতীয় চিত্ৰসমূহ অংকন কৰা হৈছিল। বোধায়ন, কাত্যায়ন, আপস্তম্ভ, মানৱ আদি প্ৰখ্যাত শুল্ব সূত্ৰাকাৰ। এওঁলোক আটাইয়ে খ্ৰীষ্টজন্মৰ বহু আগৰ। পাইথাগোৰাছৰ উপপাদ্য নামে জ্যামিতিৰ পাঠ্যপুথিত এটা উপপাদ্য আছে। পিছে পাইথাগোৰাছৰ বহু আগেয়ে শুল্ব সূত্ৰাকাৰসকলে সেই সময়তো এই উপপাদ্য হৃদয়ংগম কৰিছিল। সেয়েহে ভাৰতীয় গণিতৰ ইতিহাস সম্পৰ্কে বহুল চৰ্চা কৰা ডক্টৰ বিভূতিভূষণ দত্তই এই উপপাদ্যটোক সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সম্পৰ্কীয় উপপাদ্য বুলিহে কোৱাটো যুগুত বুলি মন্তব্য কৰিছে। বাকচালি গাঁৱত আৱিষ্কৃত হোৱা গণিত বিষয়ক পাণ্ডুলিপিয়ে, যিখন পাণ্ডুলিপি বাকচালি পাণ্ডুলিপি বুলি জনা যায়, এই পাণ্ডুলিপিয়ে অতীজৰ ভাৰতত হোৱা উচ্চস্তৰৰ গাণিতিক চিন্তাৰ পৰিচয় দিয়ে। পুৰণি গণিত সম্পৰ্কীয় বহুকেইখন পুথিৰ কথা বুৰঞ্জীৰ পাতত উল্লেখ আছে। তেনে এখন হ'ল জ্যোতিষ চূড়ামণি। জ্যোতিষ চূড়ামণি জনৈক চূড়ামণিৰ ৰচনা। ই পাটিগণিত আৰু মাটিকালি সম্পৰ্কীয় পুথি। এইখনৰ ৰচনাকাল জনা নাযায়। অৱশ্যে ইয়াত বকুলকায়স্থৰ উল্লেখ আছে। সেয়ে ইয়াৰ ৰচনাকাল 1356ৰ পাছত বুলি অনুমান কৰিব পাৰি। কবিৰত্ন দ্বিজৰ লীলাৱতী কথা পাটিগণিত সম্পৰ্কীয় পুথি। এইখনৰো ৰচনাকাল জনা নাযায়। লীলাৱতী সম্পৰ্কে বহু কাহিনী জড়িত আছে। ভাস্কৰাচাৰ্যৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল সিদ্ধান্ত শিৰোমণি। ই 4টা খণ্ডত বিভক্ত। লীলাৱতী, বীজগণিত, গোলাধ্যায় আৰু গ্ৰহগণিত। লীলাৱতীত মূলতঃ পাটিগণিতৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়ে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। মোগল সম্ৰাট আকবৰৰ নিৰ্দেশক্ৰমে ফৌজীয়ে লীলাৱতী পাৰ্চীলৈ অনুবাদ কৰে 1587 খ্ৰীষ্টাব্দত। ইয়াতেই লীলাৱতীৰ আঁৰৰ বহু চৰ্চিত কাহিনী এটা আছে। কথিত আছে যে লীলাৱতী হ'ল ভাস্কৰাচাৰ্যৰ জীয়ৰী। লীলাৱতীয়ে

0: অকালতে বৈধব্য ব্ৰত গ্ৰহণ কৰিবলগীয়া হোৱাত শোকাবিষ্ট পিতৃয়ে মনৰ বেজাৰ সহিব নোৱাৰি জীয়েকৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ সিদ্ধান্ত শিৰোমণিৰ পাটিগণিত অধ্যায়টোৰ নামকৰণ কৰিলে লীলাৱতী বুলি। লীলাৱতী লীলাৱতী ৰচনা বুলিয়ে কোনো কোনোৱে ক'বলৈ বিচাৰে। হাৰুণ চন্দ্ৰ বেনাৰ্জীৰ টীকা সম্বলিত কলব্ৰুকৰ লীলাৱতীৰ ইংৰাজী অনুবাদত লীলাৱতীক ভাস্কৰাচাৰ্যৰ বিৰচিত হিন্দু গণিতৰ প্ৰামাণ্য গ্ৰন্থ বুলি স্পষ্টকৈ কোৱা হৈছে। লীলাৱতীৰ সৈতে কোচ ৰজা দুৰ্গাচৰণ বৰকাইঠৰ নামটোও সাঙুৰ খাই আছে। উল্লেখযোগ্য যে কোচ ৰজা দুৰ্গাচৰণ বৰকাইঠে আহোম ৰজা চুখাম্ফা খুৰাৰ ৰজালৈ পঠোৱা পত্ৰৰ আন্ধাৰত পাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু যাৰ বাবে তেওঁক মানিকচন্দ্ৰ উপাধি দিয়া হৈছিল। সেই দুৰ্গাচৰণে বংগৰ পৰা লীলাৱতী অসমলৈ আনিছিল। ভাস্বতী এখন জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় সংস্কৃত পুথিৰ অনুবাদ। তাহানিতে আমেৰিকান বেপ্টিষ্ট মিছনাৰী নাথান ব্ৰাউনে বকুল কায়স্থৰ পুথিখন দুভাগত ভাগ কৰি প্ৰকাশ কৰিছিল। 1925 চনত অন্যান্য পুথিৰ লগতে কিতাপত মঞ্জুৰীৰ ইংৰাজী অনুবাদ উলিওৱাৰ কথা ভবা হৈছিল আৰু গুণগোবিন্দ দত্ত MA আৰু BL দেৱক এই দায়িত্ব দিয়া হৈছিল। মত কৰোঁ এই আঁচনি বাস্তৱত ৰূপায়িত নহয়। 20 শতিকাৰ শেষভাগত গণিত বিজ্ঞানৰ যি বিস্ফোৰণ হৈছে তাৰ পটভূমিত এই পুথিসমূহৰ গাণিতিক মূল্য বিশেষ নাই বুলিয়েই ধাৰণা হয়। কিন্তু ইয়াৰ ঐতিহাসিক মূল্য কোনো গুণে কম নহয়। সেয়েহে এই পুথিসমূহৰ টীকা টিপ্পনী ব্যাখ্যাসহ আধুনিক ৰীতিৰে সম্পাদনা কৰি ইয়াৰ মুদ্ৰিত ৰূপ উলিয়ালে গণিতৰ ইতিহাসৰ বহু কথা জানিব পৰা যাব।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতা আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 399টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ

পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণৰ বিষয়টো ৰাজনৈতিক যুদ্ধলৈ পৰ্যবসিত নকৰি এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা বিভিন্ন দেশৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ আলৱাৰত সৰজ দুগ্ধ উৎপাদন চৌহদত নতুন দুগ্ধ উৎপাদন কেন্দ্ৰ মুকলি কৰিব। আৰু ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালে টেষ্টৰ আজি দ্বিতীয় দিনা 2 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 288 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থাৰ ৰূপায়ণৰ বিষয়টো ৰাজনৈতিক যুদ্ধলৈ পৰ্যবসিত নকৰি এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। স্বাধীনতা দিৱস উপলক্ষে কালি লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজনৈতিক দলক মহিলাৰ সন্মানৰ বাবে এখোজ আগবাঢ়ি আহিবলৈ আৰু যথাশীঘ্ৰেই বিধানসভা আৰু লোকসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ ব্যৱস্থাৰ ৰূপায়ণৰ বাবে একেলগে কাম কৰিবলৈ কয়। মহিলাসকলক নীতি প্ৰণয়নৰ ক্ষেত্ৰত সুযোগ দিয়া উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
2: জল্দ সে জল্দ হামাৰী মাতা আৰু বহনক 33% বিধানসভা আৰু লোকসভা মে উনকো প্ৰতিনিধিত্ব মিলে, ই ভাৰত কি নীতি ঘৰতৰ কে অন্দৰ আপনা যোগদান দে, সময় কি মাং হে। আৰু মই সবি ৰাজনৈতিক দলো সে ফিৰছে আগ্ৰহ কৰতা হু, আইয়ে মহিলা আৰক্ষণ লাগু কৰকে মহিলা সন্মান মে আপ ভি জুড়িয়ে, লেকিন মেৰী মাতা আৰু বহনক হক দিজিয়ে।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মুইজকে ধৰি বিভিন্ন দেশৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ ধন্যবাদৰ শলাগ লৈ শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নেপালৰ মাজৰ বহুমুখী আৰু প্ৰাচীন সভ্যতাজনিত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰিবলৈ দুয়োখন দেশ প্ৰতিশ্ৰুতিবদ্ধ। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে স্বাধীনতা দিৱসৰ শুভকামনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতে ভূটানৰ সৈতে থকা বিশেষ আৰু শক্তিশালী সহযোগিতাত গুৰুত্ব প্ৰদান কৰি আহিছে। শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিৰ শুভেচ্ছা বাৰ্তাৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰত আৰু শ্লোভাকিয়াৰ মাজৰ সৰ্বাত্মক সহযোগিতা অধিক সুদৃঢ় কৰিবলৈ আগ্ৰহী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত ৰাজকীয় অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, কূটনীতিবিদ, সমাজৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তি আৰু বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ একাংশ হিতাধিকাৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছত্তীশগড়, গোৱা, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ চহকী তথা সমৃদ্ধিশালী সংস্কৃতি পৰম্পৰা প্ৰদৰ্শন কৰা হয়।

0: শ্ৰী চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুলৈ যাব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাই, চেংগলপট্টু, তিৰুৱাৰুৰ আৰু তঞ্জাৱুৰত এলানি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীৰাধাকৃষ্ণনে আজি চেংগলপট্টুত এছ আৰ এম বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ 22 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাগ ল'ব। তেওঁ লগতে চেন্নাইত নাগালেণ্ড, মণিপুৰ আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপালৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অংশ ল'ব। পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাইত ইক'জ অৱ আ নেশ্যনেলিষ্ট মাইণ্ড নামৰ এখন গ্ৰন্থও উন্মোচন কৰিব। শ্ৰীৰাধাকৃষ্ণন কাইলৈ তিৰুৱাৰুৰৰ তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত একাদশ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। তেওঁ লগতে তঞ্জাৱুৰত বিশ্ববিদ্যালয়ৰ মৰ্যাদাপ্ৰাপ্ত শাস্ত্ৰ প্ৰতিষ্ঠানৰ 40 সংখ্যক বৰ্ষপূৰ্তি আৰু ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাগ ল'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ থকা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই 2টা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াকৈ পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ আলৱাৰ সৰজ দুগ্ধ উৎপাদন চৌহদত এটা নতুন দুগ্ধ উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে বিভিন্ন দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্প আৰু গোখাদ্য প্ৰকল্পও ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাজস্থানৰ 17খন জিলাত 6,262 কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা আৰু উদ্বোধন কৰা হ'ব। ইয়াৰ লগতে ৰোজগাৰ উৎসৱৰ অধীনত 10,500তকৈও অধিক নৱনিযুক্ত প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই উপলক্ষে শ্ৰীশ্বাহে নতুন কেন্দ্ৰীয় সমবায় বেংক গঠন কৰাৰ কথা ঘোষণা কৰিব আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীলৈ ধন হস্তান্তৰ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এইসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনৰ হিতাধিকাৰীসকলকো অন্তৰ্ভুক্ত কৰা হ'ব। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ক্ষুদ্ৰ কৰদাতাৰ বৈদেশিক সম্পত্তি প্ৰকাশ আঁচনি নিয়মাৱলী 2026 সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। ইয়াৰ জৰিয়তে যোগ্য কৰদাতাসকলক নিৰ্দিষ্ট কৰ বা মাচুল পৰিশোধ কৰাৰ সময়ত অপ্ৰকাশিত বৈদেশিক সম্পত্তি আৰু বৈদেশিক আয়ৰ বিষয়ে প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰিব। এই আঁচনিখন আজিৰে পৰা কাৰ্যকৰী হ'ব আৰু ইয়াৰ অধীনত সম্পত্তি আৰু আয়ৰ বিষয়ে প্ৰকাশ কৰাৰ অন্তিম সময় 31 ডিচেম্বৰ ধাৰ্য কৰা হৈছে। ক্ষুদ্ৰ কৰদাতাৰ বৈদেশিক সম্পত্তি প্ৰকাশ আঁচনি 2026 হ'ল বিত্তীয় আইন 2026ৰ 4ৰ অধ্যায়ত অন্তৰ্ভুক্ত এককালীন স্বেচ্ছামূলক প্ৰকাশ আঁচনি। কৰদাতাসকলৰ সজাগতা বৃদ্ধি কৰা আৰু আঁচনিখনৰ অধিক প্ৰসাৰৰ বাবে কৰা নিৰন্তৰ প্ৰয়াসৰ অংশ হিচাপে আয়কৰ বিভাগে আঁচনি আৰু নিয়মাৱলীসমূহৰ এখন বিস্তৃত FAQ অৰ্থাৎ সঘনাই সোধা প্ৰশ্নসমূহৰ উত্তৰৰ নথি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ কথা ঘোষণা কৰিছে। স্বাধীনতা দিৱস উপলক্ষে কালি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে এই পদক্ষেপে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বিত্তীয় বোজা লাঘৱ কৰিব। সকলোৰে বাবে গুণগত শিক্ষা সুলভ কৰি তোলাৰ দিশৰ পৰা আগশাৰীৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গুৰি ধৰিবলগীয়া এই পদক্ষেপক বৈপ্লৱিক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহত প্ৰশিক্ষণৰ নামত ব্যয় হোৱা 200,000 টকা ৰাহি হ'ব।
1: विभिन्न परीक्षाओं की फ्री ऑनलाइन कोचिंग हमने करने का निर्णय किया है। डिजिटल पब्लिक इंफ्रास्ट्रक्चर है, हमारे पास उत्तम टैलेंट है, टीचर्स हैं, उन संसाधनों को जोड़ करके हम देश के नौजवानों को फ्री कोचिंग देने का एक पूरा नेटवर्क हम खड़ा करने वाले हैं।
0: প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে অহা এবছৰত 1 কোটি যুৱক যুৱতী কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ প্ৰদানৰ সিদ্ধান্ত লৈছে। এই প্ৰশিক্ষণে দেশৰ যুৱ প্ৰজন্মক গোলকীয় কৃত্ৰিম বুদ্ধিমত্তা খণ্ডৰ অগ্ৰণী হিচাপে গঢ়ি তুলিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দেশে মূল্য, মান আৰু দক্ষতাত গুৰুত্ব আৰোপ কৰাৰ সময় আহি পৰিছে।

0: ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টত কালি 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজি দ্বিতীয় দিনা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। প্ৰথম দিনৰ খেলৰ সমাপ্তিৰ পৰত কালি দেৱদত্ত পদ্ৰিকলে 131 আৰু ঋষভ পণ্টে 27 ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে কে এল ৰাহুলে 77 ৰাণ কৰা অৱস্থাত আঘাতৰ বাবে ইনিংছ আধৰুৱা ৰাখি স্বেচ্ছাই পেভিলিয়নলৈ উভতি যায়। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ ব্যৱস্থাৰ ৰূপায়ণৰ বিষয়টোক ৰাজনৈতিক যুদ্ধলৈ পৰ্যবসিত নকৰি এই ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰা বিভিন্ন দেশৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ আলৱাৰত সৰস দুগ্ধ উৎপাদন চৌহদত এটা নতুন দুগ্ধ উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। আৰু ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালে টেষ্টৰ আজি দ্বিতীয় দিনা 2 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 288 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ, শাওন মাহৰ আজি 30 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্ল পক্ষৰ চতুৰ্থী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:58:14 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:55:13

ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনে কৈছিল, আমি বিশেষ কোনো জাতি, ধৰ্ম বা আদৰ্শবাদৰ সপক্ষে নহওঁ। মানৱতাই আমাৰ লক্ষ্য, শান্তিয়ে আমাৰ কাম্য। প্ৰিয় শ্ৰোতা, আজি দি জুৰে হস্তান্তৰ দিৱস। ভাৰতৰ ঔপনিৱেশিক শাসনকালৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ স্মৃতি বিজড়িত এক বিশেষ দিৱস। বিশেষকৈ পুডুচেৰীৰ ইতিহাসৰ সৈতে জড়িত এই দিৱস প্ৰতিবছৰে 16 আগষ্ট তাৰিখে পালন কৰা হয়। 1962 চনৰ 16 আগষ্টত ফ্ৰান্সে পুডুচেৰী, কাৰাইকাল, মাহে আৰু য়ানামৰ ওপৰত থকা আইনী অধিকাৰ আনুষ্ঠানিকভাৱে ভাৰতৰ হাতত অৰ্পণ কৰিছিল। ইয়াৰ পাছতেই ভাৰতৰ সৈতে এই অঞ্চলসমূহৰ একত্ৰীকৰণ আইনগতভাৱে সম্পূৰ্ণ হয়। ইয়াৰ পূৰ্বে 1954 চনৰ 1 নৱেম্বৰত এই অঞ্চলসমূহৰ প্ৰশাসনিক ক্ষমতা ভাৰতৰ হাতলৈ আহিছিল। চুক্তি আৰু সাংবিধানিক প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত 1962 চনৰ 16 আগষ্টত আনুষ্ঠানিকভাৱে হস্তান্তৰ প্ৰক্ৰিয়া কাৰ্যকৰী হয়। সেয়েহে এই বিশেষ কিন্তু দি জুৰে হস্তান্তৰ দিৱস হিচাপে স্মৰণ কৰা হয়। দি জুৰে শব্দৰ অৰ্থ হৈছে আইনীভাৱে বা আইন অনুসৰি। এই দিৱস কেৱল এটা ঐতিহাসিক ঘটনাৰ স্মৃতি নহয়, ই ভাৰতৰ একতা, সাৰ্বভৌমত্ব আৰু ঔপনিৱেশিক শাসনৰ পৰা সম্পূৰ্ণ মুক্তিৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। দি জুৰে হস্তান্তৰ দিৱসে আমাক ভাৰতৰ স্বাধীনতা লাভৰ দীঘলীয়া যাত্ৰা, ৰাষ্ট্ৰীয় একতা আৰু ইতিহাসৰ গুৰুত্ব সোঁৱৰায়। 2004 চনৰ এটা পাহৰিব নোৱাৰা দিন। মানৱতাক ধূলিচ্ছাত কৰা এই দিনটোৰ কথা মনত পৰিলে আজিও সিঁয়ৰি উঠে ৰাজ্যবাসী। অসমৰ ইতিহাসৰ এটা কোলা দিন 2004 চনৰ 15 আগষ্ট। এই দিনটোতেই নিৰীহৰ তেজেৰে ৰাঙলী হৈছিল স্বাধীনতা দিৱসৰ পতাকা উত্তোলনস্থলী। সমগ্ৰ দেশ কঁপোৱা 2004 চনৰ স্বাধীনতা দিৱসৰ ধেমাজিৰ বোমা বিস্ফোৰণৰ কোলা অধ্যায়ৰ কাহিনী আজিও অন্ত পৰা নাই। এই বোমা বিস্ফোৰণত 10 গৰাকী শিশুৰ লগতে 3 গৰাকী মহিলা শ্বহীদ হৈছিল আৰু লগতে কেইবাগৰাকীও লোক আহত হৈছিল। ইয়াৰ পাছতেই সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই ঘটনাক কঠোৰ গৰিহণা দি এই ঘটনাত নিহতসকলৰ স্মৃতিত 16 আগষ্টত শোক দিৱস পালন কৰাৰ কথা ঘোষণা কৰে। তেতিয়াৰে পৰাই প্ৰত্যেক বছৰে 16 আগষ্টৰ দিনটো শোক দিৱস হিচাপে পালন কৰি অহা হৈছে।

আজি অসমৰ এগৰাকী সাহিত্যিক, ইতিহাস গৱেষক তথা সমাজকৰ্মী অম্বিকাচৰণ চৌধুৰীৰ উপজাদিন। তেখেতক কমতা সাহিত্যৰত্ন উপাধিৰে সন্মান জনোৱা হয়। অসমৰ জনসাধাৰণৰ মাজত কমতা ৰত্নৰূপে পৰিচিত আছিল অম্বিকাচৰণ চৌধুৰী। তেখেতে নিজৰ জীৱনকালত প্ৰায় 123টা গুৰুত্বপূৰ্ণ প্ৰবন্ধ আৰু প্ৰায় 29খন গ্ৰন্থ লিখি থৈ গৈছে। অম্বিকাচৰণ চৌধুৰীয়ে অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত অসমীয়াক অসমৰ ৰাজ্যভাষাৰ মৰ্যাদা দিব লাগে বুলি সৰ্বপ্ৰথমে প্ৰস্তাৱ উত্থাপন কৰিছিল। গুৱাহাটীৰ আমিনগাঁৱত স্থাপিত বীৰ চিলাৰায়ৰ মূৰ্তিৰ প্ৰতিষ্ঠাপনতো তেখেতৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। তেখেতে বঙাইগাঁও শিক্ষক প্ৰশিক্ষণ বিদ্যালয় স্থাপনকে ধৰি কেইবাখনো শিক্ষা সংস্থান আৰু কেইবাটাও সংগঠন স্থাপন কৰি থৈ গৈছে। অম্বিকাচৰণ চৌধুৰীৰ দ্বাৰা প্ৰকাশিত কেইখনমান গ্ৰন্থ আছিল ৰত্নপীঠত এভুমুকী, কমতাপুৰত শ্ৰীমন্ত শংকৰদেৱ, সংগ্ৰাম সিংহ চিলাৰায়, ইতিহাস অধ্যয়নৰ নৱদিগন্ত, কল্কী অৱতাৰ শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ, শান্তিৰ দূত হজৰত মহম্মদ, কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি, কাছাৰ ৰাজ্যৰ খাচুচা আৰু ডিমাচাৰ কৰুণ ইতিহাস, কোচ ৰাজবংশীজ বিট্ৰেইড আপিপ ইনটু ৰাজবংশী লেংগুৱেজ ইত্যাদি। অসম চৰকাৰে বীৰ চিলাৰায়ৰ নামত প্ৰৱৰ্তন কৰা চিলাৰায় বঁটা 2009 চনত অম্বিকাচৰণ চৌধুৰীক প্ৰদান কৰিছিল। 2011 চনৰ 4 ডিচেম্বৰ তাৰিখে অম্বিকাচৰণ চৌধুৰীৰ দেহাৱসান ঘটে। বাধায়ে আতি হে আয়ে, ঘিৰে প্ৰলয় কি ঘোৰ ঘটায়ে, পাওঁ কি নিচে অংগাৰে, সিৰ পৰ বৰসে যদি জ্বালায়ে, নিজ হাথো মে হস্তে হস্তে, আগ লগাকৰ জলনা হোগা, কদম মিলাকৰ চলনা হোগা। কবিতা ফাকিৰ ৰচয়িতা আছিল ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী। প্ৰায় 5 দশক ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা অটল বিহাৰী বাজপেয়ী আছিল ভাৰতীয় ৰাজনৈতিক তথা ৰাজনৈতিক জীৱনৰ এটা ভূতা তৰা। ৰাজনৈতিকভাৱে ক্ষমতাশালী এগৰাকী শক্তিশালী নেতা হিচাপে নহয়, নিজৰ শক্তিশালী ব্যক্তিত্বৰ বাবে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল এইগৰাকী ৰাজনীতিবিদে। নৱভাৰতৰ যুগদ্ৰষ্টা হিচাপেও অভিহিত কৰা অটল বিহাৰী বাজপেয়ীৰ ব্যক্তিত্ব আছিল ৰাজনৈতিক মতাদৰ্শগত ভিন্নতাৰ বহু ঊৰ্ধত, যাৰ বাবে তেখেতক প্ৰকৃত মূল্যবোধৰ ৰাজনীতিৰ নায়ক তথা বাটকটীয়া হিচাপে গণ্য কৰা হয়। স্বাধীন ভাৰতৰ 10ম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা অটল বিহাৰী বাজপেয়ী একেধাৰে এগৰাকী সাংবাদিক, কবি, গীতিকাৰ, আন্দোলনকাৰী, সমাজ সংস্কাৰক, ৰাজনীতিজ্ঞ আৰু বহুমুখী ব্যক্তিত্ব তথা গুণৰ অধিকাৰী আছিল। 3টা শাসনকালত ভাৰতক প্ৰধানমন্ত্ৰীৰ ৰূপত সেৱা আগবঢ়োৱা এইগৰাকী মহান ৰাজনীতিবিদক ভাৰতীয় ৰাজনীতিৰ ভীষ্ম পিতামহ আখ্যা দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। 10 বাৰকৈ তেখেত নিৰ্বাচিত হৈছিল লোকসভালৈ। 1996 চনত কেৱল 13 দিনৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ী প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1998 চনত 13 মাহৰ বাবে আৰু সৰ্বশেষত 1999 চনৰ পৰা 2004 চনলৈ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এইগৰাকী নেতাই। অটল বিহাৰী বাজপেয়ীৰ দিনতেই ভাৰতে প্ৰথমবাৰৰ বাবে সফল হৈছিল পাৰমাণৱিক সম্পৰীক্ষা চলাবলৈ। 1998 চনত পোখৰাণত ভাৰতে কৰা এই সম্পৰীক্ষাৰ পাছতেই সমগ্ৰ বিশ্বই অনুমান কৰিবলৈ সক্ষম হৈছিল ভাৰতৰ প্ৰতিৰক্ষা শক্তি সম্পৰ্কে। আনহাতে কেৱল শক্তিৰেই যুদ্ধ জিনিব নোৱাৰি বুলি জনা বাজপেয়ীয়ে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰাৰ বাবেও চলাইছিল প্ৰচেষ্টা। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে কাৰ্গিল যুদ্ধৰ পাছত কূটনৈতিক সম্পৰ্ক উন্নত কৰিবলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ সৈতে আগ্ৰাত এক ঐতিহাসিক বৈঠকত মিলিত হৈছিল অটল বিহাৰী বাজপেয়ী। এইগৰাকী মহান জননেতাৰ ভাৰতীয় ৰাজনীতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন আগবঢ়াইছিল। 1924 চনৰ 25 ডিচেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত তেখেতৰ জন্ম হৈছিল। সমাজৰ সৰ্বস্তৰৰ মংগলৰ বাবে প্ৰতিটো মুহূৰ্তত নিজক উচৰ্গা কৰা অটল বিহাৰী বাজপেয়ীৰ সামাজিক জীৱন যাত্ৰা আৰম্ভ হৈছিল এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপে। 1942 চনত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল বাজপেয়ীয়ে। অটল বিহাৰী বাজপেয়ীৰ কেইখনমান গ্ৰন্থ আছিল নেশ্যনেল ইণ্টিগ্ৰেশ্যন, নিউ ডাইমেনশ্যন অফ ইণ্ডিয়াজ ফৰেন পলিচি, গঠবন্ধন কি ৰাজনীতি, কেদি কবিৰাজ কি কুণ্ডলিয়া, অমৰ আগ হে, ব্যক্তিত্ব অৰ কবিতায়ে, ভেল্যুজ ভিজন এণ্ড ভাৰ্চেছ অফ ইণ্ডিয়াজ মেন অফ ডেষ্টিনি ইত্যাদি। আজি অটল বিহাৰী বাজপেয়ীৰ স্মৃতি দিৱস। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ, 1845 চনত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা বিজয়ী ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমেনৰ জন্ম হয়। 1867 চনত কাৰ্ল মাৰ্কছৰ দাস কেপিটেলৰ প্ৰথম

খণ্ড প্ৰকাশিত হয়। 1888 চনত লৰেন্স অৱ আৰবিয়া হিচাপে খ্যাত প্ৰথম বিশ্বযুদ্ধৰ সৈনিক, লেখক তথা পুৰাতত্ত্ববিদ টি ই লৰেন্সৰ জন্ম হয়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য গীতাঞ্জলিৰ প্ৰথম প্ৰকাশ হয় 1910 চনত। 1960 চনত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে। আমেৰিকান ফাৰ্মাচিষ্ট কোকাকোলাৰ উদ্ভাৱক জন পেম্বাৰ্টনৰ মৃত্যু হয় 1888 চনত। 1899 চনত জাৰ্মান ৰসায়ন বিজ্ঞানী বানচেন বাৰ্ণাৰৰ উদ্ভাৱক চিজিয়াম আৰু ৰুবিডিয়ামৰ আৱিষ্কাৰক ৰবাৰ্ট বানচেনৰ মৃত্যু হয়। পঞ্জাৱৰ বিশিষ্ট বিপ্লৱী মদনলাল ভিংৰাৰ মৃত্যু হয় 1909 চনত। উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু একনায়ক ইডি আমিনৰ মৃত্যু হয় 2003 চনত। আজি পাৰাগুৱেৰ শিশু দিৱস।

0: ভাৰত চৰকাৰৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৱা 9 আগষ্টৰ পৰা 17 আগষ্টলৈ আয়োজন কৰা বিশেষ অভিযান হৰ ঘৰ ত্ৰিৰংগৰ অংশ হিচাপে দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো উদযাপন কৰা হৈছে। দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল অসমৰ বহুলোকে। মাতৃভূমিৰ স্বাধীনতাৰ হকে নিজৰ জীৱন অহু পুৰুষাৰ্থ কৰা নমস্ব স্বাধীনতা সংগ্ৰামীসকলক আমি প্ৰত্যেক দিনেই শ্ৰদ্ধাৰে সোঁৱৰো। নবীন চন্দ্ৰ বৰদলৈ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী নেতা, সমাজসেৱক তথা এগৰাকী দক্ষ অধিবক্তা। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল। 2 দশকৰ ওকালতিৰ পাছত তেখেতে ৰাজনৈতিক ক্ষেত্ৰত যোগদান কৰিছিল। 1915 চনত নবীন চন্দ্ৰ বৰদলৈ অসম এছ'চিয়েচনৰ ডিব্ৰুগড় অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ব্ৰিটিছ সাম্ৰাজ্যবাদী নীতিৰ বিৰুদ্ধে প্ৰতিবাদী সংস্থা হিচাপে 1903 চনত গঠন কৰা অসম সভাৰ কাম কাজসমূহ নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বতে ঠন ধৰি উঠিছিল। সেই বছৰতেই অসমৰ বাবে স্বকীয় শাসনৰ দাবী লৈ ভাৰতৰ উপসচিব মণ্টেগুৰ ওচৰলৈ যোৱা অসমৰ প্ৰতিনিধি দলটোৰ নবীন চন্দ্ৰ বৰদলৈ আছিল অন্যতম সদস্য। 1918 চনত সংস্কাৰ আঁচনিৰ নীতি নিৰ্ধাৰণৰ বাবে সংসদীয় সমিতিৰ আগত ওকালতি কৰিবলৈ তেখেতক অসম সভাই মনোনীত কৰিছিল। অসম সভাৰ সম্পাদক হিচাপে নবীন চন্দ্ৰ বৰদলৈয়ে পঞ্জাৱৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিছিল। তেখেতে 1920 চনত নাগপুৰত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত অসমক প্ৰতিনিধিত্ব কৰিছিল আৰু তাতেই মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত অসমত অসহযোগ আন্দোলনে ৰাইজৰ পূৰ্ণ সঁহাৰি লাভ কৰিছিল। 1926 চনত অসমত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা অনুষ্ঠিত হৈছিল। অসমৰ কংগ্ৰেছীসকলৰ দলপতি আছিল নবীন চন্দ্ৰ বৰদলৈ। নবীন চন্দ্ৰ বৰদলৈৰ দেশভক্তিৰ জোৰে অসংখ্য যুৱকক স্বাধীনতা আন্দোলনলৈ আকৃষ্ট কৰিছিল। তেখেতৰ জীৱন আদৰ্শ আৰু কৰ্মৰ বাবে তেখেত চিৰস্মৰণীয় হৈ থাকিব।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শোণিতপুৰ অসমৰ এখন ঐতিহাসিক জিলা। শোণিতপুৰ জিলা সত্ৰীয়া সংস্কৃতি, ঐতিহ্য আৰু প্ৰাকৃতিক সম্পদেৰে চহকী। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু বহু জাতি জনগোষ্ঠীৰ মিলনৰ স্থান এই জিলা। সমৃদ্ধ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যই জিলাখনক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। শোণিতপুৰ জিলাখন ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে পৰ্যটকৰ মাজত বিশেষভাৱে পৰিচিত। অসমৰ ৰাজনৈতিক ইতিহাস আৰু সংস্কৃতিৰ ক্ষেত্ৰত শোণিতপুৰে এক বিশেষ স্থান দখল কৰি ৰাখিছে। জিলাখনৰ মুখ্য সদৰ হৈছে তেজপুৰ। এই তেজপুৰ অসমৰ সাংস্কৃতিক নগৰী হিচাপে পৰিচিত। তেজপুৰ নগৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন ঐতিহাসিক স্থানেৰে সমৃদ্ধ গাঁও হৈছে দ পৰ্বতীয়া। 1921-1922 চনত ভাৰতীয় পুৰাতত্ব জৰীপ বিভাগে খননৰ জৰিয়তে এই ঠাইত শিলৰ মন্দিৰ আৰু আহোম যুগত নিৰ্মাণ কৰা ইটা আৰু শিলৰ দেৱালয়ৰ ভগ্নাৱশেষ উদ্ধাৰ কৰে। প্ৰাচীন কিংবদন্তী অনুসৰি বাণ ৰজাই হৰি আৰু হৰৰ মিলন চিৰকালৰ বাবে স্মৰণ

স্মরণীয় কৰি ৰাখিবলৈ হৰিহৰাত্মক শিৱৰ প্ৰতিষ্ঠা কৰি ইয়াত মন্দিৰ নিৰ্মাণ কৰিছিল। বৰ্তমান এই শিলৰ দ্বাৰ সেই প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষৰ অন্যতম অংশ। প্ৰত্নতত্ত্ববিদৰ মতে এই ঠাই গুপ্ত যুগৰ আটাইতকৈ পুৰণি স্মৃতিচিহ্নসমূহৰ অন্তৰ্গত। এই স্থান বৰ্তমান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত হৈ আছে। আজি দিনৰ 10 বজাত পথৰ কুকুৰৰ বাবে আশ্ৰয়স্থল নিৰ্মাণৰ লক্ষ্যৰে তথা পৃথিৱীখন যে কেৱল মানুহৰ বাবেই নহয় পথৰ জীৱ জন্তুৰ প্ৰতিও মানুহ সদয় হ'ব লাগে সেই বিষয়ে বিশেষ সজাগতা সৃষ্টিৰ বাবে চাৰ্লিৰ সৈতে এখন চাইকেলেৰে ভাৰতৰ বিভিন্ন ঠাই

শুনিবলৈ নাপাহৰিব। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: সমূহ শ্ৰোতালৈ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি মেডিচিন বিশেষজ্ঞ ডাক্টৰ ৰাজীৱ কুমাৰ বৰা। নমস্কাৰ ডক্টৰ বৰা।
1: নমস্কাৰ।
0: আৰু আমি লোৱা বিষয়টো হ'ল উচ্চ ৰক্তচাপ আৰু নিৰাময়। আমি দেখিবলৈ পাওঁ যে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহৰ মাজত যথেষ্ট স্বাস্থ্য সজাগতা বাঢ়িছে, আৰু এই স্বাস্থ্য সজাগতা বঢ়াৰ লগে লগে কিছু ৰোগ আমি নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা হৈছোঁ। বিশেষকৈ এইবোৰ ৰোগক আমি জীৱনশৈলী ৰোগ বা লাইফষ্টাইল ডিজিজ এনেকুৱা নামেৰে নামাকৰণ কৰিছোঁ। কিন্তু এটা সময় আছিল যে উচ্চ ৰক্তচাপতো যথেষ্ট মানুহৰ মৃত্যু হৈছিল বা শাৰীৰিকভাৱে অসুস্থ হৈ বিশেষভাৱে জীৱন যাপন কৰিবলগীয়া হৈছিল। এতিয়া সংখ্যা কমিছে বুলি নকওঁ, কিন্তু মানুহৰ মাজত সজাগতা বাঢ়িছে, আৰু সজাগতা বঢ়াৰ কাৰণে কিছু প্ৰতিকাৰ বা প্ৰতিৰোধ কৰি ৰাখিব পাৰিছে।
1: আগতে ধৰি লওক বহুত মানুহে জানে মোৰ প্ৰেছাৰ আছে, হাই ব্লাড প্ৰেছাৰ আছে, তথাপিও ক'বনে কিছুমানে ধৰি লওক গৰ্ব কৰিয়ে কয় যে নাই মোৰ দুখ আছে, ওপৰত তলত থাকে, এশ মই একো ফিলেই নকৰোঁ, গতিকে মোৰ সেইটোৱে গোটেই ঔষধটো পিছৰ কথা, নিমখ কমাই খোৱা সেইটো কামো নকৰিছিলে। কিন্তু নহয়, আজিকালি মানুহখিনি যথেষ্ট হেল্থ কনচিয়াছ, সজাগতা বহুত বেছি,
0: সজাগতা বাঢ়িছে। গতিকে এই সজাগতা আৰু ৰোগটোনো কি কাৰণে হয় আৰু ৰোগটো প্ৰতিৰোধ কেনেকৈ কৰি ৰাখিব পাৰি আৰু উচ্চ ৰক্তচাপনো কি, প্ৰথমতে এই বিষয়ৰ পৰা আৰম্ভ কৰোঁ যে উচ্চ ৰক্তচাপ বুলি ক'লে বা ৰক্তচাপনো কিয় থাকিব লাগে, এই কথাখিনিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ।
1: প্ৰথম ক'ব গ'লে চাওক, আমি যিটো ব্লাড প্ৰেছাৰ, প্ৰেছাৰটোতো থাকিবই লাগিব ব্লাডৰ, মানে তেতিয়াহে আল্টিমেটলি সেই আপুনি যেতিয়া থিয় হৈ থাকে, প্ৰেছাৰ নাথাকিলে সেইটো ব্লাড গৈ পেলাইতো ব্ৰেইনত সোমাব নোৱাৰিব, সোমাব নোৱাৰিলে ব্লাডতে আপোনাৰ যি খোৱা বস্তু মানে গ্লুক'জখিনিয়ে কওক, অক্সিজেনে কওক, সেইটোতো ব্লাডে কেৰি কৰে। এতিয়া যেতিয়ালৈকে আপোনাৰ ব্লাড প্ৰেছাৰটো ছেটিছফেক্টৰী লেভেলত নাথাকিব যিখিনি দৰকাৰ হয়, তেতিয়ালৈকে আপোনাৰ ব্ৰেইনত নোসোমাব। গতিকে যিখিনি মানুহৰ, কিছুমান মানুহ থাকে সাধাৰণতে ল' প্ৰেছাৰ থাকে, বহুতৰ ধৰি লওক খোৱা বেয়াৰ কাৰণে বা কিবা স্বাস্থ্যৰ কাৰণেই হ'ব পাৰে, সেই তেনেকুৱা মানুহক চাব। আপুনি যদি অলপ সময় থিয় হৈ থাকে বা দুই মিনিট চাৰি মিনিট থিয় হৈ থাকে, মূৰ ঘূৰা আৰম্ভ কৰে বা চকুৰ আগত আন্ধাৰ দেখে, সেইটো সাধাৰণতে কম ৰক্তচাপৰ চাইন এটা। গতিকে সেইকাৰণে ক'ব গ'লে আমাৰ নৰ্মেল এটা ব্লাড প্ৰেছাৰ মিনিমাম এটা থাকিব লাগিব। সাধাৰণতে আমি 120/80 বুলি কওঁ, সেইটো একদম আইডিয়েল, সেইটো আৰু কাটাকাটি 120/80 হ'ব লাগে বুলি কথা নাই, 110 বা আপোনাৰ 70 হ'লেও চলি যাব, আৰু ইপিনে 130/84/86 হ'লেও চলি যাব।
0: কিন্তু তাৰমানে আমি সহজ ভাষাত ক'বলৈ গ'লে ব্লাড প্ৰেছাৰ, এই প্ৰেছাৰটোৰ কাৰণে ৰক্ত চলাচল কৰাত সহায় কৰে,
1: মানে আপোনাৰ ধৰি লওক এতিয়া আপোনাৰ ক'ব গ'লে এটা পাম্পে যদি আপোনাৰ পানীটো ঠেলে, তেতিয়া আল্টিমেটলি পানীখিনিত এটাটো প্ৰেছাৰ থাকিবই, ঠেলিলে প্ৰেছাৰটো ওলাবই। গতিকে সেই যেতিয়া হাৰ্টে ব্লাডটো ঠেলে, ঠেলিছে বুলিয়ে কৈছোঁ আৰু, তেতিয়া আপোনাৰ শিৰত প্ৰেছাৰটো আহিবই।
0: মানে সেই আচলতে সেই পানী ঠেলাৰ যিটো কথা, সেই
1: একে বস্তু, সেইটোত পাম্পে ঠেলে, ইয়াত আমাৰ হাৰ্টে ঠেলে। আৰু এটা কথা ঠিক, পানীটোৰ নহয় হাৰ্টটো বাৰু বহুত বেছি কমপ্লিকেটেড বস্তু, কিন্তু যিয়ে নহওক সেইটো আল্টিমেটলি ফ্লুইডে হয়।
0: গতিকে সহজ ভাষাত ক'বলৈ গ'লে
1: হয়
0: যে প্ৰেছাৰটো আচলতে তেনেধৰণে
1: থাকিবই
0: লাগিব, তেনেধৰণে সৃষ্টি
1: হয়
0: হয় নহয় জানো। এতিয়া এই ৰক্তচাপৰ যিটো আপুনি সংখ্যা ক'লে, সেইটোৰ তাৰতম্য বয়স অনুযায়ী কিবা বেলেগ
1: থাকে? ডেফিনেটলি থাকে। আপুনি যিটো কৈছে এতিয়া ধৰি লওক আমি যিটো ক'লোঁ একদম আইডিয়েল, যিটো 120/80 বুলি কোৱা হয়, সেইটো সাধাৰণতে খুব কম মানুহৰে থাকে, কিছুমান 116, কিছুমান 124 থাকে, কিন্তু ছেটিছফেক্টৰী, এনেই ক'বলগীয়া একো নাই। কিন্তু এটা কথা,

0: ঠিক মানে ধৰি লওক আপোনাৰ এণ্ট্ৰেঞ্চৰ ক্লাছিফিকেশ্যন কিছুমান থাকেতো, তাত যদি আপুনি 140 ক্ৰছ কৰে ওপৰৰটো বা তলৰটো 90 ক্ৰছ কৰে, তেতিয়াহ'লে আপোনাৰ গ্ৰেড 1 মানে হাইপাৰ টেনশ্যন বা উচ্চ ৰক্তচাপ বুলি কোৱা হয়। তেতিয়া ফাৰ্ষ্ট কথাটো হৈছে প্ৰথম 3 মাহত লাইফ ষ্টাইল মডিফিকেশ্যন কৰিব দিয়া হয়, যেনে ধৰি লওক নিমখ কমাই খাওক, ৰাতিপুৱা হওক বা আবেলি হওক, প্ৰিফাৰেবলি ৰাতিপুৱা অলপ এক্সাৰচাইজ কৰক, মানে ডায়েটটো কণ্ট্ৰল কৰি লাইফ ষ্টাইলটো মডিফাই কৰক, আৰু যদি শকত হয় ডেফিনেটলি ৱেইটটো কমাওক। সেইখিনি
1: সেইখিনি মানে মানুহজনৰ শৰীৰ চাই অকণমান তাৰতম্য থাকিব পাৰে,
0: অলপ আগা পিছা থাকিব পাৰে,
1: এইটো দেখো না থাকিব পাৰে। এতিয়া আমি প্ৰতিকাৰখিনিলৈকে যাম, তাৰ আগতে আৰু দুটামান কথা পাতি যাওঁ। আমি প্ৰত্যেকৰ ক্ষেত্ৰতে আপুনি যিটো কথা ক'লে সেই ধৰণে ৰক্তচাপটো থাকিব লাগে,
0: থাকিব লাগে।
1: গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত
0: মানে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো আপোনাৰ প্ৰেচাৰটো বেছি থাকিব লাগে বুলি কথা নাই, প্ৰেচাৰ একেই থাকিব। কিন্তু কথাটো হৈছে আপোনাৰ যেতিয়া গৰ্ভৱতী মহিলা ধৰি লওক আপোনাৰ 8 মাহ হৈ গৈছে, 8 মাহ ক্ৰছ কৰিছে, সাধাৰণতে আপোনাৰ প্ৰেগনেঞ্চিৰ সময়ত বহুত হৰ্মনেল চেঞ্জ আহেতো, গতিকে সেই হৰ্মনেল চেঞ্জখিনিৰ কাৰণে আপোনাৰ সদায় ফ্লুইড ৰিটেনশ্যন হয়, মানে গাত পানী এক্সট্ৰা বডিটোৱে ৰাখি থয়, গতিকে ৰখাৰ লগে লগে সেইকাৰণে মানুহগৰাকী সাধাৰণতে ফুলে অলপ শকতো হয়, এনেই খোৱাৰ কাৰণেও শকত হয়, আৰু দেখিব অলপ ভৰি ফুলিছে, যিটো হেঁচি দিলে দপি যায়, আৰু তেওঁলোকৰ সাধাৰণতে অলপ সেইকাৰণে প্ৰেচাৰটো ব্লাড প্ৰেচাৰটো বাঢ়ে, বাঢ়িলেও আমি তথাপিও এটলিষ্ট 140 ক্ৰছ কৰিবলৈ ইমান এটা দিয়া নহয়, যদি 140 ক্ৰছ কৰিছে ইয়াতে প্ৰেচাৰ ঔষধটো দিয়া হয় বা নিমখ এটলিষ্ট ইনিচিয়েলি নিমখটো কমাই চোৱা হয়, যদি নহৈছে তেতিয়াহ'লে কিবা এটা প্ৰেচাৰ ঔষধ দিয়া হয়, মানে কাট অফ লিমিট ইজ 140 বাই 90।
1: তেখেতসকলৰ ক্ষেত্ৰতো একে একে একে। আৰু এনেকুৱা কিবা কথা আছে নেকি যে তেওঁ গৰ্ভাৱস্থা পাৰ কৰি দিয়াৰ পিছত সেই আকৌ
0: হয় ডেফিনেটলি, মানে কথাটো হৈছে ধৰি লওক আপোনাৰ যদি প্ৰেগনেঞ্চি সময়ত প্ৰেচাৰ ঔষধ কিবা খাই থাকিব লগা হৈছিলে, হয়তো আফটাৰ ডেলিভাৰী প্ৰেচাৰ ঔষধ মানে বন্ধ কৰিব লগা হ'ব পাৰে, আধা মহিলাসকলৰতো ঔষধ দিব লগা নহয়গৈ আফটাৰ ডেলিভাৰী,
1: গতিকে সেইটো বিষয়ত চিন্তা কৰিবলগীয়া,
0: সেইটো ইমান নাই, প্ৰেচাৰ ঔষধ বহুত ধৰণৰ।
1: এতিয়া আমি সাধাৰণতে
0: হয়
1: যে উচ্চ ৰক্তচাপত ভুগিছে,
0: অ'কে হয়,
1: এই কথাটো কেনেধৰণে গম পাব?
0: এতিয়া ক'বলৈ এইটো খুব দিগদাৰ, মই যিটো অলপ আগতেও ক'লোঁ যে বহুত মানুহ আছে ক'ব বোলে নাই মোৰতো 200 আছে তলত 100 থাকে মই তেওঁ গমেই নাপাওঁ, ইয়াছ এইটো হয় যে আপোনাৰ ধৰি লওক 140 বা ক্ৰছ কৰি জাষ্ট গৈছে 150 আছে, হয়তো একো ফিল নকৰিবও পাৰে, গতিকে আইডিয়েলি আমি এইটোৱেই কওঁ যে আপুনি এটলিষ্ট বছৰটোত এবাৰকৈ হ'লেও প্ৰেচাৰটো জোখাটো ভাল, কাৰণ আজিকালি লাইফত বহুত ষ্ট্ৰেছ আছে, টেনশ্যন আছে, খোৱা আৰু নিয়মটো ইমান নহয়, গতিকে বহুতৰে থাকে, আৰু সাধাৰণতে আপুনি চাব অবেচিটি মানে বহুতৰে বেছি থাকে, গতিকে বছৰত এবাৰ এটলিষ্ট ব্লাড প্ৰেচাৰটো জোখাওক, এনেও 1 মিনিট সময় লাগে জুখিবলৈ, যদি অলপ বেছি ওলাইছে প্ৰথম আপুনি এক্সাৰচাইজ কৰি পেলাই ৱেইট কমাই চাওক, যদি নহয় তেতিয়া প্ৰেচাৰ ঔষধ হওক, মানে মই কোৱা কথাটো এইটোৱে যে বছৰত এবাৰকৈ হ'লেও প্ৰেচাৰ জুখিব, PHC আছে গ'লেই হ'ল, এনেই চবেই চাই দিব, সাধাৰণ কথা, গতিকে চালেই হ'ল আৰু, মানে এবাৰ চাব লাগে।
1: মানে সেইটো কিমান বয়সৰ পৰা অভ্যাস কৰা ভাল?
0: যদি আপোনাৰ ধৰি লওক ফেমিলি হিষ্ট্ৰি আছে, মাক দেউতাক দুইজনৰে আছে, তেতিয়া 30 বছৰমানৰ পৰা ইয়াৰলি চাওক, আৰু কিন্তু কথাটো হৈছে বোলে ল'ৰা বা ছোৱালী বা দুজনে হওক এই শকতো হয় আৰু মাক দেউতাকৰ প্ৰেচাৰ আছে, তেতিয়া আইডিয়েলি আপুনি 20 বছৰৰ পৰা কৰিব, সেইটো মানে আপুনি বয়স লৈ পেলাই ইমান সাংঘাতিক কাট অফ নাই, তথাপিও আমি 30 বছৰ বুলি ক'লে 30 বছৰৰ পৰা এটলিষ্ট ডেইলি চোৱাটো ভাল, মাক দেউতাক
1: পৰিয়ালৰ ক্ষেত্ৰত যদি আছে দেউতাক মাকৰ বা এনেকুৱা ফেমিলি হিষ্ট্ৰি আছে তেওঁলোকে অকণমান আগৰ পৰা চোৱা ভাল, বাকীখিনিয়ে
0: এটলিষ্ট 30 বছৰ বয়সত বোলে ক্ষীণ মাক দেউতাকো ক্ষীণ প্ৰেচাৰৰ একো প্ৰব্লেম নাই, 30 বছৰ পিছৰ পৰা কৰিলে হ'ল,
1: আগতীয়াকৈ একো ধৰণৰ লক্ষণ তেওঁলোকে
0: নাপাবও পাৰে, বহুতে ক'ব মোৰ ডিঙিৰ পিছফালটো বিষাইছে বা প্ৰেচাৰৰ কাৰণে মূৰ ঘূৰাইছে, আচলতে বস্তুটো উল্টা হয়, প্ৰেচাৰৰ কাৰণে মূৰ ঘূৰাই যদি আপোনাৰ খুব বেছি প্ৰেচাৰ আছে, ষ্ট্ৰ'ক হ'ব ওলাইছে তাৰ আগে আগে হ'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু বহুতৰ আপোনাৰ মূৰ ঘূৰোৱাৰ কাৰণে সেইখিনি সময়ত প্ৰেচাৰটো বাঢ়ে, মানে মূৰতকৈ মূৰ ঘূৰাইছে, কি কৈছে নাই প্ৰেচাৰ বাঢ়িছে নেকি মূৰ ঘূৰাইছে, গতিকে গৈ পেলাই প্ৰেচাৰটো জোখে বেছি ওলায়, চয়ে ভাৱে নাই সেই মানে প্ৰেচাৰটো বাঢ়িছিল কাৰণে মূৰ ঘূৰাইছে, আচলতে বস্তুটো নহয়, মূৰ ঘূৰাইছিলে হয়তো কেতিয়াবা কাণৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে বা স্পণ্ডিলাইটিছ থাকিলে হ'ব পাৰে, সেইটো কাৰণে মূৰ ঘূৰাইছিলে, আৰু মূৰ ঘূৰালে বা আপোনাৰ ধৰি লওক খং উঠিলে বা কিবা কাৰণে বমি চমি কৰি উঠিছে, সেইখিনি সময় যদি ইমিডিয়েটলি আফটাৰ মানে সেইটো হোৱাৰ পিছত চাই নহয় সদায় প্ৰেচাৰ বেছি পাব, সেইটো ষ্ট্ৰেছ ফেক্টৰৰ কাৰণে হয়, গতিকে প্ৰেচাৰৰ কাৰণে মূৰ ঘূৰাটো কম হয়, মূৰ ঘূৰোৱাৰ কাৰণে প্ৰেচাৰটো বেছি হয়, বস্তুটো উল্টা হয়।
1: এতিয়া ধৰি লোৱা হ'ল এজন নিৰোগী মানুহ,
0: হয়
1: তেওঁৰ ক্ষেত্ৰত আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে নিয়মীয়াকৈ
0: এবছৰ,
1: যিহেতু আমি এইটো লাইফ ষ্টাইল ডিজিজ বা জীৱনশৈলীৰ ৰোগ বুলি কোৱা যায়, আজিকালি আৰ্জিত বুলিও বহুত ক্ষেত্ৰত ক'ব পাৰি,
0: আৰ্জিত হয়
1: কিছু কিছু ক্ষেত্ৰত নহয় জানো, গতিকে সেইসকল ব্যক্তিৰ ক্ষেত্ৰত কিছু সজাগতাটো বেলেগ হ'ব, যেনেকে ডায়েবেটিছ বা মধুমেহ ৰোগত ভুগি আছে,
0: এটা কথা মই কৈছো, ডায়েবেটিছ বা মধুমেহ যদি আছে তেওঁতো এটলিষ্ট আমি কওঁ যে এভৰি 15 ডেজত চুগাৰটো চেক কৰিব, গতিকে আৰু কৰিলে সদায় ফাষ্টিং BP 2 কৰিব লাগে, গতিকে এভৰি 15 ডেজ চেক কৰা, আজিকালি সেই গ্লুক'মিটাৰ আছে মানে ঘৰতে চাব পৰা মেচিনটো আছে, চুগাৰটো চেক কৰি থাকক, নৰ্মেল আছে অ'কে ভাল কথা, যদি গণ্ডগোল হৈছে ডক্টৰৰ ওচৰত আহক, তেওঁলোকে অলপ এডজাষ্ট কৰিব লগা হ'ব পাৰে ঔষধ, আৰু তেওঁলোকে প্ৰিফাৰেবলি মাহে মাহে চোৱাটো বেষ্ট, আৰু

0: যদি প্ৰেছাৰ আছে, ধৰি লওক আপোনাৰ প্ৰেছাৰ ঔষধটো সলাইছে বা বঢ়াইছে পাৱাৰটো, তেতিয়াহ'লে এটলিষ্ট এই নতুন ঔষধটো আৰম্ভ কৰা এসপ্তাহ পিছত আকৌ চেক কৰক। যদি এই প্ৰেছাৰটো নৰ্মেল হৈ গৈছে তেতিয়াহ'লে সেইটো ঔষধ চলি থাকক মাহে মাহে, আৰু যদি মিলা নাই বোলে আকৌ বঢ়াব লগা হ'ল, যেতিয়ালৈকে বঢ়াই থাকে এভৰি 7 days মানে এসপ্তাহৰ মূৰে মূৰে চেক কৰক, যেতিয়ালৈকে কণ্ট্ৰল নহ'ল, কণ্ট্ৰল হ'ল মাহে মাহে চেক কৰক। ডায়েবেটিছ থাকিলে মাহে মাহে কৰাটো বেষ্ট হয়,
1: সেই উপকৃত হ'ব বা তেওঁ নিয়মেই যিটো সেইটো তেওঁ বান্ধি লোৱা নিয়ম সেইটো কৰিবই লাগিব।
0: আৰু আজিকালি ক'ব গ'লে চাওক, বহুতে ধৰি লওক আমি এতিয়া ক'লোঁ যে PHCত গৈ পেলাই কৰিব লাগে, আজিকালি মেচিনো আছে, আৰু গতিকে আপুনি ঘৰত বহি পেলাইও কৰিব পাৰে, গতিকে যেনেকৈ কৰক, কিন্তু প্ৰেছাৰটো এটলিষ্ট মাহত, ডায়েবেটিছ বা ধৰি লওক বেলেগ কিবা কমপ্লিকেশ্যন, কিডনি কিবা প্ৰব্লেম আছে, মাহে মাহে চেক কৰাটো বেটাৰ, আৰু যদি একো নাই বছৰত এবাৰকৈ কৰক।
1: হয়, এতিয়া ডায়েবেটিছৰ কথা আমি জানিব পাৰিলোঁ, ডায়েবেটিছ যিসকল ৰোগী তেওঁলোকে এই উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত এনেধৰণে নিয়মীয়াকৈ চোৱাটো প্ৰয়োজন। তাৰ বাহিৰে আৰু কোনকেইটা ৰোগৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে?
0: মানে আচল কথা ক'ব গ'লে চাওক, আপোনাৰ যিখিনি ডিজিজ, বিশেষকৈ হৰ্মনেল ডিজিজ, এটাতো আপুনি ডায়েবেটিছ বাৰু হ'ল, ছেকেণ্ড আপোনাৰ থাইৰয়ডৰ প্ৰব্লেম থাকিলে, থাইৰয়ডৰ প্ৰব্লেম যদি আপোনাৰ থাইৰয়ডে কম কাম কৰিছে, হাইপ'থাইৰয়ডিজম বুলি যিটো কয়, তেওঁলোকে সাধাৰণতে প্ৰেছাৰ থাকিবই, সাধাৰণতেই থাকে, গতিকে তেওঁলোকৰ যেতিয়ালৈকে কণ্ট্ৰল নহয় তেতিয়ালৈকে আপোনাৰতো সপ্তাহে সপ্তাহে চাব লাগিব ড'জ এডজাষ্ট কৰালৈকে। তেওঁলোকে হয়তো দুমাহ বা তিনিমাহৰ মূৰে মূৰে চাই থাকিব পাৰে, কিন্তু তথাপিও মানে বেষ্ট হৈছে মাহে মাহে কৰাটো, কাৰণ মই এইকাৰণেই জোৰ দিছোঁ, বাকীবিলাক ঠিক আছে, আপুনি বেলেগ হৈছে ব্লাড ড্ৰ কৰি বেজী ভৰাই পেলাই ব্লাড ওলাই পৰীক্ষা কৰিব লাগে, এইটোতো একো নাই, সাধাৰণ জাষ্ট আপুনি সেই কাফটো ৰেপ কৰি পেলাই চাবহে লাগে, গতিকে মাহত এবাৰ চোৱানো কি আপত্তি আছে? তেওঁৰ কাৰণে ভাল, চবৰ কাৰণে ভাল ক'ব গ'লে, গতিকে সেইটোৱে কম, যদি কিবা আপোনাৰ ৰোগ আছে তাৰ কাৰণে প্ৰেছাৰো আছে, ছেকেণ্ডেৰী হাইপাৰটেনশ্যন বুলি কয়, এটলিষ্ট মাহত এবাৰকৈ চেক কৰক, নৰ্মেল থাকিলে,
1: নৰ্মেল থাকিলে। এইবোৰ হ'ল ৰোগৰ ক্ষেত্ৰত,
0: হয়
1: নহয় জানো?
0: হয়।
1: এতিয়া খোৱা বোৱা, যিসকলৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে খোৱা বোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব
0: দিবলগীয়া
1: হয়, আৰু লগে লগে আমি অকণমান নিম্ন চাপৰ কথাও পাতি যোৱা ভাল হ'ব, নহয় জানো? গতিকে উচ্চ ৰক্তচাপৰ সৈতে
0: নিম্ন
1: ৰক্তচাপটো কি হয় আচলতে?
0: হয়, ঠিকে। এতিয়া চাওক, এনেই আমাৰ মেডিকেল চায়েন্সত একজেক্টলি আপোনাৰ যেনেকৈ আমি কওঁ 140/90 ক্ৰছ কৰিলে মানে প্ৰেছাৰ বেছি থাকে, সেনেকৈ ল' প্ৰেছাৰৰ কোনো মানে মাত্ৰা নাই। কিছুমান ৰোগী দেখিব আপোনাৰ 100/60 আছে, ফটকে থিয় হৈ দিলে মূৰ ঘূৰাই বা চকুৰ আগত আন্ধাৰ দেখে, সেইটো তেওঁৰ কাৰণে ল' প্ৰেছাৰ, মানে ধৰি লওক 3 মিনিট কিবা লাইনত থিয় হৈ আছে, মূৰটো পাতল লাগিছে, মূৰ ঘূৰাই পৰিলে, সেইটো ল' প্ৰেছাৰ। কিছুমান এনেকুৱা মানুহো আছে আপুনি 80/60 দেখিব প্ৰেছাৰ, তেওঁ গৈ পেলাই লাইনত এঘণ্টাও থিয় হৈছে, থিয় হৈ লৈও একো প্ৰব্লেম নাই, গতিকে তেওঁৰ কাৰণে এইটো ল' প্ৰেছাৰ নহয়। কিছুমান মানুহৰ ইনো নৰ্মেলিও প্ৰেছাৰ কমেই থাকে, গতিকে ইনো যদি সেইটো প্ৰেছাৰত তেওঁৰ একো প্ৰব্লেম হোৱা নাই, ট্ৰিটমেণ্ট কৰিব লগা একো নাই, কিন্তু যদি ইয়েছ মূৰ ঘূৰাইছে সাধাৰণতে, আৰু এটা কথা ক'ব লাগিব যে ল' প্ৰেছাৰ মানুহে ইনেই নহয়, কিন্তু কাৰণ যদি অলপ প্ৰেছাৰটো কমে সেইটো গাটোৱে নিজে এডজাষ্ট কৰে, হয়তো তেওঁৰ কিবা হৰ্মনেল প্ৰব্লেম আছে, নহ'লে আৰু বহুত মানুহৰ গাত একদম ব্লাড কম থাকে, এনিমিয়া বুলি যিটো কয়, সেই এনিমিয়াত হয় সেইটো কম থাকিলে সাধাৰণতে প্ৰেছাৰ কম খুব ওলায়, প্ৰেগনেঞ্চিত বিৰাট কমন এই বস্তুটো, আৰু এনিমিয়া, গতিকে ছেকেণ্ড কজ মানে যিহৰ কাৰণে প্ৰেছাৰটো কমিছে কজটো ট্ৰিট কৰক, প্ৰেছাৰ নিজে আহি যাব, চিন্তাই কৰিব নালাগে। আৰু তথাপিও যদি ভাবিছে মানে ট্ৰিটমেণ্টটো কৰি থাকিবলৈ সময় লাগিব, তেতিয়া এটলিষ্ট এই কেইদিনমান যদি কিডনি চিডনি একো প্ৰব্লেম নাই, অকণমান নিমখটো বেছিকৈ খাব দিয়ক, শ্লাইটলি মানে ORS দিয়ক, ORS আমি যিটো ডায়েৰিয়াত দিওঁ, ডেইলি 1 লিটাৰকৈ ORS দিয়ক, যদি আপোনাৰ ছডিয়াম বাহিনী কম আছিলে নিজে নিজে উঠিয়ে যাওক, প্ৰেছাৰটো উঠিয়েই আহিব, গতিকে সেইটোৱে, কিন্তু মেইন কথাটো হৈছে ল' প্ৰেছাৰ কিয় হৈছে সেইটোৱে মেইন কাৰণ।
1: কেতিয়াবা কেতিয়াবা ডায়েবেটিছ বা মধুমেহৰ ৰোগৰ ৰোগীৰ ক্ষেত্ৰত আমি দেখোঁ যে তেওঁলোকে বহুদিন ধৰি ধৰি লওক মিঠাই বা সেইবিলাক বস্তু বাছি বাছি খোৱাৰ ফলত তেওঁৰো নিম্ন ৰক্তচাপত ভোগা।
0: ডায়েবেটিছত সাধাৰণতে আপুনি যিটো কৈছে হয় এই ল' প্ৰেছাৰ থাকে, খুব কমৰ থাকে, কিন্তু সাধাৰণতে প্ৰেছাৰ বেছিহে
1: ওলায়,
0: বেছিহে ওলায়। এক নম্বৰ কাৰণ হৈছে সাধাৰণতে ডায়েবেটিছ মানুহখিনি খাব আপুনি 10 জনৰ যদি 5 জনৰ এটলিষ্ট 4 জনে শকত হ'ব, মানে অভাৰৱেইট থাকিব, হাৰ্ডলি এজনমান ক্ষীণ ওলাব, সেই ক্ষীণ মানুহজন যদি আপুনি ভালকৈ সুধি পেলাই চাই গম পাব যে তেওঁ ডায়েবেটিছ বহুত বছৰ হ'ল, এতিয়া হয়তো অকণমান কিডনি প্ৰব্লেম বা কিবা আৰম্ভ হৈছে, কাৰণ লাহে লাহে ক্ষীণাই আহিছে, সাধাৰণতে আমাৰ এটলিষ্ট এছিয়ান চেটআপ বা এটলিষ্ট ইণ্ডিয়াৰ চেটআপত ডায়েবেটিছৰ আপোনাৰ মোৰ দেন 80% মানুহ শকতে হয়, আৰু যেতিয়া মানে আপোনাৰ ৱেইট বেছি থাকিব আপোনাৰ প্ৰেছাৰ বেছিয়ে থাকিব, ইয়েছ আপোনাৰ ক্ষীণ মানুহ থাকে, সেইখিনি কাৰণে যদি চাই আপুনি তেতিয়াহ'লে অকণমান লাইফষ্টাইল মডিফাই কৰিব লাগিব, আৰু যেনেকৈ ধৰি লওক অলপ নিমখটো বেছি খাব দিব লাগিব, আৰু ধৰি লওক আপুনি বহুত সময় থিয় হৈ থাকিব নালাগে, সেইটো ডায়েবেটিছৰ কমপ্লিকেশ্যনো হয় দেই, বহুত বছৰ ডায়েবেটিছ থাকিলে ফটকে যদি থিয় হৈ দিয়ে নাৰ্ভখিনি অলপ উইকনেছৰ কাৰণে কৈছোঁ, মানে এলাবৰেটলি নাযাওঁ আৰু, কিন্তু থিয় হৈ দিলে আপোনাৰ টেষ্টখিনি কেতিয়া ভৰিৰ পৰা ঘূৰি আহিব নোৱাৰে, একদম সহজ ভাষাত কৈছোঁ আৰু, তেতিয়া আপোনাৰ মূৰটো পাতল লাগিব, কাৰণ ব্ৰেইনে টেষ্ট নাপালেতো কোনো লাগিব। গতিকে সেইখিনি মানুহক সাধাৰণতে এইটোৱে বুজোৱা হয় যে আপোনালোকে যদি ইনকেছ থিয় হ'ব লগা হয়ো তেতিয়াহ'লে অকণমান লাহে লাহে কৰিব, একদম মাটিৰ পৰা ডাইৰেক্ট থিয় নিদিব, লাগিলে চকীত এক মিনিট বা দুই মিনিট বহিব, তাৰপিছত থিয় হ'ব, আৰু প্ৰিফাৰেবলি থিয় হ'লেও ৱালৰ ওচৰত থিয় হ'ব, এটলিষ্ট

0: হয়, তাতে মুখ ভৰালে এটলিষ্ট ধৰিব পাৰে, কিন্তু এওঁলোকৰ পেচেণ্টৰ সাধাৰণতে এইটো ডায়েবেটিছৰ কমপ্লিকেশ্যন হয় আৰু গতিকে এইবোৰ দীঘলীয়া ডায়েবেটিছত হয়।
1: গতিকে সেইখিনি কথা চিকিৎসকৰ পৰামৰ্শ মতে
0: যিহেতু পৰামৰ্শ মতে
1: কৰিব লাগিব, গতিকে আৰু তেওঁ নিশ্চয় চিকিৎসকৰ ওচৰলৈ মধুমেহ যায় থাকিব লাগিব। আমি দেখা পাওঁ উচ্চ ৰক্তচাপৰ কাৰণে বহুত ব্যক্তি হাৰ্ট এটেক সন্মুখীন হ'বলগীয়া হয়, আৰু তেতিয়া কি কৰিব পাৰে বা তেওঁ নিয়ন্ত্ৰণ কৰি ৰাখোঁতে সেই অৱস্থালৈ নাযাবৰ কাৰণে কি কথা মনত ৰাখিব লাগে।
0: খালি মই এতিয়া এটা প্ৰথম কথা ক'ব খুজিছোঁ, আপুনি ধৰি লওক এই হাই প্ৰেছাৰৰ কাৰণে যিটো কৈছে হাৰ্ট এটেক বুলি, হাৰ্ট এটেক হয় নোহোৱা নহয়, কিন্তু তাতকৈ আপোনাৰ বেছি কমন এই ব্ৰেইন ষ্ট্ৰকটো হয়,
1: ষ্ট্ৰক
0: হয়, বহুতে ব্ৰেইন এটেকো কয়, কিন্তু মুঠতে ষ্ট্ৰক যিটো আৰু, আৰু সাধাৰণতে আপোনাৰ সেই ষ্ট্ৰক হোৱা পেচেণ্টখিনি যদি চাই নহয়, আপুনি এটলিষ্ট দহৰ ভিতৰত নকলেও আঠজনৰতো আপোনাৰ প্ৰেছাৰ বেছি থাকে, গতিকে তেওঁ হয়তো যদি সেই প্ৰেছাৰটো আগৰ পৰা কণ্ট্ৰল কৰি ৰাখিলে, বিশেষকৈ সিৰ ফাটা ষ্ট্ৰকটো, দেই এটা আছে সিৰ ব্লক হয়, ব্লাড ব্লক হয়, সেইটো এটা ষ্ট্ৰক, আৰু এটা আছে সিৰ মানে ফাটি গৈ পেলাই ব্লিডিং হৈ পেলাই ষ্ট্ৰক হয়, এই সাধাৰণতে সিৰ ফাটা ষ্ট্ৰকটো আপুনি দহৰ ভিতৰত নহ'লেও আঠজনৰতো আপুনি হাই প্ৰেছাৰ পাবই, দুজনৰ নৰ্মেল প্ৰেছাৰটো হয় বাৰু, এইটো বেলেগ কথা, কিন্তু সেই তেখেতসকলৰ কাৰণে এইটোৱেই ক'ব খোজোঁ যে তেওঁলোকে হয়তো যদি আপুনি সদায় প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰাখিলেহেঁতেন এইটো ষ্টেজ কেতিয়াও নাপালেহেঁতেন,
1: হ'বলগীয়া নহয়, গতিকে সেই নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে তেওঁ খাদ্যাভ্যাস বা তেওঁৰ চলন ফুৰণ কি হ'ব লাগে সেই সম্পৰ্কে জনাব।
0: প্ৰথম কথা হৈছে চাওক, আপুনি যি কয় যদি প্ৰেছাৰ আছে, প্ৰথম নিমখটোতো ডেফিনেটলি কমাই খাব লাগিব, এক্সট্ৰা নিমখ যাতেতো কেতিয়াও নলয়, বহুতে কেঁচা নিমখ যে খায় সেইটো যাতে কোনো পধ্যেই নহয় প্ৰথম কথা, আৰু ছেকেণ্ড কথা আপোনাৰ যিমানে এই স্নেক্স ভুজিয়াই কওক বা চানা, সেইবোৰত বহুত নিমখ থাকে, তেলো থাকে, চানাচুৰ জাতীয় বস্তু, সেইখিনি বস্তু যিমান পাৰে ট্ৰাইটো এভইড, আৰু মানে এইবোৰ বাদ দিয়াই ভাল। আৰু ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে আপোনালোকে এক্সাৰচাইজ কৰক, এক্সাৰচাইজ মানে এইটো নহয় যে আপুনি সদায় একদম দৌৰিবই লাগিব, আপুনি ভালকৈ আসন কৰক, কপাল ভাতি আছে, এনেকুৱা বহুত আছে, ধৰি লওক আপুনি ৰেগুলাৰলি আসন কৰক, বা ৰাতিপুৱা যদি আপুনি ডেৰ কিলোমিটাৰ খোজকাঢ়ে আপ আৰু ডেৰ কিলোমিটাৰ ডাউন, মানে তিনি কিলোমিটাৰ টোটেল খোজকাঢ়ে, খোজকাঢ়িলে খালি এটাই কথা ক'ব গৈছে, ফুৰিব যোৱা টাইপ খোজকাঢ়িলে নহ'ব, বোলে গৈছোঁ আমুকৰ ঘৰত কি লাগিছে সেইবোৰ চাই চাই গৈ থাকিলে নহ'ব, আৰু মানে জোৰত খোজকাঢ়ক যাতে আপোনাৰ চাৰ্টটো ঘামত তিতে, সেনেকৈ যদি আপুনি তিনি কিলোমিটাৰ খোজকাঢ়ে হাৰ্ডলি 15 মিনিট বা 20 মিনিট সময় লাগিব, বা সপ্তাহত 5 দিনকৈ কৰক যথেষ্ট, কিন্তু ৰেগুলাৰ কৰিবলৈ আপুনি এটলিষ্ট 5 দিনকৈ কৰক, অলপ যদি খুব ষ্ট্ৰেছফুল লাইফ আছে আপুনি ৰিলেক্সেশ্যনৰ কাৰণে গানে শুনে য়োগা কৰে আপোনালোকৰ কথা, সেইটো কৰিলেই হ'ল, আৰু নিমখ কমাই খাওক, কিন্তু ৰেগুলাৰলি ব্লাড প্ৰেছাৰো চেক কৰিব, আৰু মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে এলকহল চিগাৰেট সেইটোতো বুজিছে আৰু, সেইটো মানে
1: প্ৰেছাৰ
0: সেইখিনিতো কথাটো হৈছে আমি একো নাই, প্ৰেছাৰ টেছাৰ নাথাকিলেই মানা কৰোঁ, গতিকে এনেকুৱা প্ৰেছাৰ থাকিলে বা চুগাৰ থাকিলেতো আৰু দেখা দেখি বন্ধ কৰিব লাগিব মানে তেওঁলোকৰ কাৰণে ভাল,
1: গতিকে পৰিয়ালৰ কাৰণে,
0: পৰিয়ালৰ কাৰণে, তেওঁৰ কাৰণে, সমাজৰ কাৰণেও ভাল, গতিকে সেইখিনি বস্তু বন্ধ কৰিব লাগে, সেইটোৱে কথা।
1: মাছ মাংসৰ ক্ষেত্ৰত,
0: মাছ মাংস একজেক্টলি বহুতে কয়, বিশেষকৈ মাছততো ইমান একো প্ৰব্লেম নাই, মাছত ইনেও আচলতে আপোনাৰ কিছুমান অমেগা 3 ফেটি এচিড থাকে বুলি কয়, সেইটো আচলতে হাৰ্টৰ কাৰণে ভাল হয়, বেয়াটো পিছৰ কথা, যদি বোলে ইউৰিক এচিডৰ প্ৰব্লেম আছে, কলেষ্ট্ৰল বহুত বেছি আছে, মাংস যিমান পাৰে কমাই খাব পাৰিলে বেছি ভাল, আৰু তথাপিও যদি খায়ো মানে ধৰি লওক মুৰ্গীটো খালে ইমান অপকাৰ নহয়, যদি আপুনি ছাগলী খায় বেছি অপকাৰ হ'ব, কম খালে সপ্তাহত আপুনি এদিন খালে আমি একো নকওঁ, আৰু মাছ খাব পাৰে, কিন্তু ইম্পৰ্টেণ্ট কথা হৈছে যদি যিমান পাৰে ডিমটো এগটো ট্ৰাই টু এভইড,
1: সেইখিনি কথা মনত ৰাখিব লাগিব, মানে খাদ্যাভ্যাসৰ সলনিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগিব, নিয়মীয়াভাৱে প্ৰেছাৰ চেক কৰিব লাগিব, ঔষধ যেনেধৰণে দিয়ে সেইধৰণে খাব লাগিব, আৰু ঔষধৰ তাৰতম্য হ'ব পাৰে, চিকিৎসকৰ পৰামৰ্শ মতে তাৰতম্যখিনি গ্ৰহণ কৰিব লাগিব, এইখিনি যদি কৰি থাকে তেতিয়াহ'লে উচ্চ ৰক্তচাপ এটা ডাঙৰ সমস্যা
0: নহয়,
1: কিন্তু উচ্চ ৰক্তচাপৰ কাৰণে কিছু জটিলতা আহিব, যদিহে তেওঁ যিখিনি আপুনি পৰামৰ্শ দিলে নকৰে সেইখিনিয়ে জটিলতা আনিব পাৰে,
0: আনিব পাৰে।
1: ডক্টৰ বৰা আপোনালৈ ধন্যবাদ থাকিল, নমস্কাৰ।
0: নমস্কাৰ, ধন্যবাদ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।

0: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদানত ইমান পৰে, উচ্চ ৰক্তচাপ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ডক্টৰ ৰাজীৱ কুমাৰ বৰাৰ সৈতে সঞ্জয় গোস্বামীৰ সাক্ষাৎকাৰটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।

0: voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: ফলা ফলাওক, অভ্যাস সলাওক।
3: মেশিনত কাপড় রাখার আগে চেক করে চা নাই নাকি?
2: ফলাও ফলাওক, অভ্যাস সলাওক। এতিয়াই ওচর ব্যাংকলৈ গৈ ফটা পুরোনা নোট সলাওক। ব্যাংকে যদিহে মানা করে তেন্তে RBI ওম্বুডসম্যানের ওচৰত অভিযোগ করক। RBI কয়, জানি লোক সতর্ক হয়ে রোক।
4: আজি দিনৰ 10 বজাত পথৰ কুকুৰৰ বন্ধ্যাকৰণৰ গুৰুত্ব, আশ্ৰয়স্থল নিৰ্মাণ তথা পৃথিৱীখন যে কেৱল মানুহৰ বাবেই নহয় পথৰ জীৱ জন্তুৰ প্ৰতিও মানুহ সদয় হ'ব লাগে সেই বিষয়ে বিশেষ সজাগতা সৃষ্টিৰ বাবে চাৰ্লিৰ সৈতে এখন চাইকেলেৰে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি থকা নালন্দা বিহাৰৰ যুৱক সোনু ৰাজৰ সৈতে ইন্দ্ৰজিৎ দাসৰ অন্তৰংগ আলাপ শুনিবলৈ নাপাহৰিব। আজি দিনৰ 10 বজাত
5: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হ'ব বুলি ঘোষণা কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডক্টৰ শৰ্মাই কয় যে 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ক্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথাও উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্যবিবাহ সম্পৰ্কীয় 12,194 গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডক্টৰ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈৰ পৰা এই লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। জনসাধাৰণে আজি মাজনিশা পৰ্যন্ত SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব পাৰিব। আজি মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি 14টা ভাষাত নাগৰিকসকলে তথ্য পূৰণ কৰিব পাৰিব। ইয়াৰ বাবে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ কাইলৈৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই লোকপিয়ল প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
2: লোকপিয়ল আৰম্ভ হৈছে। লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে ছেল্ফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃপুতভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছো। বহিঃৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱা সকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব।
1: কেন্দ্ৰীয় চৰকাৰে এইবাৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3 কোটি 12 লাখ। চৰকাৰী সূত্ৰ অনুসৰি জনসংখ্যাৰ 1 কোটি 59 লাখৰো অধিক পুৰুষ আৰু 1 কোটি 52 লাখৰো অধিক মহিলা। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ

সুগম সংগীতৰ অনুষ্ঠানটি শ্ৰোতাসকলক আজি প্ৰথমে শুনাবলৈ লৈছোঁ ৰামকৃষ্ণ মুখাৰ্জী আৰু সংগীতা বৰঠাকুৰৰ দ্বৈতকণ্ঠৰ এটি গীত। গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱাৰ।

ৰামকৃষ্ণ মুখাৰ্জী আৰু সংগীতা বৰঠাকুৰৰ দ্বৈতকণ্ঠত লক্ষ্মীনাথ বেজবৰুৱা ৰচিত গীতটি শুনিলে। এইবাৰীয়া ৰাজেন গোহাঁই আৰু পাপৰি দাস, গীতিকাৰ মনোৰমা বৰগোহাঁই, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

মনোৰমা বৰগোহাঁইৰ কথা আৰু হীৰেণ গোহাঁইৰ প্ৰযোজনাত ৰাজন গোহাঁই আৰু পাপৰি দাসৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ৰূপম ভূঞা আৰু কুইন দাসৰ দ্বৈতকণ্ঠৰ এটি গীত। গীতৰ কথা কৌস্তুভমণি শইকীয়াৰ, প্ৰযোজনা নিকেতন দাসৰ।

0: ৰূপম ভূঞে আৰু কুইন দাসৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল কৌস্তুভ মণি শইকীয়া, প্ৰযোজনা নিকেতন দাসৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে, গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এইবাৰ এয়া নীলোৎপল গায়ন আৰু ভাস্বতী ডেকা, গীতিকাৰ যতীনাথ বৰদলৈ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

নীলোৎপল গায়ন আৰু ভাস্বতী ডেকাৰ কণ্ঠত জ্যোতিনাথ বৰদলৈ ৰচিত আৰু ৰমেন চৌধুৰী সুৰাৰোপিত গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক সংগীতা কাকতি আৰু জয়ন্ত শৰ্মাৰ দ্বৈত কণ্ঠৰেদি গীত। গীতৰ কথা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

সংগীতা কাকতি আৰু জয়ন্ত শৰ্মাৰ দ্বৈতকণ্ঠত গুণমণি বৰা ৰচিত আৰু অনুপম চৌধুৰী প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

আজি দিনৰ 10 বজাত পথৰ কুকুৰৰ বন্ধ্যাকৰণৰ গুৰুত্ব, আশ্ৰয়স্থল নিৰ্মাণ তথা পৃথিৱীখন যে কেৱল মানুহৰ বাবেই নহয় পথৰ জীৱ জন্তুৰ প্ৰতিও মানুহ সদয় হ'ব লাগে সেই বিষয়ে বিশেষ সজাগতা সৃষ্টিৰ বাবে চাৰ্লিৰ সৈতে এখন চাইকেলেৰে ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি থকা নালন্দা বিহাৰৰ যুৱক সোণৰাজৰ সৈতে ইন্দ্ৰজিৎ দাসৰ অন্তৰংগ আলাপ শুনিবলৈ নাপাহৰিব আজি দিনৰ 10 বজাত সোণু আৰু চাৰ্লিৰ কথা।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই ভিতৰত বাতৰিৰ ভিতৰত আছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাটাও নতুন প্রকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বিগত দশকটোত ৰাজ্যৰ অর্থনীতি তিনিগুণ বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্রীৰ দাবী। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি, কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত আজি দেশজুৰি নেতাগৰাকীক স্মৰণ। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী, মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনত 2,500 কোটি টকাৰ এটা নতুন প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নৰকাসুৰ পাহাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়খন নামনি অংশত থকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ ওচৰলৈ স্থানান্তৰিত কৰাৰ নতুন পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিবিদ হেমেন দাসৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
1: জি এম চি এইচত কেইবাটাও নতুন প্ৰজেক্ট আহি আছে আৰু এতিয়া আমাৰ জি এম চি এইচত প্ৰায় 2,500 কোটিৰ ডাঙৰ প্ৰকল্প এটা কাম আৰম্ভ হৈছে এক প্ৰকাৰ। জি এম চি এইচৰ ওপৰৰ পৰা অডিটৰিয়ামলৈকে আমাৰ কলেজখন নমাই অনাৰো পৰিকল্পনা আছে। মই ভাবোঁ যে মাটি লাগিলে আমি উঠাই দিব পাৰিম। আপোনালোকে জানেই যে এভিকশ্যনৰ কথা ক'লে বহুতে ভাল পায়, বহুতে বেয়া পায়, গতিকে মিলা মিছা কৰি থাকিব লাগিব। বৰ্ষীয়ান কমিউনিষ্ট নেতা হেমেন দাস ডাঙৰীয়া অসুস্থ হৈ গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। প্ৰথমত যাওঁতে পৰি পেলাই ভৰিখনত আঘাত পাইছিলে। গুৱাহাটী মেডিকেল কলেজত তেখেতৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু এতিয়া খুব ৰিকভাৰী কৰি আছে। 3-4 দিনত তেখেতক ৰিলিজো দিব। মই চৰকাৰৰ ফালৰ পৰা এগৰাকী নাৰ্ছ তেখেতৰ অন্ততঃ অহা ছমাহ তেখেতক চাই থাকিবৰ কাৰণে, লগতে ফিজিঅ'থেৰাপিও লাগিব। প্ৰতিটো দিনে গৈ তেওঁ ফিজিঅ'থেৰাপি কৰিব পাৰে আৰু মই ব্যৱস্থা কৰিব কৈছোঁ।
0: ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত পৰৱৰ্তী 5 বছৰত 1,50,000 কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডক্টৰ শৰ্মাই কয় যে অহা 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি তিনিগুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ শেহতীয়াবানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথাও উল্লেখ কৰে। বান ক্ষতিগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজনা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডক্টৰ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ডক্টৰ শৰ্মাই কয় যে চৰকাৰে পৰৱৰ্তী 5 বছৰত 3.5 লাখ চাহ শ্ৰমিকৰ পৰিয়াললৈ আইনী মালিকীস্বত্বৰ অধিকাৰ প্ৰদানৰ বাবে কাম কৰিব। ৰাজ্যৰ 40টা ৰাজহ চক্ৰত 3 প্ৰজন্ম ধৰি বাস কৰা লোকেহে ভূমি কিনা বেচা কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাই থলুৱা লোকৰ অধিকাৰ সুদৃঢ় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰিব। ডিচেম্বৰত মিছন বসুন্ধৰা 4ৰ্থ পৰ্যায় আৰম্ভ হ'ব বুলিও তেওঁ সদৰি কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কালি দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নে ফিউৰিঅ'ই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা যুঁজৰ সেনানীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতে গণতান্ত্ৰিক, শক্তিশালী, সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ দিশত সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনায়।

0: সম্প্ৰতি সময়ত বাৰিষাত অহা ভূমিস্খলন আৰু মন জিলাত আকস্মিক বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বানত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এটা আন্তঃ মন্ত্ৰালয় দলে সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াৰ বুজ ল'বলৈ ৰাজ্যখন ভ্ৰমণ কৰিছে। মিজোৰামতো কালি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালডুবোমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো কালি দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডি নালুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ আজি পুৱাৰ ভাগত আগৰতলাৰ এলবাৰ্ট এক্কা স্মাৰক উদ্যান, গান্ধীঘাট আৰু আৱৰ্ত ভৱনত শ্বহীদৰ স্মৃতিত পুষ্পাৰ্ঘ তৰ্পণ কৰে। তদুপৰি ৰাজ্যখনৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত সংগীতানুষ্ঠানত 1,300গৰাকী ছাত্ৰ ছাত্ৰীয়ে বন্দে মাতৰম পৰিৱেশন কৰে। মণিপুৰৰ পশ্চিম ইম্ফলৰ প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ বিকশিত ভাৰত দৃষ্টিভংগীৰ অধীনত ৰাজ্যখনে গ্ৰহণ কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়ে প্ৰকাশ কৰে। মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে আজি লোকভৱনত আয়োজিত স্বাধীনতা দিৱসৰ চৰকাৰী অভ্যৰ্থনা কাৰ্যসূচীৰ আতিথ্য কৰে। ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীৰ লোকভৱনত এট হোম শীৰ্ষ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অসম আৰক্ষীৰ বেণ্ড, 58 জি টি চি, শ্বিলঙৰ পাইপাৰ্ছ বেণ্ড আৰু গুৱাহাটীৰ ছেইণ্ট মেৰিছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মনোমোহা পৰিৱেশনেৰে এই অনুষ্ঠান মুখৰ কৰি তোলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই স্বাধীনতাৰ 80 বছৰত গৌৰৱময় ক্ষণত ঐক্য, দেশপ্ৰেম আৰু ভাৰতৰ চিৰন্তন চেতনাৰে উদ্ভাসিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
1: ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। জনসাধাৰণে আজি মাজনিশা পৰ্যন্ত sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ কাইলৈৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকপিয়লৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
2: লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে ছেল্ফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত ল'বলৈ মই আহ্বান জনাইছো। বহিঃৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। ৰাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্ৰকাশ কৰিব। বড়ো, মিচিং, ৰাভা, তিৱাসকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্ৰকাশ কৰিব।
1: কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্নও অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। চৰকাৰী সূত্ৰ অনুসৰি জনসংখ্যাৰ 1,59,00,000ৰ অধিক পুৰুষ আৰু 1,52,00,000ৰ অধিক মহিলা। ঐতিহাসিক অসম চুক্তি সম্পাদিত হোৱাৰ 41 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই কালি লতাশিল খেলপথাৰত আয়োজিত এটা কাৰ্যসূচীত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে। কাৰ্যসূচীত ভাগ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আহ্বান জনায়।

0: বছৰ হৈ গ'ল, কিন্তু অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ নহ'ল। আমি মনত খুব খং আৰু বেদনাৰে জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আনফালে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক সুধিব বিচাৰিছোঁ যে 41 বছৰ হ'ল আৰু কিমান দিন লাগিব, আৰু কিমান দিনৰ ভিতৰত অসম চুক্তি ৰূপায়ণ হ'ব? কাৰণ এতিয়া অসমৰ পৰিস্থিতি সলনি হৈছে। অবৈধ বিদেশী নাগৰিকৰ সমস্যাই অসম আন্দোলনৰ সময়ত যিমান জটিল আছিল তাতকৈ বেছি ভয়াৱহ হ'ল। জনবিন্যাস পৰিৱৰ্তন হ'ল, মৌলবাদী সোমাল, অসমত বহিৰাগ্ৰাসন চলিছে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ সাহস আৰু সদিচ্ছাৰ অভাৱৰ বাবে অসম চুক্তি ৰূপায়ণ হোৱা নাই। অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা এতিয়া অমীমাংসিত হৈ আছে।
1: ইপিনে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই চুক্তিখনৰ অসম্পূৰ্ণ দফাসমূহ তৎপৰতাৰে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিক আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি মন্তব্য কৰিছে। অসম চুক্তিৰ 41 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জাতীয় স্বাৰ্থ, সাংস্কৃতিক স্বকীয়তা আৰু জনসাধাৰণৰ ন্যায্য অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব। তেওঁ লগতে অসম চুক্তিৰ চেতনাক অধিক শক্তিশালী কৰি সুৰক্ষিত, সমৃদ্ধিশালী আৰু উন্নত অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। পৰৱৰ্তী বাতৰি শুনক নিৰূপমাৰ পৰা।
2: সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। তিনিবাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এছ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদিনাই সন্ধিয়া 7 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ সন্মুখীন হ'ব। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালি টেষ্টৰ আজি দ্বিতীয় দিনা 2 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 288 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। প্ৰথম দিনৰ খেলৰ সমাপ্তিৰ পৰত কালি দেৱদত্ত পাডিকলে 131 আৰু ঋষভ পণ্টে 27 ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে কে এল ৰাহুলে 77 ৰাণ কৰা অৱস্থাত আঘাতৰ বাবে ইনিংছ আধৰুৱা ৰাখি স্বেচ্ছাই পেভিলিয়নলৈ উভতি যায়। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ বেদেটী ক্ৰীড়া সন্থাৰ উদ্যোগত তৃতীয় বাৰ্ষিক বেডা গঞ্জু আৰু জৰ্জ হিল সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা কালিৰে পৰা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 8টা দলে অংশগ্ৰহণ কৰিব। কালি প্ৰতিযোগিতাৰ প্ৰথমখন খেলত তেজপুৰ এফ চিয়ে বিহালী এফ চি দলক 4-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহত ওদালগুৰি, লখিমপুৰ, ঢেকিয়াজুলিৰ দৰে আগশাৰীৰ দলসমূহে অংশগ্ৰহণ কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়া পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি 3 গুণ বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ দাবী। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি, কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত আজি দেশজুৰি নেতাগৰাকীক স্মৰণ। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो अमर धान खेती बालू खेती नष्ट हो नष्ट हमें সেইটো যদি পইচা দেয় তেনেহ'লে আমাৰ লাভ হয়। বাকীবোৰ খেতিয়কে ক'লে তেওঁলোকেও লাভটো পাব, সেইকাৰণে আমি যেনেকৈ পালোঁ তেওঁলোকে যাতে পায়।
2: খৰীফ ফচল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফচল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 144447লৈ কল কৰক।
4: ফচল বীমা কৰাওক, সুৰক্ষা কবচ পাওক।
5: মিডিয়াম ৱেভৰ 4.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
6: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
7: বুকিংর আজই ফোন করক 9957568450।
8: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেৱে আজিৰ মেল মুকলি কৰিছোঁ। আহা, তোমালোকৰ গীত মাত শুনো। অকণমানি ভাইটি, কি নাম তোমাৰ?
1: ময়ূখ দাস।
0: ময়ূখ, ক'ৰ পৰা আহিছা?
1: গুৱাহাটী।
0: আজি আমাক মেলত কি শুনাবা?
1: গান
0: গোৱা।

0: আৰু
1: সুহৰ পিয়াৰ আমাৰে মন জাৱেতি।
0: বাৰু ময়ুখে গীতটি অকণ পাহৰি গৈছে, অহাবাৰ আহিলে আৰু সুন্দৰকৈ শিকি আহিবা দেই। আৰু আমাৰ মেলত সদায় অসমীয়া শিশু গীত কবিতাহে গোৱা হয় আৰু আবৃত্তি কৰা হয়। সকলোৱে অসমীয়াতে শিকি আহিবা দেই। এতিয়া আমি ময়ুখৰ কাৰণে হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম আৰাধ্যা বৰা।
0: আৰাধ্যা ক'ৰ পৰা আহিছা?
2: মই বামুণি বৈদাম জ্যোতি নগৰৰ পৰা।
0: আজি আমাক মেলত কি শুনাবা?
2: আজি মই জ্যোতি সংগীত।

0: নমস্কাৰ, মোৰ নাম নভন্যা শইকীয়া।
1: নবন্যা, ক'ৰ পাইছা?
0: মই বামুনি মৈদাম জ্যোতিনগৰৰ পৰা আহিছো।
1: নবন্যা পিছে আমাৰ মেললৈ আহিয়ে থাকে আৰু সুন্দৰ সুন্দৰ আমাক গীত শুনাই থাকে, নহয়নে? আজি নবন্যা আমাক কি শুনাব?
0: মই বিষ্ণুৰ ৰাভা গীত গাম।
1: গোৱা।
0: নিচন

0: ধন্যবাদ।
1: সুন্দৰ হৈছিলো নবনাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। চোলাটোত কি লিখা আছে তোমাৰ? বেটমেন। বেটমেন ভাল পোৱা? বাৰু এতিয়া তোমাৰ নামটো কোৱাচোন।
2: ভিভান বৈশ্য়।
1: ভিভান ক'ৰ পৰা আহিছা?
2: মালিগাঁও।
1: মালিগাঁৱৰ পৰা আহিছা? কোনে লৈ আহিছে তোমাক?
2: মা।
1: মায়ে লৈ আহিছে। বাৰু আজি আমাক মেলত কি শুনাবা?
2: বিলতে হালিছে।
1: বিলতে হালিছে গাবা, গোৱা।
2: বিলতে।

0: হুলনিত হুলিছে
1: বৰ সুন্দৰ হৈছে। বিভানৰ গানটো কোনে শিকাই দিলে?
0: মা।
1: মায়ে শিকাই দিছে। বিভানে বন্ধৰ কেইদিন কি কৰিলা?
0: হাফলঙত গৈছিলোঁ
1: আৰু
0: মোৰ ফ্ৰেণ্ডৰ ঘৰত গৈছিলোঁ
1: আৰু
0: মই পাৰ্কত গৈছিলোঁ আৰু ঘৰত কেইদিনমান থাকিছিলোঁ।
1: অঁ, ঘৰটো কেইদিনমান থাকিছিলা? ঘৰটো থাকিবই লাগিব নহয় জানো? ফুৰি ভাল লাগিল নে?
0: ভাল লাগিল।
1: ফুৰিবলৈ ভাল লাগে নহয়নে? আৰু পঢ়া শুনা কৰিলে নে অকণমান?
0: কৰিলোঁ।
1: পঢ়িলা? স্কুলততো পঢ়িব লাগিব।

0: অকল ফুৰি থাকিলে নহ'ব, হয়নে? এতিয়া অকণমানি বিভানৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰিব যাই দিম। এতিয়া বিভানৰ বন্ধু হয়নে, তেওঁলোকে একেলগে থাকা। বিভানৰ বন্ধুৰ নাম কি, কি নাম তোমাৰ?
1: মোৰ নাম জয়শ্ৰীধা কুসুম।
0: জয়শ্ৰীধা কুসুম, জয়শ্ৰীধা ক'ৰ পৰা আহিছা?
1: মই কামাখ্যা পৰা আহিছো।
0: এতিয়া আমাক মেলত কি শুনাবা?
1: একে একে দুই হলে।
0: গীত গাবা, গোৱা।
1: একে একে দুই হলে, দুয়ে দুয়ে কি চাৰি, অৰ পাছত আ হলে আৰ পাছত কি, ই চৰাই তো সেউজীয়ে ঠোঁটটো ৰঙা, শিকালে কথা কয় নামটো কি কোৱা, ফাটো

থাকই কি কি আছে বাৰু বগলি তুলৈ মিছা মাছৰ হিংসুতি মিছা কথা কয় কি কি

0: খুজি বুড়ি।
1: সুন্দৰ হৈছে। জয়শ্ৰীৰ গানটো কোনে শিকাই দিলে?
0: মোৰ মায়ে।
1: মায়ে শিকাই দিছে, খুব ভাল হৈছে। তোমালোকে মেলত যেতিয়া আহা এনেধৰণৰ শিশুৰ গানবিলাক, সৰু ল'ৰা ছোৱালীৰ গানবোৰ শিকি আহিলে আৰু আমাক শুনালে খুব ভাল লাগে, হয়নে? এতিয়া জয়শ্ৰীদাই কি কৰি ভাল পোৱা?
0: মই খেলি ভাল পাওঁ, ফুৰিবলৈ ভাল পাওঁ আৰু ড্ৰয়িং কৰি ভাল পাওঁ।
1: ছবি আঁকি ভাল পোৱা? বাৰু এতিয়া আমি জয়শ্ৰীদাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভাইটি, কি নাম তোমাৰ?
2: ধানিশ ভৰালী।
1: ধানিশে ক'ৰ পৰা আহিছা?
2: কুমৰীয়া গাঁৱৰ পৰা।
1: তুমি কাৰ লগত আহিলা?
2: মা দেউতাৰ লগত।
1: মা দেউতাৰ লগত আহিলা? ধানিশে আজি মেলত আমাক কি শুনাব?
2: মই কবিতা আবৃত্তি কৰিম।
1: কৰা।
2: কবিতাটোৰ নাম দয়াময়। দয়াময় আমি সৰু অতি নাজানো ভকতি, ৰঙতে সদায় মতি, সকলোৱে কয় তুমি দয়াময়, তুমিহে আমাৰ গতি। দিয়া দেখা দিয়া হেৰা দয়াময়, মন যায় চাবলৈ তোমাৰ, তোমাৰ কোলাত তলি লোৱা দে, নকৰানে মৰম আমাৰ।
1: হৈ গ'ল, তুমি ধুনীয়াকে কবিতাটো আবৃত্তি কৰিলা। নমো সেয়া প্ৰাৰ্থনা হয়, নহয়নে? ভগৱানলৈ আমাৰ প্ৰাৰ্থনা। ধানিশৰ কাৰণে আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যাংকা ভূঞা।
1: দিব্যাংকা ক'ৰ পৰা আহিছা?
3: খৈয়াবাৰী।
1: খৈয়াবাৰীৰ পৰা? বাৰু আজি আমাক মেলত কি শুনাবা?
3: জুবিন মামাৰ গীত।
1: জুবিন মামাৰ গীত গাবা? জুবিন গাৰ্গৰ গীত গোৱা।
3: পাৰাম পাম পাৰাম পাম পাম পাম পাম পাম, পাৰাম পাম পাৰাম পাম পাম পাম পাম পাম, পাৰাম পাম পাৰাম পাম পাম পাম পাম পাম, পাৰাম পাম পাৰাম পাম।

0: পাম পাম পাম
1: হৈ গ'ল, খুব সুন্দৰ হৈছে। বাৰু এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰিম। তোমাৰ নামটো কোৱা?
2: বিন্দা কাশ্যপ।
1: বিন্দা ক'ৰ পৰা আহিছা?
2: মঙলদৈৰ পৰা।
1: কাৰ লগত আহিলা?
2: মাৰ লগত।
1: খুব ভাল কথা। আমাৰ মেল শুনানে?
2: শুনো।
1: শুনা, ভাল লাগে?
2: ভাল লাগে।
1: বাৰু আজি আমাক মেলত কি শুনাবা?
2: গীত শুনাম।
1: গোৱা।
2: উলি তামোলৰ পুলি তুলি আনি ৰুলি কত তুল তুলি, উলি তামোলৰ পুলি তুলি

0: ধন্যবাদ।
1: খুব সুন্দৰ হৈছে, কোনে শিকালে তোমাৰ গীতটি?
0: মই নিজে শুনি শুনি শিকিছোঁ।
1: নিজে শুনি শুনি শিকিছা, বা বৰ সুন্দৰ হৈছে। বিন্দাই কি কৰি ভাল পোৱা?
0: মই ড্ৰয়িং কৰি ভাল পাওঁ, পঢ়ি ভাল পাওঁ আৰু ফুৰি ভাল পাওঁ।
1: খুব সুন্দৰ। বাৰু এতিয়া আমি কি কৰিম, ডাঙৰকৈ বিন্দাৰ কাৰণে হাত চাপৰি বজাই দিম। অকণিহঁত আহা, এইখিনিতে এটি সাধু শুনি লওঁ। আজি মই ক'বলৈ লোৱা সাধুটিৰ নাম হৈছে ঘোঁৰা ডাঙৰীয়া আৰু শিয়াল ককাই। সহাৰ দুষ্টালি দেখি দেখি শিয়াল ককাইৰ বৰ খং উঠিল। এদিন সি ঢল পোৱাতে সহা ককাইক এশিকনি দি আহোঁ বুলি ওলাই গ'ল। শিয়ালে নিজকে ক'লে, সদায় ধুৰতালি কৰি ফুৰা পেণ্ডুকনা সহাকাইক এটা ভাল শিক্ষা দিব নোৱাৰিলে মোৰ নাম শিয়াল পণ্ডিতেই নহয়। নোম টেঙৰ সহাকায়ে কিন্তু শিয়াল ককাইৰ মনত কি পাঙিছে সেইটো আগতীয়াকৈ অনুমান কৰিব পাৰিছিল। সেইদিনা সহাকায়ে আনদিনাখনতকৈ আগতে উঠিছিল। সি চাপৰিত ঘোঁৰা এটা মৰাৰ দৰে পৰি থকা দেখিলে। সি সেইটো মৰা ঘোঁৰা বুলিহে ভাবিছিল, কিন্তু খন্তেক পিছতে ঘোঁৰাটোৱে নেজডাল লৰোৱাত সহা ককায়ে সেইটো জিৰাই থকা ঘোঁৰা বুলি বুজিলে। সহা ককায়ে আলিবাটত উঠোঁতেই শিয়ালকাইৰ লগত ফেটাফেটি হ'ল। সি পুনতে ক'লে, শিয়াল ককাই আহা, আমি পুৰণা কথাবোৰ পাহৰি যাওঁ, দুয়ো মিলা প্ৰীতিৰেই থাকোঁ। মই তোমাৰ হক চিন্তা কৰিয়েই ভাল খবৰ এটা দিবলৈ ৰাতিপুৱাই আহিছোঁ। তুমি গৰমৰ দিনবোৰ পাৰ কৰি দিব পৰাকৈ তাজা মঙহ খাবলৈ পাবা। মঙহ ক'ত আছে মই দেখুৱাই দিম, মোৰ লগত আহা। সহাকায়ে শিয়ালকাইক নি শুই থকা ঘোঁৰাটো দেখুৱাই দি ক'লে, তুমি ঘোঁৰাটো যাব নোৱাৰাকৈ বান্ধা, তাৰপিছত চিন্তা কৰিব লগা একো কথা নাথাকিব। কিন্তু সেই কামটো কেনেকৈ কৰিম, শিয়ালকায়ে ক'লে। তেতিয়া সহাকায়ে ক'লে, হেৰা, মই তোমাৰ দৰে ডাঙৰ জন্তু হোৱা হ'লে এই কাম ফেৰা নিমিষতে কৰিলোহেঁতেন। মই নিজকে তাৰ নেজত বান্ধি ল'লোহেঁতেন আৰু সি উঠিবলৈ চেষ্টা কৰা মাত্ৰকে তাক সহজে মাটিত হেঁচা মাৰি ধৰিলোহেঁতেন। শিয়ালকায়ে সহাকায়ৰ কথা শুনি ভাল নাপালেও নিজকে তাৰ আগত সৰু দেখুৱাব খোজা নাছিল। সি সহাকাৰ আগত নিজক ঘোঁৰাটোৰ সমানে ডাঙৰ জন্তু বুলি দেখুৱাব খুজিছিল। সেয়ে সি সহাকাইক তাক ঘোঁৰাটোৰ নেজত

0: বান্ধিবলৈ দিলে। তেনেতে ঘোঁৰাটোৱে সাৰ পাই শিয়ালকাইক এৰুৱাবলৈ জঁপিয়াই জঁপিয়াই লগতে নেজডালো ঘূৰাবলৈ ধৰিলে। তেনেকুৱা কৰাত শিয়ালকাই শূন্যত বতাহত কাগজৰ টুকুৰা উৰাৰ দৰে দুলিবলৈ ধৰিলে। দুষ্ট বুঢ়া শহাটোৱে চিঞৰিলে, বন্ধু, তাক ভালকৈ ধৰি থাকা আৰু মাজে মাজে থাটা মাটিত মুখ ঠেকেচা খোৱা। শিয়ালকাই পিঠিৰ পৰা নেৰুৱাত ঘোঁৰা ডাঙৰীয়াৰ ভীষণ খং উঠিল। সি শিয়ালকাইক কেইবাৰমান মাটিত মুখ ঠেকেচা খুৱাই পাঁচ ঠেঙেৰে লঠিয়াবলৈ ধৰিলে। তেনেকৈ লঠিয়াই থাকোঁতে এবাৰত শিয়ালকাই এৰাই কাঁইটীয়া জোপা এটাত পৰিলগৈ। দুখে অপমানে ঘৰলৈ খুৰাই খুৰাই যাওঁতে শিয়ালকাই কৈ গ'ল, তেতুন শহা, ভাবিছ চাগৈ কেতিয়াও তোক পুতক তুলিব নোৱাৰিম। এইবুলি শিয়ালটো হাবিলৈ সোমাই গ'ল। ভাল লাগিল নিশ্চয় সাধুটি। আহা এতিয়া পুনৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: মোৰ নামটো নিৰ্বিক ভূঞা।
0: নিৰ্বিক ক'ৰ পৰা আহিছা?
1: মই কাইলৈ পৰা আহিছো।
0: এতিয়া আমাক কি শুনাবা?
1: মই এতিয়া আমাক শ্লোক শুনাম।
0: শ্লোক শুনাবা?
1: ওম কৃষ্ণায় বাসুদেবায় হরে পরমাত্মনে প্রণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। যদা যদা হি ধর্মস্য গ্লানি ভবতি ভারত অভ্যুত্থানম অধর্মস্য তদা তমানম সৃজাম্যহম। ন রাজহাচ ন ভাতি ভাজম ন ভারকারি ভয়ে কৃতে ভর্তা বিদ্যাধনম সর্বধনম প্রদানম। ন রাজহাচ ন ভাতি ভাজম ন ভারকারি ভয়ে কৃতে ভর্তা বিদ্যাধনম সর্বধনম প্রদানম। ধন্যবাদ।
0: হৈ গ'ল। তোমাৰ কোনে শিকালে শ্লোকবোৰ?
1: মায়ে শিকালে।
0: খুব সুন্দৰ হৈছে। আমাৰ মেলত আহি ভাল লাগিছেনে?
1: লাগিছে।
0: আগলৈ আহিবানে?
1: আহিম।
0: আহিবা বাৰু। আমি এতিয়া কি কৰিম? ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতিশ্ৰুতি গোস্বামী।
0: প্ৰতিশ্ৰুতি, ক'ৰ পৰা আহিছা?
2: মই ডিমু পালাৰাৰ পৰা আহিছো।
0: আজি আমাক মেলত কি শুনাবা?
2: মই এটি ভূপেন্দ্ৰ সংগীত শুনাম।
0: ভূপেন হাজৰিকাৰ গীত গাবা? গোৱা।

0: চঞ্চল কোলাহলে ভাঙে ঘুমতি, অবলিয়া মন মোৰ কিয় উচাতন, কালিৰ হুৰুজে আনি দিবা পুৱতি, কালিৰ হুৰুজে আনি দিবা পুৱতি। ধন্যবাদ।
1: সুন্দৰ হৈছে। এইবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম ইমান মজুমদাৰ।
1: ইমান ক'ৰ পৰা আহিছা?
2: কামাখ্যাৰ পৰা আহিছোঁ মই।
1: আজি আমাৰ কি শুনাবা মেলত?
2: মানে ভূপেন হাজৰিকাৰ গীত শুনাম।
1: গোৱা।
2: মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে।

0: লাজ পাব কোনে নোকোৱা, সমনীয়া মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা, সমনীয়া মানুহে মানুহৰ বাবে।
1: এতিয়া আমি ইমানৰ কাৰণে কি কৰিম ডাঙৰকৈ? তোমাৰ নামটো কোৱা?
2: ধৃতিস্মান গাঁৱতে।
1: ধৃতিস্মান ক'ৰ পৰা আহিছা?
2: কামাখ্যা।
1: যে আমাক মেলত কি শুনাবা?
2: আহিনমহীয়া।
1: আহিনমহীয়া গীত গাবা, গোৱা।

0: কাইমন, ধন্যবাদ।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষৰাজ হাজৰিকা।
1: জ্যোতিষৰাজ ক'ৰ পৰা আহিছা?
2: মঙলদৈ।
1: মঙলদৈৰ পৰা যে আমাক মেলত কি শুনাবা?
2: কবিতা।
1: কবিতা আবৃত্তি কৰিবা, কৰা।
2: কবিতাটিৰ শিৰোনাম অসম সংগীত, কবি লক্ষ্মীনাথ বেজবৰুৱা। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে নুবুজো নলগম, শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতীৰ সতীত্ব তেজেৰে অসমীয়াই প্ৰবল, বাজক দবা বাজক শংখ বাজক মৃদংখুল, অসম আকৌ উন্নতি পথত জয়াই অসম বল।
1: সুন্দৰ হৈছে, কিন্তু কবিতা আবৃত্তি কৰিলে অকণ লাহে লাহে ক'ব লাগে, নহয়নে? আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, তেনেদৰে ক'লে আৰু ভাল লাগিব শুনিবলৈ, নহয়নে? জ্যোতিষৰাজৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক আটাইলৈ মৰম আৰু শুভেচ্ছা জনাই মই মামণি বাইদেৱে আজি মেলৰ পৰা বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ,

অকণিৰ মেল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ পৰদেশী বাবু ছবিৰ কেইটিমান গীত। গীতকেইটিৰ কথা আৰু সংগীত আনন্দৰাজ আনন্দৰ। প্ৰথমে এয়া উদিত নাৰায়ণ আৰু কবিতা কৃষ্ণমূৰ্তি।

পৰদেশী বাবু ছবিত সেয়া আছিল উদিত নাৰায়ণ আৰু কবিতা কৃষ্ণমূৰ্তি। এইবাৰ শুনাবলৈ লৈছোঁ উদিত নাৰায়ণৰ কণ্ঠৰ এটি গীত।

পৰদেশী বাবুছবিত উদিত নাৰায়ণৰ কণ্ঠগীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত পৰদেশী বাবুছবিত শুনক আনন্দৰাজ আনন্দৰ কণ্ঠৰ এটি গীত।

পৰদেশী বাবু ছবিত সেয়া আছিল আনন্দৰাজ আনন্দ আৰু সংগীতবৃন্দ। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো এটি অন্তৰংগ আলাপৰ অনুষ্ঠান, সোণু আৰু চাৰ্লিৰ কথা।

0: নমস্কাৰ শ্ৰোতাসকল, আজি আপোনাক এনেকুৱা এগৰাকী যুৱকৰ সৈতে আমি চিনাকি কৰাই দিব বিচাৰিছোঁ যিগৰাকী বিহাৰৰ নালন্দাৰ যুৱক সোনু। আৰু সোনুৱে 2024 চনৰ মাৰ্চ মাহৰ পৰা তেখেতে এটা যাত্ৰা আৰম্ভ কৰিছিল এখন চাইকেলেৰে। আৰু সেই চাইকেল যাত্ৰাৰ তেখেতৰ সংগী হৈছিলে এটা কুকুৰ, নাম হৈছে চাৰ্লি। চাৰ্লিক সোনুৱে কেনেকৈ পালে এই কথাখিনি পাতিম। এই যাত্ৰা কেনেদৰে আৰম্ভ হৈছিল সোনুৰ পৰা আমি পোনে পোনে শুনিবলৈ যত্ন কৰিম।
1: मैं अपना जर्नी 3 मार्च 2024 को स्टार्ट किया था अकेले एक नॉर्मल साइकिल से, बिहार नालंदा से ही, ठीक है। एंड वहाँ से अपना बस ट्रैवल का जो मेरा सपना था वो बस पूरा करने के लिए लद्दाख में निकला था। एंड जस्ट नॉर्मल साइकिल से मेरा माइंड था कि मैं बस ट्राई

0: मतलब मैं निकला था अकेले, लेकिन इतने लोगों को जोड़ चुका है ये जर्नी, तो बहुत ही स्पेशल है ये मेरे लिए, तो ये लाइफ टाइम के लिए एकदम सीख जैसा है कि
1: সোনু অসমৰ বিভিন্ন জিলালৈ ভ্ৰমণৰ সময়ত যোৱা হৈছে নহয় জানো, আৰু এই সময়ছোৱাত আমি দেখিবলৈ পাইছো শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট বানৰ কবলত বহু লোক ক্ষতিগ্ৰস্ত হৈছে। এইখিনি সময়ত আমি গম পোৱা মতে বিভিন্ন ব্যক্তিৰ পৰা অসমৰ বিভিন্ন জিলা ভ্ৰমণ কৰাৰ সময়ত পথৰ কুকুৰৰ বাবে আশ্ৰয়স্থল নিৰ্মাণ কৰিবলৈ যি এক সপোন লৈ এই যাত্ৰা আৰম্ভ কৰা হৈছিল, এই যাত্ৰাত সহায় হোৱাকৈ যিখিনি ধনৰাশি অসমৰ বিভিন্ন ব্যক্তিয়ে দিছে তাৰ এক বুজন অংশ নিজে গৈ শিৱসাগৰত বানপীড়িতসকলক সহায় কৰা বুলিও আমি গম পাইছো।
0: হ্যাঁ,
1: সেই বিষয়ে যদি শ্রোতাসকলক জনাই ভাল লাগিব।
0: মই তো বহুত আমির নহি হু, মেরে পাস বহুত জ্যাদা পয়সা নহি হ্যায়, লেকিন মই জব আসাম মে গয়া এন্ড ও দেখা কি এক টাইম মতলব উনকে পাস খানে কে লিয়ে ভি কুছ নহি থে, মই বহুত অন্দর অন্দর তক গয়া, আপনা স্কুটি সে ভি থোড়া গয়া অন্দর, ফির বোট এ সবসে অন্দর গয়া, এন্ড জব মই আসাম মে ট্রাভেল কিয়া তো বহুত লোক मुझे प्यार दिए, बहुत अच्छा लगा यहाँ पे रुक के। मैं शिवसागर में रुका था, जो शिवसागर के आसपास गांव है मैं उधर भी रुका था जब फ्लड नहीं था, तो बहुत लोग फैमिली मुझे जानते थे, नेपाली खुती से आसपास के जगह जैसे नाजीरा ये सब जगह पे मैं रुका था, एंड मैं वो सब देख के इतना हैरान था कि ऐसे कैसे लोगों का घर चला गया, खाना नहीं है, तो मेरे पास बहुत ज़्यादा नहीं था, लेकिन मुझे कम से कम 70 से 80 हज़ार रुपया असम में फंड रेज में मिला था, लोग छोटा छोटा कंट्रीब्यूशन करके 1.5 महीने में उन्होंने दिया था, तो बहुत तो नहीं, कम से कम मैंने उसका 50% मैं कुछ सामान लेके खाना, जैसे बहुत लोग मेरे से जुड़ गए थे तो उनको मैं दे दिया दाल चावल और कुछ जैसे धूप बत्ती कैंडल्स ये सब जो कि इम्पोर्टेंट सामान है जो अभी जरूरी है उनको, उनके लिए मैं अपना 50% दिया, एंड वो कहीं ना कहीं छोटा छोटा ना कहीं काम आया होगा, तो मैं इसीलिए क्योंकि ये दिन वापस नहीं आने वाला है, मुझे रिग्रेट नहीं होना चाहिए कि मेरे पास था उस टाइम मैं नहीं कुछ कर पाया, तो ये सोच के मैं उनको थोड़ा हेल्प किया, एंड मुझे अच्छा लग रहा है कि ये फंड रेज तो हो जाएगा, मैं ये जर्नी करते करते पूरा एफर्ट मार के लोगों से कनेक्ट करके कर लूँगा ये फंड रेज वाला कंप्लीट, लेकिन ये उनके लिए जरूरी था अभी, तो इसलिए मैं किया इंसानियत के नाते वैसा।
1: 11 আগষ্টৰ দিনা গুৱাহাটীত আমি সোনু আৰু চাৰ্লিক লগ পাইছিলো। গুৱাহাটীত থকাৰ সময়ৰ যি অভিজ্ঞতা সেই সম্পৰ্কে জানিব বিচৰাত সোনুৱে কয়,
0: গুৱাহাটী মে হে জো মুঝে এক দিদি ফলো কৰতে থে 2 মহিনা সে, এণ্ড ও মিলনা চাহতে থে মেৰে পাছ, তো উনসে মিলনে আয়া, এণ্ড বহুত হি আচ্ছা লগা উনকে পাছ, তো মই আভি চন্দ্ৰানী দি কে পাছ হু, এণ্ড বহুত হি আচ্ছা লগা ইনসে মিল কে, এণ্ড বহুত লোগোঁ সে ইয়ে কানেক্ট কৰৱায়ে মুঝে, এণ্ড আগে ফিউচাৰ মে ভি ইয়ে মেৰে সে আচ্ছা হে, মতলব ফিউচাৰ কে লিয়ে ভি কাম আয়েঙ্গে বোল সকতে হে কি মেৰা জো এনিমলছ সে প্যাৰ কৰতে ও রিলেট কর পাতা হ্যাঁ কি হ্যাঁ এনিমলস কে লিয়ে করনা চাহতা হ্যায় কুছ, এন্ড ইনকা হেল্প করকে মুঝে দিল কা সুকুন মিলেগা, তো ও উনকা থট হ্যায়, এন্ড বহুত হি আচ্ছা লাগা মুঝে উনসে মিলকে, আগর নাই মিল পাতা তো মুঝে হি কহিন না কহিন রিগ্রেট হোতা কি কাশ মিল লেতা, তো ভগবান সবকো মিলাতে হ্যায়, এন্ড উনকে থ্রু হি বহুত লোগো সে মে মিল পায়া,
1: বহুত আচ্ছা মিলে অভয় ভি মিলে
0: দি জো কি অভয় ভাইয়া ভি মিলে মুঝে জো কি ইয়াহ পে রেস্কিউ কা কাম করতে হ্যায় ডগস কে সাথ আচ্ছা, তো মুঝে এসে এসে লোগ সে মিলনে সে না বহুত হি আচ্ছা লাগতা কি জেনুইনলি লোক ডগ কে লিয়ে কাম কর রে, বহুত আচ্ছা লাগতা মুঝে, কুছ সিখনে কো মিলতা হ্যায় কি হ্যাঁ মুঝে কোই গাইড করনে ওয়ালা মুঝে, মতলব মে ইয়াহ জার্নি তক আয়া হু খুদ সে সিখতে হুয়ে গিরতে হুয়ে পড়তে হুয়ে উঠতে হুয়ে এসে হি আয়া হু, কোই গাইড করনে ওয়ালা নাই থা, আবি লেকিন ইতনা লোক জুড় চুকে হ্যায় এনিমল শেল্টার কে লিয়ে গাইড করনে ওয়ালে হ্যায়, এনিমলস কো কেসে আপ আচ্ছে সে ট্রিট কর পাওগে, আচ্ছে সে রখ পাওগে, রেস্কিউ কর পাওগে, ইয়ে সব গাইড করনে ওয়ালে, তো আচ্ছা লাগতা লোগো সে মিলকে বাত করকে, বহুত সহি।
1: গুয়াহাটির পাছত এতিয়া সোনু আৰু চাৰ্লি কলৈ যাব?
0: গুৱাহাটী চে মই পুৰা মেঘালয় এক্সপ্ল'ৰ কৰোঁগা, উচকে বাদ ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ ট্ৰাভেল কৰোঁগা থোৰা, এণ্ড ফিৰ উচকে বাদ অৰুণাচল, এণ্ড দেন ফিৰ মেৰা ইয়ে জাৰ্নি ফিনিশ হ'গা, এণ্ড মই এনিমেল শেল্টাৰ বনানে কে লিয়ে যাওঁগা ফিৰ উচকে।
1: সোনু বিহাৰলৈ উভতি গৈ পথৰ কুকুৰৰ বাবে আশ্ৰয়স্থল নিৰ্মাণৰ যি সপোন আছে, এই সপোন পূৰণৰ ক্ষেত্ৰত এই যাত্ৰাৰ সময়ত বিভিন্নজনে নিশ্চয়কৈ সহায় সহযোগ আগবঢ়াইছে, সেই সম্পৰ্কে অলপ জানিব বিচাৰিছো।
0: ফণ্ড ৰেজ মে আবি মেৰা লগভগ মুঝে টাৰ্গেট হে কি মই 20 লাখ তক ৰেজ কৰো ফণ্ড, আবি 6 লাখ কমপ্লিট হ'গে, লেকিন আবি জিতনা ভি ইয়ে জাৰ্নি কৰতে তক কমপ্লিট কৰতে কৰতে জিতনা ভি ফণ্ড ৰেজ হোতা হে মই উচি মে ষ্টাৰ্ট কৰোঁগা, ক্যুকি ষ্টাৰ্ট কৰনা জৰুৰী হোতা হে, ফিৰ বেটাৰ ধীৰে ধীৰে হ' জাতা হে, তো মই ষ্টাৰ্ট কৰ লুঙ্গা, দেন ফিৰ লোক জুড়েঙ্গে, তো মই ইয়ে জাৰ্নি চে বাছ লোগো কো জোড় ৰহা হু কি হ্যাঁ মেৰে মিশন মে জোড়ো, এণ্ড

চনু আৰু চাৰ্লিৰ কথা অন্তৰংগ আলাপৰ অনুষ্ঠানে শুনিলে। সোণৰাজৰ সৈতে আলাপত ভাগ ল'লে ইন্দ্ৰজিৎ দাসে। সম্পাদনা সহযোগী আছিল মনদীপ মহন্ত। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজত পোনপটীয়া প্ৰচাৰ দায়িত্বত আছিল দীপাকৰ চক্ৰৱৰ্তী আৰু ডিম্পুল বৰগোহাঁই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা হিতান্তী।

জানো আহা শিতানত আজি পুনৰ তোমালোকক অসমৰ এবিধ থলুৱা চৰাইৰ বিষয়ে ক'বলৈ লৈছোঁ। বৰবগ, এই চৰাইটো তোমালোকে দেখিছানে? বৰবগৰ বৈজ্ঞানিক নাম হৈছে আৰ্ডিয়া এলবা, ইংৰাজী নাম গ্ৰেট ইগ্ৰেট। বৰবগ হৈছে অসমৰ জলাশয় আৰু সেমেকা ঠাইসমূহত সচৰাচৰ দেখা পোৱা এবিধ থলুৱা ডাঙৰ আকাৰৰ বগলীৰ প্ৰজাতি।

ইয়াৰ সমগ্ৰ দেহটো ঢকঢকীয়া বগা, উচ্চতা প্ৰায় এক মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় 80-104 চেণ্টিমিটাৰ। ইয়াৰ দেহৰ ওজন 700-1500 গ্ৰাম পৰ্যন্ত হ'ব পাৰে। দেখাত একেধৰণৰ বগলীৰ আনবোৰ প্ৰজাতিৰ পৰা ইয়াক ইয়াৰ হালধীয়া ঠোঁট, ক'লা ঠেং আদিৰ দ্বাৰা পৃথক কৰিব পৰা যায়। মতা মাইকী উভয়ৰে বাহ্যিক গঠন প্ৰায় একেই হয়। উড়ন্ত অৱস্থাত ইয়াৰ দীঘল ডিঙিটো কোচ খুৱাই থয়। ই সাধাৰণতে নিমাতে থাকে, কেতিয়াবাহে কুক কুক বুলি মতা শুনা যায়। বৰ বগে সাধাৰণতে

সৰু মেৰুদণ্ডী প্ৰাণী, সৰীসৃপ, পোক পতংগ আদি খাই জীয়াই থাকে। ই চিকাৰৰ সময়ত বহু সময় লৰচৰ নকৰাকৈ চুপ লৈ থাকি অৱশেষত চিকাৰক ইয়াৰ দীঘল ঠোঁটেৰে টান মাৰি উঠাই আনে। বৰবগ আংশিকভাৱে পৰিভ্ৰমণকাৰী চৰাই। ই শীতকালত উত্তৰ গোলাৰ্ধৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰে বুলি জনা যায়। ই সাধাৰণতে বৃহৎ গোটত বাস কৰে। বৰবগে বাঁহ সাজিবৰ বাবে জলাশয়ৰ পাৰৰ ওখ গছৰ ডাল বাছি লয়। গছৰ ডালত গছৰ পাত, ঠাল, ঠেঙুলি আদিৰে বাঁহ সাজে। ভাইটি ভণ্টিহঁত, জানো আহা শিতানত আজি তোমালোকে অসমৰ এবিধ থলুৱা চৰাই বৰবগৰ বিষয়ে কিছু কথা জানিলা। আজিৰ জানো আহা ইমানেই।

0: ভাইটি ভণ্টিহঁত, চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি কথিকা, গান্ধীজীৰ মূল্যবোধৰ শিক্ষা। এই শীৰ্ষক কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছে অভিজিৎ শৰ্মা বৰুৱাই।
1: বিশ্বৰ অগণন সাধাৰণ লোক আৰু এমুঠিমান মানুহৰ মাজৰ মূল পাৰ্থক্য এয়াই যে মহান লোকসকলৰ জীৱনত লক্ষ্য আৰু আদৰ্শ থাকে, আৰু সৰ্বোপৰি তেওঁলোকৰ সকলো কামতে এক শক্তিশালী মূল্যবোধ থাকে। আন লোকসকলৰ সেয়া নাথাকে, বা থাকিলেও সেয়া প্ৰবল নহয়। আমাৰ মহাত্মা গান্ধী আছিল এনে এজন মহান ব্যক্তি যি নিজৰ জীৱনৰ যোগেদিয়েই সকলোকে মূল্যবোধৰ শিক্ষা দি গৈছে। ইতিহাসত এনে বহুত উদাহৰণ আছে য'ত যুদ্ধৰ যোগেদি ৰক্তপাতৰ মাজেৰে ক্ষমতা দখল কৰা হৈছে। পাছে কেৱল মহাত্মা গান্ধীয়েহে দেখুৱালে যে শান্তিপূৰ্ণ আৰু অহিংস উপায়েৰেও যুদ্ধ জিকিব পাৰি আৰু ক্ষমতাও দখল কৰিব পাৰি। ভাৰতীয় সংস্কৃতিত অহিংসা, নিষ্ক্ৰিয় প্ৰতিৰোধ আদি ধাৰণা আগতেও আছিল, কিন্তু মহাত্মা গান্ধী আছিল প্ৰথমজন ব্যক্তি যি এই অহিংসা নীতিক ৰাজনীতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল। গান্ধীজীৰ মতে ঈশ্বৰ হ'ল সত্য আৰু সত্যৰ ৰাস্তা হ'ল অহিংসা। গান্ধীজীৰ আচল নাম মোহনদাস কৰমচান্দ গান্ধী। তেওঁৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত। শৈশৱকালত পঢ়া শ্ৰৱণ কুমাৰৰ কাহিনীয়ে তেওঁৰ ওপৰত বেছ প্ৰভাৱ বিস্তাৰ কৰিছিল। এই শ্ৰৱণ কুমাৰে অন্ধ পিতৃ মাতৃক ভাৰ বান্ধি লৈ তীৰ্থ ভ্ৰমণ কৰাই ফুৰিছিল। সৰুতে মোহনদাস খুব ভয়াতুৰ আছিল। তেওঁলোকৰ ঘৰত ৰম্ভা নামৰ এগৰাকী বনকৰা তিৰোতা আছিল। কাক কওঁ কাক নকওঁ বুলি মোহনদাসে এদিন ৰম্ভাকে তেওঁৰ মনৰ ভয়ৰ কথা ক'লে। ৰম্ভাই নিজৰ জ্ঞানেৰে তেওঁক উপদেশ দিলে যে ৰামৰ নাম ল'লে ভয় কৰবালৈ দূৰ মাৰে। মোহনদাসেও ৰামৰ নাম লোৱা আৰম্ভ কৰিলে। মৃত্যুৰ সময়ত হে ৰাম বুলি কোৱালৈকে তেওঁ সেয়া নেৰিলে। আৰু আচৰিত কথা, এই ৰাম নামে তেওঁৰ শিশু মনৰ পৰা সকলো ভয় দূৰ কৰিবলৈ সক্ষম হ'ল। মোহনদাসে তেওঁৰ শিশুকালত বহুত ভুল কৰিছিল, 2 এবাৰ হ'লেও মিছা কথাও কৈছিল। তেওঁলোকৰ সমাজৰ বাবে নিষিদ্ধ মাংস খাইছিল, ধপা থুপিছিল। সেই সময়ৰ প্ৰায়বোৰ ল'ৰাই এনেকৈ লুকাই চুৰকৈ কিবা কাম কৰিছিল আৰু সেইটো বিশেষ ডাঙৰ কথা নাছিল। কিন্তু মোহনদাসৰ ক্ষেত্ৰত এনে ঘটনাৰ প্ৰতিক্ৰিয়া বেলেগ ধৰণৰ হৈছিল। তেওঁৰ ভুল আনে আঙুলিয়াই দিবলগীয়া হোৱা নাছিল। তেওঁৰ এটা অন্য বিশেষত্ব আছিল যে তেওঁ সদায় আত্মসমালোচনা কৰিছিল আৰু কিছুদিনৰ পাছত হ'লেও নিজেই নিজৰ ভুলবোৰ উপলব্ধি কৰিছিল। তেনে উপলব্ধিৰ পাছত তেওঁৰ অনুশোচনা হৈছিল, আৰু প্ৰতিবাৰ অনুশোচনা হোৱাৰ পাছত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে এনে কাম তেওঁ পাছত আৰু কেতিয়াও নকৰে। এই প্ৰতিজ্ঞাবোধ তেওঁ আখৰে আখৰে পালন কৰিছিল। মেট্ৰিক পাছ কৰি তেওঁ কলেজত পঢ়ি থাকোঁতেই 1888 চনৰ 4 ছেপ্টেম্বৰত ইংলেণ্ডলৈ গৈছিল। তালৈ গৈ প্ৰথমে গান্ধীজীয়ে পোচাকে পাতিয়ে আৰু ইংৰাজ গান নাচ শিকি ইংৰাজ ভদ্ৰলোক হ'বলৈ চেষ্টা কৰিলে। তাৰ বাবে যদিও তেওঁৰ যথেষ্ট সময় আৰু অৰ্থ খৰচ হ'ল, তেওঁ কিন্তু একো চিন্তা নকৰিলে। কিন্তু ইমানখিনিৰ পাছতো গান্ধীৰ আত্মবিশ্লেষণ আৰু নিজেই নিজক শুধৰোৱাৰ স্বভাৱ বাদ পৰা নাছিল।

3 মাহ এনেকৈ চলাৰ পাছত হঠাতে তেওঁৰ উপলব্ধি হ'ল। তেওঁ চিন্তা কৰিলে যে তেওঁতো চিৰদিনৰ বাবে ইংলেণ্ডলৈ অহা নাই, গতিকে এনেকৈ মোৰা পাখি গুজি ইংৰাজ ভদ্ৰলোক হোৱাৰ কি প্ৰয়োজন। তেওঁ এই সকলোবোৰ বাদ দিলে আৰু পুনৰ তেওঁৰ স্বকীয় সত্তালৈ ঘূৰি আহিল। আইন ব্যৱসায়ৰ কামত দক্ষিণ আফ্ৰিকাত থকা সময়ত ডাৰবানৰ পৰা প্ৰিটোৰিয়ালৈ ট্ৰেইনত যাওঁতে বাটতে মেৰিটছবাৰ্গ ষ্টেচনত গান্ধীজীক এবাৰ বলপূৰ্বকভাৱে নমাই দিয়া হৈছিল। গান্ধীৰ দোষ আছিল যে তেওঁ প্ৰথম শ্ৰেণীৰ টিকট কিনি ইউৰোপীয়সকলৰ লগত একেলগে প্ৰথম শ্ৰেণীত বহি আহিছিল। মেৰিটছবাৰ্গ ষ্টেচনৰ ৱেটিং ৰুমত অকলে বহি থাকোঁতে তেওঁৰ মনত বহুবোৰভাৱে খেলা কৰিলে। হঠাতে গান্ধীৰ ভিতৰৰ পৰা যেনে শক্তি জাগি উঠিল। মেৰিটছবাৰ্গ ষ্টেচনৰ সেই অকলশৰীয়া কোঠাটোত দৃঢ় লৌহ মনোবলৰ এজন নতুন মোহনদাস গান্ধীৰ জন্ম হ'ল। তেওঁ সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা তেওঁ প্ৰতিটো অন্যায় কাৰ্যৰ প্ৰতিবাদ কৰি যাব। তাৰ বাবে তেওঁ কোনো হিংসাত্মক পদ্ধতিৰ সহায় নলয়। নিজকে কষ্ট দি হ'লেও তেওঁ শত্ৰুপক্ষৰ মনোভাৱ সলনি কৰাৰ চেষ্টা কৰিব। মহাত্মা গান্ধীয়ে নিজৰ কাম নিজে কৰিছিল। আশ্ৰমত থাকোঁতে তেওঁ নিজৰ দৈনন্দিন সকলো কামটো কৰিছিলেই, তদুপৰি নিজৰ পায়খানাঘৰো নিজে চাফা কৰিছিল। পত্নী কস্তুৰবাই এবাৰ এনে কাম কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁ নিজ পত্নীৰ ওপৰত অসন্তুষ্ট হৈছিল। সত্য আৰু অহিংসাৰ ভক্ত মহাত্মা গান্ধীয়ে নিজৰ ব্যক্তিগত আৰু ৰাজহুৱা কামত নীতিৰ পৰা বিচ্যুত হোৱা নাছিল। তেওঁ যেনেকৈ ব্ৰিটিছে চলোৱা হিংসাত্মক ঘটনা, অত্যাচাৰ আদিৰ বিৰোধ কৰিছিল, তেনেকৈ ভাৰতীয়সকলে হিংসাৰ পথ লৈ ব্ৰিটিছক কৰা আক্ৰমণৰো বিৰোধ কৰিছিল। তাৰ বাবে তেওঁ যদি কাৰোবাৰ অপ্ৰিয় হ'বলগা হৈছিল বা জনসমৰ্থনো হেৰুৱাইছিল, তালৈ গান্ধীজীয়ে কেৰেপ কৰা নাছিল। অসহযোগ আন্দোলনৰ সময়ছোৱাত ভাৰতীয়সকলে চৌৰিচাৰাত সংঘটিত কৰা হিংসাত্মক ঘটনাৰ বাবে তেওঁ এই বিশাল আন্দোলনেই স্থগিত ৰাখিছিল। গান্ধীজীয়ে আনকি ভগৎ সিং, সুখদেৱ, উধাম সিং আৰু ৰাজগুৰুৰ ফাঁচীৰ দণ্ডৰো প্ৰতিবাদ কৰা নাছিল, কাৰণ তেওঁৰ হিচাপত সেইসকলে হিংসাত্মক উপায় গ্ৰহণ কৰি প্ৰতিশোধ লৈছিল বা দেশমাতৃৰ সেৱা কৰিব বিচাৰিছিল। গান্ধীজীয়ে এবাৰ এক তৎপাৰ্যপূৰ্ণ মন্তব্য কৰি কৈছিল, এটা চকুৰ সলনি আন এটা চকুৰ নীতিয়ে সমগ্ৰ পৃথিৱীকে অন্ধ কৰি তুলিব। তেওঁ নিজৰ সত্য অহিংসাৰ আদৰ্শৰ বিষয়ে কৈছিল, এনেকুৱা বহুত আদৰ্শ আছে যাৰ বাবে মই মৰিবলৈ প্ৰস্তুত, কিন্তু কোনো আদৰ্শৰ বাবেই মই মাৰিবলৈ প্ৰস্তুত নহয়। গান্ধীজীয়ে এই অহিংসাক সকলো স্তৰতে প্ৰয়োগ কৰাৰ কথা চিন্তা কৰিছিল। তেওঁ এনে এখন অহিংস ৰাষ্ট্ৰৰ কথা চিন্তা কৰিছিল য'ত প্ৰায়বোৰ মানুহ অহিংস মন্ত্ৰৰে দীক্ষিত হোৱাৰ বাবে কোনো সামাজিক অশান্তি বা সাম্প্ৰদায়িক সংঘৰ্ষ নহ'ব আৰু শান্তিপূৰ্ণ আলোচনাৰেই সকলো সমস্যাৰ সমাধান হ'ব। গান্ধীজীৰ অহিংসা নীতিয়ে বহুতকে অতি আকৃষ্ট কৰিছিল আৰু পাছৰ পৰ্যায়ত বিশ্বৰ কেইবাগৰাকী সংগ্ৰামী নেতাই তেওঁলোকৰ আন্দোলন চলাই যাবৰ বাবে গান্ধীজীৰ এই অহিংস সত্যাগ্ৰহ নীতি গ্ৰহণ কৰিছিল। গান্ধীজী হিন্দু ধৰ্মাৱলম্বী আছিল যদিও তেওঁ সকলো ধৰ্মকে শ্ৰদ্ধা কৰিছিল। হিন্দু ধৰ্মৰ উপৰিও খ্ৰীষ্টিয়ান আৰু ইছলাম ধৰ্মৰ বিষয়ে তেওঁ যিমান পঢ়া শুনা কৰিছিল, বহুতো খ্ৰীষ্টিয়ান আৰু মুছলিম লোকেও কিজানি সিমান অধ্যয়ন কৰা নাছিল। জিন্নাৰ নেতৃত্বাধীন মুছলিম লীগে যেতিয়া ধৰ্মৰ প্ৰসংগৰে জাতি তথা দ্বিজাতি তত্বৰ কথা উল্লেখ কৰিছিল, মহাত্মা গান্ধীয়ে ইছলাম ধৰ্মৰ নীতিৰ কথা উল্লেখ কৰিয়েই সেই যুক্তি খণ্ডন কৰিছিল। মহাত্মা গান্ধীৰ জীৱন যাপন অতি সৰল আছিল। আঁঠুৰ মূৰত চুৰিয়া, গাত এখন চাদৰেৰে তেওঁ ভাৰতৰ যিকোনো এজন অতি দুখীয়া লোকৰ দৰে জীৱন যাপন কৰিছিল। সম্পত্তি, উপহাৰ আদিৰ প্ৰতি তেওঁৰ বিন্দুমাত্ৰও লোভ নাছিল আৰু তেওঁ সেইবোৰ প্ৰায়ে আনক বিলাই দিছিল। তেওঁ নিজৰ আশ্ৰমত কুষ্ঠ ৰোগীক নিজ হাতে শুশ্ৰূষা কৰিছিল। তেওঁৰ আচৰণো আছিল সৰল আৰু বিনয়ী। সৰু ল'ৰা ছোৱালীৰ পৰা ভাইচৰয়লৈকে সকলোৰে লগত তেওঁ একেই সহজ সৰলভাৱে কথা পাতিছিল। ভাৰতীয়সকলৰ প্ৰতি তেওঁৰ ভাতৃত্ববোধ আছিল অতুলনীয়। গান্ধীজীয়ে চোলা নিপিন্ধাৰ বাবে এবাৰ এটা সৰু ল'ৰাই

তেওঁক এটা চোলা উপহাৰ দিব খুজিলে। মহাত্মা গান্ধীয়ে ক'লে যে তেওঁৰ ভাতৃসকলৰ চোলা নাই বাবেই তেওঁ চোলা নিপিন্ধে, আৰু সেই ভাতৃসকলে চোলা পিন্ধিলেহে তেওঁ চোলা পিন্ধিব। নাচুৰবন্দা ল'ৰাজনে তেওঁৰ ভাতৃসকলকো একোটাকৈ চোলা দিবলৈ ইচ্ছা কৰি কিমান ভাতৃ আছে সোধাত গান্ধীজীয়ে উত্তৰ দিলে 300 নিযুত। সেয়া আছিল ভাৰতৰ তেতিয়াৰ জনসংখ্যা। ভাৰতীয় সমাজৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ লোকসকলকো গান্ধীজীয়ে শ্ৰদ্ধা কৰিছিল। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত তেওঁৰ গুৰু শিষ্যৰ সম্বন্ধ আছিল। গান্ধীজীৰ সময়ত তেওঁতকৈ বিখ্যাত আৰু জনসমৰ্থন থকা নেতা ভাৰতত কোনো নাছিল। বাকী সকলোবোৰ তেওঁতকৈ বহুত পিছত আছিল, কিন্তু তথাপিও তেওঁৰ কোনো অহংভাৱ নাছিল, কোনো সিদ্ধান্তও তেওঁ কাৰো ওপৰত জোৰকৈ জাপি দিব খোজা নাছিল। গান্ধীজীৰ জীৱনৰ পৰা আমি অন্ততঃ 10টা শিক্ষা ল'ব পাৰোঁ। 1, আমি গান্ধীজীৰ দৰে এক সৰল আৰু ফলপ্ৰসূ জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। এনে সৰল আৰু মিতব্যয়ী জীৱনশৈলীয়ে আমাক আত্ম উন্নয়নৰ বাবে বেছি সময় আৰু বেছি সম্পদ খৰচ কৰিবলৈ সুবিধা দিয়ে। 2, আমি আত্মকেন্দ্ৰিক নহৈ নিস্বাৰ্থভাৱে কাম কৰিব পাৰোঁ। যিসকল মানুহ বহুত প্ৰাথমিক সুবিধাৰ পৰা বঞ্চিত হৈ আছে, আমি সেইসকলক সহায় কৰিব পাৰোঁ। 3, আমি সকলো সময়তে আমাৰ স্বকীয় বৈশিষ্ট্য বজাই ৰাখিব লাগে। গান্ধীজীয়ে নিজৰ পোচাকত মানে আঁঠুৰ মূৰত চুৰিয়া পিন্ধিয়েই লণ্ডনৰ বাকিংহাম প্ৰাসাদলৈ গৈছিল। 4, গান্ধীজীয়ে কৈছিল যে বিশ্বখন সলনি কৰিবলৈ হ'লে প্ৰথমে আমি নিজকে সলনি কৰিব লাগিব। আমিও সেই কাম কৰা উচিত। 5, গান্ধীজীয়ে কৈছিল যে দেহতকৈ মনটো সদায় বেছি শক্তিশালী। গান্ধী আৰু তেওঁৰ অহিংস অনুগামীসকলে প্ৰচণ্ড মানসিক শক্তিৰ জৰিয়তেই ইচ্ছা কৰি শাৰীৰিক কষ্ট বৰণ কৰিছিল। 6, গান্ধীজীৰ মতে ক্ষমা বৰ মহান গুণ আৰু শক্তিশালী কৰ্ম। মানসিকভাৱে যথেষ্ট শক্তিশালী লোকেহে আনক ক্ষমা কৰিব পাৰে। আমিও ক্ষমা কৰাৰ এই শিক্ষা ল'ব পাৰোঁ। 7, যদিও এই বিশ্বখন ঈশ্বৰেই চলাই ৰাখিছে, তথাপিও আমি কোন মানুহ বা ঘটনাৰ প্রতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম সেয়া আমাৰ নিয়ন্ত্ৰণত থকা উচিত। 8, আমি নিজকে নিৰবিচ্ছিন্নভাৱে বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগে। গান্ধীজীয়ে সকলো সময়তে নিজক বিকাশ কৰাৰ চেষ্টা কৰিছিল। 9, গান্ধীজীৰ মতে লক্ষ্যতকৈ লক্ষ্যত উপনীত হ'বলৈ গ্ৰহণ কৰা পথটোহে বেছি গুৰুত্বপূৰ্ণ। আমিও সেই কথাত গুৰুত্ব দিয়া উচিত। 10, গান্ধীজীয়ে লগে লগেই উল্লেখযোগ্য সফলতা লাভ কৰা নাছিল। তেওঁ যথেষ্ট ধৈৰ্য আৰু সহ্যৰ মাজেদিহে লক্ষ্যত উপনীত হৈছিল। ধৈৰ্য সহ্যৰ সেই শিক্ষা আমি গান্ধীজীৰ পৰা ল'ব পাৰোঁ। দেশ বিভাজনৰ সময়ত আৰু তাৰ আগতেও যেতিয়া ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, তেতিয়া গান্ধীজীয়ে অন্বেষণ কৰি নিজকে কষ্ট দি সেই সংঘৰ্ষৰ লগত জড়িতসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আৰু এনেকৈ এই সংঘৰ্ষবোৰ অন্ত পেলাবলৈ সক্ষম হৈছিল। তেওঁ সেইসকলক হিংসাৰ পথ ত্যাগ কৰি সত্য আৰু অহিংসাৰ পথেৰে যাবলৈ উদ্বুদ্ধ কৰিছিল। কোনো অস্ত্ৰ অবিহনেই গান্ধীজীয়ে ভাৰতৰ কোটি কোটি লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ অপৰাধক ঘৃণা কৰিছিল, কিন্তু অপৰাধিক নহয়। গান্ধীজীয়ে প্ৰায়ে কৈছিল যে মানৱতা হ'ল এখন সাগৰৰ দৰে। এই বিশাল সাগৰৰ কেইটামান টোপাল হয়তো লেতেৰা হ'ব পাৰে, কিন্তু ই এই কথা নুবুজায় যে গোটেই সাগৰখনেই লেতেৰা। মানুহ মাত্ৰেই ভুল কৰে বুলি কৈ তেওঁ সেইসকলক ক্ষমা কৰিবলৈ আৰু তেওঁলোকক বেয়া আচৰণ নকৰিবলৈ শিকাইছিল। গান্ধীজী যিকোনো হত্যাৰ বিৰোধী আছিল। আনকি খাদ্যৰ কাৰণে জন্তু হত্যা কৰাৰো তেওঁ ঘোৰ বিৰোধী আছিল। সত্যক কেনেকৈ এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় তেওঁ তাৰ শিক্ষা দিছিল। গান্ধীজীয়ে 7টা কামক পাপ বুলি গণ্য কৰিছিল। সেইকেইটা হ'ল কাম নকৰাকৈ সম্পদ, বিবেক জ্ঞান নোহোৱাকৈ আনন্দ, মানৱতাবিহীন বিজ্ঞান, চৰিত্ৰ নোহোৱাকৈ জ্ঞান, নীতি নোহোৱাকৈ ৰাজনীতি, নৈতিকতাবিহীন বাণিজ্য। মহাত্মা গান্ধী সঁচাকৈ এজন অসাধাৰণ মানুহ আছিল। তেওঁ আছিল যথাৰ্থত মহামানৱ, যাৰ প্ৰকৃত মূল্যায়ন আমি হয়তো কৰিবই পৰা নাই।

0: আইনষ্টাইনে এনেই কোৱা নাছিল যে পৃথিৱীৰ ভৱিষ্যৎ প্ৰজন্মই বিশ্বাস কৰিবলৈকে টান পাব যে এনে এজন মানুহে সশৰীৰে এই পৃথিৱীত চলা ফুৰা কৰি ফুৰিছিল। গান্ধীজীৰ আদৰ্শৰ এতিয়াও প্ৰাসংগিকতা আছে, কাৰণ দেখা গৈছে যে আন কোনো আদৰ্শই মানুহক বা ৰাষ্ট্ৰক প্ৰকৃত পথ দেখুৱাব পৰা নাই। আন আধুনিক আদৰ্শ গ্ৰহণ কৰাৰ পাছতো দেশত বা সমাজত অন্যায়, অবিচাৰ, অস্থিৰতা কমা নাই, আনকি মানুহৰ মনতো এতিয়া অশান্তি অস্থিৰতা বাঢ়ি আহিছে। সেইবাবেই আমি গান্ধীজীৰ আদৰ্শ এতিয়াও ত্যাগ কৰিব নালাগে আৰু গান্ধীজীৰ জীৱনত প্ৰকাশ পোৱা মূল্যবোধৰ শিক্ষা গ্ৰহণ কৰিব লাগে।
1: গান্ধীজীৰ মূল্যবোধৰ শিক্ষা, এই শীৰ্ষক কথিকাটি শুনিলা। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছিল অভিজিৎ শৰ্মা বৰুৱাই। চোৰাত এইবাৰ আগবঢ়াইছোঁ গুৱাহাটীৰ স্বদীপ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত কণ্ঠত পৰিৱেশন কৰা কেইটিমান গীত। প্ৰথমে এয়া পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত এটি গীত।

0: ইমান পৰে গুৱাহাটীৰ হাতগাঁৱৰ স্বদীপ সংগীত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমবেত কণ্ঠত পৰিৱেশন কৰা কেইটিমান গীত শুনিলা। পৰিৱেশন কৰিলে তৃষা দাস, কবিতা হাজৰিকা, বৰষা দেৱী, খুচি নাথ আৰু আনোৱাৰা বেগমে। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ।
1: তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দিনৰ 11 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত 1.5 লাখ কোটি টকাৰ বিনিয়োগ কৰা হ'ব বুলি ঘোষণা কৰিছে। ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদানৰ কথা ঘোষণা কৰিছে। অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই চুক্তিখনৰ অসম্পূৰ্ণ দফাসমূহ তৎপৰতাৰে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি মন্তব্য কৰিছে। সমগ্ৰ ৰাষ্ট্ৰ আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। আমাৰ এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, পম্বা চন্দ, আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, অজয়ান।

নাটশালাৰ এইবাৰৰ নিবেদন পূৰ্ব দেশত স্বাধীনতাৰ ৰোল, ৰচনা সীমান্তৰাজ শৰ্মাকণ্ডলীৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ। এয়া শুনক পূৰ্ব দেশত স্বাধীনতাৰ ৰোল।

0: 1942 চন, এফালে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা, আনফালে দেশজুৰি ভাৰত ত্যাগ আন্দোলন। এনে এক জটিল সন্ধিক্ষণতে 24 নৱেম্বৰৰ নিশা ব্ৰিটিছ আৰু আমেৰিকান সৈন্য কঢ়িয়াই নিয়া এখন ৰেলগাড়ী চন্দ্ৰপুৰৰ সমীপৰ নলঘুলিত বাগৰিল। এই ঘটনাই ব্ৰিটিছ প্ৰশাসনত তোলপাৰ লগালে। ঘটনাৰ পিছদিনাই মৃত্যুবাহিনীৰ দুজন সদস্য পুলিচৰ হাতত ধৰা পৰিল।
1: ঐ, কি নাম তোৰ?
2: মোৰ নাম ধনপুৰ লস্কৰ।
1: তোৰ ঘৰ ক'ত?
2: কামপুৰত।
1: কামপুৰৰ কোন ঠাইত?
2: নদেউৰী গাঁৱত।
1: তোৰ নাম?
3: মানিক বৰা।
1: তোৰ ঘৰ?
3: কামপুৰৰ পুৰণি দেউৰী গাঁৱত।
1: তহঁতৰ লগৰবোৰৰ নামবোৰ এফালৰ পৰা কৈ যা। কি নাম সিহঁতৰ?
3: আমাৰ লগৰ বুলিবলৈ কোনো নাই, ইহে মোৰ লগৰ, ইয়ে মোৰ বন্ধু।
1: তহঁতেই ৰেল বগৰাইছ, সঁচা
2: কথা
1: কওঁ?
2: সঁচা কথা কৈছো, আমি ৰেল বগৰোৱা নাই।
1: যদি ৰেল বগৰোৱা নাই, এই ৰেঞ্চ পাতেৰে কি কৰিছিলি?
2: সেই পাত ৰেঞ্চ আমাৰ নহয়, আমি খেতিয়ক মানুহ, ৰেঞ্চেৰে কি কৰিম? আমি
1: চৰাইবাহী শিপিনী সংঘৰ পৰা তহঁত দুটাক ধৰি আনিছো, এনেই ধৰি অনা নাই। কামপুৰৰ মানুহ হৈ তাত ৰাতি কি কৰিছিল ক?
3: সেইফালে আমাৰ নিজৰ মানুহ আছে, মিটিৰ খাবলৈ গৈছিলোঁ।
1: বৰ চতুৰ ইহঁত দুটা, বৰ মিছা কথা ক'ব জানো।
3: আমি মিছা কথা কোৱা নাই, আমি ৰেল বগৰোৱা নাই।
1: তহঁত দুটাক আজি

0: বেনুধো ডেকা, ভিবিরাম বৰা এণ্ড কামেশ্বৰ বৰদলৈ ক'ত আছে? হে, আসল কথাটো মোক ক'ব লাগে।
1: আমি কাকো চিনি নাপাওঁ, আমি কেতিয়ক মানুহ, পথাত কেতিয়ে কৰোঁ।
0: দাৰোগা,
2: ইয়েছ ছাৰ,
0: লক্ষ্মীপ্ৰসাদ গোস্বামীক ডেড অৰ লাইভ ধৰি দিলে ব্ৰিটিছ গভৰ্ণমেণ্টে 10,000 ৰুপিজ পুৰস্কাৰ দিব বুলি এনাউন্সমেণ্ট কৰিছে। কিবা খবৰ আহিছে?
2: এতিয়ালৈকে ছাৰ একো খবৰ নাই। বতাহত যেন মিলি গৈছে লক্ষ্মীপ্ৰসাদ গোস্বামী।
0: আপুনি কি কৈছে মই একো বুজি পোৱা নাই।
2: নাই ছাৰ, নাই ছাৰ, এতিয়ালৈকে কোনো খবৰ অহা নাই ছাৰ, কোনো খবৰ পোৱা নাই।
0: এই, আসল কথাটো ক'ব লাগে, লক্ষ্মীপ্ৰসাদ ক'ত আছে? আচ্ছা, চাইলেঞ্চ আছে। তোমালোকে ট্ৰেইন চেবটেজ কৰিছে? হে, ট্ৰেইন গিৰাইছে? ৰাইট আনসাৰ দিব লাগে।
1: আমি সঁচা কথা কৈছোঁ, আমি ৰেল বগৰোৱা নাই। লক্ষ্মীপ্ৰসাদ গোস্বামীক আমি চিনি নাপাওঁ, তেওঁ কোন আমি নাজানো।
0: ইউ নো ইয়ৰ

0: সোমাই আহক গোস্বামী, বহক।
1: হ'ব,
0: মই আপোনাৰ বাবে অপেক্ষা কৰি আছোঁ। কিবা নতুন খবৰ?
2: অগ্নিগৰ্ভা অসমত এতিয়া খবৰৰ অভাৱ নাই। আজি কটন কলেজৰ ছাত্ৰসকলে শোভাযাত্ৰা কৰি যুদ্ধ বিৰোধী ধ্বনি দিয়াত পল্টন বজাৰ থানাৰ ওচৰৰ কুলিদীপুৰ সন্মুখত পুলিচে লাঠিচালনা কৰে।
0: তাৰপিছত
2: আৰু কি হ'ব? বহুতো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে।
0: সেইটো DC মিষ্টাৰ হামফ্ৰেৰ কাম হ'ব।
2: হয়, লগত অত্যাচাৰী ADC মিষ্টাৰ ডাম্ব্ৰিক আছে, এওঁলোকেই লাঠিচালনাৰ আদেশ দিছিল। মই ইহঁতক
0: লাহে লাহে কওক গোস্বামী, আপোনাৰ খংটো ঘপকৈ উঠে। ধৈৰ্য ধৰকচোন, চোৰাংচোৱা ঘূৰি আছে, আমাৰ জানো শত্ৰু কম।
2: অসমত পুলিচ মিলিটেৰী উৎপাত বৰকৈ বাঢ়িছে, ইহঁতক এটা উচিত শিক্ষা দিব লাগিব।
0: আপুনি নগাঁও জিলাৰ শান্তিসেনাৰ মুখ্য অধিনায়ক, মই নগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি। আমাৰ বহুতো দায়িত্ব আছে, এই সময়ত আমি ধৈৰ্য ধৰিব লাগিব। আমাৰ প্ৰতিটো সিদ্ধান্তই শুদ্ধ হ'ব লাগিব।
2: মইতো এতিয়ালৈকে কোনো ভুল সিদ্ধান্ত লোৱা নাই, মাথো ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছোঁ মই আৰু আমাৰ শান্তিসেনা বাহিনী। তথাপি কিন্তু মহাত্মা গান্ধীৰ আদৰ্শমতেই কাম কৰি আছোঁ। সত্যাগ্ৰহৰ বাণী প্ৰচাৰ কৰাৰ বাবে বিনোৱাভাৱেৰ দৰে মানুহক 3 মাহৰ কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল, সেই কথা পাহৰি গ'ল নেকি?
0: হ'ব হ'ব, তথাপি আমি মহাত্মা গান্ধীৰ আদৰ্শমতেই চলিব লাগিব।
2: আমি সৰ্বশক্তিৰে ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাত বাধা দিব লাগিব।
0: ৰাইট, আমি যুদ্ধ প্ৰচেষ্টাত বাধা দিব লাগিব, বিঘিনি ঘটাব লাগিব। মহাত্মা গান্ধীয়ে ৰচনা কৰা সত্যাগ্ৰহৰ বাণীক আমি প্ৰতিজন অসমীয়াই, প্ৰতিজন ভাৰতীয়ই মনত ৰাখিব লাগিব। মহাত্মাৰ বাণী, ইট ইজ ৰং টু হেল্প দ্য ব্ৰিটিছ ৱাৰ এফৰ্টছ উইথ মেন অৰ মানি, দ্য ৱৰ্ডি এফৰ্ট ইজ টু ৰেচিষ্ট অল ৱাৰ্ছ উইথ নন ভায়লেণ্ট ৰেজিষ্টেন্স।
3: গোসাঁই কোনফালে বা গ'ল, এতিয়াও আহি পোৱাহি নাই।
4: গোসাঁইৰ জানো এটাই চিন্তা, তেওঁ মায়ং শাখা কংগ্ৰেছৰ সভাপতি, তদুপৰি কত যে দায়িত্ব তেওঁৰ, 101 চিন্তা মূৰত লৈ গোসাঁই ঘূৰি ফুৰে। তই মই কি তত ধৰিব পাৰিম, ভুতুংকৈ ওলাব ভুতুংকৈ নোহোৱা হ'ব।
5: আমলুং পাহাৰৰ আশ্ৰমলৈ যোৱাৰ কথা আছে, খুব সম্ভৱ আমলুং পাহাৰৰ আশ্ৰমলৈকে গৈছে।
6: আমি চিনি নোপোৱা বহুতো কংগ্ৰেছী নেতা সেই আশ্ৰমখনলৈ আহে।
7: অৱশ্যে নিৰাপত্তাৰ দিশৰ পৰাই শান্তিপুৰ আশ্ৰমখনেই অতি নিৰাপদ স্থান আমাৰ সকলোৰে বাবে। অ' গোসাঁই আহি পাইছেহি।
3: গোসাঁই সেৱা ল'ব দেই।
8: হ'ব হ'ব হ'ব, ভগৱানে মংগল কৰক। ভোগৰাম ডেকা, দধিৰাম শইকীয়া, কাম কাজবোৰ চলি আছেনে?
3: হয় হয়, চলি আছে
4: চলি আছে চলি আছে।
3: আপুনি গাঁওবোৰত সভাপতি অহাৰ পিছৰে পৰা আমাৰ এই পশ্চিম অঞ্চলত জনসাধাৰণৰ সজাগতা বৃদ্ধি পাইছে। গাঁও সংৰক্ষণ ব্যৱস্থাত গাঁৱৰ ডেকা গাভৰু স্বেচ্ছাসেৱকসকলে নিজ নিজ দায়িত্ব পালন কৰিছে, কিন্তু এটা সমস্যাই দেখা দিছে।
8: কি সমস্যা?
4: অধিক ধনৰ লোভত কেইখনমান গাঁৱৰ কিছুমান মানুহে ফালেঙিক, কুকুৰা চৰাই, পাৰ, হাঁহ, গৰু, ছাগলী সকলোবোৰ বিক্ৰী কৰিছে।
8: খবৰটো মই পাইছোঁ। গাঁৱৰ মানুহবোৰক পুনৰ সাৱধান আৰু সজাগ কৰি দিয়া হওক, ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাক

0: সকলো ফালৰ পৰাই বাধা দিব লাগিব। আপোনালোকে ফালেঙিবোৰক শাস্তি বিহিব লাগিব। ইয়াৰ বাহিৰে কোনো পথ নাই।
1: গোসাঁই,
0: কওক মেধি।
1: ফালেঙ্গিবোৰে মিলিটেৰীক যোগান দিবৰ বাবে খেৰ, ইকৰা, বাঁহ, কাঠ, কলং, কপিলি আৰু ব্ৰহ্মপুত্ৰ এদি নিব ধৰিছে।
0: আপোনালোকে কি কৰিলে?
1: আমি বাঁহ, কাঠ, ইকৰা, সনখেৰ নিয়া ভোৰবিলাকক ধ্বংস কৰিলোঁ।
0: বেছ বেছ, বৰ ভাল কাম কৰিলে।
2: ঠিকাদাৰ কেইটামানে লাখ লাখ মুঠা খেৰ দম কৰি ৰাখিছিল, সেইখিনিও জ্বলাই শেষ কৰি দিলোঁ।
0: আপোনালোকে উচিত কামেই কৰিছে, কোনো পাপ কাম কৰা নাই। যিবোৰ গাঁও ভূঁইৰ মানুহে এতিয়াও আমাৰ আদেশ পালন নকৰি অবাধ্য হৈ আছে, সেইবোৰক অতি সোনকালে যিকোনো প্ৰকাৰে আমাৰ বশলৈ আনিব লাগিব। উপায় নহ'লে সিহঁতক
3: শাস্তি দিব লাগিব।
0: তাকে কৰা হওক।
2: গোসাঁই, যুদ্ধ কেতিয়া শেষ হ'ব?
0: যুদ্ধ যিদৰে আৰম্ভ হয় সেইদৰে সমাপ্তিও ঘটে। ধ্বংস হ'বৰ বাবেই যুদ্ধ আৰম্ভ হয়।
4: আমাৰ মায়ং আৰু কাষৰীয়া গাঁওবোৰত বগা বঙালৰ অত্যাচাৰ বৰ বাঢ়িছে।
0: অকল আমাৰ এই অঞ্চলতে নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষত ব্ৰিটিছৰ অত্যাচাৰ তুংগত উঠিছে। ভাৰতবৰ্ষত ব্ৰিটিছৰ পতন অনিবাৰ্য। এই দ্বিতীয় বিশ্বযুদ্ধই ব্ৰিটিছৰ বিপদ চপাই আনিছে। আমি এই যুদ্ধৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগিব।

0: মোৰ অলপ পলম হ'ল, বেয়া নাপাব।
1: নাই নাই নাই, আমিও আহি পোৱা বেছি সময় হোৱা নাই,
0: ইয়াতে এই কথাখিনি পাতোঁ তেতিয়াহ'লে।
2: কংগ্ৰেছৰ কাৰ্যালয়ত কথা পতাৰ দিন গ'ল, এতিয়া কাৰোবাক লগ পাবলৈ হ'লে লুকাই চুৰকৈহে লগ ধৰিব লাগে।
3: যিকোনো সময়তে কংগ্ৰেছৰ কাৰ্যালয়ত বগা বঙালৰ চিপাহী সোপা সোমাই আহে, যাকে পায় তাকে ধৰি নি চিধা কাৰাগাৰলৈ প্ৰেৰণ কৰে। দেশখনত আইন কানুন নোহোৱা হ'ল।
0: দ্বিতীয় বিশ্বযুদ্ধৰ এই সময়ত আপুনি আইন কানুনৰ কথা কৈছে। আহোমৰ ৰাজত্বৰ শেষৰ পৰাই দেখোন এই ব্ৰিটিছসকলৰে আইন কানুন চলিছে।
2: কিন্তু এতিয়া আমি সিহঁতৰ আইন কানুন ভংগ কৰিম, নামানো আৰু সিহঁতৰ আইন। সিহঁতক অসমৰ পৰা অতি সোনকালে খেদাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰয়োজনত মই মানিক বৰাই প্ৰাণ দিবলৈও সাজু।
0: শুনি সন্তোষ পালোঁ। এতিয়া কামৰ কথালৈ আহোঁ। আপোনালোকে কামপুৰত কংগ্ৰেছৰ কাম কাজসমূহ ভালদৰে চলাই নিব। মহেন্দ্ৰ হাজৰিকাই বৰ চিন্তা কৰি থাকে, মোৰ সময়ৰ ওপৰত অভাৱ, আৰু নগাঁও জিলাখনতো একেবাৰে সৰু জিলা নহয়।
1: এই বিষয়ে আপুনি অকণো চিন্তা নকৰিব।
0: মই নগাঁও জিলাৰ শান্তিসেনাৰ মুখ্য অধিনায়ক হিচাপে আৰু এটা কথা কৈ থওঁ, শান্তিসেনাৰ প্ৰশিক্ষণ লোৱা যুৱকসকলক আপোনালোকে লগ ধৰিব। তেওঁলোকক লগত লৈ টেলিগ্ৰাফ লাইনৰ ইনচুলেটৰবিলাক ভাঙি লাইনৰ বিজুতি ঘটাব লাগিব, ঠাই ঠাই দলংবোৰ জ্বলাই দিব, যাতে মিলিটেৰী ট্ৰাক গাড়ীবোৰ যাতায়াত ব্যৱস্থাত অসুবিধা হয়। ব্ৰিটিছৰ হৈ চোৰাংচোৱাগিৰি কৰা কেইটাকো হত্যা কৰিব লাগিব। চৰকাৰী কাৰ্যালয়বোৰো জ্বলাব লাগিব। মনত ৰাখিব, আপোনালোক শান্তিসেনাৰ সদস্য বুলি যাতে কোনেও গম নাপায়। আৰু এটা কথা কৈ থওঁ, অতি সোনকালে অসমত মৃত্যুবাহিনীৰ জন্ম হ'ব, এই কথা গুপুতে ৰাখিব।
3: আমি তিনিও মৃত্যুবাহিনীৰ সদস্য হ'ম নে কি কোৱা বিভিৰাম ককাইদেউ?
1: এই মুহূৰ্তৰ পৰাই মনে প্ৰাণে সাজু হ'ম মৃত্যুবাহিনীৰ বাবে।
2: ঠিক কৈছা, মৃত্যুবাহিনীৰ প্ৰয়োজন এতিয়া।
0: জন্ম হ'ব মৃত্যুবাহিনী।

0: খবৰটো পাইছে হাজৰিকা?
1: এইমাত্ৰ পাইছোঁ। আজি পুৱতি নিশাতে মহাত্মা গান্ধী, আব্দুল কালাম আজাদ, বল্লভভাই পেটেল, নেহৰু আদি সকলোকে গ্ৰেপ্তাৰ কৰিলে।
0: আৰু অসমত? অসমত আজি পুৱাই বিষ্ণুৰাম মেধি, ফকৰুদ্দিন আলী আহমেদ, হৰিকৃষ্ণ দাস, মহম্মদ তৈবুল্লাক নিজ নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰি জেললৈ লৈ গ'ল।
1: হলধৰ ভূঞা মহাশয়ক খবৰটো দিব লাগিব। গোস্বামী,
0: হয়,
1: কি হ'ব এতিয়া? আমি এতিয়া কি কৰা উচিত?
0: কংগ্ৰেছ অফিচ শূন্য হৈ পৰিব। কংগ্ৰেছীসকলে লুকাই লুকাই বিপ্লৱ কৰিব লাগিব, আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিব। কুৰিয়াল নোহোৱা নাৱৰ দৰে অৱস্থা হ'ব কংগ্ৰেছৰ। ভাৰতবৰ্ষৰ কথা নাজানো, অসম দেশত জুই জ্বলিব। গাঁৱৰ সহজ সৰল মৰমীয়াল মানুহবোৰ উন্মাদ হিংস্ৰ হৈ উঠিব।
1: এনেহ'লেতো সৰ্বনাশ কথা হ'ব। মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ গতি কি হ'ব?
0: আপুনিহে জানিব অহিংস আন্দোলনৰ বিষয়ে। আপুনিও এদিন হিংসাৰ পথকেই ল'বলৈ বাধ্য হ'ব। সময় বাধ্য কৰিব আপোনাক।
1: গোস্বামী, আপুনি?
0: হয়, মই ঠিক কথাই কৈছোঁ। মই কংগ্ৰেছৰ হৈ কাম কৰিলেও মোৰ চিন্তাধাৰা অলপ পৃথক। আপুনি আপোনাৰ মতে কাম কৰক আৰু মই মোৰ মতে কাম কৰোঁ।
1: কথাবোৰ এনেদৰে নক'ব গোস্বামী, আমি সুস্থ চিন্তাৰে আগবাঢ়িব লাগিব।
2: নমস্কাৰ।
1: আপোনালোক খবৰটো পাইছেনে?
2: পাইছোঁ, তথাপি নিশ্চিত হ'বলৈকে আহিলোঁ।

0: বাতৰিটো সত্য হয়নে? মহাত্মা গান্ধী আৰু
1: হয় আপোনালোকে শুনাটোৱে সত্য,
2: তাৰমানে অসমৰ বাতৰিটো সত্য?
1: হয়।
2: ব্ৰিটিছ চৰকাৰে কামটো ভাল নকৰিলে এতিয়া সাধাৰণ জনতাও হাত সাবতি বহি নাথাকে।
3: এতিয়া অসম জ্বলিব, নগাঁও জিলাখন যিকোনো সময়তে জ্বলি উঠিব।
0: জ্বলাই দিম, নগাঁও জিলা জ্বলাই দিম, ডাঙৰ অঘটন ঘটাম আমি।
4: কাৰো কথালৈ বাট নাচাওঁ এতিয়া, যি মন যায় তাকে কৰিম, হয় স্বাধীনতা নহয় মৃত্যু।
1: আপোনালোকে বৰ সাৱধানে খোজ দিব, মই শুনামতে এতিয়া সন্দেহ হ'লে গুলী কৰি মাৰিব। যাকে পাইছে তাকে আটক কৰি কাৰাগাৰলৈ চালান দিছে, থানাৰ লকআপ আৰু কাৰাগাৰত বন্দী ৰাখিবলৈও ঠাই নোহোৱা হৈছে।
2: সেইবুলি মুক্তি সংগ্ৰামক স্থবিৰ কৰিবতো নোৱাৰো, মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনক পূৰ্ণ শক্তিৰে আগবঢ়াই নিব লাগিব।
0: অঁ, ব্ৰিটিছে ভাৰত ত্যাগ নকৰালৈকে আমি ক্ষান্ত নহওঁ।
3: আমি নিজৰ কৰ্তব্য কৰিবই লাগিব। মহাত্মা গান্ধীৰ অহিংস পন্থাৰে স্বাধীনতা কিমান দূৰ সম্ভৱ মই নাজানো, কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সুযোগ আমি গ্ৰহণ কৰিব লাগিব, ব্ৰিটিছ চৰকাৰক অশান্তি কৰিব লাগিব।
5: ৰূপৰাম ফুট, আপুনি ঠিক কথাই কৈছে, আপোনালোকে আপোনালোকৰ কামবোৰ কৰি যাওক।
2: আমি আমাৰ কামবোৰ কৰি আছোঁ।
0: অঁ, টেলিগ্ৰাফ লাইনৰ ইনচুলেটৰবিলাক ভাঙি লাইনৰ বিজুতি ঘটাইছোঁ, দলংবোৰ জ্বলাই দিছোঁ, ফালেংগীবোৰক শাস্তি বিহিছোঁ, কিন্তু কৰিবলগা কাম আৰু বহু আছে।
3: এনেদৰেই ব্ৰিটিছৰ বিৰুদ্ধে শেষ যুদ্ধ দিব লাগিব।
5: মনত ৰাখিব, মহাত্মা গান্ধী এতিয়া কাৰাগাৰত, এতিয়া শান্তি সেনাই মোৰ আশা, মোৰ অস্ত্ৰ, মোৰ শক্তি।
2: আপুনি অকণো চিন্তা নকৰিব, আমি পৰুৱাৰ দৰে দিনে ৰাতিয়ে কাম কৰিম, ৰাং কুকুৰৰ দৰে আক্ৰমণ কৰিম আৰু বৰলৰ দৰে বিন্ধি সিহঁতক অশান্তি কৰিম। কিন্তু তাৰ আগতে ব্ৰিটিছৰ ভৰি চেলেকা চোৰাংচোৱা কেইটাকে পৃথিৱীৰ পৰা বিদায় দিব লাগিব।

0: গোস্বামী,
1: হয়,
0: অকলে অকলে বহি আমনি পাইছে নিশ্চয়।
1: অভ্যাস আছে আৰু আপোনাৰ এই আশ্ৰমত অকলে থাকিও পৰম শান্তি লাভ কৰিব পাৰি।
0: এই কথা বহুত মানুহে কয়। এতিয়া আপোনাৰ খবৰ কওক, মন আৰু শৰীৰ দুয়োটাই শান্তিত আছেনে?
1: আত্মগোপনকাৰীৰ মন জানো শান্তিত থাকে, মোক বিচাৰি ফুৰে ব্ৰিটিছৰ চোৰাংচোৱাবোৰে। মই আজি ইয়াত, কাইলৈ তাত, চুং সলাই সলাই মই মোৰ কৰ্তব্য দায়িত্বসমূহ পালন কৰি আছোঁ। আৰু শৰীৰৰ খবৰনো কি ক'ম, খোৱা বোৱাৰ অভাৱ নাই যদিও শান্তিৰে শুব নোৱাৰোঁ, শৰীৰ ক'ত ভালে থাকিব। পিছে আপোনাৰ?
0: ময়ো মোৰ কাম কৰি আছোঁ। ব্ৰিটিছৰ চোৰাংচোৱাই মোৰ ওপৰত নজৰ দি আছে। ধুই পৰা সত্ৰৰ সত্ৰাধিকাৰৰ সন্তান বুলি আৰু এই শান্তিপুৰ আশ্ৰমৰ বাবাজী গোসাঁই বুলি মোক ব্ৰিটিছ চৰকাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ সুযোগ সুবিধা আৰু প্ৰমাণ পোৱা নাই।
1: আপুনিও কম মানুহ নহয় দেই গোসাঁই, আপোনাৰ কত যে নাম! বাবাজী গোসাঁই, বুঢ়া বাবা, গোসাঁই বাবা, মহদা গোসাঁই, বাবাজী প্ৰভু, কিমান যে নাম আপোনাৰ!
0: হ'ব হ'ব, মোৰ কথা এৰক, আপুনি কি কাম লৈ আহিছে কওক।
1: মই আপোনালোকৰ এই অঞ্চলত শান্তি সেনা বাহিনীৰ প্ৰশিক্ষণৰ কথা চিন্তা কৰিছোঁ। মোক আপোনাৰ মতামত আৰু সহায়ৰ প্ৰয়োজন।
0: ভাল কথা, বিষয়টো ময়ো চিন্তা কৰি আছোঁ।
1: সঁচা?
0: সঁচা কথা।
1: অতি সোনকালে এসপ্তাহজোৰা কাৰ্যসূচীৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে যেন, হাতত সময় খুবেই কম, সকলো দায়িত্ব আপোনাৰ।
0: আপুনি চিন্তা নকৰিব, মই দায়িত্ব লৈছোঁ।
1: আৰু এটা কথা
0: কওক,
1: প্ৰথম প্ৰশিক্ষণৰ পিছত পুনৰ দ্বিতীয় এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰে যেন, এয়া আপোনালৈ মোৰ অনুৰোধ।
0: অনুৰোধ কিয়? এইটো মোৰ কৰ্তব্য বুলি ভাবোঁ। প্ৰশিক্ষণ কোনে দিব?
1: প্ৰশিক্ষণ নগাঁও জিলাৰ শান্তি সেনা বাহিনীৰ অধিনায়ক বেণুধৰ ডেকাই দিব, লগতে আহিব উমেশ লাহন, দুয়োজনে সাহসী আৰু কামৰ মানুহ। আপুনি সময় দিয়াৰ লগে লগে মই তেওঁলোকক পঠিয়াই দিম।
0: বাৰু, বেণুধৰ ডেকাক মই লগ পাইছোঁ, এবাৰ তেওঁ মোক লগ ধৰিবলৈ ইয়ালৈ আহিছে, খামিদাঠ মানুহ।
1: তেতিয়াহ'লেতো ভালেই হ'ল গোসাঁই।
0: হয় কওক।
1: আপোনাক কথা এটা ক'ব খুজিছোঁ।
0: নিশ্চিতভাৱে ক'ব পাৰে
1: গোসাঁই। এটা ডাঙৰ ঘটনা ঘটাব খুজিছোঁ, এইটোৱেই উপযুক্ত সময়।
0: ঘটনা মুকলিকৈ কওক।
1: চাওক, আমেৰিকান আৰু ব্ৰিটিছ মিলিটেৰীয়ে অহা যোৱা কৰা ৰেল এখন বগৰাব পাৰিলে বৰ ভাল হয়।
0: এই কথাটো ময়ো চিন্তা কৰিছোঁ
1: গোসাঁই। আপুনিও?
0: হয় ময়ো, কিন্তু এতিয়া নহয়, বেণুধৰ ডেকায়ো ৰেল বগৰোৱাৰ বিষয়টো চিন্তা কৰিছে বুলি মোক কৈছে।
1: তেতিয়াহ'লে সময় নষ্ট কৰি লাভ নাই।
0: আপুনি অধৈৰ্য হৈ পৰিছে গোস্বামী, সময় আহিবলৈ দিয়ক, হয়তো সেই সময়লৈ আৰু বেছিদিন অপেক্ষা কৰাৰ প্ৰয়োজন নহ'ব।

0: আহক আহক, সময়মতে আহিলে। আপোনালোকে কথাখিনি বুজি পাইছেই নহয়?
1: হয় বুজিছোঁ।
0: এই চিঠিখন দৈপাৰাৰ মিছামাৰী সত্ৰৰ গোঁসাই শান্তিপুৰ আশ্ৰমৰ শ্ৰী মহদানন্দ দেৱগোস্বামীৰ হাতত দিব। মায়ং আৰু কাষৰীয়া অঞ্চলবোৰত তেওঁ সকলোৱে বাবাজী গোঁসাই বুলিয়ে জানে।
1: আপুনি চিন্তা নকৰিব, চিঠিখন মই তেওঁক দিমগৈ।
0: এই ৰেঞ্চপাত লওক।
1: হয় দিয়ক।
0: বৰ সাৱধানে লোক পাই নিব, বাটত বগা বঙাল আৰু নিগ্ৰু চিপাহীয়ে পালে নিজকে বচাব।
2: হ'ব।
0: ধনপুৰ লস্কৰ, ৰেলখন বগৰাইহে আহিব।
3: মই কথা দিলোঁ, আমি ৰেল বগৰাম।
0: সাৱধানে যাব। আৰু এটা কথা, আপোনালোকে চাইকেল চলাই গ'লেহে সুবিধা হ'ব। একেবাৰে ভিতৰৰ গাঁও, ঠায়ে ঠায়ে খোজকাঢ়িবও লাগিব, হাবি জংঘলৰে ভৰা ঠাই।
2: সেয়ে হ'ব।
0: ঘটনাটো কেনেকৈ ঘটাব তাত গৈহে গম পাব। মহদা গোঁসাই বাকীখিনি কৰিব। কাইলৈ যাত্ৰাৰ বাবে আপোনালোক সাজু হওক, মই শুভেচ্ছা জনালোঁ। বন্দে মাতৰম।
4: বন্দে মাতৰম।
5: নমস্কাৰ।
6: নমস্কাৰ নমস্কাৰ, আপোনালোক আহিলে। এটা বিশেষ কামৰ কাৰণে আপোনালোকক মাতিলোঁ। বেণুধৰ ডেকা,
7: হয়,
6: মায়ঙৰ শান্তি সেনাৰ প্ৰশিক্ষণ কেন্দ্ৰত সহৰা আৰু কমাৰকুচিৰ কেইবাজনো ডেকা ল'ৰাই প্ৰশিক্ষণ লৈছিল। সেই প্ৰশিক্ষণ দিছিল আপুনি আৰু উমেশ লাহনে।
7: হয়।
6: যদি সম্ভৱ হয় সহৰা কমাৰকুচিৰ সেই ডেকাকেইজনৰ সহায় লৈ ৰেল এখন বগৰাব লাগে।
7: ৰেল বগৰাব লাগে? এই কি কৈছে আপুনি? আপুনি মহাত্মা গান্ধীৰ আদৰ্শত অটল এজন কংগ্ৰেছী নেতা, আপুনি এনে কথা ক'লে? মোৰ বিশ্বাস হোৱা নাই। মই মোৰ কাণ দুখনকো বিশ্বাস কৰিব পৰা নাই।
6: উপায় নাই, হুলেৰে হুল কাঢ়িব লাগে। মাৰিলে মাৰিব লাগে, যিদৰে মৰম দিলে মৰম দিব লাগে। এতিয়া প্ৰতিশোধৰ সময়।
8: আপোনাৰ কথামতেই কাম হ'ব। পৰহিলৈ হাতীচুঙত সভা এখন আছে, সভাখন শেষ কৰি আমি হহৰা কমাৰকুচিলৈ যাম।
9: মই সেই দিনটোলৈকে বাট চাই আছিলোঁ, ইংৰাজৰ যুদ্ধ প্ৰচেষ্টাত এনেদৰেই বাধা দিব লাগিব। আপুনি নিশ্চিত থাকক।
6: মই প্ৰায় গৃহবন্দীৰ দৰে হৈ পৰিছোঁ। যিকোনো সময়তে মোক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ পঠিয়াব যেন পাওঁ। কোনোমতে সেইখিনি পালোহি। কামটো ভালদৰে কৰি আহিব, খুব সাৱধানে। বন্দে মাতৰম।
9: বন্দে মাতৰম।

0: আহক আহক আহক, বহকচোন, ৰ'ব ৰ'ব, মই ভিতৰৰ পৰা চকীকেইখন উলিয়াই আনো, ৰ'ব ৰ'ব।
1: হ'ব হ'ব, মূঢ়াত বহিয়ে বেছি ভাল লাগে। আমি লগ ধৰিবলৈ আহিছোঁ দৈপৰাৰ মিছামাৰী সত্ৰৰ আৰু শান্তিপুৰ আশ্ৰমৰ গোঁসাই মহদানন্দ দেৱগোস্বামীক। তেওঁক লগ পালেহে শান্তি পাম।
2: মই মহদানন্দ দেৱগোস্বামী।
1: নমস্কাৰ।
2: নমস্কাৰ, ভগৱানে মংগল কৰক।
1: মই ভিবিৰাম বৰা, মোৰ ঘৰ কামপুৰৰ নদেউৰী গাঁৱত। আমাক নগাঁও জিলাৰ শান্তিসেনা আৰু মিত্ৰবাহিনীৰ মুখ্য অধিনায়ক ডিষ্ট্ৰিক্ট অফিচৰ কমাণ্ডেণ্ট লক্ষ্মীপ্ৰসাদ গোস্বামীদেৱে পঠিয়াইছে। এওঁ মানিক বৰা, এওঁৰ ঘৰ কামপুৰৰ পুৰণি দেউৰী গাঁৱত। আৰু এওঁ
3: মোৰ নাম ধনপুৰ লস্কৰ, মোৰ ঘৰ কামপুৰৰ নদেউৰী গাঁৱত।
1: লক্ষ্মীপ্ৰসাদ গোস্বামীয়ে আপোনালৈ এখন চিঠি পঠিয়াইছে, এইখন
2: দিয়ক।
3: লক্ষ্মীপ্ৰসাদ গোস্বামীয়ে এই শ্লাইট ডেন্স পাৰ্ট দি পঠাইছে। এতিয়া কি কৰে কৰক, আপুনিহে জানিব সকলো।
2: চমুক দিয়ক দেখা, এই ৰেঞ্জ পাত পিছফালৰ বাহনীত লুকুৱাই থওক, সময় হ'লে উলিয়াব।
1: হ'ব
4: গোসাঁই, পত্ৰবাহক আৰু লগতে দুজন পঠালোঁ, সুবিধা হ'লে ৰেলগাড়ী বগৰোৱা কামটো কৰিব। ইতি
2: আপোনালোকৰ নিশ্চয় ভাগৰ লাগিছে, চাহ টোপা খাই গৰম পানীৰে গাটো ধুলে আৰাম পাব।
5: ভাগৰ নলগা নহয়, মাজে মাজে চাইকেল চলাওঁ, চাইকেল চলাব নোৱাৰা ঠাইত খোজ কাঢ়ো।
3: পুলিচ মিলিটেৰী দেখিলে হাবিত চাইকেল আৰু মানুহ লুকাই পৰোঁ।
1: বগা বঙাল আৰু চোৰাংচোৱাৰ মাজেৰে কেনেকৈ এইখিনি আহি পালোহি, সেইটোহে ডাঙৰ কথা।
2: অঁ ৰ'ব, আপোনালোকে মোৰ ঘৰত ৰাতিৰ ভাতসাজ খাই কোঁৱৰ গাঁৱৰ দধিৰাম বৰদলৈ আৰু ভোগৰাম ডেকাৰ ঘৰত ভাগে ভাগে ৰাতিটো কটাব লাগিব। আপোনালোকে বেয়া নাপায় নহয়?
1: হ'ব হ'ব গোহাঁই, কিয় বেয়া পাম?
2: এওঁ

0: দধিৰাম বৰদলৈ, এওঁ ভোগৰাম ডেকা আৰু এওঁ মধুকেওঁ। তিনিওজনে মৃত্যুবাহিনীৰ সদস্য।
1: বৰ ভাল কথা, আমি তিনিজনো মৃত্যুবাহিনীৰে সদস্য।
0: কেওট, জুইশলাৰ বাকচটো দিয়কচোন। এই চিঠিখন জ্বলাই পেলোৱাই মংগল।
2: মহদা, গোসাঁই মহদানন্দ, তইতো ধৰ্ম শিক্ষা দিয়, জ্ঞান দিয়, তয়ো ৰেল বগৰাব পাৰিবিনে? এই কাৰ্য জানো অপৰাধ নহয়।
3: হয় হয়, মই ধৰ্মৰ শিক্ষা দিওঁ। অসম মোৰ জন্মভূমি, ভাৰতবৰ্ষ মোৰ আই মাতৃ, ভাৰত মাতৃক স্বাধীন কৰাটো মোৰ কৰ্তব্য, স্বাধীনতা মোৰ জন্ম সত্য।
2: সৈন্যক হত্যা কৰি দেশ স্বাধীন কৰিবি?
3: ব্ৰিটিছৰ পুলিচ মিলিটেৰীয়ে মোৰ দেশৰ মোৰ মানুহবোৰক জানো হত্যা কৰা নাই, মোৰ দেশৰ নাৰীৰ দেহত জানো হাত দিয়া নাই। এই মাটি, এই দেশ আমাৰ। ব্ৰিটিছে ভাৰতবৰ্ষ এৰি যাবই লাগিব। আমি ভাৰতবাসীয়ে কাৰো গোলাম হৈ থাকিব নোখোজো।
2: তই সত্ৰাধিকাৰৰ সন্তান, তই গোসাঁই, এনে বৰ বৰ কাৰ্য তই কৰিবিনে?
3: হয় হয় হয়, মই গোসাঁই পৰিয়ালত জন্ম হৈছো, কিন্তু ময়ো মানুহ, স্বাধীনতাৰ সোৱাদ ময়ো বিচাৰোঁ। মোক স্বাধীন ভাৰতবৰ্ষখন লাগে। কনকলতা, মুকুন্দ কাকতিয়ে কি অপৰাধ কৰিছিল, তিলক ডেকাই কি দোষ কৰিছিল, ভোগেশ্বৰী ফুকনদী, ঠগীৰাম সুত, বলৰাম সুত, লক্ষ্মী হাজৰিকা, গুণাভিৰাম বৰদলৈ, হেমৰাম পাতৰে কি দোষ কৰিছিল, কি দোষ কৰিছিল ঢেকীয়াজুলি, তিলেশ্বৰী বৰুৱা, খহুলী দেৱীয়ে, খহুলী দেৱীটো গৰ্ভৱতী আছিল, হাবলি কুচনীয়ে কি দোষ কৰিছিল। এওঁলোকৰ মৃত্যুক মই সহজভাৱে ল'ব নোৱাৰোঁ। মই মোৰ পথতে থাকিম, মোক কোনেও বিচলিত কৰিব নোৱাৰে। এইখন ধৰ্মযুদ্ধ, মহাভাৰতৰ যুদ্ধ, ধৰ্মযুদ্ধ। মহাভাৰতৰ যুদ্ধত অৰ্জুনক ধনু ধৰিবলৈ কৈছিল স্বয়ং শ্ৰীকৃষ্ণই। এইখন ন্যায় আৰু অন্যায়ৰ যুঁজ।
4: গোসাঁয়ে কথাটো কৈছে যেতিয়া এইবাৰ ঘটনাটো ঘটিব।
5: ঠাই টুকুৰাৰ বিষয়ে জানিবলৈ মন গৈ আছে।
6: বৰা লস্কৰ,
0: মোৰ ইয়াত অসুবিধা পোৱা নাইতো?
7: নাই নাই, একো অসুবিধা পোৱা নাই।
8: আমি আহি পোৱাৰ পিছত আপুনি মানুহজন হঠাৎ নোহোৱা হৈ গ'ল।
0: সেয়া বহুত কথা। পৰহি ৰাতিপুৱাই মই চাইকেলখন লৈ বাগজাপলৈ গৈছিলোঁ। বাগজাপত মোৰ বৰমামা ধৰ্মনাথ বৰঠাকুৰৰ ঘৰ। বৰমামাক ৰেল বগৰোৱাৰ বিষয়টো অৱগত কৰিলোঁ। প্ৰথমতে কথাটো সমৰ্থন কৰা নাছিল, শেষত সাৱধানে গা বচাই কৰিবলৈ ক'লে।
7: তাৰপাছত?
0: তাৰপাছত মই চাইকেল চলাই জাগিৰোডলৈ গ'লোঁ। জাগিৰোড ৰেল ষ্টেচনৰ পিছফালে মোৰ সৰু মামা ধৰণীধৰ বৰঠাকুৰৰ ঘৰ। সৰু মামাক আমাৰ সংকল্পৰ কথাটো ক'লোঁ। প্ৰথমতে ভাল পোৱা নাছিল যদিও শেষত মোৰ যুক্তি মানি ল'লে। মোৰ অনুৰোধ পেলাব নোৱাৰি মামাই ৰেল কাৰখানাৰ হেড মিস্ত্ৰী ৰামবৰ মিস্ত্ৰীৰ পৰা ৰেঞ্চ এপাত আনি দিম বুলি কথা দিলে। মামাৰ ঘৰত মই মোৰ চাইকেলখন থৈ ৰেলেৰে গুৱাহাটীলৈ গ'লোঁ।
7: গুৱাহাটীলৈ?
0: হয়, গুৱাহাটীলৈ। মই গুৱাহাটীৰ ৰেল ষ্টেচনলৈ গ'লোঁ। ভগৱানে যেন মোক সহায়হে কৰিলে। গুৱাহাটীৰ ষ্টেচনৰ প্লেটফৰ্মত মই এজন অসমীয়া পইণ্টছমেন লগ পালোঁ। তেওঁৰ লগত কথা পাতি মই জানিব পাৰিলোঁ যে আমেৰিকান মিলিটেৰীবোৰক তিনিখন স্পেচিয়েল ৰেলগাড়ীৰে ডিমাপুৰলৈ নিয়ে। কেতিয়াবা কোনোখন ৰেলত আমেৰিকান মিলিটেৰীৰ লগত ব্ৰিটিছ মিলিটেৰীকো নিয়া হয়।
7: ৰেলগাড়ীৰ সময়বোৰ জানিব পাৰিলেনে?
0: পইণ্টছমেনে কোৱা মতে ৰেলগাড়ী এৰাৰ সময় দিনৰ 1 বজাত এখন, আবেলি 6:30 বজাত নামনি মোৱা যাত্ৰীবাহী মেইল গাড়ীখন গুৱাহাটী আহি পোৱাৰ পিছত 7 বজাত এখন, আৰু মাজৰাতি 2 বজাত এখন যায়। এই তিনিখন ৰেলগাড়ীত মিলিটেৰীবোৰ যায়। কোনো অসমীয়া মানুহ এই ৰেলগাড়ীত যাব নোৱাৰে।
8: তাৰমানে আপুনি

0: গুৱাহাটীৰ পৰা ৰেলেৰে আহি থাকোঁতে পানীখাইটি আৰু পাণবাৰীৰ মাজৰ ভাঁজকেইটাৰ ওচৰৰ টেলিফোনৰ খুঁটাবোৰৰ নম্বৰবোৰ মনতে টুকি ললোঁ। মোৰ মনেৰে ঠাইখিনি নলখুলি, এই নলখুলিতে আমি ৰেলখন বগৰাম।
1: আপুনি উপযুক্ত ঠাই বাছনি কৰিছে। দক্ষিণে পাহাৰ আৰু উত্তৰে দিগাৰু নৈৰ মাজতেই ই নলগুলি। নল খাগৰিৰে ঠাইখিনি ভৰি থাকে কাৰণে ঠাইটুকুৰাৰ নাম হ'ল নলগুলি। ৰেলৰ লাইনটো বহুত ওপৰত, ওপৰৰ ৰেল লাইনৰ পৰা তলৰ একোকে নেদেখি। ৰেল লাইনৰ কাষতে তলত বহু দূৰলৈকে দ খাৱৈ আৰু কাষতে এখন বিল। পানীৰে খাৱৈটো চপচপীয়া হৈ থাকে। ঠাইখিনি বৰ জয়াল। এই খাৱৈত পৰি হাতীও মৰিছে, বৰ দখাৱৈ। মই সেই ঠাইলৈ কেইবাবাৰো চিকাৰ কৰিবলৈ আৰু মাছ ধৰিবলৈকো গৈছোঁ। চাৰিওফালে ঘন জংঘল, বাহনী, মাজে মাজে ডাঙৰ ডাঙৰ শিল।
0: সেইখিনিতে ৰেল লাইনটো দুই তিনিটা ঠাইত ভাঁজ লৈছে। কেঁকুৰিকেইটাৰ আগলৈ ৰেল লাইনটো অলপ তললৈ নামি গৈছে। বেছি ভাঁজ লোৱা কেঁকুৰিটোতে ৰেলখন বগৰাবলৈ বেছি সুবিধাজনক হ'ব বুলি মই ভাবোঁ। আপোনালোকে কি মতামত দিয়ে? সকলোৱে মুকলিকৈ ক'লে মই ভাল পাম।
2: আপুনি কোৱা মতে যদি হয় সেই ঠাইখিনি উত্তম ঠাই হ'ব, মোৰ কোনো আপত্তি নাই।
3: তেতিয়াহ'লে আমি সকলোৱে এই মুহূৰ্তৰ পৰাই মানসিকভাৱে সাজু হ'ব লাগিব।
4: শীতল মস্তিষ্কৰে অকণো ভুল নকৰাকৈ ৰেলখন বগৰাব লাগিব। মায়া মমতা সকলো ত্যাগ কৰিব লাগিব। পাহৰিলে নহ'ব, ব্ৰিটিছৰ চিপাহী মিলিটেৰীবোৰে আমাৰ দেশৰ মানুহক কেনেকৈ কিমান নৃশংসভাৱে হত্যা কৰিছে।
5: ঠিক কথাই কৈছে ভিবিৰাম বৰাই, একেবাৰে সত্য কথা। শত্ৰুকো এটা উচিত শিক্ষা দিব লাগিব। মই সম্পূৰ্ণ সাজু।
0: সকলোৱে একমত হয়নে?
6: হয়, আমাৰ সকলোৰে মত এটাই।
0: শুনি সন্তোষ পালো। বাকীখিনি কথা পাছত পাতিম। বেলি পৰাৰ লগে লগে আমি সকলো সহৰা কমাৰকুচিৰ কাষত থকা আমলুং পাহাৰৰ মোৰ পুৰণি আশ্ৰমখনলৈ যাম। সকলোৱে ভাত পানী খাই সাজু হওক। ৰেঞ্চটোপাত আৰু প্ৰয়োজনীয় হাতিয়াৰবোৰ এটা ডাঙৰ মোনাত ভৰাই ল'ব। এবাৰ ওলোৱাৰ পাছত ঘূৰি অহাৰ প্ৰশ্নই নুঠে।
1: কিন্তু মধুকেওঁ যে এতিয়াও আহি পোৱাহি নাই, তেওঁৰ একো বিপদ হোৱা নাইতো?
0: মধুকেওঁতক তেওঁৰ দেউতাকৰ বন্দুকটো আনিবলৈ কৈছোঁ। বন্দুকৰ সৈতে মিলিটেৰী হাতত নপৰিলেই ৰক্ষা।
4: গোসাঁই,
0: কওক বৰা।
4: বন্দুক তিনিটামান হ'লে ভাল হয়। পৰিস্থিতিয়ে কি ৰূপ লয় সেই বিষয়ে আমিতো একো নাজানো।
0: অঁ, কেওঁত আহিছে? আপোনাৰ কথা কৈ থাকোঁতে আপুনি আহি পালে। বন্দুকটো আনিছেনে?
7: হয়, আনিছোঁ।
0: দিয়ক। গুলি সৰহকৈ আনিছেনে?
7: আনিছোঁ আনিছোঁ। এই বন্দুক দুটা বা তিনিটা হ'লে সুবিধা হয়।
8: উপায়টো নাই,
9: এতিয়া এটা বন্দুকেৰেই কাম চলাব লাগিব।
10: কোনেও চিন্তা কৰিব নালাগে, মই মৰিলে মৰিম। কথা দিলোঁ ৰেল বগৰাম।

0: ভগীৰথ কোঁৱৰ অহা নাই নেকি?
1: বহুত বিচাৰি তেওঁক লগ নাপালোঁ। শেষত ভুৱন মেধিকে খবৰটো দিবলৈ ক'লোঁ। বোলো ভগীৰথ কোঁৱৰক আমলঙৰ আশ্ৰমলৈ পঠিয়াই দিবা।
0: হ'ব হ'ব, এতিয়া মই মূল কথালৈ আহোঁ। মৃত্যু বাহিনীৰ বন্ধুসকল, আমি বৰ্তমান কামৰূপ জিলাতে আছোঁ। আমাৰ লক্ষ্যস্থান এই ঠাইৰ পৰা বেছি দূৰত নহয়, কিন্তু পোনে পোনে লক্ষ্যস্থানলৈ যোৱাৰ সুবিধাও নাই। মাজত পাহাৰ আৰু দিগাৰু নৈ, মাজতে বৰবিলা ৰিজাৰ্ভ। এই ৰিজাৰ্ভত নেপালী মানুহৰ বসতি। মই ভাবোঁ আমি বৰবিলা ৰিজাৰ্ভেৰে নগৈ অমৰা কলংঘাটেদি উত্তৰ পাৰলৈ যোৱাটো উচিত হ'ব। তাৰপিছত নদীৰ পাৰে পাৰে গোবৰ্ধন পাহাৰলৈ গৈ আকৌ সেই একেখন নদীকে পাৰ হ'ব লাগিব। নদী পাৰ হৈ দক্ষিণ পাৰলৈ আহি লক্ষ্যস্থানলৈ যোৱাই মংগল হ'ব। এনেদৰে গ'লে নেপালীবিলাকে গম নাপাব। এতিয়া আপোনালোকে কি কয়?
2: আপুনি এই অঞ্চলবোৰত ঘূৰি ফুৰে, উচিত অনুচিত ভাল বেয়া আপুনিহে জানিব। লয়ৰাম চিকাৰী মানুহ, লয়ৰামে বা কি কয়?
3: গোসাঁই কোৱা কথাখিনি শুদ্ধ, মই গোসাঁইৰ কথাত একমত। সেই ঠাইলৈ

0: আগতেও কেইবাবাৰো গৈছোঁ। সহৰা, কমাৰকুচি, বৰগোক, নোৱাগাঁও এইকেইখন গাঁও আৰু পথাৰ পাৰ হৈ অমৰা কলংঘাট পামগৈ। অমৰা পাহাৰ অঞ্চল, কলংঘাটৰ ঘাটৈ দুৰ্লভ ডেকা খনিকৰ। ঘাটৈয়ে গোসাঁই আৰু মোক ভালদৰে চিনি পায়।
1: খুব সম্ভৱ সন্ধিয়া সময়ত আমি কলংঘাট পামগৈ, হয়নে মেধি?
0: হয়, কলং পাৰ হৈ উত্তৰে পাৰে পাৰে খাগৰি কৰাণীৰ মাজে মাজে খোজ ল'ব লাগিব।
1: হয় হয়, মই এটা কথা ভাবিছোঁ। ধামকুণ্ডা গাঁও পাৰ হৈ মোৰ চিনাকি মানুহ এজনৰ ধিপুজি পাম ঘৰত ৰাতিটো জিৰণি ল'ব পাৰিম। তাতে ৰাতিটো কটাই ৰাতিপুৱাই পুনৰ যাত্ৰা আৰম্ভ কৰিম।
2: অঁ, ভালেই হ'ব। পাম ঘৰতে আমি সকলোৱে ৰাতিৰ ভাত সাঁজো খাব পাৰিম।
3: হে ভগৱান, কথাৰ মাজতে তাৰ ভাত খোৱাৰ কথা।
1: হয় হয়, তাতে আমি ভাত খাব পাৰিম আৰু ভালদৰে শুবও পাৰিম। মেধি
0: গোসাঁই,
1: কাইলৈ আমি বেলি পৰাৰ আগে আগে ইয়াৰ পৰা ওলাই যাম। আপুনি প্ৰথমে গৈ অমৰা পাহাৰৰ কাষৰ জংগলত ৰৈ থাকিব। তাৰপিছত দুজন দুজনকৈ আমি সকলো ওলাই যাম।
0: হ'ব গোসাঁই।
1: আপোনালোকে প্ৰয়োজনীয় হাতিয়াৰবোৰ মোনাত ভৰাই ল'ব।
4: ৰেঞ্চ দুপাত, হাতুৰি দুটা, চাৰিখন দা মোনাত ভৰাই লৈছোঁ। দীঘল নাল থকা দা দুখন হাতত লৈহে যাব লাগিব, বাট মুকলি কৰি যাব লাগিব।
5: নিউতে কাপোৰেৰে মেৰিয়াই নিম, গাঁও পাৰ হোৱাৰ পিছত মুকলি কৰি আনিব লাগিব।
1: কেওট,
6: হয়,
1: বন্দুকটো লুকুৱাই নিব।
2: দধিৰাম ককাইদেউ আৰু মই চাউল, দাইল, আলু সোপাকে মোনাত ভৰাই ল'ম। ডাঙৰ কেৰাহী এটাও ল'ব লাগিব।
1: ভোকত কষ্টকৰ কাম কেনেকৈ কৰিব? দেহত শক্তি নাথাকিলে এনেবোৰ কামত অসুবিধা হয়। সকলোৱে চিন্তা কৰক, কিবা বস্তু ল'বলৈ থাকি গ'ল নেকি, নহ'লে কামৰ সময়ত সমস্যা হ'ব। এতিয়া আমি আমাৰ আচল কথালৈ আহোঁ। বেণুধৰ ডেকা, আপুনি আৰম্ভ কৰক।
7: ধনপুৰ লস্কৰ আৰু ভিবিৰাম বৰাই ৰেল লাইনৰ ফিছ প্লেটৰ নাট বল্ট খুলিব। ভিবিৰামৰ লগত কামেশ্বৰ বৰদলৈ আৰু ধনপুৰৰ লগত মই থাকিম। ফিছ প্লেটৰ নাট বল্ট খোলাৰ লগে লগেই কামেশ্বৰ আৰু মই উৰণেৰে ৰেল লাইন ঠেলিব লাগিব। প্ৰায় 2 ইঞ্চি ফাক কৰি ৰাখিব লাগিব।
2: ৰেলৰ চিৰি খুলি খাৱৈৰ ফালে বেকাকৈ দিব লাগিব, তেহে ৰেলৰ দবাবোৰ খাৱৈত পৰিবগৈ। 15-20 মিনিটৰ ভিতৰতে নাট বল্টটো খুলিব লাগিব। হাতুৰি মৰাৰ শব্দ বেছি হ'লে শত্ৰুৱে গম পাব।
5: সেই সময়ত পহৰাদাৰৰ ট্ৰলিখন আহিলেই হ'ল।
4: মই আৰু দধিৰামে ৰেল লাইনৰ পূব দিশত পহৰা দিম, সি মোৰ পৰা 200 ফুট দূৰৈত থাকিব।
8: মধু ককাইদেউ আৰু মই পশ্চিম দিশত পানীখাইটিৰ দিশত থাকিম। মিলিটেৰী আহিলে সেইফালৰ পৰা আহিব, বন্দুকৰ প্ৰয়োজন পশ্চিম দিশতহে। মধু ককাইদেউ বন্দুক চলোৱাত পাকৈত বুলি জানিব পাৰিছোঁ।
1: মেধি, আপুনি ৰেল লাইনৰ দক্ষিণে চকু দিব। দক্ষিণে জনজাতীয় সৰু গাঁও এখন আছে, সেইফালৰ পৰাও ব্ৰিটিছ মিলিটেৰী আহিব পাৰে।
5: আমি সকলোৱে মমবাতিৰ পোহৰত কামবোৰ কৰিব লাগিব। মমবাতিৰ পোহৰ বেছি দূৰলৈ নাযায়, অৱশ্যে আগুনৰ কুঁৱলি আমাক সহায় কৰিব।
1: ৰূপৰাম হোত,
6: হয় গোসাঁই,
1: আপুনি ফিছ প্লেট খোলাৰ ঠাইতে থাকিব। ৰেল লাইনৰ চিৰি ঠেলোতে 4-5 জন মানুহৰ শক্তিৰ প্ৰয়োজন হ'ব। আপুনি লাইন ঠেলাত সহায় কৰিব, তেতিয়া আমাৰ কাম কম সময়তে হ'ব। ইয়াৰ উপৰি আপুনি আপোনাৰ ঘড়ীৰ কাঁটা মন কৰি থাকিব লাগিব। শক্তি আৰু সময় দুয়োটাই মূল কথা। মই আপোনালোকৰ ছাঁৰ দৰে সকলোৰে কাষত থিয় হৈ থাকিম।

0: ব্ৰহ্মা পুৱাতে মই কলঙৰ পাৰত বামতে এখন নাও দেখা পাইছোঁ। গতিকে দিনৰ ভাগত গোবৰ্ধন ঘাট পাৰ হোৱাতকৈ বামত তুলি থোৱা নাওখনেৰে পুনৰ কলং পাৰ হোৱাটোৱে মংগলজনক হ'ব। আমি অতি বেছি সাৱধান হ'ব লাগিব। কালি সন্ধিয়া সময়ত কলং পাৰ হওঁতে অমৰা কলং ঘাটৰ ঘাটুৱৈ দুৰ্লভ ডেকা খনিকৰে মোক চিনি পাইছে। অৱশ্যে তেওঁৰ মুখৰ পৰা কোনো কথা নোলায়, তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে।
1: কলং পাৰ হৈ নেপালীবিলাকৰ বৰভিলা ৰিজাৰ্ভখন পামগৈ, কিন্তু নেপালী বস্তিৰ বহু দূৰেদি হাবি জংঘল কাটি কাটি বাট উলিয়াই যাব লাগিব। বৰভিলা ৰিজাৰ্ভৰ পৰা এমাইলমান বাট খোজকাঢ়ি গ'লেহে আমি দিগাৰু নৈখন পামগৈ। এইখন পাহাৰী নদী, পানীবোৰ চেঁচা। নদীখন আমি সাঁতুৰিয়েই পাৰ হ'ব লাগিব। যিকেইজনে সাঁতুৰিব নাজানে কিবা প্ৰকাৰে পাৰ কৰাব লাগিব।
0: হ'ব, সময় খৰচ কৰি লাভ নাই।

0: ঠাইখিনি পালোহি। এইটো এইটো পানীৰ সৌখন কাষতে গাৰো গাঁও। গাৰো গাঁৱৰ মানুহবোৰে এই উঁহটোৰ পানী খায়। এই বাটটোৰে গ'লে আমি ৰেলালিটো পামগৈ।
1: ঠিকেই, এতিয়া এই ঠাইতে দুপৰীয়াৰ ভাত মুঠি ৰান্ধিবহে লাগে। সকলোৱে নিশ্চয় ভোক পিয়া দুয়োটাই লাগিছে।
2: অঁ, তাকে, পুৱাৰ পৰা একো মুখত দিয়াই নাই, বৰ ভোক লাগিছে।
1: ভাত মুঠি সোনকালে খাই আমি আমাৰ কামত লাগিব লাগিব।
0: ভাত কেনেকৈ খাম এতিয়া? টিপুজি পামতে নিমখৰ টোপোলাটো এৰি থৈ আহিলোঁ নহয়।
1: হ'ব হ'ব, নিমখ নোহোৱাকৈ ভাত খাব লাগিব।
2: নিমখ নোহোৱাকৈ মই ভাত খাব নোৱাৰোঁ। মেধি ককাইদেউ, ব'লক গাৰো গাঁৱলৈ যাওঁ নিমখ আনিবলৈ। অঁ, গাঁওখনৰ মানুহবোৰ ক'লৈ গ'ল? এটা নৰমনিছো দেখোন চকুত পৰা নাই।
0: এই গাঁওখনৰ জনবসতি বৰ সেৰেঙা।
3: মানুহবোৰ খেতি পথাৰত কাম কৰিবলৈ গ'ল যেন পাওঁ।
0: মাছ ধৰিবলৈ গ'লেও সকলোবোৰ মানুহ একেলগেই যায়। সেই প্ৰকাণ্ড কঁঠাল গছজোপাত বাঁহৰ চাংখন দেখিছনে?
2: হয়, দেখিছোঁ। তাত কোনোবা মাইকী মানুহ থকা যেন লাগিছে। এইফালে আহিবচোন, বোলো শুনিছেনে?
4: ঐ, কি লাগে তহঁতক?
2: অলপ নিমখ লাগে, নিমখ।
4: তাতে থাক, আমি গৈছোঁ, ৰবি।
2: বৰ ভাল লাগিছে এই গাঁওখন। চাৰিওফালে পাহাৰ, বিল, নদী, যিফালেই চকু যায় মাথো সেউজীয়া, সেউজীয়া আৰু সেউজীয়া। ইয়াত একেবাৰে থাকি যাওঁ লাগিছে।
4: ঐ, তহঁত ক'ৰ পৰা আহিছ?
2: বহু দূৰৰ গাঁৱৰ পৰা আহিছোঁ। গাঁৱৰ নাম ক'লে তহঁতে চিনিয়ে নাপাবি।
4: আমাৰ গাঁৱলৈ কিয় আহিছ?
2: তহঁতৰ গাঁওবোৰ চাবলৈ, ফুৰিবলৈ আহিছোঁ।
0: নিমখ আনিছনে?
4: আনিছোঁ। ল,
0: এই নিমখখিনি লৈ আমি যাওঁগৈ, বল, নহ'লে পলম হৈ যাব।
2: অঁ, হেৰি, আপোনালোক গৈ থাকক, মই ইহঁতৰ লগত অলপ কথাকে পাতোঁ।
4: সঁচা কথা কচোন, তহঁত ক'ৰ পৰা আহিছ?
2: সঁচা কথাকে কৈছোঁ, বহু দূৰৰ গাঁৱৰ পৰা আহিছোঁ। তোৰ নাম কি?
4: ছিছি, তোৰ লাজ নালাগে অচিনাকি ছোৱালীৰ নাম সুধিবলৈ? গাঁওবুঢ়াই গম পালে তোক ইয়াতে কাটি টুটুকুৰা কৰিব।
2: এইজনী তোৰ ভনী নেকি?
4: অঁ, মোৰে ভনী হয়।
2: এইৰ নাম কি?
4: উই, আকৌ সুধিছ ছোৱালীৰ নাম?
2: বেয়া নাপাবি।
4: তোৰ নামটো কি কচোন?
2: চি, লাজ নালাগে তোৰ মতা মানুহৰ নাম সুধিবলৈ।
4: কৈ দে, তোৰ নামটো কৈ দেচোন।
2: মোৰ নাম নাই।
5: বাইদেউ, ইয়াৰ কথাবোৰ ভাল লাগা নাই, যাওঁ বল, গাঁৱৰ মতাবোৰে দেখিলেও বেয়া পাব।
4: মনচি, তই চাঙলৈ যা, মই ইয়াতে আছোঁ।
2: তই মোৰ নামটো সুধিছিলি, মোৰ নাম মানুহ।
4: এইটো কি নাম হয় নেকি? মইতো মানুহ, তয়ো মানুহ।
2: সেইকাৰণেইতো ক'লো, আমি সকলোবোৰ মানুহ। আমি নামত মানুহ, জাতিত মানুহ, ধৰ্মতো মানুহ। আন আন নামবোৰ আমাক কিয় লাগে? মই অসমীয়া, তই গাৰো, সি খাচীয়া, সি বড়ো, কিয় ইমান ভেদাভেদ? জাত পাত ধৰ্ম আমাক কিয় লাগে?
4: হয় দে, তই কিন্তু বহুত ভাল কথা কৈছ। ঐ, তোক লগ পাই মই বৰ ভাল পাইছোঁ। এতিয়া মই যাওঁ দে, তই আহিবি কেতিয়াবা? ঐ শুন, মোৰ বনীজনীৰ নাম সুধিছিলি নহয়? মোৰ বনীজনীৰ নাম হ'ল মনচি মাৰাক।
2: আৰু তোৰ?
4: মোৰ নাম মেমে মাৰাক।

0: গোহাঁই, আপুনি কোৱা মতেই হয়। কেঁকুৰী দুটাৰ ওচৰত ৰেলখন ঘূৰ খাই গৈছিল। মই ভাবোঁ এই কেঁকুৰীটোতেই ফিছ প্লেট খোলাটো ভাল হ'ব। তলত দ খাৱৈ, এই ঠাইতে ৰেলখন বাগৰিলে সকলোবোৰ ডবা সৰু সৰুকৈ নামি গৈ খাৱৈৰ পানীত সোমাবগৈ। মিলিটেৰী এটাও নেবাচিব।
1: এতিয়া সময় নষ্ট নকৰি আগতে কথা পাতি থোৱা মতে কামত লাগিবহে লাগে।
2: মই আকৌ কৈছোঁ, টৰ্চ লাইট ব্যৱহাৰ নকৰিবা। মমৰ পোহৰতে ফিছ প্লেট খুলিব লাগিব।

0: গোসাঁই খুওৱা টৰ্চৰ পোহৰ দেখিছোঁ, আঁতৰৰ পৰা কোনোবা অহা যেন লাগিছে।
1: ৰূপৰাম গোসাঁই, সেইকেইটা মিলিটেৰী পহৰাদাৰ ৰেল লাইন চাবলৈ আহিছে, মনে মনে মনে মনে পেট পেলাই গৈ থাকা।
0: পঁচিছ মিনিটমান পাৰ হৈ গ'ল আৰু পাঁচ দহ মিনিটৰ ভিতৰত কামটো শেষ কৰিব লাগিব।
2: খুলি গ'ল, মোৰ কাম হৈ গ'ল। খুলিছে, হৈ গ'ল। এতিয়া লাইনটো ঠেলক, দেহৰ সমস্ত শক্তি ঠেলক।
3: আৰু জোৰ দিয়ক, এতিয়া শক্তিৰ খেল।
1: গোসাঁই অলপমান ফাক হৈছে, ছাইড হৈছে, চাওক।
2: বঢ়িয়া, এতিয়া দুই ইঞ্চি ফাক কৰি ৰেলৰ চিডাল খাব ফেলে মুখ কৰি পতা কৈ থাকক, বাচ মিলিটাৰী মৰি যাব।
1: বন্দে মাতৰম।
2: আগতে যোৱা মিলিটাৰী পহৰাদাৰ কেইটা ঘূৰি আহিলে সৰ্বনাশ হ'ব। দিয়ক
4: সুন্দৰ সুন্দৰ সুন্দৰ সুন্দৰ, এতিয়া নিজৰ নিজৰ হাতিয়াৰ পাতি লৈ নামি আহক।

0: কামটো ভালদৰে হ'লনে?
1: হ'ল, ভালদৰে হৈ গ'ল। বলক যাওঁ এতিয়া।
2: অঁ বলক। এই গোহাঁই, ৰেল বাগৰা খেলখন চাই যাওঁ নেকি?
1: ৰেলখন কিদৰে বাগৰে মোৰ চাবলৈ মন গৈছে।
3: নিজেতো মৰিব মৰিবই, সকলোকে মাৰিব। বলক বলক, আমি এতিয়া দৌৰি দৌৰি যাব লাগিব। চাওঁ আটাইকেইজন বলক।

0: এই নতুন খবৰটো পাইছা নহয়?
1: পাইছোঁ, ধনপুৰ লস্কৰ আৰু মানিক বৰাক পুলিচে ধৰিলে।
2: বৰ্তমান নগাঁও সদৰ থানাত আছে হেনো। বৰকৈ অত্যাচাৰ কৰিছে তেওঁলোকক। শুনামতে ধুতিখনৰ বাদে শৰীৰত একো কাপোৰ পিন্ধিব দিয়া নাই।

0: ঠাণ্ডাত উদং দেহাত লাঠিৰে কোবাইছে। বৰ বেয়া লাগিল কথাখিনি শুনি।
1: নিমখ দিয়া গাৰু ছোৱালী দুজনীকো হেনো পুলিচে ধৰি নিছে।
0: সৰ্বনাশ হ'ল, সিহঁতে যদি ধনপুৰ লস্কৰক সিহঁতৰ গাৰু গাঁৱত লগ পাইছে বুলি কৈ দিয়ে আমাৰ সকলোৰে ফাঁচি হ'ব দেখোন।
2: যি হ'ব লগা আছে হ'ব, এতিয়া আৰু চিন্তা কৰি লাভ নাই। ৰেল বাগৰিল, মিলিটেৰী মৰিল, এতিয়া কাম শেষ।
3: ঠিকেই কৈছা, যি হ'ব লগা আছে হ'ব, মিলিটেৰী কিমান মৰিল সেইটোহে জানিবলৈ মন গৈছে।
2: ৰেলখন বাগৰোতে যিটো ভয়ংকৰ শব্দ হৈছে, সেই শব্দৰ পৰাই অনুমান কৰিব পাৰি কিমান জোৰত ৰেলখন বাগৰিছে। মিলিটেৰী আটাই সোপা মৰিল যেনহে লাগে। যদি কোনোবা কেইটামান বাচিও আছে, সিহঁতৰ অৱস্থা কি হৈছে ভগৱানেহে জানিব। এতিয়া এইবোৰ চিন্তা কৰি লাভ নাই, আমি এই দৰং জিলাৰ ফালে যোৱাটোহে উচিত হ'ব। সেইফালে মোৰ চিনাকি মানুহ আছে, ৰাতি ব্ৰহ্মপুত্ৰ পাৰ হ'ব লাগিব।
1: মই অন্য এটা চিন্তাহে কৰি আছোঁ।
0: কি চিন্তা?
1: মায়ং অঞ্চল আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নগাঁও জিলাৰ মৰিগাঁও থানাৰ অচি লতিফ মিয়াই আৰু পুলিচৰ দলবোৰে অত্যাচাৰ আৰম্ভ কৰি দিছে। হাজাৰ হাজাৰ মানুহক স্কুলৰ খেলপথাৰত গোটাই লৈ মানুহবোৰক ৰেলগাড়ী বগৰোৱা দলটোৰ বিষয়ে কি জানে সোধা পোছা কৰি আছে। অঞ্চলবোৰৰ বন্দুকবোৰ জব্দ কৰিছে। পুলিচ, মিলিটেৰীয়ে অসমীয়া গাভৰু মহিলাসকলৰ দেহত হাত দিছে। শুনামতে বৃদ্ধাগৰাকীও বাচি যোৱা নাই। গাঁৱৰ মতা মানুহবোৰক পথাৰত আঁঠু কঢ়াই লৈ বেতেৰে কোবাইছে। এনে স্থলত মই, তই, আমি সকলোৱে কা পুৰুষৰ দৰে পলাই থকাটো জানো উচিত হ'ব।
3: উপায় নাই, দেশ এখন স্বাধীন কৰিবলৈ হ'লে দেশৰ সকলো নাগৰিকেই দুখ, কষ্ট, যন্ত্ৰণা আৰু অত্যাচাৰ সহ্য কৰিবই লাগিব। ব্ৰিটিছক আমি প্ৰতিশোধ ল'লোঁ, আমাৰ মানুহক হত্যা কৰিছিল, আমিও সিহঁতৰ মানুহক হত্যা কৰিলোঁ, বচ কথা শেষ।
1: মহদা গোসাঁই এতিয়া ক'ত আছে, তেওঁৰ কিবা খবৰ পাইছা নেকি?
0: ঘটনা সংঘটিত কৰি তেওঁৰ ঘৰলৈ যোৱা বুলিহে জানো। তাৰপাছত মানুহজন ক'ত গ'ল কোনেও গম নাপায়। মানুহজনে আত্মগোপন কৰি আছে। বৰ্তমান মহদা গোসাঁই নগাঁও জিলাতেই নাই।
2: গোসাঁয়ে গোসাঁই পথ বাছি ল'ব, পিছে সেই দুজনীৰ বাবেহে বেয়া লাগে। সিহঁত দুজনীৰ কি বা অৱস্থা হয়?
3: একেবাৰে নিৰীহ জনজাতীয় ছোৱালী, ভগৱানে ছোৱালী দুজনীক ৰক্ষা কৰিলেই হয়।
4: আসামী দুটাক ইয়ালৈ আনিব লাগে। ঐ, তহঁত দুটা খাৰ হৈ থাক। ঐ ছোৱালী, তহঁতৰ আচল নাম মানে সঁচা নাম কি ক?
5: মোৰ নাম মানসী মাৰাক।
4: এই নগাঁও থানাতে একেকেইটাই নাম কৈছিল নে? এই ইহঁত দুটাৰ মুখলৈ চা চা। মই জানো তহঁতে ইহঁতক ভালকৈ চিনি পাবি। ক, হয়নে নহয় ক, সঁচা ক, সঁচা কথা ক।
5: কি যে কয়, এই দুটা মতাক আমি চিনি নাপাওঁ, নাজানো ইহঁতক, ইহঁতক আমি কেতিয়াও লগ পোৱা
4: নাই। এই তই মিছা কথা কৈছ।
5: মই কি মিছা কথা
4: কৈছো? সঁচা ক, সঁচা ক।
5: এই নাই অ, মই মিছা কথা কোৱা নাই। আমি মাইকী মানুহ আৰু ইহঁত মতা মানুহ, কেনেকৈ লগ পাম? আমি গাৰো মানুহ, ইহঁতো গাৰো মানুহ নহয়। আমাৰ গাৰো গাঁৱলৈ বেলেগ জাতিৰ মানুহ নাহে।
4: ঐ তই, তই মিছা কথা কৈছ।
5: মই মিছা কথা কোৱা নাই অ, কাৰ ওপৰত খালি বিশ্বাস কৰিবি ক?
4: মই তোক,
5: তোৰ লাজ নালাগে, মাইকী মানুহৰ গাত হাত দিছ।
4: ঐ তই মনে মনে আছ কিয়? মুখখন খোল। তই ইহঁত দুটাৰ মুখলৈ চাই থাক। ইহঁতক চাই থাক, মই যি প্ৰশ্ন কৰো উত্তৰ দি যাবি। ইহঁতক তহঁতে কেতিয়াৰ পৰা চিনি পাৱ ক?
5: চিনি নাপাওঁ, আমি চিনি নাপাওঁ।

0: ৰেল বগৰাবলৈ কিমানজন মানুহ আহিছিল আৰু সিহঁতৰ নামবোৰ এফালৰ পৰা এটা এটাকৈ কৈ যা ক।
1: আমি কাকো লগেই পোৱা নাই।
2: আমি আমি অজা কথা কৈ আছো, এটা কথা বাৰে বাৰে সুধি আছো কিয়।
0: এই ইহঁত দুজনী বাই ভনীক জেলত সুমুৱাই থব লাগে।
2: তেনেহলে আমাক জেলতে বৰাই ত।
3: নন্দ দেৱগোস্বামী, কপিল বৰা।
4: ধনপুৰ লস্কৰ আৰু মানিক বৰাৰ ফাঁচীৰ হুকুম হ'ল, কিন্তু নগাঁৱৰ কংগ্ৰেছ নেতা তথা উকিল মতিৰাম বৰাই কাৰাবন্দী হৈ থাকিও উকিল কণপাই দাসৰ জৰিয়তে ৰেল আৰক্ষীৰ দাৰোগা যুৱৰাজ মেধিৰ লগত যোগাযোগ ৰাখিলে আৰু তদন্তৰ প্ৰতিবেদন আছামীৰ অনুকূলে দিয়ালে। ফলত ধনপুৰ আৰু মানিক ফাঁচীকাঠৰ পৰা ৰক্ষা পৰিল। ধনপুৰে দীৰ্ঘকাল কাৰাবাস খাটিব লগা হ'ল।
5: লুইতৰ পাৰৰে আমি দেখা ল'ৰা মৰিবলৈ ভয় নাই।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ 2047 চনৰ ভিতৰত উন্নত অসম গঢ়াৰ লক্ষ্যৰে মূলধনী ব্যয় শিতানত 50,000 কোটি টকা বিনিয়োগৰ সিদ্ধান্ত, ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি, কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী দেশজুৰি স্মৰণ, আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী, মণিপুৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। ৰাজ্য চৰকাৰে 2047 চনৰ ভিতৰত উন্নত অসম গঢ়াৰ লক্ষ্যৰে মূলধনী ব্যয় শিতানত 50,000 কোটি টকা বিনিয়োগ কৰিব। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে পৰৱৰ্তী 4 বছৰত নিজস্ব উৎসৰ পৰা পথ, বিদ্যালয়, নগৰীকৰণ, গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে ধন বিনিয়োগ কৰিব। ৰাজ্য চৰকাৰে পৰৱৰ্তী 5 বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা 1,00,000 কোটি টকা অনাৰ প্ৰয়াস কৰিব বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে যোৱা দশকত ৰাজ্যত অৰ্থব্যৱস্থাৰ পৰিধি 3 গুণ সম্প্ৰসাৰিত হৈছে আৰু ৰাজ্যখন এতিয়া চাহৰ পৰা চিপলৈকে জনজাত হৈ পৰিছে। ডঃ শৰ্মাই কয় যে চৰকাৰে পৰৱৰ্তী 5 বছৰত 3.5 লাখ চাহ শ্ৰমিকক পৰিয়াললৈ আইনী মালিকীস্বত্বৰ অধিকাৰ প্ৰদানৰ বাবে কাম কৰিব। ৰাজ্যৰ 40টা ৰাজহচক্ৰত 3 প্ৰজন্ম ধৰি বাস কৰা লোকেহে ভূমি কিনা বেচা কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাই থলুৱা লোকৰ অধিকাৰ সুদৃঢ় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰিব। ডিচেম্বৰত মিছন বসুন্ধৰাৰ 4th পৰ্যায় আৰম্ভ হ'ব বুলিও তেওঁ সদৰি কৰে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে ঘৰে ঘৰে যাব। জনসাধাৰণে sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি আজি মাজনিশা পৰ্যন্ত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। তেওঁলোকে তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় দ্বিতীয় পৰ্যায়ত গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত

কোটি 59 লাখৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3 বাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰসেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰিছিল। মহান নেতাগৰাকীৰ চিন্তা, আদৰ্শ আৰু দেশপ্ৰেমে জনসাধাৰণক সদায় ৰাষ্ট্ৰৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰি যাব বুলি তেওঁ মন্তব্য কৰে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কালি দিব্যাংগসকলৰ সুৰক্ষিত আৰু স্বাৱলম্বী ভৱিষ্যতৰ লক্ষ্যৰে তিতাবৰ সমজিলাৰ প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সমন্বিত শিশু বিকাশ সেৱা আঁচনিৰ প্ৰজেক্ট ডেউকাৰ শুভাৰম্ভণি কৰা হয়। তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই এই আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত তিতাবৰ সমষ্টিৰ প্ৰায় 35 গৰাকী দিব্যাংগৰ মাজত হুইল চেয়াৰ আৰু ট্ৰাইচাইকেল বিতৰণ কৰা হয়। এই কাৰ্যসূচীত সমজিলা আয়ুক্ত, তিতাবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, চক্ৰ বিষয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি আয় কৰ ৰেহাইৰ সীমা 10 লাখ টকালৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কল্যাণমূলক আৰু উন্নয়নমূলক ব্যৱস্থাৰে চাহ খণ্ডৰ সুদৃঢ়কৰণৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত এতিয়া 10 লাখ টকালৈকে উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয় কৰ আদায় দিয়াৰ পৰা সকাহ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে 2026-27 চনৰ বাজেটত কৃষি আয় কৰ ৰেহাইৰ সীমা 2.5 লাখ টকাৰ পৰা 10 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময় আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। যোৰহাটত ৰাজ্যৰ প্ৰথমটো এক্স বেণ্ড ডপলাৰ বতৰ ৰাডাৰ প্ৰণালী স্থাপন কৰা হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনাগত সময়ত এনে 8টা প্ৰণালী স্থাপন কৰা হ'ব। এই প্ৰণালীসমূহৰ জৰিয়তে কেইঘণ্টামানৰ বতৰৰ তাৎক্ষণিক পূৰ্বানুমান নিখুঁতভাৱে লাভ কৰিব পৰা যাব। ডিব্ৰুগড় পৌৰ নিগমৰ অন্তৰ্গত বিভিন্ন বজাৰ তথা ৰাজহুৱা স্থানত মুকলিকৈ ঘূৰি ফুৰা ঘৰচীয়া জীৱ জন্তু, বিশেষকৈ গৰুৰ অবাধ বিচৰণক লৈ পৌৰ নিগম কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। চহৰৰ বজাৰ এলেকাসমূহত গৰুৰ মুকলি বিচৰণৰ বাবে জনসাধাৰণ সন্মুখীন হোৱা অসুবিধা আৰু চহৰখনৰ সৌন্দৰ্য তথা স্বাস্থ্যসন্মত পৰিৱেশ বিনষ্ট হোৱালৈ চাই পৌৰ নিগমে বিশেষ ৰাজহুৱা জাননী জাৰি কৰি গৰাকীসকলক সতৰ্ক হ'বলৈ নিৰ্দেশ দিছে। জীৱ জন্তুৰ গৰাকীয়ে এই নিৰ্দেশ অমান্য কৰিলে শাস্তিৰ সন্মুখীন হ'ব বুলিও জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছে। অসম চুক্তিৰ অসম্পূৰ্ণ দফাসমূহ তৎপৰতাৰে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই মন্তব্য কৰিছে। অসম চুক্তিৰ 41 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জাতীয় স্বাৰ্থ, সাংস্কৃতিক স্বকীয়তা আৰু জনগণৰ ন্যায্য অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব। তেওঁ লগতে অসম চুক্তিৰ চেতনাক অধিক শক্তিশালী কৰি সুৰক্ষিত, সমৃদ্ধিশালী আৰু উন্নত অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। 135 সংখ্যক

0: পক ইণ্ডিয়ান অইল ডুৰাণ্ডকাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এছ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চি সেনাবাহিনী ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদিনাই সন্ধিয়া 7 বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ সন্মুখীন হ'ব। ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত ৰতনপুৰত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱায় আৰু শিশুসহ আন দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়। নিশা প্ৰায় 8:30 বজাত পানেৰী দিশৰ পৰা টংলা অভিমুখে আহি থকা এখন চাৰিচকীয়া বাহনে ৰতনপুৰৰ দফলাপোটা কেকুৰীৰ পকী দলঙত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত মৃত্যু হোৱা মহিলাগৰাকী নীলাক্ষী দেৱী বুলি স্থানীয় লোকে চিনাক্ত কৰে। আহত শিশুসহ আন দুগৰাকী লোকক স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ 2047 চনৰ ভিতৰত উন্নত অসম গঢ়াৰ লক্ষ্যৰে মূলধনী ব্যয় শিতানত 50,000 কোটি টকা বিনিয়োগৰ সিদ্ধান্ত। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি, কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত দেশজুৰি স্মৰণ। আৰু ডুৰাণ্ডকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এফ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। আগবঢ়াবলৈ লোৱা হৈছে অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লোৱা হৈছে চিকমিক বিজুলী ছবিখনৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে নলবাৰীৰ হাওৰাৰ পৰা ইৰাণী, পুলক, ৰাকেশ, মুকেশ, ডাঙৰধন, সৰুধন আৰু কমলায়।

শ্ৰোতাসকলে, ভূপেন হাজৰিকা, কিশোৰ কুমাৰ আৰু আশা ভোচলেৰ কণ্ঠত চিকমিক বিজুলী ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চিলচিলা ছবিখনৰ এটি গীত, লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে চিপাঝাৰ কলেজ চকৰ পৰা পাৰ্থ, প্ৰিয়াংশু আৰু তেওঁলোকৰ মা দেউতাই।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে দক্ষিণ কামৰূপৰ ওপৰশালিৰ পৰা জ্যোতিৰ্ময় আৰু ৰবিয়াংকীয়ে।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনী।

আইতা বুলনী সমূহ শ্ৰোতালৈ সম্ভাষণ জনাই এয়া দেওবাৰৰ বুলনী মুকলি কৰিছোঁ। আপোনালোক চাগে ৰৈয়ে আছে প্ৰফুল্ল বৰা ৰচিত ধাৰাবাহিক নাটক হৃদয়ৰ চিঞৰ শুনিবলৈ, প্ৰযোজনা অৱনী নয়নৰ। স্বামী শাহু শহুৰ সকলোকে ত্যাগ কৰি পূবালীয়ে আকৌ এটি নতুন সপোন দেখিবলৈ আৰম্ভ কৰিলে নিৰুপমা সন্তান মঞ্জুৰীৰ মাজেদি। কিন্তু জীৱন যুঁজত পূবালী আকৌ এবাৰ এক ৰূঢ় বাস্তৱ আৰু কঠিন সত্যৰ মুখামুখি হ'ব লগা হ'ল। কিয়, কেনেকৈ, আহকচোন শুনো হৃদয়ৰ চিঞৰৰ পঞ্চম খণ্ড।

0: ৰ'ব নৰা, চাওঁ শুনাচোন।
1: কি হ'ল?
0: আমি গুৱাহাটীৰ পৰা ইয়ালৈ গুচি আহি ভালেই কৰিলোঁ বুজিছা।
1: কিডাল ভাল কৰিলোঁ? আপুনি অনুপমৰ পৰা পোৱা 4,00,000 টকাটো বহি বহি খাওঁতে শেষ খবৰ হ'ল। কিমান দিন ক'লোঁ বোলো 2,00,000 টকাৰে কিবা এটা ব্যৱসায়কে আৰম্ভ কৰক।
0: হ'ব ৰ'বা, ভগৱানে কৰিলে এনেধৰণৰ 1,00,000 টকা আৰু পাম। এতিয়া শুনা, ইয়ালৈ আহি প্ৰথম ভাল কাম হ'ল টকা ধাৰ লোৱা মানুহবিলাকৰ তাগিদাৰ পৰা মুক্তি পালোঁ। দ্বিতীয় কথা হ'ল, সেই ঘৰৰ পৰা ওলাই অহা বোৱাৰী পূবালীৰ ছোৱালীজনী ডাক্তৰী পঢ়িবলৈ গৈ 2 এদিনতে পাছ ফেইল কৰি কিবা এটা ডিগ্ৰী লৈ ঘৰলৈ আহিব।
1: আহিলে তাই ডাক্তৰনী হ'ব, আমাৰ কি হ'ব? আপুনি তাইৰ লগত কম্পাউণ্ডাৰ হৈ থাকিব নেকি?

0: নহয়হে, তাইৰতো এদিন নহয় এদিন বিয়াৰ কথা আহিব। তাইৰ মাকৰ অৰ্থাৎ পূবালীৰ পূৰ্বৰ ঘটনাটো ইয়াত মোৰ বাহিৰে আন কোনেও নাজানে, ময়ো বৰ্তমানলৈকে কাকো কোৱা নাই।
1: নক'লে কি হ'ব?
0: নক'লে তোমাৰ মূৰটোত একো নাইহে, ইমান দিন মুৰ্গী পোৱালি ঠেংবোৰ এনেয়ে খালা। শুনা, বিয়াৰ কথা আহিলেই মই যদি পূবালীক পূৰ্বৰ ঘটনাৰ কথাটো প্ৰকাশ কৰি দিম বুলি কওঁ, তেতিয়াহ'লে বিয়াখন ভাঙি যোৱাৰ প্ৰশ্নত আকৌ লাখ টকাৰ কথা। কথাটো বুজা নাই?

0: ডক্টৰ, আপুনি যায় নেকি?
1: হয়, মই এতিয়া যাওঁ। ৰাতি মই আকৌ এবাৰ আহি যাম।
2: তাৰনো হঠাতে কি হ'ল ডক্টৰ?
1: হাৰ্ট এটেক? নাই নাই, চিন্তা কৰিবলগীয়া একো নাই, মাইল্ড এটেক, দুই এদিনতে সুস্থ হৈ উঠিব। মই এটা স্লিপিং ইনজেকশ্যন দিছোঁ, তেওঁক এতিয়া নজগাব আৰু পৰাপক্ষত যিকোনো চিন্তাৰ পৰা আঁতৰাই ৰাখিব। এনে ৰোগীৰ প্ৰধান ঔষধ এইটোৱেই। মই এতিয়া আহোঁ, তেতিয়াহ'লে ৰাতি আকৌ এবাৰ আহি যাম।
2: ভাল ডক্টৰ। চিন্তা নকৰাকৈ সি কেনেকৈ থাকিব? চিন্তাৰ সাগৰত উটিবুৰি সি চিন্তাৰ পৰা মুক্তি পাব কেনেকৈ?
0: পাব। মনোৰম অহাৰ পিছত সি চিন্তাৰ পৰা বহুতখিনি মুক্তি পাব। আৰু তেওঁ ডাক্তৰ হৈ আহিব যেতিয়া, চিকিৎসাৰ ক্ষেত্ৰতো বহুতখিনি সুবিধা পাব। আৰু মই জানো অনুপম খুৰি আহিব আৰু অতি সোনকালে আহিব।
2: সেয়াই যেন হয়, ভগৱানক সদায় তাকেই খাটি আছোঁ।

0: निरुपम केने आसा
1: खुरा बहक केने आरु थाकिम हार्टर रोगी जीवनर जार निश्चयता नाय
0: ए तेने कोइ नकोबा तुमी बहुत दिन जियाय थाकिबा डाक्टरे मोक कइसे न हय
1: डाक्टरे खुलेओ डाक्टरे नखुआ কথাবোৰ মই জানো খুৰা এটা এটেক হৈ গৈছে তাৰপিছত দ্বিতীয় তাৰপিছত তৃতীয় তাৰপিছত জানো জানো খুৰা মই সকলো জানো আৰু সকলো বুজো মুঠৰ ওপৰত আজি মৃত্যুক দুৱাৰ মুখত থৈ হিয়াত মই বহি আছো মই ক'ব নোৱাৰাকৈয়ে মুক্তিৰ কাৰণে মৃত্যুকে পূজা কৰি আছো
0: তোমাক আৰু মই কি বুজাম নিৰূপম যা হওক মনোৰমৰ কিবা খবৰ
1: কালি ৰাতি সি ফোন কৰিছিল দুই এদিনতে পাবহি
0: এই মনোৰমক তোমাৰ অসুখৰ বিষয়ে
1: নাই নাই একো জনোৱা নাই
0: জনোৱা নাই
1: ঘৰলৈ আহি সি নিজেই সকলো কথা জানিব খুৰা সি ডাক্তৰী পঢ়ি আহিব যদিও ডাক্তৰী সি কৰিব নালাগে মই ভাবিছোঁ ফেক্টৰীটোৰে দায়িত্ব লওক সি এই ফেক্টৰী দেউতাই বৰ কষ্টেৰে প্ৰতিষ্ঠা কৰি গৈছে এটা অনিশ্চয়তাৰ জীৱন লৈ মই সেই ফেক্টৰী চলাব নোৱাৰিম আৰু ফেক্টৰীটোতো বন্ধ হৈ যোৱাটো মই নিবিচাৰোঁ মায়েও নিবিচাৰে ফেক্টৰীটো সেইখন ঘৰৰ এটা ঐতিহ্য এটা ইতিহাস ঘৰখনৰ পৰা আজি বহুত কিবাকিবি হেৰাই গৈছে তাৰপিছত অন্তত এই ঐতিহ্যখিনি থাকক খুৰা
2: আৰু মই তাৰ বিয়াখনো অতি সোনকালে পাতিম বুলি ভাবিছোঁ
0: আহক আহক আপুনি ঠিক কথাকেই ভাবিছে ফেক্টৰীৰ দায়িত্ব লোৱাৰ পিছতেই তাৰ বিয়াখন হৈ যাওক
2: আপুনি ছোৱালী এজনী চাওক
0: ছোৱালী

0: স্মৃতিবোৰ ফুলি থকা এজোপা ফুল গছৰ দৰে, ফুলৰ দৰে গোন্ধবোৰে স্মৃতিত পৰশ দিয়ে।
1: অঁ, তোক এটা কথা কোৱাই নাই, মায়ে আজি কিছুদিনৰ আগতে এখন চিঠি দিছিল। কোনোবা এখন নামী নাৰ্ছিং হোমত মোৰ কাৰণে চাকৰি এটা ঠিক হৈ আছে। চাকৰিত জইন কৰাৰ পিছতে মোৰ হেনো বিয়া পাতিব। ছোৱালী ক'ৰবাত মই নিজে ঠিক কৰিছোঁ নেকি সুধিছে, নাই কৰা যদি তেওঁলোকে হেনো ছোৱালী চাব।
0: তোৰতো ছোৱালী ওচৰতে বহি আছে।

0: মঞ্জুরি মাজনী চাও শুনাচোন শুনা আহা
1: কি হ'ল ককা দেউতা
0: পাছটো কৰি আহিলা এতিয়া চাকৰি মোৰ নাৰ্ছিং হোমতে কৰিবা নে বেলেগত কৰিবা
1: আপোনাৰ নাৰ্ছিং হোমত কাম কৰিম বুলিয়েইতো মই ডাক্তৰী পঢ়িবলৈ
0: হয় নেকি বৰ ভাল কথা পিছে মোৰ নাৰ্ছিং হোমত কাম কৰিলে তুমিতো দৰমহা নাপাবা
2: মঞ্জুৰি তোৰ ব্ৰেকফাষ্ট ডাইনিং টেবুলতে থৈ আহিছোঁ খা গৈ যা
1: হ'ব বাৰু মা
0: অঁ যোৱা যোৱা
2: এটা কথা হ'ল দেউতা
0: কি কথা
2: কথাটো ক'বলৈ মোৰ ভয় লাগিছে
0: ভয় তুমি মোলৈ ভয় কৰিছা তোমাক পোৱাৰ পৰা তোমাক মই সদায় অভয়ে দি আহিছোঁ আজি আৰু তুমি মোলৈ ভয় কৰিছা কিয় কোৱা কোৱা কোৱা কি কথা
2: তেতিয়াহ'লে কথাটো কওঁ দেউতা
0: ৱা কিয় নক'বা ক'বলৈ ইচ্ছা কৰা কথা সময়ত নক'লে পিছত সেই কথাৰ কোনো মূল্য নাথাকে কোৱা কি কথা কোৱা
2: কথাটো মানে কালি ৰাতি মঞ্জুৰীয়ে কথাটো ক'লে পঢ়ি থাকোঁতেই তাই লগৰে এজন ল'ৰাৰ লগত ভাল পোৱা আৰম্ভ হ'ল
0: লগৰে এজন ল'ৰা মানে তেওঁ নিশ্চয় ডাক্তৰী পাছ কৰি আহিছে
2: একেলগে ওলাইছে
0: বৰ সুন্দৰ কথা ইমান এটা ভাল খবৰ তুমি ইমান পৰে মোক দিয়া নাছিলা কিয় মোৰ নাতিনী ডাক্তৰ আৰু মোৰ নাতি জোঁৱাইও ডাক্তৰ কি আনন্দৰ কথা তোমাৰ ইমান দিনৰ দুখবোৰ এতিয়াৰ পৰা আৰু নাথাকে সকলো দুখ আঁতৰি যাব তোমাৰ ছোৱালীৰ বিয়া হ'ব তুমি এজন জোঁৱাই পাবা নাতিনীৰ মুখ দেখিবা আনন্দ মোৰ যে আজি কি আনন্দ লাগিছে তুমি কান্দিছা কিয় নাকান্দিবা আনন্দ কৰা পোৱালী আনন্দ কৰা
3: এয়া দুখৰ কান্দো নহয় দেউতা সেয়া যে মোৰ মোৰ হৃদয়ৰ আনন্দৰ কান্দো দেউতা
0: আনন্দ আনন্দ কৰা

0: মঞ্জুৰী আৰু কিবা খাবা?
1: নাই আৰু নাখাওঁ।
0: দীপক?
2: হ'ব হ'ব, মনোৰমে দেখিছোঁ আজি আমাক পাহৰি যাব নোৱাৰাকৈ খুৱাম বুলি ৰেষ্টুৰেণ্টলৈ আনিছে।
0: ঠিকেই, কাৰণ কালিলৈ মই যামগৈ, তহঁতো যাবিগৈ, কেতিয়া আকৌ ক'ত লগ পাওঁ কোনে জানে, হয়তো আমি আমাক পাহৰি যাব পাৰোঁ।
1: মই হ'লে নাপাহৰোঁ দেই, আপোনাৰ লগত মোৰ বন্ধুত্ব চিৰদিন অমৰ হৈ থাকিব।
0: হয় নেকি? ধন্যবাদ, জীৱন্ত স্মৃতি।

0: মোক মাতিছিলা দেউতা?
1: কালি ৰাতি মাৰে মোক সকলো কথা কৈছে। তই ভাল পোৱা ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী কৰি আনিবলৈ আমাৰ কাৰো আপত্তি নাই। তাত মোৰ এজন পুৰণি বন্ধু থাকে, মই তেওঁৰ ঘৰতে থাকি ছোৱালীজনীৰ ঘৰলৈ গৈ বিয়াৰ সকলো কথা বতৰা ঠিক কৰি আহিমগৈ।
0: দেউতা, কোন আপুনি?
2: মোৰ নাম হেমন্ত শইকীয়া।
0: হয়,
2: মই আপোনালোকৰ ওচৰতে থাকোঁ। ইয়ালৈ অহা অৱশ্যে বেছি দিন হোৱা নাই, ওচৰ চুবুৰীয়াৰ লগত তেনেকৈ চা চিনাকি।
0: বহকচোন বহক বহক।
2: হয়,
0: এনেই আহিলে নে কিবা সকামত?
2: কথা এটাৰ কাৰণে আহিলোঁ। কথাটো হ'ল, বৰ্তমান মই যিটো ঘৰত আছোঁ তাত পানীৰ বৰ সমস্যা।
0: পানীৰ সমস্যা হ'লে অসুবিধাটো হ'বই আৰু।
2: হয়, কোনোবা এজনে ক'লে আপোনাৰ এটা ভাড়া ঘৰ খালী হৈ আছে, যদি আপুনি সেইটো ঘৰ মোকে ভাড়ালৈ দিয়ে।
0: আপুনি ঘৰটো চাইছেনে নাই?
2: নাই চোৱা, ভাবিলোঁ প্ৰথমে আপোনাৰ পৰা অনুমতি লৈ।
0: শুনক, আপুনি ঘৰটো আগতে চাই লওকচোন।
2: বাৰু হ'ব।
1: মনোৰঞ্জন, অ' মনোৰঞ্জন, আছনে নাই?
0: অ' গোপীনাথ, আহ আহ আহ। এই ক'ৰ পৰা ওলালি?
1: ঘৰৰ পৰা, ল'ৰাৰ বিয়াৰ কাৰণে ছোৱালী ঠিক কৰিবলৈ আহিলোঁ। আজি ৰাতি মই তোৰ ঘৰতে অতিথি। ঘৰৰ বাকীবিলাক মানুহ আছেনে নাই?
0: বৰ্তমান নাই, এই নাতি এটা অন্নপ্ৰাশন খাবলৈ গৈছে, এতিয়াই আহিব। পিছে কচোন, ইয়াত কাৰ ঘৰৰ ছোৱালী চাবলৈ আহিছ?
1: দীননাথ কাকতিৰ নাতি, ডাক্তৰী পাছ কৰা ছোৱালী, ঘৰ কৃষ্ণনগৰত, চিনি পাওঁনে?
0: এই আমাৰ ঘৰৰ পৰা দূৰ আছে কিছু, ডাক্তৰজনৰ নামটোও শুনিছোঁ, বাকী ঘৰত কোন আছে কোন নাই একো নাজানো।
2: মই জানো, মই সকলোকে চিনি পাওঁ।
1: তেতিয়াহ'লে কওকচোন, পৰিয়ালটোৰ বিষয়ে কি ক'ত জানে?
2: হেৰি, আপুনি ছোৱালী ঠিক কৰিবলৈ কাইলৈ যাওক, মই ৰাতি আহি সকলো ক'মহি।
0: শুনক, আপুনিতো ৰাতি আহিবই।
2: হয়,
0: ঘৰটো তেতিয়াই আপোনাক দেখুৱাই দিম।
2: ভাল বাৰু, ভাল।

0: মনোৰম আহ আকৌ এ তোলে ভাত বাঢ়ি তেতিয়াৰে পৰা ৰৈ আছো।
1: দেউতাৰ ভাত আইতা?
0: এ দেউতাৰে ৰাতি ভাত নাখায়, ৰুটি খাব। অলপ পিছতে ৰজনীয়ে লৈ আহিব, তই খাচোন বাৰু।
1: দেউতাৰ ইমান এটা ডাঙৰ অসুখ হৈ গ'ল, অথচ তোমালোকে মোলৈ কোনো খবৰ নিদিলা।
0: এৰা, এ তোৰ পঢ়া শুনাত ক্ষতি হ'ব বুলিয়েই দেউতাৰে তোলৈ খবৰ দিবলৈ মানা কৰিলে। এতিয়া অৱশ্যে কেইবাজনো নামী ডাক্তৰে দেউতাৰক চোৱা চিতা কৰি আছে।
1: তথাপিও আইতা,
2: মনোৰম তই ভাত খাইছ, কা মোৰ কাৰণে চিন্তা কৰি খোৱা বোৱা নকৰাকৈ নাথাকিবি। আৰু এটা কথা, তই এতিয়া কি কৰিম বুলি ভাবিছ?
1: মই বহুত কথাই ভাবিছিলোঁ দেউতা। গাঁৱত গৈ গাঁৱৰ দৰিদ্ৰ চিকিৎসাৰ সুবিধা নোপোৱা মানুহলৈ চিকিৎসা সেৱা আগবঢ়াম।
2: তই ভাল কথাই ভাবিছ,
1: কিন্তু এতিয়া আৰু সেই আশা মই বাদ দিছোঁ।
2: কিয়?
1: তোমাৰ এই সুখীয়া অৱস্থাত তোমাক এৰি মই যাব নোৱাৰিম দেউতা।
2: তেতিয়াহ'লে তই সেই ফেক্টৰীৰ দায়িত্বটোকে ল।
1: ফেক্টৰী দায়িত্ব?
2: ফেক্টৰীটো জীয়াই ৰাখিব লাগিব মনোৰম।
0: তাৰ পিছতে আমি তোৰ বিয়াৰ কথাও ভাবিছোঁ।
1: মোৰ বিয়া?
2: তোৰ বিয়াখন?
1: মোৰ বিয়াৰ কথা এতিয়াই ভাবিব নালাগে দেউতা, সময়ত মোৰ বিয়াৰ কথা মই নিজেই ক'ম।
2: হয় নেকি?

0: মা, অ মা,
1: অ মই ইয়াতে আছোঁ।
0: মা, দীপকে এইমাত্ৰ ফোন কৰি ক'লে তেওঁৰ দেউতাক হেনো ইতিমধ্যে ইয়ালৈ আহি এজন বন্ধুৰ ঘৰত আছেহি, কাইলৈ পুৱাই আমাৰ ঘৰলৈ আহিব।
1: তেতিয়াহ'লেতো কাইলৈ জোঁৱাইৰ দেউতাক আহিব, শৰাই গামোচা এইবিলাক বা ঠিক ঠাক কৰা আছেনে নাই?
0: মা, কি ক'ত কৰিব লাগে তেনেহ'লে ময়ে কৰোঁগৈ।
1: কৰগৈ যা। আপুনি আপুনি ক'ৰ পৰা? বৰ আচৰিত কথা,
2: মইতো আজিকালি ইয়াতে থাকোঁ, আৰু তুমিও যে ইয়াতে থাকা সেই কথাও মই জানো।
1: আৰু মোৰ কি সৰ্বনাশ কৰিবলৈ আপুনি ইয়ালৈ আহিল?
2: সৰ্বনাশ কৰিবলৈ নহয়, আশীৰ্বাদ দিবলৈ আহিলোঁ।
1: আশীৰ্বাদ?
2: তোমাৰ ছোৱালীৰ বিয়াৰ কাৰণে আশীৰ্বাদ দিবলৈ আহিলোঁ।
1: মোৰ ছোৱালীৰ বিয়া, এই কথা আপুনি ক'ত শুনিলে?
2: শুভ কামৰ খবৰবোৰ নিজে বিচাৰি ফুৰিব নালাগে, এইবিলাক খবৰ পচোৱা বতাহত উৰি ফুৰে।
1: এতিয়া আপুনি ইয়াত কি বিচাৰি আহিল?
2: ক'লো নহয়, কইনাক আশীৰ্বাদ দিবলৈ আহিলোঁ। বিয়াখন যেন কোনো অপায় অমংগল নোহোৱাকৈ ভালে কুশলে সমাধা হয়, সেইকাৰণে তোমাক সহায় কৰিবলৈ আহিলোঁ।
1: সহায়? মোক কি সহায় কৰিব? মইতো কোনো বিপদত পৰা নাই।
2: পৰা নাই, কিন্তু পৰিবা, বিপদ আহি আছে। আৰু বিপদৰ পৰা এই মুহূৰ্তত মুক্তি মোৰ বাহিৰে কোনেও দিব নোৱাৰে।
1: কি বিপদ মোৰ আহি আছে?
2: বিপদ, তোমাৰ বিষয়েতো দৰা ঘৰে এতিয়ালৈকে একো নাজানে। তোমাৰ অতীত কাহিনী জনাৰ পিছত তেওঁলোকে জানো তোমাৰ ছোৱালীক বিয়া কৰাব।
1: এইখন সিহঁতৰ ভালপোৱা বিয়া।
2: ভালপোৱা বেয়া হ'বলৈ বেছি সময় নালাগে। শুনা, যদি আজি জানে তুমি ধৰ্ষিতা হৈ ঘৰৰ পৰা ওলাই আহিছা, তোমাৰ ছোৱালী এজনী ধৰ্ষিতাৰ ছোৱালী, তেতিয়া জানো দৰা মান্তি হ'লেও দৰাৰ পৰিয়ালে এই বিয়াত মত দিব।
1: কিন্তু ধৰ্ষিতা মই হৈছো, মোৰ ছোৱালী ধৰ্ষিতা হোৱা নাই।
2: বুজিছো, কিন্তু যেতিয়া দেউতাকৰ প্ৰশ্ন আহিব, ধৰ্ষিতা হোৱাৰ পিছত তাইৰ দেউতাকটো আৰু এজন হৈ নাথাকিল, ইয়াৰ উত্তৰ তুমি কি দিবা? পিতৃ নিৰুপম চৌধুৰী নে ধৰ্ষণ কৰা সেই দুৰ্বৃত্তকেইটা, কাৰ নাম ক'বা? কোৱা, কাৰ নাম ক'বা? তোমাৰ ছোৱালী ভাল পাই বিয়া হ'বলৈ ওলাইছে, গতিকে বিয়াখন যদি নহয়, তাইৰ লগতে তাইক ভালপোৱাজনৰো জীৱন শেষ হৈ নাযাবনে? যদি ইয়াৰ পিছত তোমাৰ ছোৱালীয়ে তোমাক ধৰ্ষিতা বুলি জানি ঘীণ কৰে, লাঞ্ছনা গঞ্জনাত অপমানিত হৈ যদি আত্মহত্যা কৰে?
1: নক'ব, সেই কথা আৰু নক'ব। মই এতিয়া কি কৰিম?

0: মোৰ ছোৱালীজনীক বচাওক।
1: বচাম বচাম, বিপদত পৰা মানুহক বচোৱাটোৱেই মোৰ ধৰ্ম। শুনা, এই কথা ইয়াত মোৰ বাহিৰে আন কোনেও নাজানে, গতিকে মই নকলেই এই বিয়া সুকলমে হৈ যাব।
0: তেতিয়াহ'লে আপুনি এই কথা প্ৰকাশ নকৰিব, অন্ততঃ মোৰ ছোৱালীজনীৰ মুখলৈ চাই।
1: নকৰোঁ নকৰোঁ, প্ৰকাশ মই নকৰোঁ।
0: নকৰে? আপুনি আপুনি সঁচাই প্ৰকাশ নকৰে?
1: নকৰোঁ, কিন্তু তাৰ বিনিময়ত মই কি পাম?
0: বিনিময় মানে?
1: বিনিময় মানে বিনিময়, বিনিময়ত মোক লাগিব 5 লাখ টকা।
0: 5 লাখ টকা?
1: অঁ, মাত্ৰ 5 লাখ। তুমি ডাক্তৰৰ লগত আলোচনা কৰি মোক জনাবা, এয়া মোৰ ফোন নাম্বাৰ। আজিৰ ভিতৰতে মই টকাটো পাব লাগিব, নহ'লে মই আহিছোঁ।
0: শুনকচোন,

0: সি ব্লেকমেইল কৰি পেলাইছিল। তুমি মোক লগে লগে ফোন কৰি নিদিলা কিয়? মই আহি পোৱা হ'লে তাক মই গুলি কৰি মাৰিব পাৰিলোঁ।
1: এতিয়া এতিয়া কি হ'ব দেউতা, বিয়াখন যদি ভাঙি যায়?
0: নাভাঙে, এই বিয়া কেতিয়াও নাভাঙে। সিহঁতে পৰস্পৰে পৰস্পৰক ভাল পাই বিয়া কৰাবলৈ ওলাইছে। হেমন্ত শইকীয়াৰ কথাত দেউতাকে বিয়া নকৰা বুলি ক'লেও পুতেক দীপক এই কথাত কেতিয়াও মান্তি নহয়। তেওঁ যদি সঁচাকৈ আমাৰ মঞ্জুৰীক ভাল পাইছে, তেওঁ কেতিয়াও কাৰো কথা নামানিব। সিহঁতৰ ভালপোৱাৰ মাজত বাধাৰ সৃষ্টি কোনেও কৰিব নোৱাৰে। আৰু মই এতিয়া হঠাতে 5,00,000 টকা পাওঁ ক'ৰ পৰা?
1: তথাপিও মোৰ ভয় লাগিছে দেউতা, দীপকে যদি ঘৰৰ পৰিয়ালৰ অমতত বিয়া নকৰাওঁ বুলি কয়,
0: তেতিয়া ভাবিম তেওঁৰ এই প্ৰেম ভালপোৱা মিছা। এজন নতুন দৰা চাম মই। দীপক অমত হ'লে মই ভাবোঁ মঞ্জুৰীয়েও আনৰ লগত বিয়া হ'বলৈ আপত্তি নকৰিব। মই বৰ সৰ্বস্ব দি মঞ্জুৰী বিয়া মই পাতিম পাতিম পাতিমেই। হেল্ল' হেল্ল' কোন? হা, অ, আপুনি হেমন্ত শইকীয়া? ষ্টুপিড,
2: মোৰ কথাটো মানে টকাৰ কথাটো কি হ'ল? বেছি নহয়, মাত্ৰ 5,00,000। ধৰি লওক আপুনি এইখিনি টকা ছোৱালীৰ লগত যৌতুকত দিছে।
0: যৌতুক ছোৱালীৰ লগত নহয়, যৌতুক মই আপোনাক দিম, আৰু কিহেৰে দিম জানে? পিষ্টলৰ গুলিৰে।
2: হয় নেকি? তেন্তে শুনক, গুলি ময়ো কৰিব জানো, কিন্তু পিষ্টলৰে নহয়, কিহেৰে কৰোঁ চাই থাকক।
0: ইউ ষ্টেণ্ড আপ ননচেন্স! গুলি কৰে, গুলি কৰে মোক।
1: দেউতা, বিয়াখন যদি সঁচাকৈ নহয়গৈ?
0: হ'ব, বিয়া হ'ব, আগতে তেওঁলোকক আহিবলগীয়া আছে।
3: এই মনোৰঞ্জন, অথনি মানুহজনে সকলো খবৰ বাতৰি লৈ ৰাতি আহিম বুলি কৈছিল নহয়, নাহিল দেখোনে?
4: এই আহিব আহিব, ভাড়াঘৰৰ কথাও আছে নহয়, আৰু নাহিলেও কথা নাই, আমি ৰাতিপুৱা যামেই যেতিয়া। আৰু তদুপৰি তোৰ ল'ৰাই নিজেই ছোৱালী ভাল পাই পচন্দ কৰিছে যেতিয়া, তোৰ মোৰ আৰু ইয়াত ভাবিবলগীয়া কথা কি থাকিব পাৰে? হ,
3: এহ, তথাপিও বিয়াৰ কথা দেচোন, বোৱাৰী এজনী চিৰদিনৰ কাৰণে এখন ঘৰলৈ আদৰি লোৱাৰ কথা, অকল ল'ৰাৰ কথাতে নিৰ্ভৰ কৰি বিয়াখন পাতিব নোৱাৰি দেচোন। অহ, আপুনি আহি! মই আকৌ ভাবিছিলোঁ আহিম বোলা মানুহজন নাহি কলৈ গ'ল। পিছে কওকচোন খবৰ বাতৰি।
5: খবৰ বাতৰি মানে আপোনালোকে সেইখন ঘৰৰ ছোৱালী বিয়া কৰাব জানো?
3: তাৰমানে
5: ছোৱালীজনী ডাক্তৰ দীননাথ কাকতিৰ নিজা নাতিনী নহয়, ডাক্তৰৰ এই সংসাৰত নিজৰ বুলিবলৈ কোনো নাই। বহুত বছৰ আগে এটা কাৰ এক্সিডেণ্টত ডাক্তৰৰ বাদে ডাক্তৰ গোটেই দুপৰিয়াল ঢুকাল। এইজনী তলনীয়া নাতিহে।
3: তলনীয়া? কেনেধৰণৰ তলনীয়াহে?
5: ছোৱালীৰ মাক আহি ঘটনাক্ৰমে ডাক্তৰৰ ঘৰতে আশ্ৰয় লৈ আছিল। সি তাতেই ছোৱালীজনীৰ জন্ম হ'ল, আৰু ডাক্তৰেই সিহঁতক পোহপাল দি ছোৱালীজনকো নিজৰ খৰচতেই ডাক্তৰী পঢ়ুৱাই আনিলে।
3: কিন্তু মাকজনী ক'ৰ আৰু ডাক্তৰৰ ঘৰত আশ্ৰয় ল'বলগীয়া কিয় হ'ল?
5: কাৰণ আছে, বিনা কাৰণত ডাক্তৰৰ ঘৰত আহি আশ্ৰয় লোৱাহি নাই। শুনক, এয়া বহু বছৰ আগৰ কথা। পূবালী মানে ছোৱালীৰ মাক আছিল এটা ফেক্টৰীৰ মালিক নিৰুপম চৌধুৰীৰ ৱাইফ। বিয়াৰ কেইমাহমানৰ পিছতেই কিছুমান দুৰ্বৃত্তৰ হাতত

0: ধৰ্ষিতা হ'ল। আৰু শহুৰেকৰ ঘৰৰ মান সন্মান ৰক্ষা কৰিবৰ কাৰণে ঘৰৰ পৰা এদিন ওলাই আহিল, অৱশেষত আশ্ৰয় পালে ডাক্তৰৰ ঘৰত।
1: ছোৱালীৰ মাক ধৰ্ষিতা হৈছিল?
0: ধৰ্ষিতা হোৱাৰ পিছত ছোৱালীৰ প্ৰকৃত দেউতাক কোন, এটা প্ৰশ্ন আহি পৰে।
1: নাই নাই নাই, এই কথা মই বিশ্বাস নকৰোঁ। নাই, এনে কথা হ'লে মোৰ ল'ৰাই সেইজনী ছোৱালীক ভাল পাবলৈ কেতিয়াও নাযায় আৰু মোকো বিয়া ঠিক কৰিবলৈ নপঠায়।
0: শুনক, মই জনা কথাখিনি ক'লোঁ, সঁচা মিছা আপোনালোকে নিজেই তেওঁলোকক সোধক।
2: ঠিকেই, আমি নিজেই সোধা ভাল হ'ব, আৰু ওচৰ চুবুৰীয়াক সুধিলে ওচৰ চুবুৰীয়াইতো ক'বই।
0: আশ্ৰয় লোৱাৰ কাৰণটো নাজানিলেও তেওঁলোক যে ডাক্তৰৰ আশ্ৰিতা অন্ততঃ সেই কথা জানিব পাৰিব।
1: কি কাৰণে আশ্ৰিতা হ'ল তাৰ কাৰণো মাকে মোক ক'ব লাগিব।
3: হৃদয়ৰ চিঞৰ ধাৰাবাহিক নাটখনিৰ আজি আপোনালোকে পঞ্চম খণ্ড শুনিলে। নাটখনিৰ ৰচনা প্ৰফুল্ল বৰাৰ আৰু প্ৰযোজনা অৱনী বৰা আৰু নয়ন প্ৰসাদৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে হৰি ডেকা, উপকূল বৰদলৈ, তপন দাস, কপিল বৰা, দীপজ্যোতি কাকতি, প্ৰণতি বৰুৱা, মণি বৰদলৈ, নীলাক্ষী দেৱী, পূৰবী শৰ্মা আৰু নীলু চক্ৰৱৰ্তীয়ে। এই নাটখনিৰ ষষ্ঠ তথা অন্তিম খণ্ড শুনিবলৈ পাব অহা দেওবাৰৰ বোলনিত। এইখিনিতে আমাৰ হাতত অলপ সময় আছে, আহকচোন দলি ঘোষৰ কণ্ঠত এতিয়া আধুনিক গীত শুনো।

ডলি ঘোষৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। ইয়াৰ লগে লগে আজিলৈ আমাৰ বুলনি সামৰিবৰ সময় হ'ল। আপোনালোকক পুনৰ লগ পাম অহা মঙলবাৰৰ বুলনিত। আজিলৈ আহোঁ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত আৰু 1:05 মিনিটত ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: Atham Day being observed across the state from this morning. The India Meteorological Department has forecast very heavy rainfall today at places over Arunachal Pradesh, Gangetic West Bengal, Odisha, Uttar Pradesh and Uttarakhand, parts of Northeast India, Chhattisgarh, Gujarat, Himachal Pradesh, Jammu and Kashmir, Ladakh, Gilgit-Baltistan, Jharkhand, Konkan and Goa, Madhya Maharashtra, Madhya Pradesh are also likely to receive moderate to heavy rainfall during the day. In cricket, Bangladesh secured a historic 9-wicket victory over Australia in the first test match in Darwin, Australia today. It was Bangladesh's first test win over on Australian soil and only its second victory over Australia. India is set to host the BWF World Championship starting from tomorrow till August 23rd at the Indira Gandhi Stadium in New Delhi. PV Sindhu will lead India's challenge in women's singles. In men's singles, Lakshya Sen will look to make a deep run, while Ayush Shetty faces defending champion and top seed China's Shi Yuqi in the opening round. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এ আইৰ মোবাইল এপতো শুনিব পাৰে।
2: এয়া গোবর্ধন চৰিতৰ পঞ্চম খণ্ড, ৰচনা তৰুণ শইকীয়া। গোবর্ধন চৰি
3: ইমান কণে কিনো ভাবিছ?
4: নাই, একো ভবা নাই। মই আজিকালি বুঝিছ মইনা কিনো ভাবিম তাকেই ভাবিবলৈ পাহৰি গলো।
3: কিন্তু কিবা এটাতো কৰিব লাগিব, ঘৰৰ চাল বুলিবলৈ নাই, যেনি তেনি পানী পৰে, কিবা এটা ভাবচোন।
4: গুৱাহাটীত এটা কথা লিখিলোঁ বুজিছ, সেইটো কৰিব পাৰিলে অৱশ্যে বৰ ফাওঁতে পেট দুটা চলাই থাকিব পৰা হয়।
3: সেইটোকে ভাবচোনে নকৰ কিয়, কচোন বাৰু কি?
4: ফকী ফকীয়নী বনিব লাগিব বুজিছ, ঘৰ দুৱাৰো নালাগে, গৰু গাইও নালাগে, গুৱাহাটীতো যেনিয়েই যাওঁ গছৰ তলে নৈৰ পাৰে সেই দলঙৰ তলে দেখিবি সেয়াই আৰু।
3: মই হ'লে ফকিৰণী হ'ব নোৱাৰোঁ দেই, আৰু টোকনিটো, সেইবোৰ ফাকি ফুকা মই পচন্দ নকৰোঁ।
4: পেটৰ কাৰণে?
3: পেটৰ কাৰণে উপায় বহুত আছে নহয়।
4: আছে যদি দে, মইতো সহজ উপায় তোকেই কৈছোঁ, কচোন ক। মাইকী মানুহৰ পেটত আকৌ কেতবোৰ ভাল বুদ্ধিও ওলাই নহয় কেতিয়াবা।
3: এই তই এদিন কৈছিলি নহয় সৰুতে নাঙল ধৰিছিলো বুলি।
4: ধৰাত কাহানি বাই ধৰিছিলো কেঁকুৰা নাঙলত, পাছে
3: পাছে পৰে বুলি আৰু কোনো কথা নাই, বুজিছ, খেতি কৰিব লাগিব। হ'ব,
4: তই কথাটো এবাৰ দকৈ ভাবচোন, অইন কিবা বুদ্ধি টুদি ওলায়ে বা, খেতিৰ কথাটো তোৰ ফচং কৰি কৈ দিয়া কাম নহয় নহয়। মাটি হ'ল ছবিঘা, তাকো কৰিবলৈ লাগিলে তোৰ এহাল গৰু, টকা ক'ত পাবি? আৰু মহাজনক দিবলৈ যে আছে কত গাল টকা, টকা সোনকালে পৰিশোধ নকৰিলে মানুহটোৰ ওচৰত কেতিয়াবা দুখে আপদে হাত পাতিবি কি মুখেৰে।
3: কিন্তু একোকে নকৰি হুমুনিয়া কাঢ়ি কাঢ়ি বহি থাকিলে মহাজনৰ ধন পৰিশোধ কৰিবি কাৰ মূৰটোৱে? হা হয় বোলে মানুহটো কোঙা, সেইপিনে হ'লেও এটা কথা, গছ গছ কৰে ডেকা মানুহটো থাকোঁতে।
4: ঠিক আছে, মই পথাৰত নামিম, দে গৰু নাঙল দে। মই তোক ক'লো নহয় কাইলৈকে পথাৰত খেৰা হ'ম, হিচকা নাই বুলিছে।
3: খেপাং, হে গৰু নাঙল হৈ যাব বুজিছ, পিতাই ওচৰলৈ গৈ কান্দি কাটি ক'লে পিতাই চাগে কেতিয়াও।
4: এইষাৰ ক'লি আৰু দেই, বাপেৰক অমান কৰি পলাই আহি এতিয়া বাপেৰৰ ওচৰত গৈ কান্দি হিয়ালি জিয়ালি দি নাঙল গৰু বিচাৰগৈ। সেইকাৰণে লোকে কয় তিৰি বুদ্ধি প্ৰলয়ংকাৰী। তই যাৱ যা, ভঙুৱা বাপেৰ ওচৰলৈ মই কিন্তু যাব নোৱাৰোঁ। বাপেৰে বোলে ভাং টানি থাকোঁতেই মোৰ নাম কোনোবাই ক'লে ভাঙৰ চিলিম পেলাই দিয়ে।
3: পিতাই তই বেছিকৈ নেজান বুজিছ, পিতাই যিমান টান তিমান কোমল, প্ৰথমে গৈ মই বৌ খাটনি ধৰিম নহয়।
4: মই তোক ক'লো নহয় ভঙুৱা গছ মোৰ

0: মই নাঙল গৰু খুজিব নোৱাৰো, তাতকৈ ভিক্ষা মাগিম ঘৰে ঘৰে।
1: এয়া পুৰুষৰ কথানে, ঘৰে ঘৰে ভিক্ষা কৰি খাবলৈতো চৰম নেলাগে, অথচ নিজৰ শহুৰৰ ওচৰলৈ যাবলৈতো খৰা নাকটো কাটে।
0: বুঢ়া সজ হোৱা হলে যেন তেন যিটো উগ্ৰ মূৰ্তি তম্ভিব পাৰিবি। যোৱাবেলি বাৰচৰীয়া ভাওনাত মোক এমাইল আঁতৰতে দেখি তিনিবাৰ থোৱালে শহুৰ সেইটোহে। আৰু এটা কথা নহয় অ মইনা,
1: কি
0: তোৰ বাপেৰৰ ঘৰৰ চোতালত হোম পুৰিটো তোক মই বিয়া কৰি অনা নাই, তেন্তে তোৰ বাপেৰ মোৰ শহুৰ আৰু মই তোৰ বাপেৰৰ জোঁৱাই হলো কোনখন শাস্ত্ৰৰ মতে নে?
1: যিখন শাস্ত্ৰৰ মতে মই তোৰ ঘৈণীয়ে আৰু তই মোৰ স্বামী হলি। এইবোৰ আজে বাজে কথা বাদ দে, খেতি তই কৰিবই লাগিব। যদি পিতাইৰ পৰা নাঙল গৰু খুজিবলৈ লাজ পাৱ তেনেহ'লে ধাৰ লৈ ল'বি। হে ভাবি চাচোন, তই হাল বাবি, মই ৰুম দাম, উপজি পুৱাতে উঠি তই গৰুহাল কান্ধত নাঙল জুৱলি লগাবি, মই চাহ পানী কৰি দিম, দুপৰীয়া ৰুবলৈ যাওঁতে ভীমকল কৰাই লৈ যাম, আলিত বহি তই খাবি,
0: খুব মজা লাগিব। কিন্তু দেই, ধান ৰোৱাৰ দিনতো ৰবাব টেঙা।
1: তেনেহ'লে কাইলৈকে পিতাৰ ওচৰলৈ ওলা।
0: তইতো মইনা দেখিছই মোৰ শৰীল খেৰাপ, গুৱাহাটীত এপৰাল পৰি আহিছো, আকৌ এই ছমাইল বাই দহাৰ।
1: গুৱাহাটীত যদি নমৰিলি পিতাৰ ওচৰলৈ গ'লেও নমৰ দে।
0: কথা নহয় মইনা,
1: কি
0: অভাৱত পৰি বাপেৰৰ ভৰিত পৰাটো সৰু হোৱা যেন নহবনে? কথাটো তই অকমান দকৈ ভাবি উত্তৰ দিবি দেই।
1: কি অবা হব, আমি পিতাৰ ওচৰলৈহে যাম, পৰৰ ভৰিত পৰিবলৈ যাম নে কিবা?
0: বুঢ়াৰ মূৰ্তিহে যিটো
1: কাইদা কিটিপ কৰিব লাগিব, বুঝিছ? পিতা এটা ডাঙৰ দস্তু আছে, হেজাৰ খঙত থাকক, কান্দি কাটি ভৰিত পৰিলে পিতাই নহয় খং পানীকৃত হৈ যায়।
0: হয়নে?
1: মই তেনেকুৱা পৰাত পিতায়ে নিজে চকু পানী টোকা দেখিছো নহয়।
0: কিন্তু সেই যে ভৰিত দীঘল দি পৰা, সেইখিনিলৈকে সাহ কৰিব পৰাটোহে কথা।
1: হ'ব হ'ব, পাপ পুণ্য কথা এটাও আছে নহয়, হেজাৰ হলেও আৰু পৃথিৱীত আমাৰ নিজৰ বুলিবলৈ সিহঁতেই আছে, সিহঁতৰ আশীৰ্বাদ নোলোৱাটো জানো ভাল কথা।
0: বাপেৰৰ ঘৰ চাওঁতে চাওঁতে পালোহি, ভৰি একদম বৰকৈ কঁপিছে দেখোন। ঐ ঐ এই টোপলা দুটা ধৰ, টোপলা দুটা ধৰ। হয় বাপেৰ ঘৰটো নহয়নে? অ বাৰীত মৰিলো মৰিলো।
1: নাথাকিবি, ওচৰলৈ
0: আহিছো, কৌটো ভিতৰলৈ গৈছে।
1: তই পোন কোবে পিতাই সেৱা কৰিবি, মই বৌক বুজাই মেলি ঠিক কৰিম
0: নহয়। শুনিছনে নাই বচন কি মাতিছে? থব দুইটাকে, মই তাইক কিমান বাৰ কলো বোলো ভঙোৱা তোৰ মেজাজ ইমান ঠিক নহয়।
1: মোৰ পিতাই তই কি ভঙোৱা ভঙোৱা কৰি
2: মই কি

ইমান দূৰৰ পৰা বাট খুলি পাই আহিছে দেখা নাই, মুখ কেইখন শুকাই আহিছে, সেই দুখন মুখ কৰি আহিছে, লৈ যায় ইহঁতক ভিতৰলৈ।

0: দেখিবি গরুর কিবা হব লাগিলে মই মানুহকো খুদাই নেৰো। নিজক যেনেকে চাও গরুহালকো চাবি।
1: মই দেবতা রখা দি রাখিম নহয় দেউতা।
0: ঐ আহা মাহত গাড়ী এখন লৈ আহিবি, খেয়ে লৈ যাবিহি, ঘরটোর অবস্থা নাই তিনি
1: দেউতা সরব
0: কথা কান কথা নিধক হলে আমাক পঠিয়াই মই সব খবর লৈ গৈ আছো নহয়, তহঁতৰ দৰে মই স্বার্থপৰ পাইছো নেকি? ঐ মা মা ঐ এই ভালা ঐ এই মাউরত মাহাতক অল্প প্রতিপাল করবিচুন। ও এই পয়সা কেটা নাই, খচকি যাব নালাগে, মত যাবি হত। হ্যাঁ যা হন।
2: ঐ গৰুহাল আনি পূজা কৰি থাকিবি নে খেতি কৰিবি? ৰাইজে হাল জুৰিলে পথাৰত, শুনিছনে নাই?
3: শুনি আছো শুনি আছো।
2: অকল শুনি থাকিলে হবনে?
4: শুনি নাথাকি আৰু কাৰ লাও খোলাটো কৰিবি?
2: এই কাৰণে পিতায়ে তোক গৰু দিবলৈ ইচ্ছা কৰা নাছিল, বুজিছ? বোলে যি নিজকে চম্ভালিব নোৱাৰে সি কি গৰু পথাৰ চম্ভালিব? গাঁৱৰ গোটেই ৰাইজে দেখিলে গৰু অনা এতিয়া
4: হাল মূৰেৰে পালেহে হব। কুকুৰে
2: কি হল, কাক গালি পাৰিছে তই?
3: নাঙলটো আজি দিয়াৰ কথা আছিল, নাই খবৰে নাই। গোলোকৰ এটাকে খোজোগে, যদি দিয়ে কাইলৈ হাল জিৰিম, বি এটা জ্বলাই আনচোন, এই ডিঙিটো সুৰসুৰিটো মাৰি লওঁ।
2: চাহ পানী এবাতিও দিওঁ, খাই নাঙলটো লৈ আহগৈ, মই মাহবুত কেইটা তিয়াওঁ, গধূলিকৈ ভকতিনীজনকো মাতি আহিবি। মই চাহ জলপান লৈ ওলাইছিলোহে, তই দেখোন গলি কি আহিলি? মই জানিছো নহয় তই ফলাবি।
4: তোৰ মূৰটো ঢাল পালেহে হব।
2: তাৰমানে
4: মই গৈ তোৰ দেখো যে আমাৰ মাটিত
2: কি হল,
4: হাল বাই আছে।
2: হাল বাই আছে বোলো কোনে?
4: মহাজনৰ হালোৱাই। মই গৈ গুচিবলৈ কলত সিহঁতে হালোৱাই চাৰি জোকাৰিলে, গুচি আহিলো তোক খবৰটো দিবলৈ।
2: হয় মই গৈ এতিয়া সিহঁতৰ লগত যুঁজ দিবলৈ লাগিব। খোল চুৰিয়া, খোল চুৰিয়া, মুখ দে আৰু মেখেলা পাৰ্টি।
4: তই কথাটো বুজা নাই কিয় বাৰু?
2: কি বুজিবলৈ আছে? আমাৰ মাটিত মহাজনৰ হাল নামিবলৈ পালে কেনেকে ক,
5: মানে কথাটো তই মানে মই তোৰ মানে হলাত হাল বাই আছিলো, বুজিছ? মানে তোক যোৱা দেখিলো আৰু ঘূৰা দেখিলো, এই বোলো
2: আমাৰ মাটি হাল জুৰিছে মহাজনে, অথচ এইটো

0: তই হকে বিহকে মোক ঠেলি আছ কিয়? এই এই মই কি কৰিলো? টকা ধাৰ কৰিছিলি নহয়।
1: অ, কথা আচল কিহে, মানে মহাজনৰ পৰা টকা ধাৰ কৰিছিলি যেতিয়া তোৰ মাটি ঘূৰাই পোৱাৰ নামত মানে চেঁচা পানী এচলু দি বহি থাক। এই মহাজনৰ হাতলৈ মাটি যোৱা আৰু জমৰ হাতলৈ মানে জীৱ যোৱা মানে তোৰ একে কথা, বুজিছ?
2: টকা আনিছিলো বুলিয়ে কথা নাই, বতৰা নাই, পৰ মাটিত হাল যোৱা আইন ক'ত আছে?
1: এই আইন নাথাকিলে মহাজনে এই অঞ্চলত ৰাজত্ব কৰিবলৈ পায়নে? মানে এই ধনী মানুহৰ মানে মানে মানে এই পাছে পাছে আইন ঘূৰি ফুৰে মানে, বুজিছা?
2: কিন্তু মহাজনে কি প্ৰমাণ দিব টকা ধাৰ কৰিছিলো বুলি? আমিতো খত লিখি অনা নাই।
3: বাৰু দেখা যাওক মাকে, ময়ো গঁৰাল দেখা বৰা বুলি সি হবলা জনা নাই।
1: এই আগতে চাহ পানী এটোপা দিয়া, মানে বুদ্ধিটো মই অলপমান পাঙি লওঁ।
2: বুদ্ধি পাঙিবলৈ কিটো আছে হে? এটা ওলাব নোৱাৰা মোৰ লগত? এইটোৱে দেখোন প্ৰতি ঘৰে ঘৰে কামত গাধ কটা দীক্ষাতি থাকে।
1: এইবোৰ কৰি মানে হেৰি কেলেংকাৰী মানে চপাই লোৱাহে হ'ব। এই মহাজন মানে তোমাৰ চহকী মানুহ, মানে
2: চহকী হ'লে চবে তেওঁ অইনা দেখো কোষ্ঠাই থাকিবনে কিবা?
1: হে গোবৰ, তাতকৈ মানে ৰাইজ গোটাই গধূলা নামঘৰত মেল বহোৱা,
4: তাইহে জানে।

0: আৰু যদি সমুদায় গোটালিয়েই এই নামঘৰলৈ ঢাৰি কটকেইখন নিবি, সমুদায় মাটিৰ কাজিয়া যেতিয়া কোনে কোনফালে পকাই কি ঠিক, এই এই পাৰিলে চাহ পানী একোবাটিকৈ খুওৱাৰ যোগাৰ পাতি কৰিবি। অঁ সমুদায় আৰু এটা কথা,
1: গাঁওবুঢ়া কাই
0: এই তামোল পাণ কিন্তু সৰহকৈ নিবি, বুজিছ?
1: বাৰু।
0: সমুদায় আৰু এটা কথা, এই শৰাই এখন আৰু টকা কুৰিটা মেলত আগবঢ়াবি কিন্তু।
1: কুৰিটা?
0: অঁ মই সমুদায় আহিলোঁ।
2: ঐ মেলত বেলবুংটো হৈ বহি নাথাকিবি, ফেচ টু ফেচ কৈ দিবি।
1: তই নাযাবি জানো, মোৰ ফটচনে ভুল টোল লাগি যাব পাৰে।
2: ফাকি কথা সাজি ক'বলৈ গ'লে মানুহৰ ভুল লাগে, তই কিবা সাজি ক'বলৈ যাবি নেকি?
1: নহয় মানুহ, মেলত থিয় হৈ কথা ক'বলৈ হ'লে মোৰ ভৰি কঁপে অ' আৰু পেটটো কিবা জানো ভয়তে নেকি টান মাৰি মাৰি ধৰে, তেতিয়া কিবা ক'বলৈ যাওঁতে কিবা ওলাই যায়। পেচন খুৰীৰে সৈতে তই কেনিবা গোজ মাৰি বহি থাকিবি, বুজিছ?
3: হেৰৌ গোবৰ, হয় গোবৰ, অঁ এই তই সদ্যহতে চাহ পানীত লাগ গৈ যা।
1: বাৰু
3: টিঙিটো তিয়াই ল'লেহে যদি আৰু মোৰে কাম কৰে, বুজিছ? তোৰ জেৰাৰ পাল পৰিলেই মাতিব যা।
1: বাৰু।
3: অঁ এই গাঁওবুঢ়া, মেল আৰম্ভ কৰিব লাগে।
0: পিছে বাদী বিবাদী দুই পক্ষৰ পৰা মাননি আগবঢ়োৱা
3: হৈছে
0: নহয়, কোনো কাজি নাই হবলা। বাৰু বাৰু, অ হিতেশ্বৰ, এই তয়ে বিতান্ত কচোন কেশৰ।
4: মানে ৰাইজসকল, এই গোবৰৰ পদুমণিৰ পাৰত এপুৰা মাটি আছে, মানে আজি সি তাত হাল জুৰিবলৈ গৈ দেখে যে তাত মানে আমাৰ সৌ মহাজনৰ হালোৱাই তাৰ মাটিত মানে হাল বাই আছে। মানে গোবৰে সিহঁতক কাৰণ সোধাত মানে সিহঁতে তাক হালোৱা আচাৰি আৰু দা জোকাৰি ভয় দেখুৱাই খেদি পঠিয়াই। এতিয়া মানে গোবৰে মেল গোটোৱাৰ এই বৃত্তান্ত।
0: ৰ'ব ৰ'ব ৰাইজ, ৰ'ব, সমুদায় হাই নকৰিব, এইটো সমুদায় এটা গুৰুতৰ কেছ। হেৰা মহাজন, মুখ মেলাচোন হে।
5: মইনো কি মুখ মেলিম গাঁওবুঢ়া কাই, মানুহক বিপদত সহায় কৰাটো যে পাপ, এই কথাটোকে আজি মোৰ মনলৈ বাৰে বাৰে আহিছে। এতিয়াৰ পৰা গাঁৱৰ কোনোবা মানুহ যদি মৰিও যায় মোৰ আৰু চাবলৈ নাই।
0: বাৰু বাৰু, সেইটো সমুদায় পাছৰ কথা, এই গোবৰৰ মাটিত হাল বোৱা কথাটো সমুদায়
5: সকলোৱে সেইখিনি গোবৰৰ মাটি গোবৰৰ মাটি কৰি কিয় আছে মই হ'লে একো বুজা নাই।
0: সমুদায় হাই নকৰিবচোন, হাই নকৰিব।
4: মানে আপোনালোকে মনে মনে থাকচোন, মানে
5: গুণীৰ গুণ বুজা মানুহ পোৱা টান।
6: ৰাইজে আপোনাৰ গুণ কিয়নো বুজিব? এই মহালক্ষী ভাণ্ডাৰ খুলি আপুনি জানো গাঁৱৰ তমাহ খাবলৈ নথকা মানুহখিনিক ক

0: তুমি যে সমুদায় কলা বোলো গোবৰৰ মাটি বুলি সমুদায় কোৱাটো বেয়া হৈছে, তুমি সমুদায় ৰাইজক কোৱাচোন সমুদায় মাটি পুৰা
1: কাৰ
0: হয়নে বৰমান? এই মাটিটো আৰু সমুদায় চাপনি তিৰোতাৰ দৰে নিজে গৈ কাৰোবাৰ ওচৰত সমুদায় চাপিবগৈ নোৱাৰে।
1: গোবৰে সেইখিনি মাটি মোক নিজে দিছে।
2: কেতিয়া দিলো ইছৰাম? আপুনি পটকৈ মিছা মাতিব লাগে না, মই কেতিয়া দিলো বাৰু?
1: কেতিয়া দিলে? সেইটো তই মুখেৰে দহ ৰাইজ আৰু বুঢ়া ডাঙৰীয়া সন্মুখত ৰাখি নকলেও তই নিজে চহী কৰাই দিয়া সেই কাগজে কব, বুজিছ?
2: মই আপোনাক মাটিখিনি কাগজ কৰি দিছো।
1: গাঁওবুঢ়া কাই
0: কাগজখন খেৰা কৰিব লাগে।
1: এইখন এইখন মই কিবা আকৌ মিছাই কৈছো নে বোলো?
0: হেৰি নহয় সমুদায়, হেৰা বস্তু মতাৰি চাওঁ, এই তোমাৰ বৃদ্ধ পুজোৰ কাজি আছোঁ। হয়তো হেৰ গোবৰ,
2: মই বুঢ়া ডাঙৰীয়া শপত খাই কৈছো গাঁওবুঢ়া কাই, মই মাটি দিম বুলি কাগজ কাহানিও কৰা নাই।
0: এইটো সমুদায় জল জল পটপটকৈ তোৰ নাম চহী,
1: বুঢ়া ডাঙৰীয়া শপত খাই। মই কেচাৰীত উঠিলে সি লাৱে লাৱে পানী খাব, ভেটি পৰ্যন্ত বোলোৱাই বিক্ৰী যাব।
3: মানে মানে মানে এটা কথা মানে নহয়, এই কাগজত কি লিখা আছে ৰাইজে তাক শুনিব লাগে।
0: হোৱাহে বায়ম, তোমাৰ চকুৰ মণি ঠিক আছে, পাঠ কৰাচোন সমুদায়।
1: দিয়া দিয়া, অ ৰাইজ শুনক, শুনক, ওপৰৰ কথাখিনি নপঢ়ো। ইয়াত লিখিছে আজি 30 ভাদ 1977 দিনা মই শ্ৰী গোবৰ্ধন দাসে সুস্থ শৰীৰে সজ্ঞানে শ্ৰী ভদ্ৰেশ্বৰে মোৰ 5000 ধনৰ পৰিৱৰ্তে এই পাৰৰ মোৰ 6 নম্বৰ ডাঙৰ ম্যাদী পট্টাৰ মাটি পুৰা লিখি দিলোঁ। এই মাটিৰ বাবে মই এই মোৰ শ্ৰীমতী মোৰ স্ত্ৰী নাইবা বংশধৰ কোনেও দাবী কৰিব নোৱাৰিব।
2: হৰি হৰি হৰি হৰি জাল
0: হৰ গোবৰ, সমুদায় তই নিজে চাই ধৰ্মত পঢ়ি এইটো চহী তোৰ হাতৰ হয় নে নহয়? আহ
2: চহী হয়, কিন্তু মহাজন দেউতাইতো কাগজখনত এইবোৰ সাংঘাতিক কথা লেখা আছিল বুলি কোৱা নাছিল। তেতিয়া ইমান কথা চিন্তা কৰিবলৈ মোৰ মূৰৰো ঠিক নাছিল। বেমাৰী পাতিতে মহাজন দেউতা গৈ ভুৰুকিয়াই ভুৰুকিয়াই মোক ক'লেগৈ বোলে মানুহৰ মুখ বন্ধ কৰিবলৈ এনেয়ে চহী এটা মাৰ, তোৰ একো নহয়, আৰু টকা 500 লৈছিলোঁ, 5000 হ'ল কেনেকৈ?
3: এই বেমাৰী পাতিত পৰি থকা মানুহটো সুস্থ কৰিল আৰু সজ্ঞান হ'ল কেনেকৈ?

0: কাগজত লিখা আছে, ঐ সি চহী কৰিছে, এই তেনে থলত নাই নৈ কৰিলে আমি কেনেকৈ মানুহ, নে গাঁও বুঢ়া কি কোৱা?
1: আইন মতে গলে সমুদায় মহাজনৰ গাত দোষ নাই, কিন্তু গোবৰৰ মুখলৈ চাই
2: মই তাক যি পাৰো সহায় কৰিম গাঁও বুঢ়াকাই, সি মোৰ ভাই লেখীয়া ভাই।
1: হে ৰামেম্বৰ, সমুদায় মাননি ভাগ পৰিলানে?
2: এভাগ কম হ'ল, মিলাব পৰা নাই।
1: হ'ব হ'ব দিয়া, গোবৰক সমুদায় নিদিলেও হ'ব, তাৰ খাওঁ তাৰ তাকৰ। তেনেহ'লে ৰাইজ মেল ভঙা হওক।
3: ৰ'ব ৰ'ব ৰ'ব, ৰাইজৰ ৰায়টো কি হ'ল?
1: শুনিলিয়ে দেখোন সমুদায় কথা, বৰ্তমান মাটি মহাজনৰ দখলত থাকক।
3: ৰ'ব, গোবৰে কৈছে যে সি বেমাৰী অৱস্থাত কাগজ লৈ কৈছে, হয় নহয়?

ইমানপৰে শ্ৰোতাসকলে তৰুণ শইকীয়া ৰচিত নাট গোবৰ্ধন চৰিত্ৰৰ পঞ্চম খণ্ড শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ইন্দ্ৰ বনিয়া, চেতনা দাস, দুলাল শৰ্মা, লক্ষী বৰঠাকুৰ, থানেশ্বৰ শৰ্মা, প্ৰসন্ন বৰা, মীৰা দাস, প্ৰতাপ শৰ্মা আৰু নীলু চক্ৰৱৰ্তীয়ে। নাটৰ প্ৰযোজনা আছিল নীলু চক্ৰৱৰ্তীৰ।

0: বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ দলে স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বিৰোধিতা কৰা বুলি অভিযোগ তুলিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি SC দিল্লী, মণিপুৰৰ FC ৰেংগাই আৰু ইষ্ট বেংগল FC সেনাবাহিনী ফুটবল দলৰ সন্মুখীন হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মৈজুক ধন্যবাদ জনাই সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে ভাৰত মালদ্বীপৰ অংশীদাৰিত্ব অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পাওডেলক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰতে অনাগত বৰ্ষসমূহত নেপালৰ সৈতে নিজৰ বিশেষ অংশীদাৰিত্ব অধিক বৃদ্ধিৰ বাবে আগ্ৰহী বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলিগ্ৰিনিক ধন্যবাদ জনাই কয় যে ভাৰত শ্লোভাকিয়াৰ অংশীদাৰিত্বক দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে অধিক শক্তিশালী কৰাৰ বাবে ভাৰত আগ্ৰহী। ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগুক ধন্যবাদ জ্ঞাপন কৰি ভাৰত আৰু ইজৰাইলৰ মাজত বন্ধুত্বৰ বান্ধোন অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে। ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জুক আৰু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইজৰাইলৰ বন্ধুত্ব অতি গভীৰ। তেওঁ লগতে আশা প্ৰকাশ কৰে যে ভাৰত ইজৰাইলৰ বিশেষ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হৈ উঠিব, নতুন সুযোগ মুকলি হ'ব আৰু দুয়োখন ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজত সম্পৰ্ক আৰু অধিক গভীৰ হৈ উঠিব। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে। তিনিবাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ সেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে কংগ্ৰেছ দলে স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বিৰোধিতা কৰা বুলি অভিযোগ তুলিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কালি স্বাধীনতা দিৱস উদযাপনৰ সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে বন্দে মাতৰমৰ পৰিৱেশন বন্ধ কৰাৰ চেষ্টা চলাইছিল বুলি অভিযোগ কৰে। এনে কাৰ্যৰ জৰিয়তে কংগ্ৰেছে কেৱল ৰাষ্ট্ৰীয় গীতক অপমান কৰাই নহয় বৰঞ্চ দেশৰ জনসাধাৰণ আৰু সংবিধানক অপমান কৰা বুলি মুখপাত্ৰগৰাকীয়ে দাবী কৰে। শ্ৰীভাণ্ডাৰীয়ে লগতে কংগ্ৰেছ শাসিত কেৰালা চৰকাৰে কালি চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰম পৰিৱেশনৰ বাবে কৰা ঘোষণা কাৰ্যকৰী নকৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কেৰালা চৰকাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ উদ্দেশ্যক আখৰে আখৰে পালন কৰে। বিজেপিৰ এনে অভিযোগক লৈ কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে দলৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপনৰ সময়ত কালি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম সম্পূৰ্ণৰূপে পৰিৱেশন কৰা হয় বুলি স্পষ্ট কৰি দিয়ে। ভাৰতে অহা মঙলবাৰে নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিৱেশ মন্ত্ৰীসকলৰ দ্বাদশ বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বিকাশ। ইয়াৰ পূৰ্বে কাইলৈ পৰিৱেশ কাৰ্যগোট আৰু জলবায়ু পৰিৱৰ্তন তথা বহনক্ষম উন্নয়ন বিষয়ক সম্পৰ্ক গোটৰ বিষয়ববীয়াসকলৰ বৈঠক অনুষ্ঠিত হ'ব। পৰিৱেশ

আৰু বন মন্ত্ৰালয়ে এই বৈঠক ফলপ্ৰসূ আলোচনা, সহমত আৰু পৰিৱেশ সহযোগিতা সুদৃঢ় কৰাৰ মঞ্চ হিচাপে পৰিগণিত হ'ব বুলি আশা কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। প্ৰাৰ্থীসকলে UGC নেট পৰ্টেলৰ জৰিয়তে 18 আগষ্টৰ ভিতৰত যিকোনো ভুল উত্তৰৰ ক্ষেত্ৰত আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 200 টকা মাচুল দিব লাগিব। এন টি এ উল্লেখ কৰা মতে প্ৰাৰ্থীসকলে প্ৰতিটো আপত্তিৰ সমৰ্থনৰ বাবে নথিভুক্ত প্ৰমাণ দিব লাগিব। UGC সংশ্লিষ্ট পৰ্টেলৰ পৰিৱৰ্তে আন কোনো মাধ্যমৰ জৰিয়তে কৰা আপত্তি গ্ৰহণযোগ্য নহ'ব। সংস্থাটোৱে জনোৱা মতে ইংৰাজী, বাণিজ্য আৰু সমাজশাস্ত্ৰকে ধৰি বাকী থকা 3টা বিষয়ৰ প্ৰশ্নকাকতত থকা ত্ৰুটি সম্পৰ্কীয় অভিযোগ পৰীক্ষাৰ বাবে এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই 3টা বিষয়ক লৈ এখন পৃথক ৰাজহুৱা জাননী আজি জাৰি কৰা হ'ব বুলি NTA প্ৰকাশ কৰিছে। মহান সন্ত শ্ৰীৰামকৃষ্ণ পৰমহংসৰ মৃত্যুবাৰ্ষিকীত গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে আধুনিক ভাৰতৰ মহান চিন্তাবিদ আৰু মা কালীৰ নিষ্ঠাবান ভক্ত শ্ৰীৰামকৃষ্ণ পৰমহংসৰ ভাৰতীয় সনাতনী পৰম্পৰাৰ গভীৰ শক্তি আৰু আধ্যাত্মিক চেতনা প্ৰতিগৰাকী ব্যক্তিৰ মাজলৈ প্ৰবাহিত কৰিছিল। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰামকৃষ্ণই ধৰ্মক কেৱল বিশ্বাসেই নহয় সেৱা আৰু মানৱ কল্যাণৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰীশ্বাহে লগতে কয় যে তেওঁৰ উচ্চ চিন্তাধাৰা আৰু আদৰ্শই আমাৰ সমাজক চিৰদিন পথ প্ৰদৰ্শন কৰি থাকিব। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই 2টা দিনত ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। উদ্যানত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে নৰ্থ এভিনিউ পথৰ সমীপত থকা 35 নম্বৰ দুৱাৰ ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক বিবৃতিযোগে আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটৰ জৰিয়তে উদ্যান পৰিদৰ্শনৰ সময়ত আগতীয়াভাৱে পঞ্জীয়ন কৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত অৰুণাচল প্ৰদেশ, উৰিষ্যা, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আৰু উত্তৰাখণ্ডত প্ৰবল বৰষুণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে অৰুণাচল প্ৰদেশ, জম্মু কাশ্মীৰ, কোংকাণ, গোৱা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অংশত কাইলৈ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বিভাগে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, পুডুচেৰী, কাৰাইকাল, বিহাৰ, ঝাৰখণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অহা 2 দিনলৈ ধুমুহা গাজনিৰে প্ৰবল বৰষুণৰ আগলি বতৰা দিছে। হাংগেৰীত আজি পুৱা ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ এটা খাৱৈত বাগৰি পৰাৰ ফলত 12 জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাটো বুদাপেষ্টৰ পৰা 140 কিলোমিটাৰ পূবত সংঘটিত হয়। বাছৰ চালকজনে টোপনিয়াই থকাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি আৰক্ষী সূত্ৰে সন্দেহ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত হাংগেৰীৰ প্ৰধানমন্ত্ৰী পিটাৰ মেগিয়াৰে কয় যে এই দুৰ্ঘটনাটোত কমেও 10 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত থকা উদ্ধাৰকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণকা ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত SC দিল্লী মণিপুৰৰ FC ৰেংদাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত আজি সন্ধিয়া 7 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ISL চেম্পিয়ন ইষ্ট বেংগল FC সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ FC বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত কাইলৈৰ পৰা 23 আগষ্টলৈ BWF বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। 2019 চনৰ পাছত ভাৰতে এই প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটিমান পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব বিয়লি 3

বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন এ আই আৰ মোবাইল এপত নিবেদন কৰা হৈছে বৃন্দগান। প্ৰথম গানৰ ৰচনা গুণমণি বৰাৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3 বাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীৰ 2018 চনৰ এই দিনটোতে মৃত্যু হৈছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। ৰাজ্যৰ বিভিন্ন ঠাইতো আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী

0: গৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হৈছে। কাছাৰ জিলাৰ ৰংপুৰ জিৰ' পইণ্টত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত আজি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে অতি মেধাৱী, প্ৰখ্যাত চিন্তাবিদ, কবি, দক্ষ প্ৰশাসক আৰু বলিষ্ঠ ৰাষ্ট্ৰনেতা হিচাপে অটল বিহাৰী বাজপেয়ীৰ অসাধাৰণ জীৱন আৰু কৰ্মৰাজিয়ে দেশবাসীক সদায় অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰসেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰি গৈছে। মহান নেতাগৰাকীৰ চিন্তা, আদৰ্শ আৰু দেশপ্ৰেমে জনসাধাৰণক সদায় ৰাষ্ট্ৰৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰি যাব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে ঘৰে ঘৰে যাব। জনসাধাৰণে sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি আজি মাজনিশা পৰ্যন্ত অসমীয়া, ইংৰাজীকে ধৰি 14 ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। তেওঁলোকে তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় দ্বিতীয় পৰ্যায়ত গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি শোক দিৱস পালন কৰা হৈছে। 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহত 13গৰাকী নিৰীহৰ স্মৃতিত প্ৰতি বছৰে 16 আগষ্টত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষৰ সাধন কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন, নিহতসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণৰ লগতে সৰ্বধৰ্মৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য মুৰব্বী বিষয়া তথা বিস্ফোৰণত নিহতসকলৰ আত্মীয় স্বজন উপস্থিত থাকে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়া তথা বিভিন্ন বৰ্গৰ কৰ্মচাৰী আৰু আৰক্ষীৰ লোকে এই কাৰ্যসূচীত অংশ লয়। সমাজত শান্তি, সামাজিক শৃংখলা আৰু সকলো শ্ৰেণীৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ হকে কাম কৰাৰ লগতে মানুহৰ জীৱন আৰু প্ৰমূল্যৰ প্ৰতি শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱে শপত গ্ৰহণ কৰে। আৰক্ষী উপমহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামীয়ে শপত বাক্য পাঠ কৰোৱায়। অসম বিধানসভা সচিবালয়ৰ সভাকক্ষতো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোৱে দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাত আস্থা ৰাখি সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰিবলৈ শপত গ্ৰহণ কৰে। আটায়ে বিস্ফোৰণত নিহতসকলৰ স্মৃতিত 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। অৰণ্য সংৰক্ষণ আৰু প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত নতুন তথা যুগান্তকাৰী সংযোজনেৰে শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ উপ বনাঞ্চলিক বিষয়া কৃষ্ণ দাসে নিদৰ্শন দাঙি ধৰিছে। বনাঞ্চল সংৰক্ষণৰ পৰম্পৰাগত ধাৰণাৰ বিপৰীতে গৈ বিষয়াগৰাকীয়ে হাতৰ তলুৱাত ৰাখিব পৰা অতি সূক্ষ্ম হস্তশিল্প নিৰ্মাণৰ বিশেষ ধাৰণা উদ্ভাৱন কৰিছে। পাম্প হেণ্ডিক্ৰাফ্ট অথবা থৰ্ণ আৰ্ট হিচাপে পৰিচিত এই বিশেষ কলাৰ বাবে সুগন্ধিযুক্ত ইণ্ডিয়ান প্ৰিকলি এছ নামৰ গছৰ কাঁইট ব্যৱহাৰ কৰা হয়। পৰিৱেশ অনুকূল এই শিল্পৰ বাবে গছ কটাৰ পৰিৱৰ্তে সৰি পৰা গছৰ বাকলিৰ পৰা সংগ্ৰহ কৰা কাঁইট ব্যৱহাৰ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত।

প্ৰাৰ্থনা চৌধুৰী কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

लागी दर्पण छाया तेरी हेरी लाली गयो जो बना दर्पण छाया।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। ৰাজ্য চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে কৃষি আয়কৰ ৰেহাইৰ সীমা 10 লাখ টকালৈ বৃদ্ধি কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। অসম চুক্তিৰ অসম্পূৰ্ণ দফাসমূহ তৎপৰতাৰে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই মন্তব্য কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি শোক দিৱস পালন কৰা হৈছে। 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহত 13গৰাকী নিৰীহৰ স্মৃতিত প্ৰতিবছৰে 16 আগষ্টত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAয়ে UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ প্ৰদান কৰিছে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ

প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এছ চি দিল্লী মণিপুৰ এফ চি ৰেংটাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দেৰগাঁও আৰু বোকাখাত সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন। মন্ত্ৰী অজন্তা নেওগৰ শিৱসাগৰৰ বানত ক্ষয় ক্ষতি পৰ্যালোচনা। শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে দেশজুৰি শ্ৰদ্ধা জ্ঞাপন। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বিভিন্ন জিলাত আজি শোক দিৱস পালন কৰা হৈছে। 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত প্ৰতিবছৰে 16 আগষ্টত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষৰ সাধন কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন, নিহতসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেপ জাভিৰ, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য মুৰব্বী বিষয়া তথা বিস্ফোৰণত নিহতসকলৰ আত্মীয়স্বজন উপস্থিত থাকে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়া তথা বিভিন্ন বৰ্গৰ কৰ্মচাৰী আৰু আৰক্ষীৰ লোকে এই কাৰ্যসূচীত অংশ লয়। সমাজত শান্তি, সামাজিক শৃংখলা আৰু সকলো শ্ৰেণীৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ হকে কাম কৰাৰ লগতে মানুহৰ জীৱন আৰু প্ৰমূল্যৰ প্ৰতি শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিৰুদ্ধে সকলোৱে শপত গ্ৰহণ কৰে। আৰক্ষী উপ মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামীয়ে শপত বাক্য পাঠ কৰোৱায়। অসম বিধানসভা সচিবালয়ৰ সভাকক্ষতো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোৱে দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাত আস্থা ৰাখি সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰিবলৈ শপত গ্ৰহণ কৰে। আটায়ে বিস্ফোৰণত নিহতসকলৰ স্মৃতিত 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত শোক দিৱসত জিলা আয়ুক্ত সৃষ্টি সিঙৰ

0: লগতে অন্যান্য বিষয়া, কৰ্মচাৰী তথা বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে। শিলচৰ, গোৱালপাৰা, ডিব্ৰুগড়কে ধৰি অন্যান্য জিলাসমূহতো আজি শোক দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ডাঃ পেগুৱে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থীসকলৰ ওপৰত বানৰ প্ৰভাৱ সন্দৰ্ভত শিক্ষক কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ স্বাভাৱিক শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে এই সময়ছোৱাত দেৰগাঁৱৰ বিধায়ক মৃদুল দত্ত উপস্থিত থাকে। মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শেহতীয়া বানত ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত অংশ লৈ অংগনৱাড়ী কেন্দ্ৰসমূহৰ ক্ষয় ক্ষতিৰ খতিয়ান লয়। বৈঠকৰ অন্তত সাংবাদিকৰ আগত শ্ৰীমতী নেওগে শেহতীয়া বানত শিৱসাগৰ আৰু চৰাইদেউ জিলাত 345টা অংগনৱাড়ী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ 495টা অংগনৱাড়ী কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি মোকলাই দিছে। মন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলত প্ৰসূতি আৰু শিশুৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বানত ক্ষতিগ্ৰস্ত প্ৰাচীন কীৰ্তিচিহ্নসমূহ নিৰীক্ষণ কৰি শীঘ্ৰে ইয়াৰ মেৰামতিৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। মন্ত্ৰী নেওগে আজি শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয়ো উদ্বোধন কৰে।
1: মহিলা শিশু উন্নয়ন বিভাগৰ জিলা কাৰ্যালয়টো শুভ উদ্বোধন কৰিলোঁ। গোটেই অসমতে ইতিমধ্যে এনেকুৱা আমি জিলা কাৰ্যালয় 14টা আমি নিৰ্মাণ কৰি উলিয়ালোঁ আৰু 10টা নিৰ্মাণ অৱস্থাত আছে। এই অহা 5টা বছৰত আমি অসমৰ 35খন জিলাতে আমাৰ জিলা কাৰ্যালয়সমূহ আমি নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ম। ইতিমধ্যে মডেল অংগনবাড়ী কেন্দ্ৰ আপোনালোকে দেখিছে যে জিলাখনত ইতিমধ্যে আমি প্ৰায় 250ৰো বেছি কেন্দ্ৰ আমি অনুমোদন দিছোঁ। বানে গৰকা 2খন জিলাই ইয়াত যদি আমি মডেল অংগনবাড়ী কেন্দ্ৰবিলাক খৰতকীয়াকৈ নিৰ্মাণ কৰিব পাৰোঁ, শিশুসকলৰ বিকাশৰ কাৰণে আৰু এটা সুন্দৰ আন্তঃগাঁথনি নিৰ্মাণ হ'ব আৰু যিখিনি অংগনবাড়ী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে সেইখিনিও এটা সুন্দৰভাৱে নিৰ্মাণ কৰে, তাৰ কাৰণেও মই অনুৰোধ জনাইছোঁ।
0: গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্ত অতি মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। অঞ্চলটোৰ 59টা পৰিয়ালক পৰহিলৈৰ ভিতৰত বাসগৃহ খালী কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগে অন্তিম নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰী বিলত প্ৰথম পৰ্যায়ৰ অভিযানত 205টা পৰিয়াল উচ্ছেদ কৰা হৈছিল। ইয়াৰে 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অৱশেষত গোচৰটোত অসম চৰকাৰৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাত প্ৰশাসন আৰু বন বিভাগে পুনৰ উচ্ছেদৰ প্ৰস্তুতি চলাইছে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3 বাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীৰ 2018 চনৰ এই দিনটোতে মৃত্যু হৈছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। ৰাজ্যৰ বিভিন্ন ঠাইতো আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হৈছে। কাছাৰ জিলাৰ ৰংপুৰ 0 পইণ্টত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত আজি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে অতি মেধাৱী প্ৰখ্যাত চিন্তাবিদ, কবি, দক্ষ প্ৰশাসক আৰু বলিষ্ঠ ৰাষ্ট্ৰনেতা হিচাপে অটল বিহাৰী বাজপেয়ীৰ অসাধাৰণ জীৱন আৰু কৰ্মৰাজিয়ে দেশবাসীক সদায় অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰি গৈছে। মহান নেতাগৰাকীৰ চিন্তা, আদৰ্শ আৰু দেশপ্ৰেমে জনসাধাৰণক সদায় ৰাষ্ট্ৰৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰি যাব বুলি তেওঁ মন্তব্য কৰে। শিলচৰৰ ৰংভৱনত আজি কৈৱৰ্ত্য সমাজ কল্যাণ মঞ্চৰ উদ্যোগত প্ৰথমখন কেন্দ্ৰীয় কৈৱৰ্ত্য সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কৈৱৰ্ত্য সমাজৰ ইতিহাস আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি এই সন্মিলনতে কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কৈৱৰ্ত্য সমাজৰ সামগ্ৰিক উন্নয়ন, ঐক্য আৰু কল্যাণ সন্দৰ্ভত মত বিনিময় কৰে। আজিৰ অনুষ্ঠানত শিলচৰৰ বিধায়ক ডঃ ৰাজদীপ ৰায়, হাইলাকান্দি

মন্ত্ৰী বিধায়ক মিলন দাস, কৈৱৰ্ত সমাজৰ কেন্দ্ৰীয় সভাপতি ডঃ ৰামকান্ত দাসকে ধৰি আন কেইবাগৰাকীও নেতা তথা 23খন আঞ্চলিক সমিতিৰ সদস্য আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। অৰণ্য সংৰক্ষণ আৰু প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত নতুন তথা যুগান্তকাৰী সংযোজনেৰে শোণিতপুৰ জিলাৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ উপ বনাঞ্চলিক বিষয়া কৃষ্ণ দাসে নিদৰ্শন দাঙি ধৰিছে। বনাঞ্চল সংৰক্ষণৰ পৰম্পৰাগত ধাৰণাৰ বিপৰীতে গৈ বিষয়াগৰাকীয়ে হাতৰ তলুৱাত ৰাখিব পৰা অতি সূক্ষ্ম হস্তশিল্প নিৰ্মাণৰ বিশেষ ধাৰণা উদ্ভাৱন কৰিছে। পাম হেণ্ডিক্ৰাফ্ট অৰ্থাৎ থৰ্ণ আৰ্ট হিচাপে পৰিচিত এই বিশেষ কলাৰ বাবে সুগন্ধিযুক্ত ইণ্ডিয়ান প্ৰিকলি এছ নামৰ গছৰ কাঁইট ব্যৱহাৰ কৰা হয়। পৰিৱেশ অনুকূল এই শিল্পৰ বাবে গছ কটাৰ পৰিৱৰ্তে সৰিপৰা গছৰ বাকলিৰ পৰা সংগ্ৰহ কৰা কাঁইট ব্যৱহাৰ কৰা হয়। প্ৰতিটো সংগৃহীত কাঁইটৰ ওপৰত ধৰ্মীয় স্থান, বন্যপ্ৰাণীৰ আকৃতি আৰু বিভিন্ন সাংস্কৃতিক প্ৰতীক খোদিত কৰা হয়। ইয়াৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণমালা পাঠ কৰি থকা দৃশ্য অন্যতম। বন বিষয়াগৰাকীয়ে আমাৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত অৰণ্যৰ গছসমূহৰ কোনো অনিষ্ট নকৰাকৈ স্থানীয় লোকৰ বাবে বহনক্ষম আৰু অৰ্থনৈতিক সম্পদলৈ ৰূপান্তৰিত কৰিলে তেওঁলোকৰ জীৱিকাৰ পথ মুকলি হোৱাৰ লগতে গছ সংৰক্ষণৰ প্ৰয়োজনীয়তাও অনুভৱ কৰিব বুলি উল্লেখ কৰে। দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কালি দিব্যাংগসকলৰ সুৰক্ষিত আৰু স্বাৱলম্বী ভৱিষ্যতৰ লক্ষ্যৰে তিতাবৰ সমজিলাৰ প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু সমন্বিত শিশু বিকাশ সেৱা আঁচনিৰ প্ৰজেক্ট দেউগাৰ শুভাৰম্ভ কৰা হয়। তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই এই আঁচনি মুকলি কৰে। বজালি জিলাৰ খেলনাত আজি দুপৰীয়া কালদিয়া নৈত গা ধুবলৈ গৈ দুজন যুৱকৰ মৃত্যু হয়। মৃত যুৱক দুজন খেলনা অঞ্চলৰ নিতুল ডেকা আৰু বিকাশ কলিতা বুলি জানিব পৰা গৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন। মন্ত্ৰী অজন্তা নেওগৰ শিৱসাগৰৰ বানত ক্ষয়ক্ষতিৰ পৰ্যালোচনা। শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন। আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে দেশজুৰি শ্ৰদ্ধা জ্ঞাপন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।

0: মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্জ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰুমি দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শেখ আব্দুল্লা আহমেদ, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, মৃগাংক কৃষ্ণাদ্য, FM ট্ৰান্সমিটাৰত পপি চন্দ আৰু ষ্টুডিঅ'ত মই পম্পি কলিতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমশ্ৰোতালৈ প্ৰীতিৰে সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছোঁ স্বাধীনতা সংগ্ৰামী প্ৰতিৰাম মাহাতোৰ সংগ্ৰামী জীৱন সম্পৰ্কে আলোচনা কৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড। সাক্ষাৎ গ্ৰহণ কৰিছে নিপা গোৱালাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি আমাৰ মাজত আছে বিশিষ্ট সাহিত্যিক শিক্ষয়িত্ৰী শ্ৰী আলোচনা কুৰ্মী বাইদেউ। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
2: নমস্কাৰ।
1: আজি আমি আমাৰ স্বাধীনতা সংগ্ৰামী মুক্তিযুঁজাৰু আৰু ৰতিৰাম মাহাতোদেৱৰ বিষয়ে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। আৰু তেওঁৰ জন্ম, বাসস্থান, এই বিষয়ে কিছু কথা কওকচোন তেওঁৰ বিষয়ে।
2: হয়, তেওঁ

0: বাসস্থান বুলি কওঁতে আমাৰ পিহালী বাগানৰ উলিয়ামচম মেগৰৰ বাগানখনত বাপেক কৃষ্ণ মাহাতো কাম কৰিছিল। এতিয়া কাম কৰা বুলি কওঁতে সেই সময়ৰ কাম কৰাটো নিশ্চয় গছ কটা, ভঠু মূঢ়া আৰু পুলি ৰোৱা এইবিলাক কামেই আছিলে। এতিয়া সাতজন পৰিয়াল, চাৰিজন ভাই ককাই আৰু এজনী ভনী আৰু বাপেক আৰু মাক, এতিয়া সাতজন পৰিয়ালত এজনৰ উপাৰ্জনেৰে তেওঁলোকৰ পেট নভৰে আৰু মাকে সকলোকে একেলগে বহুৱাই খুৱাই, তেতিয়া এওঁলোকৰ পেট নভৰে। পেট নভৰোতে কথাটো আকৌ লাগে, ভাত লাগে, এই কথাটো কৈছিলে যে কাঁহীখনৰ মাজত হাতটো ৰাখি পেলাই আমি ঘূৰাই দিছিলো, তেতিয়া মজিয়াত কাঁহীখন ঘূৰি আছিল। তেতিয়া মাকে জানিছিল এওঁলোকক ভাত লাগে আৰু ভাত বাঢ়োতে বাঢ়োতে শেষ হৈছিল। এতিয়া মাকে সেই লাগি থকা ভাতখিনি পানী দি খাইছিলে, এই কথাটো তেওঁ যেতিয়াই মনত পৰে দুখ লাগে। আৰু এদিন কৈছিলে যে আমিও কাম কৰিবলৈ যাওঁ, কিন্তু বাগানৰ চাহাবে সৰু লৰাক কাম নিদিয়ে, দহ বছৰ নহলে নিদিয়ে। এতিয়া এই ৰতিৰাম তেওঁ 6-7 বছৰীয়া আৰু ককায়েকজন 10 বছৰ। এতিয়া ডাঙৰজন ককায়েকে কৈছিলে মই কাম কৰিবলৈ যাওঁ, কিন্তু তেওঁ অলপ ছুটি চাপৰ আছিল, কিন্তু 10 বছৰ যেন নালাগে গতিকে কাম নিদিয়ে। এতিয়া বাগানৰ বাহিৰত থকা জংঘল, জাৰ্মানী জংঘল, টেঙা গছ, ঔটেঙা, কেচকেচি গছ, এইবিলাকে পৰিপূৰ্ণ গছবিলাকক দেখিছিলে আৰু কৈছিলে যে আমি ইয়াত ওলাই আহিম, নহলে আমাৰ পেট নভৰিব। আৰু বাপেক ৰাতিপুৱাই যায় আৰু ডাঙৰজন পুতেকে ঠিক তেনেকে ওলাই যাওঁতে কাৰোবাৰ ঘৰত মৰণা মৰা দেখিছিল। এতিয়া মৰণা মৰা মানে ধান খেতি কৰি ধানৰ বিকাবিলাক গৰুৰে মাৰিছিলে, আৰু সেয়া দেখি ৰতিৰামৰ ককা একজনৰ বৰ ভাল লাগিছিল, আকৃষ্ট হৈছিল, আৰু জপনাৰ পৰা চাই থাকোতে মনটো আকৰ্ষণ হৈছিলে। তাৰপিছত গৰুহাল যেতিয়া ৰছীৰে বান্ধা থাকে ওলাই আহিল, ওলাই আহোতে তেওঁই গৰুহালক ৰখাই দিলে। তাৰপিছত গৰুহাল যে ৰখি গল তেতিয়া ঘূৰাই দিলে নহয়, তেতিয়া আকৌ মৰণাত সোমালে। খুব ভাল পাইছে মালিকজনে, মৰণা ঘৰে খুব ভাল পালে, কৈছে অ বোপাই ঠিকে কৰিলা, মোৰ গৰু এতিয়া পলালে হেঁতেন। আৰু তেওঁ তাতেই কাম কৰি দিলে যে গোটেই দিনটো, তাৰপিছত পেট ভৰ্তি ভাত খাইছিলে, আৰু সেই পেট ভৰ্তি ভাত খোৱাটো তেওঁৰ মনত উদয় হল আৰু সেইকাৰণে ঘৰত গৈ কৈছে মই এতিয়া তাতেই কাম কৰিম আৰু ভাত খাম পেট ভাত। সেয়াই আৰম্ভণি। আৰু দেওবাৰে দেওবাৰে বাপকে কৈছিলে যে এইখিনি জংঘল কাটি আমি ইয়াতে থাকিম, এই জংঘল কাটি আৰু জুপুৰি ঘৰ বনাই তাৰ পৰা এবছৰ কাম কৰিলে। চাহাবৰ কাম এৰি দিয়া নাছিলে, এবছৰলৈকে কাম কৰাত এইফালে চাহাবৰ ৰেচনটো পাই আৰু ঘৰ চৰ বনাই এইফালে বাহিৰত থাকিল। আৰু তেনেকৈ তেওঁলোকে বাগানৰ পৰা ওলাই খেতি বাতি দুই এক মুঠা চাউল ঘৰৰ খাবলৈ পাই তেওঁলোকে স্বৰ্গপোষ পাইছিলে। এই বস্তুটো মোক বাৰে বাৰে কৈছিলে যে মই ব্ৰিটিছক ইমানেই বেয়া পাওঁ যে তেওঁলোকে আমাৰ সাতজনক দুখেৰে চাউল দিব লাগে, কিন্তু ইমান কম দিছিলে আমি খাব পৰা নাই, আৰু এতিয়া আমি স্বাধীনভাৱে নিমখ ভাতেই খাইছো কিন্তু ভালকে খাইছো। আৰু মনৰ এনেকুৱা বিকাশ হওঁতেই এই ব্ৰিটিছ বিৰোধী মনটো লাহে লাহে তেওঁৰ পৰিণত হৈছিল। আৰু যিমান লাইনত আছিলে সেই সিহঁতকো মাজে মাজে গৈ কৈছে এইখিনি জংঘল কাটা, এইখিনি মাটি ভাঙা আৰু ইয়াত ওলাই আহা, আমি সমাজ পাতি থাকিম। এনেকে কিছুমান লোকক বাগানৰ পৰা লৈ আহি জংঘল কাটি
1: থাকিবলৈ ল'লে
0: কৰিছিলে। এনেকৈ গাঁও চুবুৰী পাতিলে, তেখেতৰ এই সমাজ প্ৰিয় নিজেতো আহিলে, কিন্তু এতিয়া সেইফালে চুবুৰীটোত আছিলে ভূমিজ পৰিয়াল, গড়, টেলেঙা, নাপি, ধুবি এইবিলাকো আছিলতো, সিহঁতকো মুঠতে আনি আনি বহুৱাইছিলে। বেংগলী পৰিয়াল তেওঁলোকতো চাহাবে অনা নহয়, তেওঁলোক কাঠিয়া তলান বা তেওঁলোকৰ নাম আছিলে, কিন্তু কাম কৰিবৰ কাৰণে চকীদাৰ বা মালী
1: বিভিন্ন কামত নিয়োজিত
0: কামত ৰাখিছিল। তেতিয়া তেওঁলোককো কৈছিলে যে তোমালোক ইয়াত মালিক কাম কৰি কি পাবা, চকীদাৰ কৰি কি পাবা, নিজৰ চকীদাৰ নিজে হোৱা, নিজৰ বাগিচাখন, নিজৰ ধান খেতি, মাছ খেতি এইবিলাক কৰিহে ঘৰখন পাতিব লাগে।

0: চাৰিওদিশে আমাৰ ভাৰতবৰ্ষকে ধৰি অসমতো ব্ৰিটিছৰ যি উৎপীড়ন অত্যাচাৰ গোটেই অসমখনতে অগ্নিগৰ্ভা এটা পৰিস্থিতি হৈ আছিলে নহয় জানো? আৰু কেনেদৰে তেওঁ সেই আমাৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত হৈ পৰিল?
1: এতিয়া তেনেকৈ তেওঁ গাঁও পাতিলে, গাঁও চুবুৰী পাতিলে, সমাজ পাতিলে, আৰু এই সকলক ওচৰ চুবুৰীয়া এই সকলক লৈ এই ব্ৰিটিছ বিৰোধী মনবিলাক সজাগ কৰি দিলে। আমি অকল খাই থাকিলেই নহব, আমি তেওঁলোকৰ তলত নাহে, আমাৰ মাটিহে, আমাৰ দেশ, আমাৰ মাটিত আমি খেতি কৰি আমি খাম, আমাক লৈ আহিছে বুলি আমি তেওঁলোকৰ কথা মতে থাকিলো। এতিয়া কিন্তু আমি নিজৰ মাটিত খেতি কৰি খাম, গতিকে সিহঁতৰ কথা মতে আমি নচলো। এনেধৰণৰ সৰু সুৰা কথাবিলাক কৈ কৈ এই সমাজখনক একগোট কৰিছিলে। তাৰপিছত বাহিৰ খনত এতিয়া আমাৰ বেদেতী অঞ্চলটোত অসমীয়া, নেপালী, বঙালী, তাৰপিছত চাহ জনগোষ্ঠীটো পিছতহে নাম পাইছে, এইসকল আছিলে। এতিয়া অসমীয়া পৰিয়াল এতিয়া শইকীয়া, হাজৰিকা, বৰুৱা, এওঁলোকৰ লগত মানে এই ৰতিৰাম মাহাতো বাহিৰত ওলাল যে বাগানৰ পৰা, এতিয়া এওঁলোকৰ লগত চিনাকি হল আৰু তেওঁলোকে কি কথা পাতে সেইবোৰ শুনে। কথাবোৰ কওঁতে এতিয়া অসমীয়া আৰু চাদ্ৰী ভাষাৰ লগততো অলপো হেৰি নাই, বুজি নাপায়, কিন্তু তেওঁ ইমান মনোযোগেৰে শুনে যে অসমীয়া ভাষাটো তেওঁ লাহে লাহে আয়ত্ত কৰিব পাৰিলে। এইখিনিতে ডাঙৰ কথা এটা সোমাই আছে যে বাগানত থকা মানুহবিলাকক বস্তি লৈ অসমীয়া, বঙালী, নেপালী এইসকলৰ লগত মিক্স আপ কৰিবলৈ নিদিয়ে। এতিয়া সমাজ বুজিব, ভাষা বুজিব, গতিকে ইংৰাজবিলাকে নিদিয়ে। এই কথাটো ৰতিৰাম মাহাতোই ভালকে বুজিছিল যে আমাৰ সমাজখন কেনেকুৱা, অসমীয়া মানুহ কেনেকুৱা, নেপালী মানুহ কেনেকুৱা বা বঙালী মানুহ কেনেকুৱা, এই কথাটোতো বুজিব লাগে। গতিকে তেওঁলোকৰ লগত আহ যাহ কৰে আৰু সকলো মানুহৰ কি দেখা পালে যে নিজে উপাৰ্জন কৰা, নিজে খোৱা আৰু ব্ৰিটিছবিলাকক দেশৰ পৰা খেদোৱা, এই চিন্তাটো সকলো মানুহৰ গাতে দেখিবলৈ পালে। সেইখিনি বুজি পায় আৰু তেওঁলোকৰ লগত বহা উঠা কৰিবলৈ ধৰোতে এতিয়া মানিক শৰ্মাৰ দেউতাক আছিল মোৰাণ শৰ্মা, তাৰপিছত ৰূপৰাম বৰুৱা, ভগীৰাম শইকীয়া, মদন কাকতি, এইসকল লোকৰ লগত উঠা বহা কৰোতে আন্দোলন বা ব্ৰিটিছ খেদোৱাৰ যিবিলাক উপায় দিছিলে ওপৰৰ পৰাহে আহে নীতি নিৰ্দেশনাবিলাক, সেইবিলাক বুজি পায় আৰু একগোট হৈ ইয়াত এটা সংগ্ৰামী তেওঁলোকে গোট খালে। তেতিয়া সেয়া চল্লিশ চনৰ কথা, তেনেকৈ তেওঁলোকে একগোট হল আৰু একচল্লিশ চনৰ পৰা তেওঁলোক মানে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
0: ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল,
1: ভাৰত ত্যাগ আন্দোলনটো বিয়াল্লিশ চনত, বিয়াল্লিশ চনৰ আন্দোলনত তেওঁ মুঠেই ঘৰত নাছিলে, ৰাতি আহে।
0: হয় হয়, এইদৰে মানে তেওঁ বিয়াল্লিশ চনৰ আন্দোলনৰ লগত জড়িত হৈ পৰিলে।
1: ৰাতি বহু পৰলৈকে মিটিং বিলাক চলে, গতিকে এই মিটিং বিলাক লুকাই লুকাইহে কৰিছিল।
0: হয় হয়,
1: মানুহৰ ঘৰত, কেতিয়াবা বাঁহৰ তলত, কেতিয়াবা এই যে পথাৰ বিলাকত টঙী ঘৰ আছিলে, টঙী ঘৰতো তেনেকৈ আন্দোলনৰ মিটিং বিলাক চলে। আৰু চলে কেনেকুৱা, টৰ্চ নজ্বলায়, টৰ্চ জ্বলালে ব্ৰিটিছে দেখিব, গতিকে আন্ধাৰত কথাবিলাক পাতিছিল আৰু ৰাতি দহ বজা, এঘাৰ বজা, বাৰ বজাত ঘৰ আহি পাইছিলে। এই কথা তেখেতে আমাক কাহিনীৰ দৰে কৈছিলে, এই কথা ইমান ধুনীয়াকে তেখেতৰ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা কথাবিলাক ইয়াত সোমাই আছে।
0: হয়, এইখিনিতে আপুনি যিহেতু কলে যে তেখেতে আপোনাক কৈছে, আপোনালোকৰ তেতিয়া বয়সটো কিমান আছিলে যেতিয়া আপুনি তেখেতৰ পৰা এই কথাসমূহ শুনিছিলে?
1: তেতিয়া আমি ছেভেন এইট এই ধৰণে পঢ়িছিলো আৰু এম ই স্কুলত আছিলো। এম ই স্কুল বুলি কওঁতে তেতিয়া ছিক্স লৈকে এম ই স্কুল, ছেভেন টু হাই স্কুল আমি বাৰ বছৰীয়া পাঠ্যক্ৰম পঢ়িলোতো, এতিয়া ফ'ৰ ফাইভ ছিক্স এইটো হল এম ই স্কুল, ছেভেন এইট নাইন টেন এইটো হল হাই স্কুল। মই ছেভেনত আছিলো তেতিয়া এই আন্দোলনৰ কথাবিলাক কৈছিলে। আৰু
0: তেতিয়া ধৰক আমাৰ ভাৰত স্বাধীন হল নহয় জানো, আৰু এইদৰে তেওঁৰ আন্দোলনৰ বিষয়ে আৰু কিছু কথা কওকচোন, তেওঁ কিদৰে জেলত বন্দিত্ব

খাটিছিল। হয়, এতিয়া 42 চনত গোটেই ভাৰতবৰ্ষতে স্বাধীনতা আন্দোলনৰ এটা প্ৰকোপটো বাঢ়ি গৈছিল। স্বাধীনতা কৰিব লাগে, স্বাধীন ভাৰত আমাক লাগে, গোটেইটো গাঁৱে ভূঞে নগৰে চহৰে গোটেইখিনি মানুহ সজাগ হৈছিলে। তেতিয়া ব্ৰিটিছ বিলাকো কিন্তু দলে দলে মিলিটাৰী গাড়ী বিলাকত চিপাহী চন্তৰী ফৌজ এইবিলাক বাৰে বাৰে অহা যোৱা কৰি আছিল। আৰু আমাৰ বিদেশী অঞ্চলত যিসকল দেশ স্বাধীনতাৰ কাৰণে গোট বিলাক আছিল নহয়, সেই গোট বিলাকৰ মানুহখিনি গোটেই আন্দোলনকাৰী সভা পাতে, সভা পাতি কাৰ্যসূচী গ্ৰহণ কৰে, তেতিয়া

0: শ্লোগান দিয়ে বুলি যিহেতু আপুনি কলে, তেওঁ আপোনাক কৈছিলে নেকি যে কেনে ধৰণৰ শ্লোগান দিয়ে সেইখিনি সময়ত?
1: স্বাধীনতা আন্দোলনৰ শ্লোগান বিলাক আছিল ভাৰত মাতা কি জয় প্ৰথমটো আছিলে, তাৰপিছত কৈছিলে যে আমাৰ দেশ আমাক লাগে, ওলাই আহা গাঁৱৰ লৰা নহবা তোমালোক গছৰ মুঢ়া, ওলাই আহা ওলাই আহা, আমি স্বাধীন ভাৰত মাতাৰ সন্তান হওঁ, ওলাই অহা বীৰৰ দল, ওলাই অহা দেশৰ লৰা, ওলাই অহা গাঁৱৰ লৰা, জাক পাতি খেদু অহা বগা চাহাব, চাহাব গলে আমাৰ মাটি আমাৰ হব, এনেধৰণে কৈছিলে আৰু।
0: হয় হয়, এই কথাখিনি আপোনাৰ আজিও মনত আছে নহয় জানো?
1: আছে,
0: সজীৱ হৈ আছে।
1: এনেধৰণে সেই সময়ত মানুহ শিক্ষিত নাছিলে,
0: হয় হয়,
1: ভালকৈ শ্লোগান বিলাক হিন্দীতহে আছিলে, সেই হিন্দীৰ শ্লোগান বিলাকো নাজানে নহয় আমাৰ গাঁৱলীয়া সজা এইসকলে, গতিকে নিজে নিজে বনাই লৈছিল।
0: হয়,
1: আৰু আমাৰ বেদেতি অঞ্চলটো চাৰিটা আলি আছে, এটা আলিত যায় বাগান, এটা আলি লখিমপুৰ, এটা আলি যায় ভিতৰ অঞ্চলৰ বটিয়ামাৰী ৰাংচালী বুলি কয়, আৰু এটা তেজপুৰ ৰোড। এই মধ্যস্থলত আন্দোলনকাৰীবিলাকে হাত ওপৰলৈ দাঙি দাঙি এই শ্লোগান বিলাক মাতিছিলে, ওলাই অহা বীৰৰ দল, ওলাই অহা দেশৰ লৰা, আমাৰ দেশ আমাক লাগে, ভাৰত মাতা জয় হওক, এই ধৰণে যেতিয়া গায় ব্ৰিটিছ বিলাকে দলে দলে নামে আৰু পিটে, কাৰোবাৰ ভৰিত কাৰোবাৰ মূৰত কাৰোবাৰ পিঠিত, এনেকৈ হুলস্থুল তুলি ছৰি বান্ধি পিঠি আকৌ গতিয়াই ৰাজপথৰ পৰা তলত গোটা মাৰি দিয়ে। এই ধৰণে কৰোতে ৪২ চনটোত বহুত মানুহ জখম হৈছিলে, কিন্তু ৪২ চনৰ আৰম্ভণি মানে জানুৱাৰী ফেব্ৰুৱাৰী এইবিলাকত বহুত মানুহ অংগক্ষতও হৈছিল। এই ছেপ্টেম্বৰ মাহটো একেবাৰে জুইৰ নিচিনা হৈছিলে, আৰু তেতিয়া কোনো মানুহেই ঘৰত বহি থকা নাছিল, সকলোৱে ওলাই যায়, লৰা বুঢ়া ডেকা চেমনীয়া এইবিলাক ওলাই যায়। তেতিয়া ৰতিৰাম মাহাতো তেওঁ কৈছে কি, মই আগত যাওঁ, তাত যিমানবিলাক লোক আছিল এতিয়া এটা লাইনত থাকে ১৫ ২০জনকে এনেকে থাকে, ময়ো যাম বুলি কয়, আৰু গৈ সেই শ্লোগান বিলাক দিয়ে। তেতিয়া বাগান ফালৰ পৰা এদল মিলিটাৰী আহিছিল আৰু নামি সকলোকে গতিয়াই গতিয়াই মাৰিছিল, আৰু ৰাইডাঙৰ লাঠিত মাৰিছিল আৰু হেণ্ডকাপ লগাই গাড়ীত উঠাই লৈ গৈছিল আৰু লৈ গৈ তেজপুৰৰ জেলত সোমাই দিছিল। বিজেপি অঞ্চলৰ প্ৰায় ২০-২৫ জন মধ্য বিহালী বুলি কয়, সেই মধ্য বিহালী গাংমৌখান, তাৰ পৰা ২০-২৫ জন।
0: তেতিয়া বাইদেউ অবিভক্ত দৰং জিলা বুলি কোৱা আছিলে নহয়?
1: অবিভক্ত দৰং জিলা,
0: হয়,
1: তাৰে বিহালীখন মানে বিখ্যাত আছিল, এইকাৰণে ইয়াত মানে মহাপুৰুষ আছিল যে,
0: হয় হয়,
1: মহাপুৰুষ শংকৰদেৱ ৭.৫ বছৰ আছিলে, সেইকাৰণে ইয়াৰ মানুহবিলাকো সভ্য আছিলে,
0: হয়,
1: আৰু উন্নত সমাজ সচেতন আছিল, গতিকে নেপালী সম্প্ৰদায়ে হওক, অসমীয়াই হওক, আৰু জনজাতি যিসকল তেওঁলোক মানে উন্নত, স্বাধীনতা বুলি কলে তেওঁলোকটো ভালকে বুজি পায়, আমাৰ চাহ জনগোষ্ঠীৰ লোকবিলাক নিজে ভুক্তভোগী, গতিকে ব্ৰিটিছ বিৰোধী বা ব্ৰিটিছক আমি যে খেদিব লাগে, তেওঁলোকে যে আমাক কষ্ট দিয়ে মাৰপিট কৰে, এইটো সাক্ষাৎ পাইছিলে নহয়, গতিকে আন্দোলনকাৰীসকলৰ লগত আমাৰ চাহ মজদুৰসকল সহযোগ দিবলৈ ভাল পাইছে।
0: হয় হয়, তেখেতেতো এতিয়া জেলতে বন্দী হৈ আছে, সেইখিনি সময়ত কথাখিনি আপোনাক কৈছিলে নেকি, জেলত কেনেদৰে কটাইছিলে তেওঁলোকে?
1: তেতিয়া বেদেতিৰ পৰা, বিহালীৰ পৰা, বিভিন্ন ঠাইৰ পৰা এনেকৈ প্ৰায় জেলখনত সেই সময়ত একেদিনাই ১৫-১৬ আন্দোলনকাৰীক ভৰ্তি কৰিছিল, আৰু এটা হলত প্ৰায় ১০০মান আন্দোলনকাৰীক থৈছিলে, আৰু তেওঁলোকক থকা মেলাৰ কাৰণে বেলেগ বেলেগ ৰুম দিছিলে, ৰুম মানে এটা হলত এতিয়া ২০-২৫ জন এনেকে থাকিব পাৰে। এই ৰতিৰাম মাহাতই লগ পাইছিলে নীলমণি ফুকন দেৱ, নীলমণি ফুকন বাগ্মী কবি,
0: হয় হয়,
1: আৰু তেজপুৰৰ গহন গোস্বামী, তেওঁ সত্ৰাধিকাৰ আছিলে,
0: হয় হয়,
1: লগ পাইছিলে, আৰু পকা মজিয়াত বহে, বহি পেলাই আন্দোলনৰ কথাবিলাক কয়।
0: আৰু বাইদেউ এইখিনিতে মই এটা কথা সোধো, চন্দ্ৰনাথ শৰ্মাকো তেখেতসকলে পাইছিলে নেকি বাৰু?
1: আছিল, বহুতে আছিল, কিন্তু তেখেতে কৈছে, কিছুমান মানুহৰ নাম পাহৰি গলো কৈছে, কিন্তু এই দুজন মানে লেখত লবলগীয়া, এইকাৰণেই নামটো বাৰে বাৰে মনত পেলাইছে যে নীলমণি ফুকন দেৱে গোটেই দিনটো কবিতাই লিখে,
0: হয় হয়, জেলতে,
1: জেলতে লিখে।

0: আৰু সেই কবিতাবিলাক তেওঁ গাই শুনা, তেতিয়া চাৰিওফালে আহি চবেই বহি বহি পেলাই শুনে। তাৰপিছত ৰতিৰাম মাহাতই এনেকৈ কয়, বাবু মোক আৰু দুইবাৰ মান কৈ শুনা, মই মুখস্থ কৰি মই পাহৰি যাওঁ। তাৰপিছত দেখিলে দুই বিদ্যাটো আছে, গতিকে দুই চাৰিবাৰ আৰু গাই দিয়ে নহয়, মুখস্থ হৈ গল। এতিয়া কৈছে জেলান চাহাব যদি এইফালে দি আমাৰ বাৰান্দাই দি যায়, তুমি ডাঙৰকে গাই দিবা। কৈছে অ, মই সেইটোৱে বুদ্ধি কৰিছো। জেলান চাহাব যায় নহয়, এই দেশ প্ৰেমৰ কবিতাবিলাকহে লিখে, ডাঙৰ ডাঙৰকে গাই শুনা। আৰু এইফালে গহন গোস্বামী, তেখেততো ঈশ্বৰ প্ৰেমী, ঈশ্বৰৰ গীতবিলাক, ভজন বিলাক, ঘোষা বিলাক গাই দিয়ে। কৈছে এইটো আপুনি ভালকে গাই দিব, সিহঁতৰ মনত অলপ দয়া হব, দয়া হলে সিহঁতে আমাক অত্যাচাৰ নকৰি নিজৰ মৰম ভাৱটো দেখুৱাব। তেওঁ সেই অনুপ্ৰেৰণাটো দিছিল। আৰু নীলমণি ফুকনৰ দেশ প্ৰেমৰ গীত বিলাক এইকাৰণে বাৰে বাৰে গাই শুনাইছিল। আৰু জেলাৰ চাহাবে এফালৰ পৰা সিফালে যাওঁতে সেইখিনিতে চমকি ৰৈছিল, গানটো শুনিছিল, কবিতাটো শুনিছিল। এনেকৈ সেইদিনা গ'ল। ৰাতি এনে ঘটনাবিলাকতো আগদিনাৰ ঘটনা, পিছদিনাহে শুনে। গতিকে 42 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে যিটো ঘটনা হল গহপুৰত, কনকলতা আৰু মুকুন্দ কাকতিৰ গুলিয়ালে, সেই ঘটনাটো পিছদিনাখন গম পাইছে জেলৰ কয়েদীবিলাক। তেতিয়া চাবলৈ আনি দিছিলে ৰুটি তৰকাৰী এনেকে আনি দিছিল নহয়। তেতিয়া সেই সিহঁতে মানে কৈছে যে গহপুৰৰ ঘটনাটো বৰ বেয়া লাগিছে, ছোৱালী মানুহক মাৰি দিলে, এইফালে লৰা মানুহকো মাৰি দিলে, সেইটো বৰ দুখ লাগিছে। এই কথাবিলাক সিহঁত দুজনেহে পাতিছে, জেলাৰৰ এই খানা দিয়া মানুহবিলাকেহে কথা পাতিছিল। সেইটো শুনিলে তেতিয়া কৈছে কোন মৰিলে, কি হল, গোটেই ঘটনাটো কৈ দিলে সিহঁত কেইটা। আৰু গম পালে ছোৱালী মৰিছে, গুলীত মৰিছে, লৰাও এটা মৰিছে। গতিকে এই লোকক মহাপাপী আৰু নাৰী হত্যা, মানুহ হত্যা, এওঁলোকৰ এতিয়া পতন নিশ্চয় হব আৰু আমি স্বাধীন নিশ্চয় হব। আমি দেশবাসীয়ে এতিয়া আৰু তেওঁলোকক আমি কোনো প্ৰকাৰে ক্ষমা নকৰিম। আকৌ শুনি পালে যে সেইদিনাই গহপুৰত 13 জন মাৰ, গতিকে আৰু জ্বলি পকি গল। নীলমণি ফুকনদেৱে আকৌ কবিতা লিখিলে আৰু সেইবোৰ কান্দি কান্দি লিখিছিলে তেখেতে। আৰু সেইটো ৰতিৰাম মাহাতই খিৰিকীৰ ৰডটো ধৰি পেলাই মুখস্থ গাই জেইলাৰক শুনাইছিল। তেতিয়াৰ পৰা খানাটো যত এটা ৰুটি দিয়ে তাৰ ঠাইত 3টা ৰুটি দিছিলে খাবলৈ। কৈছে অ, ইমান ভোকত আমি 1টা ৰুটি খাইছিলো, এতিয়া 3টা, এতিয়া 4টা এনেকে খাবলৈ পাইছো, খালো আৰু। কিন্তু আমাক ৰুটি খুৱাই জমাব নোৱাৰে, আমাক স্বাধীন লাগি গৈ আমি তাৰ পৰাই হুলস্থুল কৰি দিম। 1 বছৰ এনেকুৱা আছো বুলি কলে। তাৰপিছত লাহে লাহে লাহে লাহে এৰিবলৈ ধৰিলে, কিছুমানৰ 3 বছৰ, কিছুমান 2 বছৰ, কিছুমানৰ 1 বছৰ। ঘৰলৈ আহি এতিয়া ঘৰত তেওঁলোকৰ ব্ৰিটিছ বিৰোধী মনটো আৰু কঠোৰ হৈ গল। এতিয়া লৰা ছোৱালী সকলোকে জয় ধ্বনি শিকাবলৈ ধৰিলে, ভাৰত মাতা কি জয়।
1: শ্ৰোতাসকলে, ইমান পৰে স্বাধীনতা সংগ্ৰামী ৰতিৰাম মাহাতুৰ সংগ্ৰামী জীৱনৰ সম্পৰ্কে আলোচনা কৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিবলৈ পাব অহা মঙলবাৰে এই একে সময়তে। শ্ৰোতাসকল, অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো শংকৰ কিষাণ আৰু সংগীসকলে পৰিৱেশন কৰা এটি দেশভক্তিমূলক গীত।

0: শ্ৰোতাসকলে ইমান পৰে শংকৰ কিষাণ আৰু সংগীসকলে পৰিৱেশন কৰা দেশভক্তিমূলক গীতটি শুনিলে।
1: শ্ৰোতাসকল, আজিলৈ আমাৰ সময়ো হ'লহি। পুনৰ প্ৰীতি আৰু শুভেচ্ছাৰে চাহগছৰ মাজে মাজে অনুষ্ঠানত একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই নিপা গোৱালাই বিদায় লৈছোঁ। নমস্কাৰ।

0: চাহগছৰ মাজে মাজে অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই অম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি। প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি নিশা 9:30 বজাত অখিল ভাৰতীয় নাট্যানুষ্ঠানত ৰাণী দুৰ্গাৱতী শীৰ্ষক এখনি নাট শুনিবলৈ পাব। যোগেশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত মূল হিন্দী নাটখনৰ অসমীয়া ভাষান্তৰ নিশাদ মজুমদাৰৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনত কৃষি বনানীকৰণৰ ভূমিকা, এই বিষয়ত এক আলোচনা শুনিবলৈ পাব। আলোচনাত অংশগ্ৰহণ কৰিব ডক্টৰ কুসুম কুমাৰ ডেকা আৰু ডক্টৰ কাবেৰী মহন্তই। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। ছয় বাজি 6:40 মিনিটত ৰূপাঞ্জলি বৰ্মনৰ কণ্ঠৰ বৰগীত। 7:00 বজাত তীৰ্থফুকনৰ কথিকা, কৃষ্ণকান্ত সন্দিকৈ আৰু প্ৰজ্ঞাৰ সাধনা শুনিবলৈ পাব। সন্ধিয়া 7:20 মিনিটত পুতুলিনাথ আৰু সংগীবিন্দৰ কণ্ঠৰ নাম। 7:35 মিনিটৰ পূবালীৰ সুৰ অনুষ্ঠানত গোস্বামী ৰাভাৰ কণ্ঠৰ ৰাভা গীত। 7:45 মিনিটত সংবাদ চলন্তিকা। নিশা 8:02 মিনিটৰ এই মাহৰ গীতৰ শিল্পী কল্পনা দত্ত পণ্ডিত। 8:10 মিনিটত গজলৰ অনুষ্ঠান। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। নিশা 9:00 বজাত অসমীয়া চিনেমা গীতৰ অনুষ্ঠান, চিত্ৰগীত। 10:00 বজাত ৰামধেনু শুনিবলৈ পাব।

এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে। কাইলৈ পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। নিশা 9:30 বজাত নৰেণ পাটগিৰিৰ ৰচিত নাট স্বাধীনতাৰ দুপৰীয়া, প্ৰযোজনা উৎপল দত্ত আৰু নয়ন প্ৰসাদৰ। কাইলৈ বিয়লি 5:25 বজাৰ গ্ৰয়াচতা অনুষ্ঠানত দৰঙৰ দহি অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত খৰৰ বাৰীখনৰ বিজ্ঞানসন্মত উন্নয়ন, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই। আঁত ধৰিব কীৰ্তাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাৰ পৰিয়াল কল্যাণ অনুষ্ঠানত পেলুজনিত ৰোগ প্ৰতিৰোধ আৰু নিৰাময়, এই বিষয়ে ডাক্তৰ মৌচুমী কৃষ্ণাতিয়ৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, 7:00 বজাত আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, গীতিকাৰ ফণী তালুকদাৰ।

0: ইমানপুৰী শ্ৰোতাসকলে ফণী তালুকদাৰৰ ৰচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া শুনক প্ৰধান বাতৰিসমূহ। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন। গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে দেশজুৰি শ্ৰদ্ধা জ্ঞাপন। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বিভিন্ন জিলাত আজি শোক দিৱস পালন কৰা হৈছে। 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয় পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত প্ৰতিবছৰে 16 আগষ্টত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষৰ সাধনা কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন, নিহতসকলৰ প্ৰতিমূৰ্তিৰ মাল্যাৰ্পণ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। অসম বিধানসভা সচিবালয়ৰ সভাকক্ষতো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোৱে দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাত আস্থা ৰাখি সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰিবলৈ শপত গ্ৰহণ কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত শোক দিৱসত জিলা আয়ুক্ত সৃষ্টি সিঙৰ লগতে অন্যান্য বিষয়া, কৰ্মচাৰী তথা বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে। ডিব্ৰুগড়, শিলচৰ, গোৱালপাৰা, নলবাৰীকে ধৰি অন্যান্য জিলাসমূহতো আজি শোক দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ডাঃ পেগুৱে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থীসকলৰ ওপৰত বানৰ প্ৰভাৱ সন্দৰ্ভত শিক্ষক কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ স্বাভাৱিক শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে এই সময়ছোৱাত দেৰগাঁৱৰ বিধায়ক মৃদুল দত্ত উপস্থিত থাকে। মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শেহতীয়া বানত ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত অংশ লৈ অংগনবাদী কেন্দ্ৰসমূহৰ ক্ষয়ক্ষতিৰ খতিয়ান লয়। বৈঠকৰ অন্তত সাংবাদিকৰ আগত শ্ৰীমতী নেওগে শেহতীয়া বানত শিৱসাগৰ আৰু চৰাইদেউ জিলাত 345টা অংগনবাদী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ 495টা অংগনবাদী কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি মোকলাই দিছে। মন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলসমূহত প্ৰসূতি আৰু শিশুৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

0: তেওঁ লগতে বান ক্ষতিগ্ৰস্ত প্ৰাচীন কীৰ্তিচিহ্নসমূহ নিৰীক্ষণ কৰি শীঘ্ৰে ইয়াৰ মেৰামতিৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। মন্ত্ৰী নেওগে আজি শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰে।
1: মহিলা শিশু উন্নয়ন বিভাগৰ জিলা কাৰ্যালয়টো শুভ উদ্বোধন কৰিলোঁ। গোটেই অসমতে ইতিমধ্যে এনেকুৱা আমি জিলা কাৰ্যালয় 14টা আমি নিৰ্মাণ কৰি উলিয়ালোঁ আৰু 10টা নিৰ্মাণ অৱস্থাত আছে। এই অহা 5টা বছৰত আমি অসমৰ 35খন জিলাতে আমাৰ জিলা কাৰ্যালয়সমূহ আমি নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ম। ইতিমধ্যে মডেল অংগনবাদী কেন্দ্ৰ আপোনালোকে দেখিছে যে জিলাখনত ইতিমধ্যে আমি প্ৰায় 250ৰো বেছি কেন্দ্ৰ আমি অনুমোদন দিছোঁ বানে গৰকা 2খন জিলাই। ইয়াত যদি আমি মডেল অংগনবাদী কেন্দ্ৰবিলাক খৰতকীয়াকৈ নিৰ্মাণ কৰিব পাৰোঁ, শিশুসকলৰ বিকাশৰ কাৰণে আৰু এটা সুন্দৰ আন্তঃগাঁথনি নিৰ্মাণ হ'ব আৰু যিখিনি অংগনবাদী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে সেইখিনি যাতে সুন্দৰভাৱে নিৰ্মাণ কৰে তাৰ কাৰণেও মই অনুৰোধ জনাইছোঁ।
0: কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে গৱেষণাৰ ফলস্বৰূপে ওলাই অহা নতুন পদ্ধতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত কিদৰে প্ৰয়োগ কৰা হৈছে তাৰ সবিশেষ বুজ লয়। উন্নত জাতৰ ধান খেতি, জলবায়ু অনুকূল কৃষি পদ্ধতি, একেলগে ধান খেতি আৰু মাছপালন ব্যৱস্থা তথা জৈৱিক উপাদানৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে পথাৰত বিজ্ঞানৰ সঠিক প্ৰয়োগৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে খেতিয়কসকলক লাভান্বিত কৰিবলৈ বৈজ্ঞানিক গৱেষণা আৰু নতুন প্ৰযুক্তি পথাৰলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এই নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্মখন গঢ়ি তোলা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে বানত ক্ষতিগ্ৰস্ত কৃষকসকলক সময়মতে সকলো ধৰণৰ সহায় আৰু ক্ষতিপূৰণ দিয়া হ'ব বুলি প্ৰকাশ কৰে। কৃষকসকলে যাতে অতি সোনকালে পুনৰ খেতিপথাৰত নামিব পাৰে তাৰ বাবে চৰকাৰে ক্ষিপ্ৰতাৰে কাম কৰি আছে। লগতে বহুল পৰিসৰত উদ্যান শস্য আৰু ৰবি শস্যৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্ত অতি মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। অঞ্চলটোৰ 59টা পৰিয়ালক পৰহিলৈৰ ভিতৰত বাসগৃহ খালী কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগে অন্তিম নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰী বিলত প্ৰথম পৰ্যায়ৰ অভিযানত 205টা পৰিয়াল উচ্ছেদ কৰা হৈছিল। ইয়াৰে 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অৱশেষত গোচৰটোত অসম চৰকাৰৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাত প্ৰশাসন আৰু বন বিভাগে পুনৰ উচ্ছেদৰ প্ৰস্তুতি চলাইছে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3 বাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীৰ 2018 চনৰ এই দিনটোতে মৃত্যু হৈছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। ৰাজ্যৰ বিভিন্ন ঠাইতো আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। বিজেপিৰ মহিৰুহগৰাকী কুঁৱৰী শ্ৰী শইকীয়াই কয় যে অটল বিহাৰী বাজপেয়ী কেৱল ৰাজনীতিকেই নাছিল, বৰঞ্চ এগৰাকী কবি, সাহিত্যিক তথা উচ্চ পৰ্যায়ৰ সাংবাদিকো আছিল। তেওঁৰ কৰ্মৰ জৰিয়তে নিজৰ দৰ্শন আৰু মানৱতাবাদী চিন্তাধাৰাসমূহ প্ৰতিফলিত হৈছে বুলি শ্ৰী শইকীয়াই উল্লেখ কৰে।
2: আজি ভাৰতবৰ্ষৰ এগৰাকী অন্যতম জনপ্ৰিয় ব্যক্তিত্ব, যাৰ ব্যক্তিত্ব ভাষাৰে হয়তো বৰ্ণাব নোৱাৰো, আমি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰথমগৰাকী ৰাষ্ট্ৰীয় সভাপতি, পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যুতিথি। আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা এইগৰাকী পাতস্মৰণীয় মহান ব্যক্তিলৈ আমি অশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আৰু বাজপেয়ীদেৱৰ সমগ্ৰ জীৱন দৰ্শন কৃতি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ অমল উৎস। বাজপেয়ীদেৱ আৰু অসমৰ মাজৰ যি সম্পৰ্ক সেইটো আমি সকলোৱে জানো। অসম আন্দোলনৰ সময়ৰ বা তাৰ আগৰে পৰা বাজপেয়ীদেৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহক খুব আন্তৰিকতাৰে কঢ়িয়াই চাইছিল আৰু সমস্যাবিলাকৰ সমাধানৰ কথাও বাজপেয়ীদেৱে চিন্তা কৰিছিল।
0: কাছাৰ জিলাৰ ৰংপুৰ জিৰ' পইণ্টত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত আজি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে কয় যে অতি মেধাৱী, প্ৰখ্যাত চিন্তাবিদ, কবি, দক্ষ প্ৰশাসক আৰু বলিষ্ঠ ৰাষ্ট্ৰনেতা হিচাপে অটল বিহাৰী বাজপেয়ীৰ অসাধাৰণ জীৱন আৰু কৰ্মৰাজিয়ে দেশবাসীক সদায় অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰ সেৱাৰ প্ৰতি তেওঁৰ অটল

0: আস্থা, একাগ্রতা, দূরদর্শী নেতৃত্ব আর গণতান্ত্রিক মূল্যবোধে ভারতীয় রাজনীতির ইতিহাসত অনন্য অধ্যায়ের সৃষ্টি করে গেছে। কামরূপ জেলা মীন বিভাগে সরু মাছের গুড়ি খাদ্যরে দেশে বিদেশে সমাদর লাভ করে দেশে গৌরব কঢ়িয়ে আনিছে। কামরূপ জেলার বিদ্যালয় সমূহত মধ্যাহ্ন ভোজনত শিশুর পরিপুষ্টির সরু মাছের গুড়ি করে খাদ্যর প্রদান করে অহা হয়েছে। কামরূপ জেলা প্রশাসনের নির্দেশত জেলা মীন বিভাগে জেলা শিক্ষা বিভাগের সঙ্গে যুটিয়াভাবে এই গবেষণা করেছিল। মাছের গুড়ির এই ধারণাটুক রাজ্য সরকারের স্বীকৃতি প্রদান করার পাছতে দেশের বিদেশতো ইয়ার চাহিদা বৃদ্ধি পাইছে। দেশের ভিতর তেলেঙ্গানায় প্রথমে এই আর্হিটি গ্রহণ করে, শেহতাক আফ্রিকার ঘানায় এই আর্হিটি গ্রহণ করেছে। গুৱাহাটীৰ দবা একাডেমীৰ চৌহদত কালি স্বাধীনতা দিবস উপলক্ষে আয়োজিত দবা প্রতিযোগিতাত তানিক্স ঠাকুরিয়াই চ্যাম্পিয়নৰ খিতাপ অর্জন করে। 7 ৰাউণ্ডৰ খেলত তানিক্সে 7 পইণ্ট লাভ করে। প্রতিযোগিতাত 5.5 পইণ্টেৰে শিবাংশু চহৰীয়াই দ্বিতীয় স্থান আর 5.5 পইণ্টেৰে ট্রাইব্রেক স্কোরৰ ভিত্তিত আদিত্য দেব আর ৰিয়ান্স বৰুৱাই ক্রমে তৃতীয় আর চতুর্থ স্থান লাভ করে। সানভি কাশ্যপে প্রতিযোগিতার শ্রেষ্ঠ ছোৱালী খেলুৱৈৰ সন্মান লাভ করে। কেইবাটাও শাখাত অনুষ্ঠিত এই প্রতিযোগিতাত 20 গৰাকী আন্তঃরাষ্ট্রীয় ফিডারেটিং থকা খেলুৱৈকে ধৰি মুঠ 66 গৰাকী খেলুৱৈয়ে অংশগ্রহণ করে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে দেশজুৰি শ্ৰদ্ধা জ্ঞাপন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: নমস্কাৰ, কৃষি জগত অনুষ্ঠানত আজি আমি কথা পাতিবলৈ লৈছো জলবায়ু পৰিৱৰ্তনত কৃষি বনানীকৰণৰ ভূমিকা সম্পৰ্কে। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো উদ্যান শস্য গৱেষণা কেন্দ্ৰ কাহিকুছিৰ প্ৰধান বিজ্ঞানী ডক্টৰ কুসুম কুমাৰ ডেকা।
3: নমস্কাৰ।
2: আৰু জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ কাবেৰী মহন্ত।
4: নমস্কাৰ।
2: নমস্কাৰ। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। কৃষি বনানীকৰণ যদিও শব্দটো নতুন, কিন্তু অসমত পৰম্পৰাগতভাৱে এই কৃষি বনানীকৰণ চলি আহিছে।
4: হয়।
2: কৃষি বনানীকৰণ মানে কি? আমাৰ বহুতে এই অৰ্থটো শব্দটো যিহেতু নতুন,
4: হয়,
2: বুজি নাপায় যে কৃষি বনানীকৰণ মানে কি আৰু ইয়াৰ মূল বৈশিষ্ট্যসমূহ কি কি।
4: হয়, কৃষি বনানীকৰণ বুলি ক'লে আমি এনে বহনক্ষম ভূমি ব্যৱহাৰ প্ৰণালীৰ কথা বুজোঁ য'ত একেখন পথাৰতে বা মাটিতে কৃষি শস্য বা ঘাঁহ বনৰ লগে লগে গছ গছনি আৰু জোপোহাজাতীয় উদ্ভিদ ইচ্ছাকৃতভাৱে ৰোপণ বা সংৰক্ষণ কৰা হয়।
2: হয়।
4: এই পদ্ধতিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ লগতে কৃষকসকলক কাঠ, ফল মূল আৰু শস্যৰ জৰিয়তে অতিৰিক্ত আয় আৰু সুৰক্ষা প্ৰদান কৰে। কৃষি বনানীকৰণৰ মূল বৈশিষ্ট্য বুলি ক'বলৈ গ'লে প্ৰধানকৈ আমি একেডৰা মাটিতে শস্য আৰু গছৰ সহাৱস্থান কৰাটোকে দেখোঁ। তাৰোপৰি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে, জৈৱ বৈচিত্ৰতা সংৰক্ষণ কৰে, মাটিৰ ভূমিক্ষয় নিবাৰণত যথেষ্ট অৰিহণা যোগায় আৰু লগতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। তাৰোপৰি দীৰ্ঘম্যাদী কাঠ আৰু শস্যম্যাদী শস্যৰ দ্বাৰা অৰ্থনৈতিক সুৰক্ষা প্ৰদান কৰা দেখা যায়।
2: হয়। বৰ্তমানৰ পৰিৱৰ্তিত জলবায়ু তথা সংকুচিত বনাঞ্চলৰ পৰিপ্ৰেক্ষিতত কৃষি বনানীকৰণৰ ভূমিকা কি, ডক্টৰ কুসুম কুমাৰ ডেকা?
3: হয়। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ বনাঞ্চলৰ ক্ষেত্ৰত যথেষ্ট চহকী। কিন্তু বৰ্তমান এটা গ্লোবেল ফৰেষ্ট ৱাটছ নামৰ এটা সংস্থাই দিয়া এটা প্ৰতিবেদন অনুসৰি 2001 চনৰ পৰা 2025 চনৰ ভিতৰত আমাৰ প্ৰায় 3.6 লাখ হেক্টৰ বনাঞ্চল আমাৰ কমি গৈছে। এইটো এটা যথেষ্টখিনি আমাৰ কমি গৈছে। আৰু কিন্তু বৰ্তমান আমাৰ যিটো ভৌগোলিক যিটো আমাৰ মাটিকালি আছে অসমৰ, তাৰে প্ৰায় 34% অঞ্চল আমাৰ এতিয়াও বনাঞ্চলে আৱৰি আছে। যথেষ্টখিনি আমাৰ এতিয়াও আছে, কিন্তু যিটো দ্ৰুতগতিত যিটো বৰ্ধিত জনসংখ্যাৰ ফলত এতিয়াও বনাঞ্চলসমূহত তীব্ৰ হেঁচাৰ এটা হেৰি হৈ আছে, মানে প্ৰয়োগ হৈ আছে বনাঞ্চলসমূহৰ ওপৰত। কাৰণ আমাৰ যিটো

0: গ্ৰাম্য অঞ্চলৰ মুঠ জনসংখ্যাৰ যিখিনি বনাঞ্চলৰ ওচৰে পাঁজৰে থকা মানে লোক, তেওঁলোকৰ প্ৰায় 40% লোকেই তেওঁলোকে এই তেওঁলোকৰ নিজৰ জীৱিকা উপাৰ্জনৰ যিবিলাক সামগ্ৰী, যেনে ধৰক খৰি, কাঠ, বাঁহ বেত, ঔষধি গছ, খাদ্য সামগ্ৰী যেনে ফল মূল, বনৰীয়া শাক পাচলি, আলু তথা শিপাজাতীয় শস্য, কাঠফুলা, মৈ ইত্যাদি অহৰহ বনাঞ্চলৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি অহাৰ ফলত বহু মানে বহুমূলীয়া আমাৰ প্ৰজাতি প্ৰায় বিলুপ্তিৰ পথলৈ গৈ আছে। আৰু বিশেষকৈ ইয়াৰ প্ৰভাৱ আমাৰ বিশেষকৈ দুখন ডাঙৰ জিলা, বিশেষকৈ কাৰ্বি আংলং আৰু ডিমা হাছাওত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰা দেখা গৈছে। তেওঁলোকৰ এই যিটো বনাঞ্চলৰ যিটো প্ৰায় 3.6 লাখৰ প্ৰায় 60% তেওঁলোকৰ 25 বছৰত হ্ৰাস হৈছে। গতিকে এই বস্তুটো
1: মানে তেওঁলোকে সেই বনাঞ্চলক কেন্দ্ৰ কৰিয়ে
0: জীয়াই আছে তাৰমানে সেই মানুহখিনিয়ে, বিশেষকৈ আমাৰ যিখিনি জনজাতীয় লোক বা আদিবাসী লোক বা আমাৰ যিখিনি যিটো আমাৰ বনাঞ্চলৰ ওচৰে পাঁজৰে থকা যিখিনি কমিউনিটিজ আছে, তেওঁলোকে জীৱিকা যিটো তেওঁলোকৰ লাইভলিহুড বা জীৱিকা নিৰ্বাহৰ কাৰণে তেওঁলোকে বিশেষকৈ ওচৰৰ বনাঞ্চলখনকে তেওঁলোকে চ'ৰ্চ হিচাপে তেওঁলোকে লৈ লয়।
2: আৰু তাৰোপৰি মানে তেওঁলোকে ঝুম খেতিও কৰে নহয়, ঝুম খেতিৰ কাৰণেও আমাৰ মাটি বহু মোকলাই লয়, মাটিৰ উৰ্বৰতা হ্ৰাস হৈছে আৰু তাৰোপৰি ভূমিক্ষয়ো হৈছে তেওঁলোকৰ,
1: গছ গছনিও
2: কাটি কৰাৰ কাৰণে ভূমিক্ষয় হয়।
0: ইয়াৰ ফলত আমাৰ কিছুমান ধৰক আপুৰুগীয়া কিছুমান যেনেকৈ গছ গছনি, যেনেকৈ আপোনাৰ ধৰক যিটো অগৰ আগতে আমাৰ আছিলে যথেষ্ট আমাৰ বনাঞ্চলবিলাকত আছিলে, সেইবিলাক নোহোৱা হৈ গৈছে, মানে আমি নতুনকৈ খেতি কৰিবলগীয়া হৈছে। তাৰপিছত হলং যিটো আছে গছ সেইটো নাইকিয়া হৈ গৈছে। তাৰপিছতে আমাৰ হেৰি বেটিবাহ বুলি এটা আছিলে আমাৰ যিটো, সেইটো এটা নাইকিয়া হৈ গৈছে। কপৌজাতীয় ফুলবিলাক আমাৰ লাহে লাহে কমি গৈ আছে ফৰেষ্টৰ পৰা আমি আহৰণ কৰাৰ ফলত। গতিকে আমি এই ধৰণৰ বস্তুবিলাক যিটো, আৰু এটা এইটো ইতিমধ্যে ক'লে তেখেতে যে আমাৰ ডক্টৰ মহন্ত মাদামে ইতিমধ্যে ক'লে যে আমাৰ ঝুম খেতিৰ ফলত আমাৰ ঝুম চাইকেলটো চুটি হৈ গৈ আছে,
2: চুটি হৈ গৈ আছে।
0: আগতে ধৰক এটা যদি জেগাত আমি 10 বছৰ পৰা মূৰত কৰিছিলে, কিন্তু এতিয়া 3-4 বছৰতে আকৌ সেই জেগাটোলৈ যাবলগীয়া হৈছে, যিটোৰ কাৰণে মাটিৰ উৰ্বৰতা শক্তিটো কমি গৈ আছে আৰু যিটো খহনীয়াটো মানে এটা
2: পাই গৈছে, এঠাইৰ পৰা আকৌ আন ঠাইলৈ গুচি যায় যে একেটা ধৰণে আকৌ তাত মাটি চাহ কৰে, হেৰি কৰে, সেইকাৰণে ভূমিক্ষয়টো হয়
0: বেছি হয়।
1: আৰু
0: টেৰেচ হিচাপত তেতিয়া কৰে, কিন্তু তেওঁলোকে টেৰেচ ছিষ্টেমটো ফ'ল' নকৰে, যাৰ ফলত মাটি খহনীয়াটোৱেই বেছি হৈ যায়, এইটো যিহেতু ভূমি আমাৰ যিটো জুম চাইকেলটো চুটি হোৱাৰ ফলত। আৰু এটা হৈছে কি, আমাৰ যিটো যিহেতু জনসংখ্যা বৃদ্ধিৰ লগে লগে এগ্ৰিকালচাৰ লেণ্ড যিটো আমাৰ কৃষিভূমিটো কমি গৈছে, যোৱাৰ ফলত সেই কৃষিভূমিবিলাক ক্ৰমানে ফৰেষ্টৰ পিনে গৈ আছে, সোমাই যোৱাৰ ফলত কি হৈছে, আমাৰ যিবিলাক নেকি তাত থকা জীৱ জন্তু সিহঁতৰ জেগাবিলাক কমি গৈছে, ফলত আমাৰ মানুহ আৰু জন্তুৰ মাজৰ যিটো কনফ্লিক্ট, যিটো সংঘাতটো আমাৰ লাহে লাহে বাঢ়ি গৈছে। তাৰ কিছুমান উদাহৰণ এতিয়া আছে, হাতী মানুহৰ যিটো সংঘাত আমাৰ সেইটো ক্ৰমান্বয়ে বাঢ়ি গৈছে, কাৰণ তেওঁলোকৰ জেগাবিলাক আমি কৃষিভূমিলৈকে আমাৰ পৰিৱৰ্তিত হোৱাৰ ফলত সমানে বাঢ়িছে অসমত,
2: কেৰ্কেটুৱা তামোল খেতিত কেৰ্কেটুৱা, নাৰিকলত কেৰ্কেটুৱা উপদ্ৰৱ বেছি হৈছে দিনে দিনে।
1: এতিয়া অসমত কি কি প্ৰকাৰৰ কৃষি বনানীকৰণ পৰম্পৰাগতভাৱে প্ৰচলিত আছে?
2: তাৰপৰা আমি চবৰে চকুত লগাকৈ আছে আমাৰ তামোল পাণৰ খেতিৰ লগত শাক পাচলি বা ফল মূলৰ সংমিশ্ৰণ, আৰু জালুকো কৰে, তামোলৰ গছত জালুক দিয়া হয়, নাৰিকলৰ গছতো দিয়ে কিছুমানে, আৰু তাৰোপৰি কেচেৰু হোম গছৰ তলত আকৌ এৰি মুগা পোহে, ৰেচম শিল্প, তাৰপিছত চাহ বাগিচাত চাহ দিবৰ কাৰণে সাধাৰণতে মদাৰ, পলাহ, নিম বা অন্য বহুমূলীয়া কাঠৰ গছো ৰোপণ কৰে। তাৰোপৰি আমাৰ ঘৰৰ বাৰীখনটো আমাৰ মানে এইটো এটা পুৰণা প্ৰচলিত
0: পৰম্পৰাগত এটা আমাৰ চলি আছে, এগ্ৰ'ফৰেষ্ট্ৰী বাই ডিফল্ট মানে আমাৰ কৃষি বনানীকৰণ,
2: মানুহ ক'ব নোৱাৰাকেই জন্ম জন্মান্তৰৰ পৰা কৰি আহিছে, কিন্তু মানে তাৰ নামটো নাছিলে তেনেকৈ বাঁহ তামোল ফল মূলৰ গছ কৰাৰ উপৰিও তাত মানে ধৰক পুখুৰীও থাকে, তাত হাঁহ কুকুৰাও পোহে, তেনেকুৱা আৰু, সেইটো এটা পদ্ধতি
0: যিটো একুৱা হৰ্টি ফৰেষ্ট্ৰী যিটো আমাৰ হয় সেইটো কোৱা হয়।
2: আৰু কাঠনিৰ লগত সাধাৰণতে মৎস্য পালন, হাঁহ কুকুৰা পালন, গো পালন, মৌ পালন আদিও হয়, কাৰণ কৃষি বনানীকৰণৰ মাজত যদি আমাৰ মৌ পালন কৰা হয় খুব উৎকৃষ্ট মানৰ মৌ পোৱা যায়, কাৰণ যিখিনি আমাৰ ওখ গছবিলাকত যিটো ৰেণু হয় পল পৰাগ ৰেণু, সেইটো মানে খুব বেছি মানে মৌৰ কাৰণে মানে উৎকৃষ্ট হয়। তাৰোপৰি কাঠনিৰ লগত বহুতো খেতিৰ প্ৰণালী, মানে ধৰক এই নাৰিকলৰ লগত
0: নাৰিকলৰ মাজত ধৰক আমি ধৰক বিভিন্ন ধৰণৰ আমি ধৰক বহুখলপীয়া বুলি কয়, বহুতৰপীয়া বহুখলপীয়া খেতি, যেনেকে ধৰক আপোনাৰ মানে এইটো কাৰণে যাতে শিপাৰ মাজত যাতে কম্পিটিশ্যন হয় খাদ্যৰ কাৰণে, আৰু ৰ'দৰ পোহৰটো যাতে সমানে সকলোৱে পায়, সেইটো কাৰণে বিভিন্ন উচ্চতাৰ যেনেকে ধৰক আপোনাৰ কল আমি যেনেকে ধৰক

0: আপুনি কল ৰুব পাৰোঁ, চেনি চম্পা কলটো, তাৰ তলত আমি নেমু টেঙা লগাব পাৰোঁ, আকৌ তাতকৈ সৰু আমি আনাৰস লগাব পাৰোঁ, বা যিবিলাক ছিজনেল আছে আমাৰ বতৰৰ যেনেকুৱা ধৰণৰ আমি আদা হালধি ইত্যাদিবিলাক লগাব পাৰোঁ, কচুজাতীয় শস্য লগাব পাৰোঁ, এইধৰণে আমি এটা
1: একেবাৰে শেষত আমি আনাৰস দিব পাৰোঁ। তাৰমানে যিমানে হ'ব তেতিয়া কি হ'ব, চবৰে মানে শিপাস বিভিন্ন গভীৰতালৈ যাব, গৈ পেলাই বিভিন্ন স্তৰৰ পৰা মানে পানী আৰু গছৰ লাগতিয়াল পুষ্টি দ্ৰব্যবিলাক সংগ্ৰহ কৰে, ফলত মানে কম্পিটিশ্যনটো নাইকিয়া হৈ যায়।
2: লগতে
1: মাটিখিনিও ধৰি ৰাখে, প্লাছ একেটুকুৰ মাটিৰ পৰা বহুখিনি আয়ৰ মুখ মানে পথ হয়।
2: কৃষি বনানীকৰণৰ সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত কি কি কৰ্মপন্থা লোৱা হৈছে?
0: হয়, এইখিনি ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষ এতিয়া যিটো বিশ্বৰ ভিতৰতে আমাৰ যিটো কৃষি মানে যিটো আমাৰ ৰাষ্ট্ৰীয় কৃষি বনানীকৰণ যোজনা, যিটো নেশ্যনেল এগ্ৰ'ফৰেষ্ট্ৰি পলিচি, এইটো আমাৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষই প্ৰথম প্ৰথম আৰম্ভ কৰিছিলে 2014 চনত। এই প্ৰজেক্টটোত তেওঁলোকে পলিচিত তেওঁলোকে গছ গছনি, শস্য আৰু পশুধনক সন্নিৱিষ্ট কৰি লৈছিলে, যাৰ দ্বাৰা কৃষকৰ উদ্দেশ্য আছিলে কৃষকৰ আয় বৃদ্ধি, জলবায়ুৰ স্থিতিস্থাপকতা বৃদ্ধি কৰা আৰু অৰণ্যৰ যিটো ওপৰত যিটো জনগণৰ যিটো প্ৰেছাৰ, যিটো হেঁচা, সেইটো কমোৱাটো। গতিকে এই ক্ষেত্ৰত কিছুমান তেওঁলোকে আৰু কিছুমান পদক্ষেপ হাতত লৈছিলে এই 2014ৰ যিটো নেশ্যনেল যিটো এগ্ৰ' ফৰেষ্ট্ৰি পলিচি, তাত আছিলে যে তেওঁলোকে এতিয়া ধৰক আমাৰ যদি কিছুমানে নিজৰ ঘৰত ধৰক যদি ফৰেষ্ট্ৰি যদি লগায় তেতিয়াহ'লে কটাৰ ক্ষেত্ৰত বহু বাধা, কিছুমান নিয়ম বহুতখিনি তেওঁলোকে সন্মুখীন হ'ব লগা হৈছিলে, যাৰ ফলত মানুহে এইটো ইচ্ছাও নকৰিছিল ৰুবৰ কাৰণে। কিন্তু এই ক্ষেত্ৰত গছ কটাৰ ক্ষেত্ৰত যিটো ট্ৰি ফেলিঙৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান নিয়ম বহুতখিনি সৰলীকৰণ কৰিছে। তাৰপিছত তেওঁলোকে আকৌ কৃষি বটানীকৰণৰ এটা চাব মিছন, এইটো আপোনাৰ 2016-17 চনত তেওঁলোকে আকৌ এটা আৰম্ভ কৰিছিলে, সেইটোৰ মানে মতটো আছিলে কি, ট্ৰি অন এভৰি ফাৰ্ম বাউণ্ড ফাউণ্ড বাউণ্ড, গতিকে প্ৰত্যেকটো বাৰীৰ ধাপে ধাপে যাতে আমি গছ লগাব পাৰোঁ, সেই এটা তেওঁলোকে এইটো এই পলিচিৰ আণ্ডাৰত আনিছিলে। তাৰপিছত কাফ্ৰি যিটো অৰ্গেনাইজেশ্যন, যিটো চেণ্ট্ৰেল এগ্ৰ'ফৰেষ্ট্ৰি ৰিচাৰ্চ ইনষ্টিটিউট, যিটো ঝান্সিত আছে, তেওঁলোকৰ যোগেদি তাৰমানে তেওঁলোকে বিভিন্ন ধৰণৰ আমাৰ যিবিলাক প্ৰজেক্ট, যেনেকৈ আমি ধৰক এতিয়া কাহিকুচিত আমাৰ অল ইণ্ডিয়া কোঅৰ্ডিনেটেড ৰিচাৰ্চ প্ৰজেক্ট এগ্ৰ'ফৰেষ্ট্ৰি আছে, তেনেকৈ গোটেই আমাৰ ভাৰতবৰ্ষতে তেনেকৈ বিভিন্ন জেগাত আছে,
1: 23টা চেণ্টাৰ আছে।
0: তাৰ যোগেদি তেওঁলোকে লোকেশ্যন স্পেচিফিক কিছুমান মডেল, যিটো এগ্ৰ'ফৰেষ্ট্ৰি মডেল, তেওঁলোকে সেইবিলাক কাৰণে
1: যেনেকৈ আমাৰ অসমৰ ক্ষেত্ৰত আমি তামোলৰটো তামোলটো প্ৰযোজ্য হ'ব, এনেকৈ বাহিৰৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ পশ্চিমবংগৰ ক্ষেত্ৰত মানে তেওঁলোকে গমাৰিটো মানে মেইন মডেল হিচাপে লয়, মানে তেনেকুৱা মানে কিছুমান আৰ্হি
0: কিছুমান
1: আমাৰ ইয়াতো হয়, যথেষ্ট ভাল হয় গমাৰিৰ যিটো ইণ্টাৰক্ৰপিং কৰা হয়, মানে যথেষ্ট ভাল হয়।
0: গতিকে তেনেকুৱা ধৰণৰ পদক্ষেপ লৈছে, আৰু একেধৰণে আমাৰ অসমতো এতিয়া আজি 2024 চনৰ নৱেম্বৰত একেই অসমৰ এছাম এগ্ৰ'ফৰেষ্ট্ৰি পলিচি, এইটো আমাৰ অসমত আৰম্ভ কৰা হৈছিলে 2024 চনৰ নৱেম্বৰত, আৰু অসম এই গোটেই ভাৰতবৰ্ষৰ সৈতে দ্বিতীয় ৰাজ্য, প্ৰথম আছিলে বিহাৰ, বিহাৰে 2018 চনতেই আৰম্ভ কৰিছিলে, আৰু তাৰপিছতে অসমে 2024 চনৰ নৱেম্বৰত এইটো আৰম্ভ কৰি ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ মেইন উদ্দেশ্যটো হৈছিলে গছ গছনিৰ আৱৰণ বঢ়োৱা, গ্ৰীণ কভাৰেজ এটা আছিলে সেইটো, তাৰপিছত খেতিয়কৰ আয় বঢ়োৱা থ্ৰু মানে এগ্ৰ'ফৰেষ্ট্ৰি বা বনানীকৰণৰ যোগেদি, আৰু কাঠভিত্তিক উদ্যোগৰ বৃদ্ধি কৰা, এই যোজনাৰ যোগেদি আৰু মানে যিবিলাক আমাৰ কৃষক আছে যিবিলাক এগ্ৰ'ফৰেষ্ট্ৰিৰ লগত জড়িত, তেওঁলোকক উন্নত বীজ যোগান, ঋণ লোৱাৰ ব্যৱস্থাৰ সৰলীকৰণ, আৰু যিবিলাক তেওঁলোকৰ মাটিত গছ গছনি আৰু মানে অব্যৱহৃত মাটিত গছ গছনি ৰোপণ, এইকেইটাই আছিলে এই আমাৰ যিটো এগ্ৰ'ফৰেষ্ট্ৰি পলিচিৰ মেইন উদ্দেশ্য। তো এইখিনি আমাৰ পদক্ষেপ ইতিমধ্যে চৰকাৰ আৰু বিভিন্ন সংস্থাৰ পৰা লোৱা হৈছে, এতিয়ালৈকে
1: অসমতো মানে বহুলভাৱে প্ৰসাৰিত হৈছে।
0: ইতিমধ্যে আমাৰ কিছুমান মডেল আমি ফাৰ্মাৰ্ছ ফিল্ডতো ইতিমধ্যে আৰম্ভ কৰিছোঁ এই মডেলবিলাক।
2: মাটিৰ স্বাস্থ্য ৰক্ষাত কৃষি বনানীকৰণৰ ভূমিকা কি?
1: হয়, তাৰমানে মাটিৰ স্বাস্থ্য ৰক্ষাত কৃষি বনানীকৰণৰ যথেষ্ট অৰিহণা আছে, তাৰে ভিতৰত হ'ল মাটিৰ খহনীয়া ৰোধ। তাৰমানে যেতিয়া ডাঙৰ গছ গছনি ৰোপণ কৰা হয় তেতিয়া শিপাবোৰ বহুত দূৰলৈ যায়, যোৱাৰ ফলত কি হয়, মাটিখিনি ধৰি ৰাখে, সেইকাৰণে খহনীয়া যেতিয়া বানপানী হয় বা আমাৰ খুব জোৰে বৰষুণ হ'লেও মাটিৰ খহনীয়াটো সহজে নহয়। তাৰোপৰি জৈৱিক পদাৰ্থৰ বৃদ্ধিটো এনেকৈ হয় যাতে মানে ডাঙৰ গছৰ পাতবোৰ সৰে, আৰু আমাৰ ইয়াত যিটো মানে গৰম দিনত যিটো তাপ উষ্ণতা আমাৰ ইয়াৰ যিটো টেম্পাৰেচাৰ সেইটোত মানে খুব ধুনীয়াকৈ বৰষুণৰ পানী পায়ে থাকে, খুব গৰম মানে ভালকৈ সেইখিনি পচি যায়, এটা বছৰতে পচি পেলাই মাটিত সেইখিনি মিহলি হৈ যায়। তাৰোপৰি নাইট্ৰজেনৰ স্থিতিকৰণ হয়, যিবিলাক আমাৰ মাহজাতীয় ডাঙৰ ডাঙৰ

0: কচুক ৰোৱা হয়, সেইখিনি শিপাই বায়ুমণ্ডলত থকা নাইট্ৰজেন ভাগ ধৰি ৰখাত সহায় কৰে। আৰু যিহেতু মাটিৰ জৈৱিক পদাৰ্থৰ বৃদ্ধি হয়, সেইকাৰণে মাটিৰ গঠন ভাল হয়। গঠন ভাল হোৱাৰ কাৰণে তাত আমাৰ পানী ধৰি ৰাখিব পৰা মাটিৰ ক্ষমতাও বাঢ়ি যায়। তাৰোপৰি জলবায়ু আৰু বান নিয়ন্ত্ৰণত সহায় দেখা গৈছে। দৈনিক আমাৰ পৃথিৱীৰ ভূমিত মানে উত্তাপৰ পৰিমাণ বাঢ়ি গৈছে, আৰু এইটো প্ৰধানকৈ ক'ৰ পৰা আহিছে, কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণৰ কাৰণে। ইমান কাৰ্বন ডাইঅক্সাইড হৈছে আৰু এইটো আমাৰ মানৱ জাতি কৃত হয়, তাৰমানে গাড়ী মটৰ ফ্ৰিজ চলিছে, এচি চলিছে, যেতিয়া এই কাৰ্বন ডাইঅক্সাইড বাঢ়ি যায় আমাৰ জলবায়ু, তেতিয়া আমাৰ গৰমটো বেছি হয়। আৰু সেই কাৰ্বন ডাইঅক্সাইড ভাগ গছে ধৰি ৰাখি, যিটো আমাৰ ফটোচিন্থেছিছ বুলি কয়, সেই পদ্ধতিৰে ধৰি ৰাখে। ৰখাৰ ফলত কি হৈছে, আমাৰ জলবায়ুত কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ কমি যায় আৰু তাৰ ফলত শীতল হয়। আৰু তাৰোপৰি যেতিয়া মাটিখিনি আমাৰ নাইট্ৰজেনৰ স্থিতিকৰণৰ ফলত নাইট্ৰজেন প্ৰভাৱ মাত্ৰা বাঢ়ি যায়, জৈৱিক পদাৰ্থৰ মাত্ৰা বাঢ়ি যায়, মাটিত যথেষ্ট পৰিমাণে পানী থাকে, তেনেকুৱাত আমাৰ অণুজীৱৰ বৃদ্ধিটো খুব ভালকৈ বাঢ়ি যায়। কাৰণ অণুজীৱই আমাৰ মাটিৰ আচল চালিকা শক্তি হয়। আৰু অণুজীৱৰ প্ৰধান দুটা কাম আছে, এটা হ'ল পচন ক্ৰিয়া, আমাৰ জৈৱিক পদাৰ্থ পচন ক্ৰিয়াত সহায় কৰে, আৰু এটা হ'ল মাটিত যিবিলাক আমাৰ গছৰ পুষ্টিদ্ৰব্য থাকে সেইবোৰ যাতে গছৰ শিপাই ল'ব পাৰে, তেনেকুৱা অৱস্থালৈ মানে পৰিৱৰ্তিত কৰাত যথেষ্ট অৰিহণা যোগায়।
1: এতিয়া মই ডক্টৰ কুসুম কুমাৰ ডেকাৰ ওচৰলৈ আহিছোঁ, যে ক্ষুদ্ৰ আৰু উপান্ত কৃষকে কৃষি বননীকৰণৰ যোগেদি উপকৃত হ'ব পাৰে নিশ্চয়।
2: হয়, কাৰণ আমি এই মেইন আমাৰ উদ্দেশ্যটোৱে, কাৰণ যিখিনি আমাৰ বনাঞ্চলৰ ওচৰে পাঁজৰে থকা যিখিনি আমাৰ খেতিয়ক, তেওঁলোকে বেছিভাগে একচুৱেলি ক্ষুদ্ৰ আৰু উপান্তৰ গ্ৰুপতে পৰে তেওঁলোকে। গতিকে তেওঁলোকৰ এটা হ'ল কি, প্ৰথম কথা হ'ল কি, তেওঁলোকৰ যিটো মাটি, যিটো কৃষিভূমি বহুত কমেই থাকে, আৰু কৃষিভূমিসমূহৰো বহু ক্ষেত্ৰত তেওঁলোকৰ নিজৰ পত্তা নোহোৱা মাটি, তেওঁলোকে ধৰক ৰিজাৰ্ভ ফৰেষ্টৰে মাটি হওক বা তেনেকুৱা ধৰণৰ কমিউনিটি লেণ্ড, এইবিলাকতে তেওঁলোকে বিশেষকৈ খেতি কৰা দেখা যায়। গতিকে এই ক্ষেত্ৰত আমি ধৰক যদি তেওঁলোকক আমি, যিহেতু তেওঁলোকে বনাঞ্চলৰ ওচৰতে থাকে, গতিকে তেওঁলোকে বনাঞ্চলৰ পৰা আঁতৰি আহি যাতে নিজৰ যিখিনি মাটি আছে বা যিখন নিজৰ যিখিনি ধৰক যিখন কি বুলি কয় যিখন হোমষ্টেড গাৰ্ডেন, যিখন বাৰী আছে, তাতেই যাতে তেওঁলোকে কৰিব পাৰে। কিন্তু তেওঁলোকৰ যিহেতু যিটো কেপিটেল, তেওঁলোকৰ যিটো হেৰিটো কম থাকে, যিহেতু তেওঁলোকৰ যিটো মূলধনটো যিহেতু তেওঁলোকৰ কম থাকে, গতিকে তেনেক্ষেত্ৰত আমি আৰু তেওঁলোকক সোনকালে ইনকামটো লাগে। তেওঁলোকে যিহেতু এতিয়া আমি যদি বনানীকৰণৰ ক্ষেত্ৰত আমি দেখোঁ যে যিবিলাক আমি আমি গছ গছনি আমি লগাবলৈ টাইম লাগে তেওঁলোকে ইনকাম আহিবলৈ, কিন্তু আমি তেওঁলোকৰ ক্ষেত্ৰত আমি কৰিব লাগিব কি, যে কম সময়তে কম খৰচতে প্ৰথম তেওঁলোকে আয় কৰিব পৰা তেনেকুৱা ধৰণৰ আমি আৰ্হি কিছুমান তেওঁলোকক দিব লাগিব। যেনে ধৰক হৰ্টিপেষ্টুৰেল ছিষ্টেম, তেওঁলোকৰ বাৰীখনৰ লগতে যদি আমি ঘাঁহ, যিটো আমাৰ
0: গৰু ছাগলীৰ
2: কাৰণে ঘাঁহটো আমি ঘাঁহজাতীয় শস্যটো বা সোনকালে ৰিটাৰ্ণ আহে, ধৰক তেওঁ 3-4 মাহ লগোৱাৰ পিছতে তেওঁলোকে 3 মাহে 3 মাহে কাটিব পাৰে বা তেওঁলোকে বিক্ৰীও কৰিব পাৰে। গতিকে তেনেকুৱা ধৰণে আমি আৰম্ভণিটো কৰিব লাগিব।
0: শাক পাচলি,
2: হয়, যিবিলাক বতৰৰ যিবিলাক শাক পাচলি, যিবিলাক 3-4 মাহতে আৰম্ভ হয়, ঠিক তেনেধৰণৰ পৰা আমি আৰম্ভ কৰিব লাগিব। দ্বিতীয়তে তেওঁলোকে ধৰক যিবিলাক আমাৰ আজিকালি ধৰক এতিয়া আমাৰ বাৰীবিলাকত কি হয়, আমাৰ যিবিলাক বেছিভাগ গুটিৰ পৰা কৰা গছ গছনি থাকে, ধৰক আমৰে হওক বা মধুৰিয়ামৰ হওক বা লিচুৰে হওক, গুটিৰ পৰা হোৱাৰ কাৰণে হয় কি, বহুত বছৰ লাগে লাগোতে, আৰু ফলবিলাকতো আমাৰ মাৰ্কেট মানে যিটো মূল্যটো বহুত কম পায়, বজাৰ মূল্যটো বহুত কম হয়। এতিয়া তেওঁলোকক আমি কি কৰিব লাগিব, যাতে আৰু হয় কি, সেইবিলাকক ঠাইও বহুত লাগে, গতিকে আমি তেওঁলোকক এনেকুৱা কৰিব লাগিব যাতে যিবিলাক আমাৰ ধৰক যোৰা কলম পদ্ধতি, যিবিলাক আমি গ্ৰাফটেড বুলি কওঁ, প্লেন বুলি কওঁ, সেইবিলাকে ধৰক 3 বছৰৰ পৰাই লগা আৰম্ভ হয় আৰু কম জেগাত আমি বেছিকৈ কৰিব পাৰোঁ। গতিকে তেনেকুৱা ধৰণৰ আমি ধৰক এই গ্ৰাফ যিবিলাক যোৰা কলমৰ পৰা প্ৰস্তুত কৰা আম, মধুৰি আম, লিচু, যিবিলাক যোৰা কলমৰ পৰা কৰা হয়, আচলতে এবছৰত ফুল আহে যদিও সেইটো আমি অলপ ডিছকাৰেজ মানে আহিব দিব নালাগে, গছটো অলপ বাঢ়িব দিব লাগে, 3 বছৰৰ পৰা আমি তাক ফলটো আহিব দিব লাগে, সৰু হৈ থাকে, হয় হয়, আৰু গছজোপা দুৰ্বল হৈ থাকে,
0: গছজোপা মানে তাৰ দৈহিক গঠনটো ভাল নহয়,
2: ভাল নহ'ব, গতিকে আমি
1: প্ৰথম ধাৰণ
0: কৰিলে চিঙি দিব লাগে, চাগে ছাৰ
2: চিঙি দিব লাগে, যিটো ফুল আহে চিঙি দিব লাগে, দি প্ৰথম 2 বছৰ তাৰ যিটো ভেজিটেটিভ গ্ৰোথ বুলি কয়, তাৰ যিটো ডাল পাতবিলাক বাঢ়িবলৈ দিব লাগে প্ৰথম 2 বছৰ, আৰু 3য় বছৰৰ পৰা ফলটো আহিব দিব লাগে, তেতিয়া ধুনীয়াকৈ পাব তেওঁলোকে। গতিকে তেনেকুৱা ধৰণে তেওঁলোকে সোনকালে হোৱা, কম মাটিত বেছিকৈ কৰিব পৰা আমাৰ যোৰা কলম পদ্ধতিৰ দ্বাৰা কৰা যিবিলাক ফল মূলৰ পুলি আছে, সেইবিলাক তেওঁলোকে ৰুব লাগিব, আৰু লগতে তেওঁলোকে ঔষধি গছ আৰু মৌ পালনটো, এতিয়া অলৰেডি আমাৰ ডক্টৰ মহন্ত মাদামে ইতিমধ্যে কৈছে যে আমি মৌ পালনটোৰ দ্বাৰা আমি বহুতখিনি মৌ আৰু যিটো আমাৰ গছ গছনি আমাৰ যিটো পলিনেশ্যনটো বঢ়াই আমি প্ৰায় 30% আমি উৎপাদন বঢ়াব পাৰোঁ আমি মৌ পালনৰ যোগেদি, সেইটো এটা হ'ব। তাৰপিছত পোনপ্ৰথমে তেওঁলোকে ডাঙৰ প্লটলৈ নগৈ, সৰু সৰু প্লটত বিশেষকৈ বাউণ্ডাৰী প্লেণ্টেশ্যন বা বৰ্ডাৰ তেনেকৈ ধৰক মাটি ঢাপতেই কৰিলে, ডাঙৰকৈ যাব নালাগে তেওঁলোকে, আৰম্ভণিটো তেওঁলোকে কমকৈ কৰিব লাগে,
1: যিটো টেৰেছ গাৰ্ডেন কৰা
2: হয় হয়
1: তাতো ৰোৱা দেখা যায়,
2: হয়
0: ফল মূলৰ গছ

0: আজিকালি তাৰমানে এই জোৰা কলম পদ্ধতিৰে কৰা পুলি হলে তাত আৰামত কৰিব পাৰে,
1: কম জায়গাতে তেওঁলোকে বেছিকৈ লগাব পাৰে আৰু সোনকালে তেওঁলোকে উৎপাদন
0: হ'ব, কাৰণ ধুনীয়া পৰাগ্ৰেণু হ'ব।
1: আৰু আমাৰ বিশেষকৈ কিছুমান এই যিটো তেওঁলোকক মানে পাৰিলে যিটো বিনামূলীয়া ধৰক হাই ভেলু ক্ৰপৰ পুলিবিলাক ৰোপণ সামগ্ৰী আমাৰ লগত যোগান ধৰিব লাগিব। আৰু সচৰাচৰ কি হয়, আমি ইৰিগেশ্যনটো আমাৰ তেওঁলোকৰ ক্ষেত্ৰত সম্ভৱ নহয়, যিখিনি ৰূপান্তৰৰ যিখিনি ক্ষুদ্ৰ ৰূপান্তৰ খেতিয়ক আছে তেনেক্ষেত্ৰত আমি বৰষুণৰ ওপৰত নিৰ্ভৰশীল যিবিলাক জাত মানে যিবিলাক আমি কৰিব পাৰোঁ তেনেকুৱা জাতবিলাক আমি তেওঁলোকক নিৰ্বাচন কৰি দিলে তেওঁলোকে
0: জাত নিৰ্বাচনটো মানে বহুত দৰকাৰী বস্তু
2: হয়। আৰু সেই আপুনি যে ক'লে যে আপোনালোকে বিনামূলীয়াকৈ যোগান ধৰে, কেনেধৰণে আপোনালোকক?
1: হয়, আমাৰ এতিয়া ধৰক আমি যিটো প্ৰজেক্ট আছোঁ এগ্ৰ'ফৰেষ্ট্ৰী যিটো প্ৰজেক্টত আছে, আমি তাৰ পৰা ধৰক আমাৰ যিটো এন ই এছ প্ৰগ্ৰেম বুলি আহে স্পেচিয়েল প্ৰগ্ৰেম বা টি এছ পি চি এছ পি প্ৰগ্ৰেম কিছুমান আহে, তাতে কিছুমান আমাৰ তেনেকুৱা ডিষ্ট্ৰিবিউচন থাকে, স্পেচিয়েল প্ৰগ্ৰেম থাকে। তাত ইতিমধ্যে আমি কৰিছোঁ নেমুৰ পুলি, তামোলৰ পুলি, জালুকৰ পুলি, লগতে আমি ধৰক আৰু অন্যান্য আমাৰ যিবিলাক এই এগ্ৰ'ফৰেষ্ট্ৰী ৰিলেটেড আমাৰ যিবিলাক পুলি আছে,
0: এটা সময়ত আমি মৌ পালনৰ কাৰণে বাঁহ মৌ গোটেইবিলাকো দিয়া হৈছে।
1: গতিকে এইবিলাক আমাৰ সময়ে সময়ে এইবিলাক প্ৰজেক্ট আহি থাকে আৰু তাৰ জৰিয়তে আমি কৃষকসকলক ফ্ৰী ডিষ্ট্ৰিবিউট কৰোঁ।
2: কৃষি বনানীকৰণে অধিক বহনক্ষম ভৱিষ্যতৰ দিশত কেনে কাৰ্যক্ষম পথ আগবঢ়াইছে বাইদেউ?
0: হয়, কৃষি বনানীকৰণত একক কৃষিত পদ্ধতিত সীমিত নাথাকি বৃত্তাকাৰৰ পুনৰ উৎপাদনশীল পদ্ধতি গ্ৰহণ কৰা হয়। তাৰোপৰি মূল্যৱান বৃক্ষৰ কৃষি ব্যৱস্থাত একত্ৰিত কৰি এই পথাই জলবায়ু সম্পৰ্কীয় বৃহৎ পৰিৱৰ্তনৰ বিৰুদ্ধে প্ৰতিৰোধ প্ৰদান কৰে আৰু বিভিন্ন খাদ্য যেনে পশু খাদ্য, কাঠৰ অবিৰত যোগান নিশ্চিত কৰে, কাৰণ অনবৰতে গছৰ পৰা এইখিনি থাকে কাৰণে বাৰীত সেইখিনি পাই থকা হয়। ইয়াৰ উপৰি আধুনিক নীতি বা গৱেষণাৰ দ্বাৰা যিখিনি সমৰ্থিত পথাই এই ধাৰণাটোৰ প্ৰমাণ দিয়ে যে প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে কাম কৰাটো এটা পচন্দই নহয়, বৰঞ্চ নিৰাপদ আৰু সমৃদ্ধিশালী সম্প্ৰদায় গঢ়াৰ কাৰণে ই অতি প্ৰয়োজন বৰ্তমান সময়ত। এই আৰ্হিসমূহে মানুহক জীৱিকাৰ পথ বৃদ্ধি কৰে, পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰত সহায় কৰে আৰু পৃথিৱীৰ সন্মুখত স্থিতিস্থাপকতা গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছে।
2: প্ৰত্যেকটা বস্তু কৰিবলৈ যাওঁতে আমি কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ। অসমত কৃষি বনানীকৰণৰ মূল প্ৰত্যাহ্বানসমূহ কি কি?
1: হয়, এই ক্ষেত্ৰত আমাৰ প্ৰধানকৈ হৈছে কি, আমাৰ লেণ্ড ফ্ৰেগমেণ্টেশ্যন, আমাৰ হ'ল কি আমাৰ মাটিবিলাক খুব কম কম
0: সৰু সুৰা
1: টুকুৰা টুকুৰি হয়, যাৰ ফলত আমি যিহেতু আমাৰ এগ্ৰ'ফৰেষ্ট্ৰীত আমি অকণমান ধৰক যদিও আমি আৰম্ভণিটো কমকৈও কৰোঁ তথাপি অলপ যদি আমি এৰিয়াটো ডাঙৰ হয় তেতিয়াহ'লে অলপ বেনিফিটটো বেছিকৈ পোৱা যায়, কাৰণ আমি ইয়াতে ধৰক বিভিন্ন ধৰণৰ ডাঙৰ গছ গছনিৰ লগতে আমি ফল মূল বা যিবিলাক লগাব লাগে, গতিকে অকণমান সেই লেণ্ড ফ্ৰেগমেণ্টেশ্যনটো এটা আমাৰ ডাঙৰ এটা প্ৰত্যাহ্বান আমাৰ অসমৰ বাবে, অসমৰ কৃষকৰ বাবে। দ্বিতীয়তে ভূমিৰ পত্তা, যিহেতু চৰকাৰীভাৱে কিবা এটা সুবিধা যদি তেওঁলোকে ল'ব লগা হয় তেতিয়াহ'লে ভূমিৰ পত্তাটো বহুত মানে দৰকাৰী হৈ যায়, গতিকে আমাৰ বেছিভাগ যিবিলাক বনাঞ্চলৰ ওচৰে পাজৰে থকা যিবিলাক আমাৰ হেৰি আছে জনসংখ্যা আছে তেওঁলোকৰ বেছিভাগৰেই তেওঁলোকৰ ভূমিৰ পত্তাৰ অভাৱৰ কাৰণে তেওঁলোকে চৰকাৰী সা সুবিধাবিলাক তেওঁলোকে পৰা বঞ্চিত হয়। তৃতীয়তে আছে কি, তেওঁলোকে পৰম্পৰাগতভাৱে যিবিলাক কৰি আহিছে খেতি সেইটোৰ পৰা তেওঁলোকে মানে এটা বেলেগলৈকে ট্ৰেন্সফৰ্মেশ্যনৰ যাবলৈ তেওঁলোকে অনিচ্ছা প্ৰকাশ কৰে, যেনেকৈ ধৰক এতিয়া কিছুমান ক্ষেত্ৰত তেওঁলোকে ৰাবাৰেই কৰি আছে, ধৰক ৰাবাৰত তেওঁলোকৰ হেৰিটো কম হয়, কিন্তু ধৰক কিন্তু আমি যদি এগ্ৰ'ফৰেষ্ট্ৰীটো তাতকৈ বেছি তেওঁলোকৰ যে লাইভলিহুডৰ কাৰণে বেছি মানে লাভজনক, কিন্তু তথাপি তেওঁলোকে সলনি কৰিবলৈ ইচ্ছা নকৰে পটককৈ, চেঞ্জ সেইটো এটা আমাৰ সমস্যা আছে। তাৰপিছত উন্নত মানৰ যিবিলাক ৰোপণ সামগ্ৰী সেইবিলাকৰ অভাৱ এতিয়াও হৈ আছে, আমি যিবিলাক সেইকাৰণে আমাৰ বহুত নাৰ্চাৰীৰ একৰিডিয়েশ্যন আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ যাতে তেওঁলোকে
0: যথেষ্ট কাম আগবাঢ়িছে,
1: যাতে যিটো কোৱালিটি প্লেণ্টিং মেটেৰিয়েল যাতে উন্নত মানৰ তেওঁলোকে ৰোপণ সামগ্ৰী তেওঁলোকে পাব পাৰে। তাৰপিছতে যিবিলাক বিভিন্ন ধৰণৰ কাঠজাতীয় বা গছ গছনি যিবিলাক উৎপাদিত সামগ্ৰীকৰণৰ এটা মাৰ্কেট এখনৰ মানে এটা অভাৱ এতিয়াও আছে, তেওঁলোকৰ মাৰ্কেট লিংকেজটো এতিয়াও ফাৰ্মাৰ্ছৰ লগত খুব ভালদৰে হোৱা নাই, সেই এটা আমাৰ এইটো চেলেঞ্জ এটা হৈ আছে মানে যিটো প্ৰত্যাহ্বান।
2: আৰু আমাৰ এতিয়া নাৰ্চাৰীৰ কথাটো যিটো,
1: হয়
2: নিশ্চয় কেইজনমান যুৱক একেলগ হৈ পেলাই এই ক্ষেত্ৰত আগবাঢ়িব পাৰে, কেনেধৰণে আগবাঢ়িব পাৰে অকণমান জনাই দিব নেকি?
0: তেওঁলোকে যদি সেইটো কমিউনিটি ফাৰ্ম কমিউনিটি নাৰ্চাৰী নাৰ্চাৰী বুলি কয়, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে যদি কাৰোবাৰ মাটি নিজৰে আছে তেনেকুৱা ভূমি তেওঁলোকে নিৰ্বাচন কৰি ল'ব পাৰে। আৰু
2: অতি কমেও কিমান মাটি লাগিব?
1: আপুনি ধৰক খুব বেছি ধৰক তেওঁলোকে আমি যিটো দুকঠামান মাটিৰ পৰাই তেওঁলোকে আৰম্ভ কৰি দিব পাৰে।
0: এইটো আপুনি ভাল কথা কৈছে, মাটি কিমান লাগিব। কিন্তু এটা কথা আমি জানো যে আমাৰ কৃষকে কেতিয়াও তেওঁলোকৰ খেতি মাটি মানে উচৰ্গা কৰি কেতিয়াও কৃষি বনানীৰ কাৰণে নিদিয়ে। সেইকাৰণে ছাৰে যে কৈছিলে বান্ধত আমি সীমাবিলাকত কৰিব লাগে, যিখিনি মাটিত আমাৰ খেতি পথাৰ ভাল নহয় তেনেকুৱা মাটি, সেই তেনেকুৱা মাটিহে নিৰ্বাচন কৰিব লাগিব। কাৰণ কোনেও নিজৰ

0: খেতিৰ দৰা মাৰি পেলাই কেতিয়াও কাঠনি নকৰে। সেইকাৰণে মানে আমাৰ সেইবিলাক যিটো আমাৰ সীমাত কৰা হয়, আনকি ধাননি পথাৰৰো এই যিটো হেৰি থাকে, আলি থাকে, তাতো কৰিব পৰা যায়। এতিয়া আমাৰ মানুহে কয় ধান মানে আলি নহয়, মাজৰখিনি নহয়, যিটো আমাৰ মেইন হেৰিটো থাকে, মাটিডৰাৰ সীমাটো থাকে, তাত কৰিব লাগি পাৰে। কাৰণ সেইটোতো সেইটো ভাঙি নিদিয়াতো প্ৰতি বছৰ সেইটো তেনেকেই থাকি যায়, যিটো মানে সেইবিলাক ৰুৱে, সেইবিলাকটোতো মানে সেই বগৰী গছটো আমাৰ কৃষি বনানীকৰণৰ ফল মূলৰ ভিতৰতেই পৰে। আৰু লাভটো কি হয়, তাৰমানে ওখ গছ য'তেই থাকিব তাতেই অনুজীৱৰ মাত্ৰাটো বাঢ়ি যায়। আৰু অনুজীৱৰ মাত্ৰা বাঢ়া মানে কি হয়, মাটিটুকুৰা অধিক সাৰুৱা হয়। আৰু সেই সাৰভাগ কোনে পাব, যিখিনি প্ৰধান শস্য কৰা হয় সেইখিনি বেছিকৈ লাভান্বিত হয়।
1: তাৰকাৰণে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰে?
0: হয়, নিশ্চয় নিশ্চয়।
1: কেনেধৰণে আগবাঢ়িব লাগে?
2: তেওঁলোকে আমাৰ লগত আৰম্ভণিতে যোগাযোগ কৰিব, কিন্তু তাৰ কাৰণে তেওঁলোকৰ ধৰক এটা কিছুমান ধৰক ছিড কালেকশ্যন, যিটো ছিডৰ কালেকশ্যনটো এটা ডাঙৰ কথা, সেইটো কাৰণে তেওঁলোকে ধৰক প্ৰশিক্ষণ ল'ব লাগিব। কাৰণ যিকোনো চ'ৰ্চৰ পৰা তেওঁলোকে ছিডটো কালেক্ট কৰিলেতো নহ'ব, তেওঁলোকে কিছুমান চ'ৰ্চ থাকে
0: সেইটো জানি মানে ট্ৰেইনিং হয়। আমাৰ ট্ৰেইনিঙৰো ব্যৱস্থা আছে, আমাৰ মানে এনেকুৱা ধৰণৰ নাৰ্চাৰী স্থাপন বা যিটো আমাৰ কৈ আছে সীমাত গছ ৰোপণ, সেইবিলাকৰ ওপৰত আমাৰ ট্ৰেইনিং দিয়া হয়। যিটো ক'লে যে ছাৰে ট্ৰাইবেল ছাপ্লেনৰ প্লেন প্ৰগ্ৰেম থাকে বা নৰ্থাৰ্ণ হিল NHC গ্ৰাণ্ট থাকে, তাৰ ভিতৰত আমি এইবিলাক যথেষ্ট সুবিধা আছে।
2: আৰু মানে কি নাৰ্চাৰীখনৰ যিটো আমি ক'লোঁ যে অকল যিখিনি প্লেণ্টিং মেটেৰিয়েল বা ছিডৰ কালেকশ্যনৰ লগতে যিটো কোৱালিটি, যিটো ছিড আহিব লাগিব, তেতিয়াহে পুলিবিলাক ভাল হ'ব। আৰু দ্বিতীয়তে যিখিনি তাৰ ধৰক বেগিঙৰ কথা আছে, তো পলি বেগতো গ্ৰ' কৰিব লাগিব, তাৰে মিডিয়াটো কি ধৰণে বনাব লাগিব বা কি ধৰণে আমি বেমাৰ আজাৰৰ পৰা প্ৰতিৰোধ কৰিব পাৰিম, সেইবিলাক গোটেইখিনি তেওঁলোকে প্ৰশিক্ষণৰ মাধ্যমেদি আমি তেওঁলোকক শিকাই দিব পাৰিম। গতিকে তেওঁলোকে আগ্ৰহী হ'লে আমাৰ লগত যোগাযোগ কৰিলে তেওঁলোকে সেইখিনি লৈ ল'ব পাৰিব।
1: হয়, নাৰ্চাৰী স্থাপনৰ বাহিৰেও আৰু কৃষি বনানীকৰণৰ ক্ষেত্ৰত নিবনুৱাসকলে কৰিব পৰা কিবা
2: আছে? তেওঁলোকেতো এতিয়া আমি যিখিনি আমাৰ মডেলকেইটা ক'লোঁ, সেই মডেলকেইটা যদি তেওঁলোকে আপোনাৰ খুব ভালদৰে যদি তেওঁলোকে
0: অসমৰ কেইটামান বহুলভাৱে প্ৰচলিত মডেল আছে, সেইকেইটা যেনেকৈ আমাৰ
2: এই চিলবি হৰ্টিকালচাৰেল এটা মডেল, চিলবি হৰ্টিকালচাৰেল ছিষ্টেম এটা আছে, সেইটোত আমি ধৰক আমাৰ যিখিনি তামোল নাৰিকলৰ যিখন বাৰী আছে তাৰ লগতে আমি ধৰক নেমু টেঙা, আমি ইতিমধ্যে ক'লোৱেই যে বিভিন্ন ফল মূল আপোনাৰ ধৰক বতৰৰ শস্যখিনি আমি তাতে কৰিব পাৰোঁ এটা, সেইটো আছে।
0: তামোল নাৰিকলৰ পৰা যথেষ্ট লাভান্বিত হয়, আৰু নেমু টেঙাও যথেষ্ট, আৰু নেমু টেঙাটো সাধাৰণতে তেনেকুৱা মানে বনানীকৰণৰ ক্ষেত্ৰত চাৰি সীমাত দিয়া হয়, তেতিয়া সেইখন এখন মানে লাইফ ফেন্সৰ কামো কৰে, কাৰণ সেইপিনেদি গৰু ছাগলী সোমায়ো আহিব নোৱাৰে আৰু ফলটোও পালে। তাৰোপৰি আৰু তেনেকুৱা ধৰণৰ বহুত,
2: আৰু এটা আটাইতকৈ ভাল হৈছে আমাৰ যিটো নেমু, যিটো আমাৰ এতিয়া য'ত হাতীৰ যিটো মানে সংঘাৰ আছে তাত আমি যদি নেমু টেঙাৰ যদি বাউণ্ডেৰী ফেঞ্চিং কৰি পেলাই তাত কৰিব পাৰোঁ, তেতিয়াহ'লে সেই হাতীৰ প্ৰব্লেমটো আমি যথেষ্টখিনি সকাহ সকাহ সকাহ সকাহ পাব পাৰোঁ, সেইটো এটা আছে আমাৰ। আৰু বিশেষকৈ আমাৰ যিখিনি এতিয়া আৰু ইয়াত কথা আছে, ধৰক আমি যিবিলাক পৰম্পৰাগত যিবিলাক ফল মূল আমি কৰি আছোঁ, তাত বাদেও যদি আমি কিছুমান এক্সটিক যিবিলাক আমি বাহিৰৰ পৰা অহা এতিয়া ফল মূলবিলাকৰ যথেষ্ট চাহিদা বাঢ়িছে, তাৰ ভিতৰত ধৰক আমাৰ যেনেকৈ এপল বেৰ, এপল বগৰী এটা আছে, আমাৰ ধৰক ড্ৰেগন ফ্ৰুটছ আছে, এভকাডো বুলি এটা আছে, যিটো এতিয়া যথেষ্টখিনি তাৰ চাহিদা এতিয়া আহিছে বজাৰত। গতিকে তাৰ উপৰি আপোনাৰ দুৰিয়ান বুলি আছে, হয় ইয়াতে হয়, ইয়াতে হয়। গতিকে
1: আৰু এইটো যিটো আপুনি ক'লে আপেল বগৰী, আপেল বগৰীটো তিনি বছৰেই বোধ কৰোঁ ফল দিয়ে নেকি ভালকৈ?
2: নহয় নহয়, এইটোতো আপোনাৰ মানে কি হয়, আপেল বগৰীটো অনাৰ পৰাই ধৰক পুলিটো অনাৰ নেক্সট ইয়াৰতে তাৰ ফুটিং হৈ যায়, আৰু ছেপ্টেম্বৰত জেনেৰেলি ফুল ফুলে, আপোনাৰ জানুৱাৰী মাহত তাৰ ফল সংগ্ৰহ কৰিব পাৰি। আৰু তাৰ এটা কথা আছে কি, প্ৰত্যেক বছৰে আপুনি যেতিয়া ফল শেষ হ'ব মানে মাৰ্চলৈকে ফলটো কণ্টিনিউ হয়, তাৰপিছত এপ্ৰিল মাহত এইটো এটা উচ্চতাত মানে পাৰিলে প্ৰথম বছৰ আমি ধৰক মোটামুটি 12 চেণ্টিমিটাৰমান ওপৰত কাটি দিব লাগে কমপ্লিট গছটো,
1: গুৰিৰ
2: পৰা 12 চেণ্টিমিটাৰ প্ৰথম বছৰ কাটি দিব লাগে, সেইটো এপ্ৰিল মাহত। কৰাৰ পিছত তাৰপৰা আকৌ নতুন ডালপাত আহিব, তাত আমি গুৰিত আকৌ আমি ফাৰ্টিলাইজেশ্যন কৰিম, যিটো সাৰ পানী দিম, দিয়াৰ ফলত আকৌ তাৰপৰা নতুনকৈ ডাল আহিব। সেই ডালখিনি আমি গোটেইখিনি ৰাখিব নালাগে, বহুত ডাল আহে, আমি চাৰিওফালে চাৰিটা ডাল আমি ভাল ৰাখি দিলোঁ, আৰু তাৰপৰা ধুনীয়াকৈ বাঢ়ি গৈ আকৌ ছেপ্টেম্বৰত আকৌ ফুল হ'ব, আকৌ তেনেকৈ কণ্টিনিউ, এইটো এটা কণ্টিনিউয়াছ প্ৰচেছ। আমি এইটো আমি কোনোৱে আপুনি এনেকুৱা তিনি বছৰটো নহয়, আমি কোনো যদি আমি ভালদৰে তাত আমি ৰিকমেণ্ডেড যদি অনুমোদিত হাৰত যদি আমি সাৰ বা পচন সাৰ আমি যোগান ধৰি থাকিব পাৰোঁ, তেতিয়া আমি 10 বছৰলৈকে আমি আৰামছে
0: পাঁচ বছৰ নিচিনা তাৰমানে
2: হয় সুন্দৰকৈ আমি ফল পাই থাকিব
0: পাৰোঁ। পাত তোলাৰ পিছত মানে নৱেম্বৰ ডিচেম্বৰ মাহত যে কাটি দিয়ে এটা,
1: এইটো আছে প্ৰত্যেকবিধ ফলতেই নিশ্চয় এই আমি যিটো কাটি দিয়া সেইটো কৰিলে
2: মানে এনেই এইটোৰ ক্ষেত্ৰত বগৰীৰ ক্ষেত্ৰত আমি গুৰিতে কাটি দিব পাৰোঁ, তাতে প্ৰত্যেক বছৰে আমি সেইটো প্ৰেক্টিছ কৰিব লাগে, প্ৰুনিং যিটো কৰা যায়, আৰু সেইটো কিন্তু বেলেগ বেলেগ হয়, যেতিয়া গছজাল যিমানে পুৰণা হৈ যাব বাঢ়ি যাব, প্ৰথম বছৰ আমি 12 ইঞ্চিত কৰিলোঁ, দ্বিতীয় মাহত আমি ধৰক 14 গ'লোঁ, তৃতীয় বছৰত আমি 16 গ'লোঁ, গৈ এনেকুৱা এটা লেভেলত, তাৰপিছত এটা সময় ষ্টেবল হৈ যায়, ধৰক 5 বছৰ বা 3-4 বছৰ ষ্টেবল হৈ যায়, ধৰক আমি খুব বেছি আমি ধৰক মাটিৰ পৰা 20 ইঞ্চি ওপৰত

0: দিম এতিয়া আকৌ আহি থাকিব। কিন্তু বেলেগবিলাকৰ ক্ষেত্ৰত ধৰক এতিয়া আম মধুৰি আমৰ ক্ষেত্ৰত আকৌ সেইটো প্ৰুনিং যিটো কৰা যায় সেইটো আকৌ এইটো চিষ্টেমত নকৰোঁ। তাত যিখিনি অলাগতিয়াল ডালপাত থাকিব বা ফলটো চিঙাৰ সময়ত তাৰপৰা ধৰক কমেও 25-30 চেণ্টিমিটাৰৰ তলত আমি কাটি দিম, সেইটো অলপ লাইট প্ৰুনিং কৰা হয়। কিন্তু ইয়াতে মানে হাৰ্ড প্ৰুনিং হয়, ইয়াৰ ক্ষেত্ৰত চাহপাতত যেনেকৈ আমি কৰোঁ ঠিক তেনেকুৱা হাৰ্ড প্ৰুনিং হয় ইয়াত।
1: হয়, আজি আমি আপোনালোক দুয়োৰে পৰা জলবায়ু পৰিৱৰ্তনত কৃষি প্ৰণালীকৰণৰ যি ভূমিকা সেই সম্পৰ্কে বহুতো কথা জানিব পাৰিলোঁ, আৰু নিবনুৱাসকলে কৰিব পৰা দুই এটা পদ্ধতিৰ কথাও আপোনালোকে ক'লে। আগ্ৰহী যিসকল আছে যুৱক যুৱতী, তেখেতসকলে নিশ্চয় আগবাঢ়ি আহি এইখিনি কৰি নিজৰ
2: যথেষ্ট লাভান্বিত হ'ব
1: পাৰিব, লগতে ওচৰ তেওঁলোকৰ যিটো অঞ্চল সেই অঞ্চলটোও
2: লাভান্বিত হ'ব। তাৰমানে পৰিৱেশতন্ত্ৰ সংৰক্ষিত ৰাখিব, আয় বৃদ্ধি হ'ব, আৰু এটা কণ্টিনিউৱাছ প্ৰচেছত আয়টো পাই থাকিব। তামোল নাৰিকলৰ পৰা দেৰিকৈ পাব, কিন্তু তাৰ তলত হোৱা শস্য ম্যাদী যিবিলাক শস্য থাকিব সেইবিলাকৰ পৰা তেওঁলোকে এটা ৰেগুলাৰ বেচিছত

0: না পৰিৱেশতন্ত্ৰ সংৰক্ষিত ৰাখিব, আয় বৃদ্ধি হ'ব আৰু এটা কণ্টিনিউৱাছ প্ৰচেছত আয়টো পাই থাকিব। তামোল নাৰিকলৰ পৰা দেৰিকৈ পাব, কিন্তু তাৰ তলত হোৱা শস্যম্যাদী যিবিলাক শস্য থাকিব সেইবিলাকৰ পৰা তেওঁলোকে এটা ৰেগুলাৰ বেচিছত তেওঁলোকে পাই থাকিব, তেওঁলোকৰ ইনকাম পায়।
1: গতিকে আপোনালোকক দুয়োকে অশেষ ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে। আমাৰ সময়ো হৈ আহিল, আজিলৈ ইমানতে আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ। ধন্যবাদ,
2: নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে, জলবায়ু পৰিৱৰ্তনত কৃষি বনানীকৰণৰ ভূমিকা সম্পৰ্কে আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ কুসুম কুমাৰ ডেকা আৰু ডক্টৰ কাবেৰী মহন্তই আঁতৰিলে। কৃতাঞ্জলি বৰ্মনে কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: কৃষি জগত অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত ৰূপাঞ্জলি বৰ্মনৰ কণ্ঠত।

0: ৰূপাঞ্জলি বৰ্মনৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এসময়ত ঘৰৰ মানুহে হুকুম সিঙক কুৰকুৰ দাস বুলি মাতিছিল, কাৰণ লাইট ফেন চলি থকা দেখিলে তেওঁ সকলোৰে ওপৰত চিঞৰ বাখৰ কৰিবলৈ ধৰিছিল।
2: হেৰ ৰমুৱা, এই ফেনখন কিয় চলাই থৈছ? বিজুলীৰ বিল কি তোৰ বাপেৰে ভৰিব?
1: কিন্তু আজিকালি সকলোৱে তেওঁক পিয়াৰেলাল বুলিহে মাতে, কাৰণ যিদিনাৰ পৰা তেওঁ চলাৰ পেনেল লগালে সিদিনাৰ পৰা মিটাৰৰ কাটাডাল শান্তিৰে শুই থাকে। আৰু হুকুম সিঙো পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান। মন্ত্ৰী অজন্তা নেওগৰ শিৱসাগৰৰ বানত ক্ষয় ক্ষতি পৰ্যালোচনা। শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা আজি ভাৰতৰ 460 ৰাণত প্ৰথম ইনিংছ ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডঃ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৱৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনাৰ শীৰ্ষক প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকত নিৰ্দিষ্ট ৱেব পৰ্টেলৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ডঃ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি শোক দিৱস পালন কৰা হৈছে। 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয় পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত প্ৰতিবছৰে 16 আগষ্টত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষৰ সাধন কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন, নিহতসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য মুৰব্বী, বিষয়া তথা বিস্ফোৰণত নিহতসকলৰ আত্মীয় স্বজন উপস্থিত থাকে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়া তথা বিভিন্ন বৰ্গৰ কৰ্মচাৰী আৰু আৰক্ষীৰ লোকে এই কাৰ্যসূচীত অংশ লয়। সমাজত শান্তি, সামাজিক শৃংখলা আৰু সকলো শ্ৰেণীৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ হকে কাম কৰাৰ লগতে মানুহৰ জীৱন আৰু প্ৰমূল্যৰ প্ৰতি শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিৰুদ্ধে সকলোৱে শপত গ্ৰহণ কৰে। আৰক্ষী উপ মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামীয়ে শপত বাক্য পাঠ কৰোৱায়। অসম বিধানসভা সচিবালয়ৰ সভাকক্ষতো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোৱে দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাত আস্থা ৰাখি সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰিবলৈ শপত গ্ৰহণ কৰে। আটায়ে বিস্ফোৰণত নিহতসকলৰ স্মৃতিত 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। মৰিগাঁও জিলা প্ৰশাসন

0: উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত শোক দিৱসত জিলায়ুক্ত সৃষ্টি সিঙৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰী তথা বিভিন্ন বিভাগৰ মুৰববীসকল উপস্থিত থাকে। ডিব্ৰুগড়, শিলচৰ, গোৱালপাৰা, নলবাৰীকে ধৰি অন্যান্য জিলাসমূহতো আজি শোক দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱসত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি অংশগ্ৰহণ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষি ক্ষেত্ৰ তথা কৃষি গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশ্ববিদ্যালয়খনে আগবঢ়োৱা অৱদানৰ শলাগ লয়। অনাগত দিনত ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। এই প্ৰসংগত তেওঁ ৰাজ্যৰ কৃষি বিভাগ আৰু শিক্ষা বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ লগতে অতি শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে। অসমৰ ভৱিষ্যত উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে যুৱ প্ৰজন্মৰ মাজৰ পৰা অধিক সংখ্যক লোক কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰলৈ আগবাঢ়ি আহিব লাগিব বুলি তেওঁ মন্তব্য কৰে। সভাৰ পাছতে মন্ত্ৰী হাজৰিকাই বিশ্ববিদ্যালয়খনৰ নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে গৱেষণাৰ ফলস্বৰূপে ওলাই অহা নতুন পদ্ধতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত কিদৰে প্ৰয়োগ কৰা হৈছে তাৰ বুজ লয়। উন্নতজানৰ ধান খেতি, জলবায়ু অনুকূল কৃষি পদ্ধতি, সমন্বিত কৃষি পদ্ধতি তথা জৈৱিক উৎপাদনৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে পথাৰত বিজ্ঞানৰ সঠিক প্ৰয়োগৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে খেতিয়কসকলক লাভান্বিত কৰিবলৈ বৈজ্ঞানিক গৱেষণা আৰু নতুন প্ৰযুক্তি পথাৰলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এই নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্মখন গঢ়ি তোলা হৈছে। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ প্ৰসংগত কয় যে তেওঁলোকক সময়মতে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ লগতে ক্ষতিপূৰণ দিয়া হ'ব। কৃষকসকলে যাতে অতি সোনকালে পুনৰ খেতিপথাৰত নামিব পাৰে তাৰ বাবে চৰকাৰে ক্ষিপ্ৰতাৰে কাম কৰি আছে। লগতে বহুল পৰিসৰত উদ্যান শস্য আৰু ৰবি শস্যৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ভাস্বতী দেৱীয়ে।
1: মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শেহতীয়া বানত ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত অংশ লৈ অংগনবাদী কেন্দ্ৰসমূহৰ ক্ষয় ক্ষতিৰ খতিয়ান লয়। বৈঠকৰ অন্তত সাংবাদিকৰ আগত শ্ৰীমতী নেওগে শেহতীয়া বানত শিৱসাগৰ আৰু চৰাইদেউ জিলাত 345টা অংগনবাদী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ 495টা অংগনবাদী কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি মোকলাই দিছে। মন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলত প্ৰসূতি আৰু শিশুৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বানত ক্ষতিগ্ৰস্ত প্ৰাচীন কীৰ্তিচিহ্নসমূহ নিৰীক্ষণ কৰি শীঘ্ৰে ইয়াৰ মেৰামতিৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। মন্ত্ৰী নেওগে আজি শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয়ো উদ্বোধন কৰে।
2: মহিলা শিশু উন্নয়ন বিভাগৰ জিলা কাৰ্যালয়টো শুভ উদ্বোধন কৰিলোঁ। গোটেই অসমতে ইতিমধ্যে এনেকুৱা আমি জিলা কাৰ্যালয় 14টা আমি নিৰ্মাণ কৰি উলিয়ালোঁ আৰু 10টা নিৰ্মাণ অৱস্থাত আছে। এই অহা 5টা বছৰত আমি অসমৰ 35খন জিলাতে আমাৰ জিলা কাৰ্যালয়সমূহ আমি নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ম। ইতিমধ্যে মডেল অংগনবাদী কেন্দ্ৰ আপোনালোকে দেখিছে যে জিলাখনত ইতিমধ্যে আমি প্ৰায় 250ৰো বেছি কেন্দ্ৰ আমি অনুমোদন দিছোঁ। বানে গৰকা 2খন জিলাই ইয়াত যদি আমি মডেল অংগনবাদী কেন্দ্ৰবিলাক খৰতকীয়াকৈ নিৰ্মাণ কৰিব পাৰোঁ, শিশুসকলৰ বিকাশৰ কাৰণে আৰু এটা সুন্দৰ আন্তঃগাঁথনি নিৰ্মাণ হ'ব আৰু যিখিনি অংগনবাদী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে সেইখিনি যাতে সুন্দৰভাৱে নিৰ্মাণ কৰে তাৰ কাৰণেও মই অনুৰোধ জনাইছোঁ।
1: শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ডঃ পেগুৱে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থীসকলৰ ওপৰত বানৰ প্ৰভাৱ সন্দৰ্ভত শিক্ষক কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ স্বাভাৱিক শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে এই সময়ছোৱাত দেৰগাঁৱৰ বিধায়ক মৃদুল দত্ত উপস্থিত থাকে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। অঞ্চলটোৰ 59টা পৰিয়ালক পৰহিৰ ভিতৰত বাসগৃহ খালী কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগে অন্তিম নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰী বিলত প্ৰথম পৰ্যায়ৰ অভিযানত 205টা পৰিয়াল উচ্ছেদ কৰা হৈছিল। ইয়াৰ 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অৱশেষত গোচৰটোত অসম চৰকাৰৰ সপক্ষে উচ্চতম

0: ন্যায়ালয়ে ৰায়দান কৰাত প্ৰশাসন আৰু বন বিভাগে পুনৰ উচ্ছেদৰ প্ৰস্তুতি চলাইছে। কামৰূপ জিলা মীন বিভাগে সৰু মাছৰ গুৰি খাদ্যৰে দেশে বিদেশে সমাদৰ লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ জিলাৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনত শিশুৰ পৰিপুষ্টিৰ বাবে সৰু মাছৰ গুৰি কৰি খাদ্যৰ লগত প্ৰদান কৰি অহা হৈছে। কামৰূপ জিলা প্ৰশাসনৰ নিৰ্দেশত জিলা মীন বিভাগে জিলা শিক্ষা বিভাগৰ সৈতে যুটীয়াভাৱে কৰা এই গৱেষণাত ৰাজ্য চৰকাৰে স্বীকৃতি প্ৰদান কৰাৰ পাছতে দেশৰ লগতে বিদেশতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে। দেশৰ ভিতৰত তেলেংগানাই প্ৰথমে এই আৰ্হিটো গ্ৰহণ কৰে, শেহতীয়াকৈ আফ্ৰিকাৰ ঘানাই এই আৰ্হিটো গ্ৰহণ কৰিছে। শিলচৰৰ ৰংভৱনত আজি কৈৱৰ্ত সমাজ কল্যাণ মঞ্চৰ উদ্যোগত প্ৰথমখন কেন্দ্ৰীয় কৈৱৰ্ত সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কৈৱৰ্ত সমাজৰ ইতিহাস আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি এই সন্মিলনতে কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কৈৱৰ্ত সমাজৰ সামগ্ৰিক উন্নয়ন, ঐক্য আৰু কল্যাণ সন্দৰ্ভত মত বিনিময় কৰে। আজিৰ অনুষ্ঠানত শিলচৰৰ বিধায়ক ডঃ ৰাজদীপ ৰায়, হাইলাকান্দিৰ বিধায়ক মিলন দাস, কৈৱৰ্ত সমাজৰ কেন্দ্ৰীয় সভাপতি ডঃ ৰামকান্ত দাসকে ধৰি আন কেইবাগৰাকীও নেতা তথা 23খন আঞ্চলিক সমিতিৰ সদস্য আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে ঘৰে ঘৰে যাব। জনসাধাৰণে SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি আজি মাজনিশা পৰ্যন্ত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। তেওঁলোকে তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় দ্বিতীয় পৰ্যায়ত গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,69,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3 বাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীৰ 2018 চনৰ এই দিনটোতে মৃত্যু হৈছিল। ৰাজ্যৰ বিভিন্ন ঠাইতো আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। বিজেপিৰ মহিৰুগৰাকী কুঁৱৰী শ্ৰী শইকীয়াই কয়,
2: আজি ভাৰতবৰ্ষৰ এগৰাকী অন্যতম জনপ্ৰিয় ব্যক্তিত্ব, যাৰ ব্যক্তিত্ব ভাষাৰে হয়তো বৰ্ণাব নোৱাৰো আমি, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰথমগৰাকী ৰাষ্ট্ৰীয় সভাপতি, পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যুতিথি। আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা এইগৰাকী প্ৰাতস্মৰণীয় মহান ব্যক্তিলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আৰু বাজপেয়ীদেৱৰ সমগ্ৰ জীৱন দৰ্শন কৃতি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ অমল উৎস। বাজপেয়ীদেৱ আৰু অসমৰ মাজৰ যি সম্পৰ্ক, সেইটো আমি সকলোৱে জানো। অসম আন্দোলনৰ সময়ৰ বা তাৰ আগৰে পৰা বাজপেয়ীদেৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহক খুব আন্তৰিকতাৰে কঢ়িয়াই চাইছিল আৰু সমস্যাবিলাকৰ সমাধানৰ কথাও বাজপেয়ীদেৱে চিন্তা কৰিছিল।
1: কাছাৰ জিলাৰ ৰংপুৰ জিৰ' পইণ্টত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত আজি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্যৰ ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰি গৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। গল আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দেৱদত্ত পাল্টিকালে 17 ৰাণ

0: অর্জন করে। কেএল রাহুলে 82 আর ধ্রুব জুরেলে 51 রানের বরঙণি আগবায়। শ্রীলঙ্কার হয়ে প্রভাত জয়সূর্যায় 4টা উইকেট দখল করার লগতে কেশরা নুয়ানথায় 3টা উইকেট লাভ করে। ইয়ার পূর্বে আজি প্রবল বরষুণের প্রথমাবস্থাত খেলখন বিঘ্নিত হওয়ার ভারতে ভোজন বিরতির পাছত কালির 2 উইকেটের বিনিময়ত সংগ্রহ করা 288 রানের পর আজির খেল আরম্ভ করে। বাতৰি শেষ করার পূর্বে প্রধান বাতৰি কেইটা আকৌ এবার পঢ়ি দিছো। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার বানপীড়িত লোকের চলি থাকা সাহায্য পুনৰ সংস্থাপন আর পুনরুদ্ধার কার্যসূচীর পর্যালোচনা। 2004 চনের 15 আগস্টত ধেমাজিত বোমা বিস্ফোরণত নিহত 13 গৰাকী নিরীহর স্মৃতিত আজি রাজ্যজুড়ি শোক দিবস পালন। রাজ্যের 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কর্মশালা অনুষ্ঠিত করবলে কৃষি বিশ্ববিদ্যালয় মন্ত্রী পীযুষ হাজরিকার আহ্বান। আর শ্রীলঙ্কার বিরুদ্ধে প্রথমখন টেস্টর দ্বিতীয় দিনা আজি ভারতের 460 রানত প্রথম ইনিংস ঘোষণা। আমার এতিয়ার বাতৰি ইমানতে শেষ হল।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো তীৰ্থফুকনৰ কথিকা কৃষ্ণকান্ত সন্দিকয় আৰু প্ৰজ্ঞাৰ সাধনা।
2: পণ্ডিত কৃষ্ণকান্ত সন্দিকৈদেৱৰ প্ৰজ্ঞা সাধনাৰ কথা আলোচনা কৰিলে তেখেতৰ পৰিয়ালৰ ঐতিহ্যলৈ মনত পৰে। কাৰণ তেখেতৰ দেউতাক আছিল জাজিৰ ওচৰৰ চেতিয়া গাঁৱৰ পৰা গৈ 1883 চনতে কলিকতাৰ চিটি কলেজৰ পৰা FA পাছ কৰা মানুহ। আৰ্থিক অনাটনৰ বাবে BA পঢ়া আধাতে এৰি আহিবলগা হ'লেও নিজ কৰ্মদক্ষতাৰ গুণে তেখেত সেই কালতে এছিষ্টেণ্ট ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ডছ লেখিয়া উচ্চ পদত অধিষ্ঠিত হৈছিলগৈ। তাৰ পিছতো নিজে চাহ বাগিচা খুলি তেখেত লেখত ল'বলগীয়া চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠিত হয়। ভাষা সাহিত্যৰ শিক্ষাৰ উন্নতিৰ বাবে বিশেষ দান বৰঙণি আগবঢ়াই দানবীৰ খ্যাতি ৰজা ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াই সাহিত্য চৰ্চাটো মনোনিৱেশ কৰিছিল। মূলা গাভৰু নামৰ এখন নাটক, পদাৰ্থ দৰ্শন নামৰ এখন পঢ়াশলীয়া পুথি, কিছুমান কবিতা লেখাৰ উপৰিও তেখেতে ইংৰাজী কাকতো প্ৰবন্ধ পাতি লিখিছিল। পণ্ডিত সন্দিকৈদেৱৰ মাতৃ আছিল সাহিত্যাচাৰ্য পদ্মনাথ গোহাঁই বৰুৱাৰ ভনীয়েক। মাতৃ নাৰায়ণী সন্দিকৈৰ পৰাই জতুৱা ঠাঁচৰ ব্যৱহাৰ আৰু ঘৰুৱা অসমীয়া কথা ক'বলৈ শিকিলোঁ বুলি বিশ্ববন্দিত পণ্ডিত সন্দিকৈদেৱে কৈ গৈছে। সন্দিকৈদেৱে যোৰহাটৰ পৰা 1913 চনত প্ৰৱেশিকা পাছ কৰি গুৱাহাটীৰ কটন কলেজত নাম লগায়। 1915 চনত কটন কলেজৰ পৰা IA পাছ কৰি কলিকতালৈ যায়। 1917 চনত কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীৰ অনাৰ্চসহ BA পাছ কৰে আৰু প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী সোণৰ বঁটা আৰু বৃত্তিও লাভ কৰে। 1919 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতৰ বৈদিক শাখাত প্ৰথম শ্ৰেণী লাভ কৰি MA পাছ কৰে। MA পঢ়ি থাকোঁতেই তেখেতে লেটিন ভাষাও শিকিবলৈ লয়। 1919 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত MAৰ প্ৰথম শ্ৰেণীলৈ পাছ কৰি সন্দিকৈদেৱ 1920 চনত লণ্ডনলৈ যায়। যাওঁতে বিলাতত সংস্কৃতত ডক্টৰেট ডিগ্ৰী লোৱাৰ মনেৰে গ'লেও তাত গৈ মন সলনি কৰে আৰু অক্সফৰ্ড বিদ্যালয়ত মডাৰ্ণ হিষ্ট্ৰী বিষয়ত MAত নামভৰ্তি কৰে। 1923 চনত সেই বিশ্ববিদ্যালয়ৰ পৰা মডাৰ্ণ হিষ্ট্ৰীত MA ডিগ্ৰী লাভ কৰে। অক্সফৰ্ডৰ পৰা মডাৰ্ণ হিষ্ট্ৰীত MA পাছ কৰি তেখেত পেৰিছলৈ যায় আৰু পেৰিছ বিশ্ববিদ্যালয়ত ভৰ্তি হয়। কিন্তু তাৰ পৰা কোনো ডিগ্ৰী লোৱাৰ সলনি কেৱল ফৰাচী ভাষা আৰু সাহিত্যহে অধ্যয়ন কৰে। পেৰিছত থাকোঁতেই দুজন অধ্যাপকৰ ওচৰত ইটালিয়ান আৰু ৰাছিয়ান ভাষাও অধ্যয়ন কৰে আৰু নিজে অনুশীলন কৰে লেটিন আৰু গ্ৰীক। 2.5 বছৰ কাল পেৰিছত কটাই সন্দিকৈদেৱ আকৌ বাৰ্লিনলৈ যায়। বাৰ্লিনত থকা কালত তেখেতে কোনো বিশ্ববিদ্যালয়ত ভৰ্তি হোৱা নাছিল বা কোনো অধ্যাপকৰ ওচৰতো ভাষা শিকা নাছিল। বাৰ্লিনৰ বিশ্ববিখ্যাত ৰাজ্যিক লাইব্ৰেৰীত দিনে 5 ঘণ্টাকৈ অধ্যয়ন কৰি পাৰ কৰিলে 1.5 বছৰ। সেই সময়তে তেখেতে অধ্যয়ন কৰিছিল গ্ৰীক ভাষা আৰু বিভিন্ন পাশ্চাত্য সাহিত্য। তেখেতৰ মূল্যৱান গ্ৰন্থাগাৰৰ ভালেমান গ্ৰন্থও তেতিয়াই কিনা। 1920 চনৰ পৰা 1927 চনলৈকে 7 বছৰ কাল লণ্ডন, অক্সফৰ্ড, পেৰিছ আৰু বাৰ্লিনত কটাই সেই সময়ত অক্সফৰ্ড বিশ্ববিদ্যালয়ে দিব পৰা আটাইতকৈ সন্মানজনক মডাৰ্ণ হিষ্ট্ৰীৰ MA ডিগ্ৰী লাভ কৰাৰ লগতে সন্দিকৈদেৱে শিকি আহিল ফ্ৰেন্স, জাৰ্মান, ইটালিয়ান, স্পেনিছ, লেটিন, গ্ৰীক আৰু ৰাছিয়ান এই 7টা ভাষা। ইংৰাজী, সংস্কৃত, পালি প্ৰাকৃত ভাষাটো আগতেই জনা আছিল। লগতে তেখেতে উপলব্ধি কৰি আহিল যে পাৰ্থিৱ খ্যাতি বতাহৰ

বিশ্বাসৰ বাহিৰে একো নহয়, জ্ঞানতকৈ ন্যায়পৰায়ণতা শ্ৰেষ্ঠ। আৰু বুজি আহিল আত্মসমালোচনা তথা আত্মপৰ্যালোচনা জীৱনক গঢ় দিয়াৰ অন্যতম প্ৰধান সঁচাৰ কাঠি। যি তিনিখন মহাগ্ৰন্থ পণ্ডিত সন্দিকৈৰ জীৱনৰ কীৰ্তিস্তম্ভ, যিকেইখন মহাগ্ৰন্থৰ বাবে তেখেত বিশ্বৰ এগৰাকী বৰেণ্য তথা স্মৰণীয় প্ৰাচ্যতত্ত্ববিদ হিচাপে বন্দিত হৈছে, সেই তিনিখন হ'ল নৈষধ চৰিত্ৰ, যশস্তিলক এন ইণ্ডিয়ান কালচাৰ আৰু সেতুবন্ধ। মহাভাৰতৰ নল ৰজাৰ কাহিনীক লৈ ৰচিত নৈষধ চৰিত্ৰ মূল কাব্যখনত 12 সৰ্গ আৰু 2028 শ্লোক আছে। সন্দিকৈদেৱে মূল গ্ৰন্থখন অনুবাদ কৰাৰ উপৰিও সুদীৰ্ঘ এখন পাতনি বিষয়বস্তুৰ সাৰাংশ আৰু টীকাও দিছে। 26 পৃষ্ঠাৰ পাতনিখনত মূল পুথিৰ পাঠান্তৰৰ বিষয়ত আলোচনা আছে। পাতনিৰ পিছত 18 পৃষ্ঠা গ্ৰন্থখনৰ সাৰাংশ লিখিছে। মূল গ্ৰন্থখনৰ অনুবাদ আছে 353 পৃষ্ঠা। আকৌ শেষৰ ফালে ব্যাখ্যা, প্ৰসংগ উল্লেখ আদিৰে 153 পৃষ্ঠাযোৰা বিস্তৃত টোকাও দিছে। 1927 চনৰ পৰা 1934 চনলৈকে প্ৰায় 7 বছৰ কাল এই মহাগ্ৰন্থ ৰচনাত তেখেতে আত্মনিয়োগ কৰিছিল বুলি জনা যায়। সন্দিকৈদেৱৰ দ্বিতীয় কীৰ্তিস্তম্ভ হ'ল যশস্তিলক এন ইণ্ডিয়ান কালচাৰ। যশস্তিলকৰ ৰচক আছিল এজন জৈন সন্ন্যাসী। সোমদেৱ নামৰ এই দাৰ্শনিক সন্ন্যাসীজন আছিল খ্যাতিমান কবিও। তেওঁ 96 গ্ৰন্থ ৰচক বুলি জনা যায়। এই গ্ৰন্থ ৰচনাকাল 10ম শতিকা। গ্ৰন্থখন আচলতে গদ্য আৰু পদ্যৰ মিশ্ৰিত চম্পুকাব্য। চোলাপুৰৰ জৈন সংস্কৃতি সংৰক্ষক সংঘই 1949 চনত সন্দিকৈদেৱৰ এইখন গ্ৰন্থ প্ৰকাশ কৰে। মূল গ্ৰন্থখন অৱন্তীদাস যশোধৰৰ কাহিনীৰ অৱলম্বনত ৰচিত। ৰাজধানী উজ্জয়িনীৰ বৰ্ণনা, ৰজাৰ পত্নীবিলাকৰ বিশ্বাসঘাতকতা আৰু ষড়যন্ত্ৰ আৰু শেষত জৈন ধৰ্ম গ্ৰহণ আদি মূল পুথিত বৰ্ণিত হৈছে। গ্ৰন্থখনত জৈন ধৰ্মৰ দৰ্শন, ভাৰতীয় চিন্তা আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিষয়েও অনেক তথ্য আছে। সন্দিকৈদেৱে দিগম্বৰ জৈন সোমদেৱৰ যশস্তিলক কাব্যখনকে ভিত্তি কৰি 10ম শতিকাৰ ভাৰতীয় দৰ্শন আৰু সংস্কৃতিৰ বিষয়ে বিশদ আলোচনা কৰিছে এই 550 পৃষ্ঠাৰ গ্ৰন্থখনত। পণ্ডিত সন্দিকৈদেৱৰ আজীৱন সাধনাৰ আন এক ফলশ্ৰুতি হৈছে প্ৰবৰসেন সেতুবন্ধ। এইখন প্ৰবৰসেনৰ সেতুবন্ধ বা ৰাৱণহু নামৰ মহাকাব্যৰ টীকাভাষ্যসহ অনুবাদ। মহাৰাষ্ট্ৰীৰ প্ৰাকৃত ভাষাত ৰচিত এই মহাকাব্যখনৰ ৰচনাৰ সময় 5ম খ্ৰীষ্টাব্দ বুলি ধাৰ্য হৈছে। পণ্ডিতসকলৰ মতে এইখনেই সবাতোকৈ পুৰণি প্ৰাকৃত মহাকাব্য। সন্দিকৈদেৱৰ অন্যতম কীৰ্তিস্তম্ভ মুঠ 806 পৃষ্ঠাৰ এই মহাগ্ৰন্থখন 1976 চনত আহমেদাবাদৰ প্ৰাকৃত টেক ছ'চাইটিয়ে প্ৰকাশ কৰে। নৈষধ চৰিত্ৰৰ দৰে এইখন গ্ৰন্থটো 147 পৃষ্ঠাযোৰাৰ পাতনি আছে। পাতনিৰ পিছত 14 পৃষ্ঠাত বিষয়বস্তুৰো আভাস দিছে। এই গ্ৰন্থখন সম্পূৰ্ণ কৰি উলিয়াবলৈ তেখেতৰ 12 বছৰমান সময় লাগিছিল বুলি জনা যায়। সন্দিকৈদেৱৰ জীৱনীকাৰ সাত্তাৰ ডাঙৰীয়াই লিখিছে, গ্ৰন্থখন প্ৰকাশ কৰিবলৈ অনুমতি ল'বৰ বাবে প্ৰাকৃত টেক ছ'চাইটিৰ হৈ অধ্যাপক ডক্টৰ আদিনাথ নেমিনাথ উপাধ্যায় নিজে যোৰহাটলৈ 1964 চনত আহিছিল। এই তিনিখন মহাগ্ৰন্থ লেখাৰ উপৰিও হিষ্টৰী অৱ সংস্কৃত এপিক্স নামেৰে সংস্কৃত মহাকাব্যৰ এখন বিস্তৃত বুৰঞ্জী লিখিবলৈ সন্দিকৈদেৱে আৰম্ভ কৰিছিল। গ্ৰন্থখনৰ 2টা অধ্যায় লেখাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দায়িত্ব ল'ব লগা হোৱাৰ বাবেই গ্ৰন্থখনৰ কামত আগবাঢ়িব নোৱাৰিলে। সেইবাবেই তেখেতৰ কথাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সময়খিনি তেখেতৰ বাবে শূন্য। সন্দিকৈ ডাঙৰীয়াই অসমীয়া ভাষাত বৰ বেছি নেলিখিলে বুলি আমাৰ মাজত সকলোৰে এটা মৃদু অভিযোগ আছে। সংখ্যাৰ লেখেৰে হিচাপ কৰিলে অভিযোগটোৰ ভিত্তি নোহোৱা নহয়, কিন্তু গুণগত তথা বিষয়গত ফালৰ পৰা অসমীয়াত লেখা তেখেতৰ বহুতো প্ৰবন্ধ আমাৰ সাহিত্যত সদায় আদৰণীয় হৈ থাকিব। আনহে নালাগে কলিকতা আৰু বিলাতত ছাত্ৰ অৱস্থাত লেখা প্ৰাচীন বেবিলনৰ বেদ অনুবাদৰ কথা, জাৰ্মানীৰ জ্ঞান সাধনা, ভাৰতীয় চিন্তা আদি প্ৰবন্ধ সদায় আমাৰ সাহিত্যৰ মূল্যৱান সম্পদ হৈ থাকিব। পিছৰ কালত লেখা সক্ৰেটিছৰ মতে কবি প্ৰকৃতি, গ্ৰীক নাটকৰ গান, জাৰ্মান সাহিত্যৰ সপোন নাটক, স্পেনিছ সাহিত্যৰ ৰোমিঅ' জুলিয়েট আদি প্ৰবন্ধৰ পাতে পাতে তেখেতৰ পাণ্ডিত্যৰ পৰিচয় পোৱা যায়। আনকি শিশুৰ বাবেও তেখেতে সাগৰৰ মাজৰ দুৰ্গ আৰু প্ৰাচীন মিছৰৰ উপাখ্যান নামৰ 2টি কাহিনী লিখি গৈছে। প্ৰবীণ সাহিত্যিক সমালোচক শ্ৰী যোগেশ দাসদেৱে সঠিকভাৱেই মন্তব্য কৰিছে, তেওঁৰ পৰা আমি দুকুৰিমান প্ৰবন্ধ পাতি পাইছোঁ। মহাগ্ৰন্থ তিনিখনৰ কথা এৰিলেও এই প্ৰবন্ধ পাতিখিনিতে তেওঁ অসমীয়া সাহিত্যলৈ যি বৰঙণি দিলে সি আপুৰুগীয়া হৈ থাকিল, কিয়নো ক্ষেত্ৰবিশেষে সন্দিকৈদেৱৰ অসমীয়া ৰচনাৰ সমশাৰীৰ ৰচনা আন কাৰোৰ পৰা ওলোৱাই নাই বুলিব পাৰি।

0: আগ বয়সৰ অসমীয়াত লেখা অধ্যয়ন পুস্তক প্ৰবন্ধৰাজিৰ উপৰিও সন্দিকৈদেৱে ইংৰাজী আৰু অসমীয়াত লেখা কেইখনমান কিতাপৰ পাতনিও আমালৈ অমূল্য অৱদান। কাশীৰ ভাৰতীয় জ্ঞানপীঠে প্ৰকাশ কৰা জীৱনধৰ চম্পুৰ পাতনি, গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা এছপেক্টছ অৱ আৰ্লি আছামিজ লিটাৰেচাৰৰ পাতনি, নলিনীমালা দেৱীৰ সন্ধিয়াৰ সুৰৰ পাতনি, অতুল চন্দ্ৰ হাজৰিকা অনুদিত শকুন্তলাৰ পাতনি, হৰিনাৰায়ণ দত্ত বৰুৱাৰ দ্বাৰা প্ৰকাশিত চিত্ৰভাগৱতৰ পাতনিও সন্দিকৈদেৱৰ আজীৱন জ্ঞান তপস্যাৰ পৰিচয় বহন কৰিছে।
1: ইমান পৰে তীৰ্থফুকনৰ কথিকা কৃষ্ণকান্ত সন্দিকৈ আৰু প্ৰজ্ঞাৰ সাধনা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰপ্ৰথম ভাৱনাৰে তেওঁলোকৰ জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহে 2047 চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতী, দৰিদ্ৰ লোক, মহিলা আৰু কৃষকসকলক সবলীকৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে আৰু নেডাৰলেণ্ডছত চলি থকা FIH মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ভাৰতে আজি চীনৰ বিৰুদ্ধে 2-2 গ'লত ড্ৰ খেলে। এতিয়া শুনক বিতং বাতৰি। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণৰে 7 নং উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰপ্ৰথম ভাৱনাৰে তেওঁলোকৰ জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। চেন্নাইৰ সমীপৰ কাট্টানকুলাথুৰত অৱস্থিত SRM ইনষ্টিটিউট ছায়েন্স টেকনলজিৰ 22 সংখ্যক সমাৱৰ্তনত সম্বোধন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ যাত্ৰাত উপনীত হ'বলৈ ভাৰতৰ যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। শ্ৰীৰাধাকৃষ্ণনে কয় যে ভাৰতে 100খনতকৈও অধিক দেশলৈ প্ৰতিষেধক যোগান ধৰিছে, যিয়ে গোলকীয় কল্যাণ আৰু মানৱতাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। 2014 চনৰ পাছত দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সম্প্ৰসাৰণত আলোকপাত কৰি তেওঁ কয় যে উচ্চ শিক্ষাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি হৈছে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তিবিদ্যা, ছেমি কণ্ডাক্টৰ, ৰবটিক্স আৰু জৈৱ প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীৰাধাকৃষ্ণনে শিক্ষাৰ্থীসকলক নিচাযুক্ত দ্ৰব্য গ্ৰহণৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে নিয়মানুৱৰ্তিতা, উৎকৰ্ষতা বজাই ৰাখিবলৈ আহ্বান জনায়। শিক্ষাৰ্থীসকলক তেওঁ সাংবিধানিক প্ৰমূল্যবোধ, বৈচিত্ৰ্যৰ প্ৰতি সন্মান আৰু দেশৰ প্ৰগতি সুৰক্ষালৈ বৰঙণি যোগাবলৈ আৰু সমৃদ্ধ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2047 চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতী, দৰিদ্ৰ লোক, মহিলা আৰু কৃষকসকলক সবলীকৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। তেওঁ কয় যে মোদী চৰকাৰে এই শ্ৰেণীসমূহৰ কল্যাণ আৰু উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। শ্ৰীশ্বাহে আজি ৰাজস্থানৰ আলোৱাৰত এটা অনুষ্ঠানত ভাষণ দি এই বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত তেওঁ ৰাজ্যখনৰ 17খন জিলাৰ 6453টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। তেওঁ কয় যে চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে 2014 চনৰ পৰা 2026 চনলৈ মোদী চৰকাৰে কৃষকসকলৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰাৰ লগতে ন্যূনতম সমৰ্থন মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি কৰিছে। শ্ৰীশ্বাহে লগতে দুগ্ধখণ্ডৰ যোগেদি গ্ৰাম্য অৰ্থনীতি পৰিৱৰ্তন কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজস্থানৰ বিভিন্ন অঞ্চলৰ ঘৰে ঘৰে যাতে অধিক দুগ্ধ উৎপাদন কৰা উন্নত জাতৰ গাই গৰু আৰু মহ উপলব্ধ হয় তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনৰ ধন পোনপটীয়াকৈ কৃষকসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3 বাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে 2018 চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল।

তেওঁৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অদলত পুষ্পাৰ্ঘ্য নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে দীৰ্ঘ সময় বিৰোধীৰ আসন গ্ৰহণ কৰিছিল, কিন্তু তেওঁ কেতিয়াও নিজৰ নীতি আদৰ্শৰ সৈতে আপোচ কৰা নাছিল। সেইকাৰণে বাজপেয়ীক অজাত শত্ৰু অৰ্থাৎ কোনো শত্ৰু নথকা ব্যক্তি হিচাপে জনা গৈছিল। ৰাজস্থানৰ চিত্ৰগড় জিলাৰ নিম্বাহাৰা অঞ্চলত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে এইদৰে কয়। এই অনুষ্ঠানত শ্ৰীশ্বাহে অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰসেৱাৰ প্ৰতি থকা তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰিছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ সেনাপ্ৰধান জেনেৰেল নীৰজ শেঠে আজি তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু নেপালৰ মাজৰ ঘনিষ্ঠ প্ৰতিৰক্ষা সহযোগিতা আৰু দুয়োখন দেশৰ সেনাৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰা। কাইলৈ শ্ৰীশেঠে তুণ্ডিখেলস্থিত আৰ্মি পেভিলিয়নত মাল্যাৰ্পণ কৰিব আৰু নেপাল সেনাৰ মুখ্য কাৰ্যালয়ত গাৰ্ড অৱ অনাৰ সন্মান গ্ৰহণ কৰিব। ভাৰত আৰু নেপালৰ সেনাৰ মাজত থকা পৰম্পৰা অনুসৰি নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৰেলে তেওঁক দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত নেপাল সেনাৰ সন্মানীয় জেনেৰেলৰ পদ প্ৰদান কৰিব। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ বাৰ্ষিক গ্ৰীষ্মকালীন কাৰ্যসূচীৰ অংশ হিচাপে 15 ছেপ্টেম্বৰ পৰ্যন্ত এমাহৰ বাবে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈ বিনামূলীয়াকৈ এই উদ্যান মুকলি ৰখা হ'ব। অৱশ্যে বিয়লি 5 বজাৰ পাছত উদ্যানখনত প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব। এই সময়ছোৱাত প্ৰতি সোমবাৰে উদ্যান বন্ধ ৰখা হ'ব। ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি 29 আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে এই দুটা দিনত ক্ৰমে ক্ৰীড়াবিদ আৰু শিক্ষকসকললৈ উদ্যানত বিশেষ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হ'ব। ইণ্ডোনেছিয়াত কালি হোৱা ৰিক্টাৰ স্কেলত 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত পৰৱৰ্তী 14 দিনৰ বাবে আজি বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। দেশখনৰ ইষ্ট নুচা টেংগাৰা প্ৰদেশত কালি পুৱা এই ভূমিকম্প সংঘটিত হৈছিল। প্ৰদেশখনৰ গৱৰ্ণৰে অঞ্চলটোত 28 আগষ্টলৈকে এই সতৰ্কতা জাৰি কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা অনুসৰি এই ভয়াৱহ ভূমিকম্পটোৰ পাছত প্ৰায় 341টা কম্পন অনুভূত হয়। ভূমিকম্পৰ ফলত 51গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 113গৰাকী লোক আহত হয়। ভূমিকম্পটোৰ ফলত অঞ্চলটোত শতাধিক বাসগৃহ ক্ষতিগ্ৰস্ত হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA UGC নেটৰ চলিত বৰ্ষৰ জুনত অনুষ্ঠিত পৰীক্ষাৰ 84টা বিষয়ৰ বাবে অস্থায়ী উত্তৰসমূহ ঘোষণা কৰিছে। প্ৰাৰ্থীসকলে UGC নেট পৰ্টেলৰ জৰিয়তে 18 আগষ্টৰ ভিতৰত যিকোনো ভুল উত্তৰৰ ক্ষেত্ৰত আপত্তি দাখিল কৰিব পাৰিব। ইয়াৰ বাবে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে 200 টকা মাচুল দিব লাগিব। NTAই উল্লেখ কৰা মতে প্ৰাৰ্থীসকলে প্ৰতিটো আপত্তিৰ সমৰ্থনৰ বাবে নথিভুক্ত প্ৰমাণ দিব লাগিব। UGCৰ সংশ্লিষ্ট পৰ্টেলৰ পৰিৱৰ্তে আন কোনো মাধ্যমৰ জৰিয়তে কৰা আপত্তি গ্ৰহণযোগ্য নহ'ব। গুৱাহাটী খানাপাৰাত অনুষ্ঠিত 80 সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় পেৰেড প্ৰদৰ্শন অনুষ্ঠানত 15 নম্বৰ বেটেলিয়ন ত্ৰিপুৰাত ষ্টেট ৰাইফলছ TSRF প্ৰথম স্থান দখল কৰিছে। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এক ভাৰত শ্ৰেষ্ঠ ভাৰত পদক্ষেপৰ অংশ হিচাপে আন্তঃৰাজ্যিক পেৰেড প্ৰদৰ্শনী কাৰ্যসূচীৰ অধীনত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। ত্ৰিপুৰা আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া ৰাজদীপ দেয়ে কয় যে TSR দলটোৱে কুচকাৱাজৰ সময়ত উৎকৃষ্ট দলীয় সমন্বয়ৰ বাবে এই স্থান লাভ কৰিছে। নেডাৰলেণ্ডছত চলি থকা FIH মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ভাৰতে আজি চীনৰ বিৰুদ্ধে 2-2 গ'লত ড্ৰ খেলে। ভাৰতৰ হৈ 8 মিনিটত নবনীতে প্ৰথমটো গ'ল দিয়াৰ লগতে 25 মিনিটত দীপিকাই দ্বিতীয়টো গ'ল দিয়ে। ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰত আৰু চীন পুল ডিত আছে। এই গ্ৰুপৰ শীৰ্ষ দুটা দলে পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। খেলখনত দেৱদত্ত পাৰ্লিকালে 17 ৰাণ অৰ্জন কৰে। KL ৰাহুলে 82 আৰু ধ্ৰুৱ জোৰাইলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰিয়াই 4টা উইকেট দখল কৰাৰ লগতে কেছৰাণ নুৱানথাই 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে আজি প্ৰবল বৰষুণৰ বাবে প্ৰথম অৱস্থাত খেলখন বিঘ্নিত হোৱাত ভাৰতে ভোজন বিৰতিৰ

0: পিছত কালিৰ 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত কাইলৈৰ পৰা BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। 17 বছৰ বিৰতিৰ পাছত ভাৰতে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। PV সিন্ধু, লক্ষ্য সেন, আয়ুষ সিদ্ধি, ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচন্দে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিব। সিন্ধুৱে প্ৰথম ৰাউণ্ডৰ আয়াৰলেণ্ডৰ ছফিয়া নভেলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে তেওঁলোকৰ জ্ঞান, দক্ষতা আৰু উদ্ভাৱনী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 2047 চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ'বলৈ যুৱক যুৱতী, দৰিদ্ৰ লোক, মহিলা আৰু কৃষকসকলক সবলীকৰণ কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে আৰু নেডাৰলেণ্ডছত চলি থকা FIH মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত ভাৰতে আজি চীনৰ বিৰুদ্ধে 2-2 গ'লত ড্ৰ খেলে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পুতুলি নাথ আৰু সংগীসকলৰ কণ্ঠত এটি নাম।

0: 2128
1: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ হৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক গোস্বামী ৰাভাৰ কণ্ঠৰ ৰাভা গীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453535

0: নমস্কাৰ শ্ৰোতাসকল, আজিৰ সংবাদ চলন্তিকালৈ মই ঋতুস্মিতাই আপোনালোকক আদৰণি জনাইছোঁ। অসম আৰু অসমবাসীৰ বাবে বানৰ অভিজ্ঞতা নতুন নহয়। প্ৰতিবছৰে বানে আমাৰ ৰাজ্যখনৰ অজস্ৰ সম্ভাৱনাক মষিমূৰ কৰে। এই অপ্ৰতিৰোধ্য প্ৰাকৃতিক দুৰ্যোগে কৃষকৰ শস্যৰ পথাৰ, সপোনৰ ঘৰখন উটুৱাই লৈ যায়। সেই বিভীষিকাময় অভিজ্ঞতাক পাহৰি ৰাইজে জীয়াই থকাৰ বাবে দুগুণ সাহসেৰে যুঁজ দিয়ে। কিন্তু যোৱা 19 জুলাইৰ পৰা উজনি অসমৰ 4খন জিলাত হোৱা অভাৱনীয় বান পৰিস্থিতিয়ে দেখুওৱা দুৰ্যোগৰ ছবিখন পূৰ্বতকৈ ভিন্ন আৰু ভয়াৱহ। অভাৱনীয় আৰু অভূতপূৰ্ব এই দুৰ্যোগৰ বাবে সেই অঞ্চলৰ ৰাইজ সাজু নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত জিলাকেইখনৰ লক্ষ লক্ষ লোকে জীয়াই থকাৰ সম্বল হেৰুৱাবলগীয়া হয়। আজিৰ অনুষ্ঠানত বান আৰু মানৱীয় সহায় সন্দৰ্ভত আলোচনা কৰিবলৈ লৈছোঁ। উজনি অসমৰ এই বান পৰিস্থিতিত আৰ্ত লোকসকলৰ ওচৰত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জনসাধাৰণে সকলো বিভেদ নেওচি সহায়ৰ বাবে থিয় হৈছে। চৰকাৰৰ সমান্তৰালভাৱে মানুহৰ ওচৰত মানুহ থিয় হৈ তেওঁলোকক সকাহ দিছে। দেশ বিদেশৰ জনসাধাৰণৰ লগতে অসম তথা বলিউডৰ অভিনয় শিল্পী, সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি, আগশাৰীৰ উদ্যোগপতিৰ লগতে অজস্ৰ স্বেচ্ছাসেৱী সংস্থায়ো আগবাঢ়ি আহিছে সহায়ৰ বাবে। আমিও আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সমূহ পৰিয়ালে লগ হৈ সহায়ৰ হাত আগবঢ়াইছিলোঁ। বান ক্ষতিগ্ৰস্তৰ কাষ চাপি তেওঁলোকৰ পৰিস্থিতিৰ বুজ লৈছিল আমাৰ সতীৰ্থই। এই সন্দৰ্ভত অধিক জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ যদুমণি শইকীয়াৰ সৈতে। দাদা, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। আপুনি যিহেতু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ গৈছিল, সেই অঞ্চলসমূহৰ বান প্ৰভাৱিত লোকসকলৰ পৰিস্থিতি কেনেধৰণৰ আৰু আপুনি তাত গৈ কি প্ৰত্যক্ষ কৰিছিল?
1: ধন্যবাদ ঋতুস্মিতা।
0: হয়,
1: মই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহত প্ৰায় 13টা দিন আছিলোঁ। সেই 13টা দিনত বানত আক্ৰান্ত লোকসকলৰ খুব ওচৰৰ পৰা মই তেওঁলোকৰ অভাৱ অসুবিধা বা তেওঁলোকে কেনেধৰণে জীৱন নিৰ্বাহ কৰি আছে এই সময়ছোৱাত, এই সকলোখিনি খুব ওচৰৰ পৰা মই প্ৰত্যক্ষ কৰিছিলোঁ। খুব আচলতে অৱস্থাটো এতিয়াও, মই যদিও ঘূৰি আহিছোঁ, আজি প্ৰায় এসপ্তাহ হ'বৰ হ'ল মই ঘূৰি অহা, এতিয়াও তেওঁলোকৰ অৱস্থা কিন্তু খুব উন্নতমানৰ হোৱা নাই বা তেওঁলোকে জীয়াই থাকিব পৰাকৈ যিখিনি সম্বল লাগে সকলোৰে সেই সকলোবোৰ গোট খাই উঠাকৈ নাই। বিশেষকৈ বানে ধোৱা বিহুবৰ অঞ্চলৰ নেপালীখুঁটি, মাজগাঁও, শিলনীগাঁও, চন্তক ইত্যাদি অঞ্চলবোৰত বানে যেনেধৰণে ধ্বংস কৰি গৈছে সমগ্ৰ অঞ্চলটো, তাৰ যিখিনি নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকল আছে নহয়, তেওঁলোকৰ পুনৰ তেওঁলোকে জীৱনৰ স্বাভাৱিক ছন্দটো ঘূৰাই পাবলৈ নাই কমেও 5 বছৰ লাগিব। যিসকলে চাকৰি কৰি আছিলে সেইসকলৰ কথাটো সুকীয়া, যিসকল ব্যৱসায়ী তেওঁলোকৰ যিসকলৰ কিছু ধনবিত আছে তেওঁলোকৰ কথাটো সুকীয়া, সদ্যহতে নাই, তেওঁলোকে 2 এদিনৰ পিছত কৰি ল'ব। কিন্তু যিসকলে সৰু দোকান এখন দি খাই আছিলে, যিসকলে 10 জনী ছাগলী পুহি খাই আছিলে, 3 জনী গৰু আছিলে, সেইসকল লোকে পুনৰ তেওঁলোকৰ স্বাভাৱিক ছন্দ ঘূৰাই পাবলৈ 5 বছৰ খুব কম সময়, যদিহে চৰকাৰে বিশেষ কিবা পদক্ষেপ গ্ৰহণ নকৰে। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে বহুখিনি আঁচনি, যে সেই সকলোখিনি যদি হৈ উঠে তথাপিতো 5 বছৰ লাগিবই তেওঁলোকক পুনৰ ঘূৰাই আনিবলৈ। কাৰণ এনেকুৱা কিছুমান অঞ্চল আছে, বিশেষকৈ শিলনী, মাজগাঁও, নেপালীখুঁটি ইত্যাদি অঞ্চলত একো নাই। নেপালীখুঁটিৰ প্ৰায় 70-80% ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু সেই ঘৰসমূহ সম্পূৰ্ণৰূপে নাগালেণ্ডৰ পাহাৰৰ পৰা নামি অহা কাঠ, বাঁহ আৰু যিখিনি পলস, সেই পলসে সম্পূৰ্ণৰূপে পুতি পেলাইছে। এই পলসৰ তলতে তেওঁলোকে ইমান বছৰে যিখিনি সম্পদ তেওঁলোকে আহৰণ কৰিছিলে, যিখিনি গোটাইছিলে খুব কষ্ট কৰি, সেই পলসৰ তলতে সম্পূৰ্ণৰূপে এতিয়াও আজিৰ তাৰিখতো সোমাই আছে। এতিয়া বহু লোকে গৈ তাত উপস্থিত হৈছে, গৈ বহু স্বেচ্ছাসেৱী সংগঠন তালৈ গৈছে, তাত উপস্থিত হৈ ঘৰ বনাই দিছে। সেই ঘৰটো খুব স্থায়ী নহয়, অস্থায়ীভাৱে ঘৰ এটা বনাই দিছে, কাৰণ এতিয়া বৰষুণৰ দিন তেওঁলোকে যাতে বৰষুণ নপৰাকৈ থাকিব পাৰে। যিসমূহ কেঁচা ঘৰ আছিলে 100% সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে কেঁচা ঘৰসমূহ। পকী ঘৰসমূহৰো প্ৰায় 20-30% সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। তাৰে পকী ঘৰৰ কিছু সংখ্যকহে একেবাৰে ধ্বংস নোহোৱাকৈ আছে আৰু তাতে পানী যিহেতু প্ৰায় 10 ফুট, 7 ফুট, 8 ফুট এনেকুৱালৈকে পানী উঠিছে, গতিকে তেওঁলোকে ঘৰৰ সা সামগ্ৰী একোৱে তেওঁলোকে উদ্ধাৰ কৰিব নোৱাৰিলে। গতিকে গোটেই সামগ্ৰীখিনি ক্ৰয় কৰিবলৈ তেওঁলোকে ইমান দিনে ক্ৰয় কৰি এপদ এপদকৈ তেওঁলোকে যিখিনি সামগ্ৰী ক্ৰয় কৰিছিলে, গোটাইছিলে, সেই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ তেওঁলোকক আকৌ বহুত বছৰৰ প্ৰয়োজন হ'ব। ইতিমধ্যে তেওঁলোকৰ অৰ্থনীতি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। গতিকে এই বিহুবৰ, চন্তক, নেপালীখুঁটি,

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: যে এই অঞ্চলৰ মানুহখিনিৰ কাৰণে এইটো কিবা এটা কৰিব লগা চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে, তথাপিতো স্পেচিয়েল পেকেজ কিবা ঘোষণা কৰিব লাগিব, তেতিয়াহে পুনৰ সেই স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহিব। দ্বিতীয় কথা হৈছে, আপুনি আজি যদি নিমাইজানলৈ চাই, শিৱসাগৰ জিলাৰ নিমাইজান, বেতবাৰী, দগাঁও ইত্যাদি অঞ্চলসমূহলৈ চাই, তাতো আকৌ এটা সুকীয়া পৰিস্থিতি। কাৰণ আজি প্ৰায় 22 দিন 23 দিন ধৰি মানুহৰ ঘৰত পানী আছেই, এতিয়াও ওলোৱা নাই। বেতবাৰী কিছু কিছু অংশৰ শুকাইছে, ইতিমধ্যে নামদাংখন খান্দি সেই দিশেৰে পানীখিনি উলিয়াই আনিবলৈ চেষ্টা কৰা হৈছে, বা আন আন প্ৰকাৰে তেওঁলোকে পানী সিঁচি থকা হৈছে যাতে পানীখিনি ওলাই যায়। তাত কি হৈছে, আপোনাৰ যিসমূহ পকীঘৰ আছে, সেই পকীঘৰৰ গৰাকীসকলে এটা পৰ্যায়লৈকে নিজে ঠিক কৰিব পাৰিব ঘৰখিনি, কিন্তু সামগ্ৰী একো ৰক্ষা কৰিব নোৱাৰিলে, যিহেতু 1-2 ঘণ্টাৰ ভিতৰতে সকলোখিনি 6-7 ফুট পানী সোমাই সকলো নষ্ট কৰি নিছে। কিন্তু যিবিলাক কেঁচা ঘৰ আছে, সেই কেঁচা ঘৰবিলাকত কি হৈছে, আপোনাৰ পানী শুকোৱাৰ লগে লগে 20-22 দিন পানীৰ তলত থাকিলে, এতিয়া পানী শুকোৱাৰ লগে লগে সেই ভেটিটো খহিবলৈ আৰম্ভ কৰিছে, ঘৰসমূহ পানী শুকোৱাৰ লগে লগে হাউলি যাবলৈ আৰম্ভ কৰিছে। গতিকে সেই ঘৰটোৰ ভিতৰত তেওঁলোকে পুনৰ গৈ মানুহখিনিয়ে একো কৰিবগৈ নোৱাৰে। সেই মানুহখিনি এতিয়াও আশ্ৰয় শিবিৰত আছে। সেই মানুহখিনিক পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰে যিমান দূৰ সম্ভৱ এতিয়া ঘোষণা কৰি আছে, 15,000 টকাকৈ প্ৰথম পৰ্যায়ত কিছু আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে। সেই লোকসকলে 15,000 টকাৰে তেওঁলোকে কি কৰিব, আচলতে তেওঁলোকে এতিয়াও আদেশ পোৱা নাই। কাৰণ ঘৰ এটা আৰম্ভ কৰিবলৈ 15,000 টকাৰে একো নহয়। তেওঁলোকৰ ঘৰ বাৰী পলসখিনি অঁতৰাব লাগিব, ইতিমধ্যে ঘৰৰ সকলো খেতি বাতি সকলোখিনি ইতিমধ্যে নিশ্চিহ্ন কৰি নিছে, ঘৰৰ গৰু ছাগলী একো তেওঁলোকে বচাব নোৱাৰিলে। আনকি এনে মানুহো মই লগ পাইছোঁ যিসকলে কেৱল তাঁত বৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে, পৰিয়ালটো চলাই নিছিলে, সেই তাঁতৰ শালখন গৈ ক'ৰবাত পৰি আছেগৈ পানীৰ সোঁতত গৈ। সেই লোকসকলে এতিয়া কি কৰিব, তেওঁলোকে না ঘৰটো বনাব পাৰিব 15,000 টকাৰে, না তেওঁলোকে তাঁতশালখন কিনিব পাৰিব। অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে তাঁতশালৰ কাৰণে 5,000 টকা সুকীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে, বা তেনেধৰণে যিখিনি সুকীয়া সুকীয়াকৈ আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে, কিন্তু সেইখিনি পোৱালৈও বহুত সময় আছে। ইতিমধ্যে অসমৰ জনতাই, কেৱল অসমৰ বুলি ক'লে ভুল হ'ব, সমগ্ৰ ভাৰতবৰ্ষৰ পৰা মানুহ উপৰি খাই পৰিছে শিৱসাগৰত। তেওঁলোকৰ কাৰণে যথেষ্ট খাদ্য সামগ্ৰী দিছে, বা প্ৰয়োজনীয় বাচন বৰ্তনকে ধৰি বিচনা সকলোখিনি দিছে, কিন্তু সেয়া যথেষ্ট নহয়। কাৰণ এখন ঘৰ সম্পূৰ্ণ হ'বলৈ হ'লে যিখিনি সা সামগ্ৰী লাগে, সেয়া আনৰ পৰা লৈ আনে দিয়া সামগ্ৰীয়ে সেয়া কেতিয়াও পৰিপূৰ্ণ হৈ উঠিব নোৱাৰে। গতিকে সেই স্বাভাৱিক ছন্দটো তেওঁলোকে ঘূৰাই পাবলৈ হ'লে যথেষ্টখিনি চৰকাৰ কৰিব লগা আছে। স্বেচ্ছাসেৱী সংগঠনসমূহেও যিমান পাৰে কৰি আছে, মই নাই কৰা বুলি নকওঁ, জিলা প্ৰশাসনৰ সহযোগত বহুত লোকে এই কামখিনি কৰি আছে, তেওঁলোক ধন্যবাদৰ পাত্ৰ। আমি এনেকুৱালৈকে দেখিছোঁ, আমি সকলোৱে মানুহে মানুহৰ বাবে কৈ আছোঁ, মানুহে মানুহক সহায় কৰিব লাগে বুলি কৈ আছোঁ। তাত আপুনি এই যে নোখোৱাকৈ থকা গৰু ছাগলীখিনি লখিমপুৰ, গোলাঘাট ইত্যাদি অঞ্চলৰ পৰা মানুহে ট্ৰাকে ট্ৰাকে ঘাঁহ, গছৰ পাত ইত্যাদি লৈ গৈছে, কেৱল গৰু ছাগলীক খুৱাবৰ কাৰণে। গতিকে আপুনি ভাবিব নোৱাৰে আচলতে সেই অঞ্চলসমূহত মানুহে কেনেধৰণে সহায় কৰিছে। মোৰ অভিজ্ঞতা বুলি আপুনি যদি পোনপটীয়াকৈ সোধে, আচলতে এনেধৰণৰ পৰিস্থিতিত এয়া ভাল বুলিও ক'ব নোৱাৰে, কিন্তু মানুহে মানুহৰ কাৰণে যিখিনি লাগি আছে, নহয় কৰি আছে, এইখিনি দেখি যথেষ্ট ভাল লাগিছে। আচলতে আমি যে এক, আমি জাতিটো যে এক হৈ আছোঁ, এই সময়ত ধৰ্ম, ভাষা, বৰ্ণ, ভাষা সকলো পাহৰি মানুহে মানুহৰ কাৰণে কাম কৰি আছে, আৰু কিছুমান মানুহে দিনে নিশাই কৰি আছে। আপুনি গ্ল'বেল শিখ নামৰ যিটো সংগঠন প্ৰায় 3 দিনৰ পিছত আহিছিলে, সেই মহাপ্ৰলয়ৰ 3 দিনৰ পিছত তেওঁলোক আহি ইয়াত উপস্থিত হৈছিলে, তেওঁলোকে নাও লৈ আহিছে আৰু আজিলৈকে তেওঁলোকে তাত কাম কৰিয়ে আছে। যাক যেনেধৰণে প্ৰয়োজন হয়, যিসকল লোকক ঘৰ নাই, ঘৰ বনাই দিছে, অস্থায়ীভাৱে হ'লেও তেওঁলোকে ঘৰটো থাকিবলৈ বনাই দিছে, যাক খাদ্য সামগ্ৰী লাগে খাদ্য সামগ্ৰী দিছে, যাৰ সকলো বাচন বৰ্তন, পিন্ধা কাপোৰ কানি সকলোবোৰ উটুৱাই লৈ গ'ল, তেওঁলোকক সেইখিনি আনি ক্ৰয় কৰি দিছে। গতিকে আমি এই লোকসকলক আমাৰ ফালৰ পৰা ধন্যবাদ জনোৱাটো খুব গুৰুত্বপূৰ্ণ কথা, আমি ধন্যবাদ জনাবই লাগিব এই লোকসকলক। এই যিসকল লোকে ভাৰতৰ বাহিৰৰ পৰা আহি এনেধৰণে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ লোকসকলৰ কাৰণে কাম কৰি আছে, দিনে নিশাই কষ্ট কৰি আছে, তেওঁলোকক আচলতে কৃতজ্ঞতা জনাবৰ কাৰণে আমাৰ কোনো ভাষা নাই। আমি নিজ চকুৰে দেখিছোঁ তেওঁলোকে শুবলৈ ক'ত পাইছে, খাবলৈ ক'ত পাইছে, সেয়া পিছৰ কথা, কিন্তু তেওঁলোকে দুৰ্যোগত পৰা মানুহখিনিৰ কাৰণে অহৰ্নিশে কাম কৰি আছে। আজিৰ তাৰিখত আটাইতকৈ ভাল লগা কথা, যদিও খুব সুখকৰ নহয় এই কথাখিনি, দুৰ্যোগৰ পৰিস্থিতি সন্মুখীন হৈছে, দুৰ্যোগৰ, অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে, কিন্তু মানুহে মানুহৰ ভাৱে যেনেধৰণে কৰিছে কামখিনি, এইখিনি দেখি শুনি খুব ভাল লাগিছে। এনেধৰণে মানুহে মানুহৰ বাবে কাম কৰিব লাগে অনাগত দিনবোৰতো, যিকোনো বিপৰ্যয়ৰ সময়ত মই ভাবোঁ মানুহ মানুহৰ কাৰণে ওলাই আহিব লাগে।
1: হয় দাদা, আপুনি বান প্ৰভাৱিত লোকসকলৰ যিসমূহ পৰিস্থিতি, সেই পৰিস্থিতি সন্দৰ্ভত আপুনি আমাক সবিশেষ জনালে, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: পাঞ্জাৱৰ কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই ক্ষতিগ্ৰস্ত জিলাকেইখনত সাহায্য প্ৰদানৰ লগতে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত সহায় কৰিছে। গ্ল'বেল শিখ, হেমকুণ্ড ফাউণ্ডেশ্যনকে ধৰি কেইবাটাও সংস্থাই বান বিধ্বস্ত

0: অসুস্থ জিলাকেইখনৰ জনসাধাৰণৰ ওচৰত থিয় দিছে। বলিউডৰ অভিনেতা ৰণদীপ হুদায়ো আগবাঢ়ি আহিছে এই সংগঠনৰ সৈতে।
1: ফ্লাড কা এরিয়া বহুত বড়া হ্যাঁ একদম সে অচানক সে রাত কো কুছ হি ঘন্টে মে একদম সে ফ্লাড ইতনা আ গয়া হমনে যাকে এরিয়াজ মে দেখা বহুত লোগো কা কুছ বচাই নেই হ্যায় ঘর ভি নেই বচা হ্যায় বহুত সারে লোগ রিলিফ ক্যাম্পস মে হ্যায় সড়কো পে হ্যায় রেলওয়ে লাইন পে হ্যায় ডেভাস্টেশন বহুত জাদা হ্যায় মেরে খেয়াল সে পুরে ইন্ডিয়া কো ইয়াহাঁ পে অ্যাটেনশন পে করনা চাহিয়ে আর লোগো কি মদদ করনি চাহিয়ে। হম ইয়াহাঁ পে গ্লোবাল সিখ কে সাথ মে আয়া হুঁ, হর রোজ হম নই চিজ এক টার্গেট করতে হ্যাঁ, নয়া এরিয়া দেখতে হ্যাঁ, জহাঁ পে জরুরত হ্যাঁ জহাঁ পে হেল্প নই পৌঁছি হ্যাঁ, ফির উস এরিয়া কি অ্যাসেসমেন্ট করকে উস এরিয়া মে ক্যা পার্টিকুলার এরিয়া মে ক্যা জরুরত হ্যাঁ উসে হেল্প কর রহে হ্যাঁ।
0: এই লোকসকলক স্থানীয় বহু লোকে সহায় আগবঢ়াইছে। ডিব্ৰুগড়ৰ বুমনি গগৈ নামৰ এগৰাকী যুৱকে নিজে সাজি উলিওৱা নাৱৰ সহায়ত দূৰৈৰ পৰা বানত বুৰ গৈ থকা অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা লোকক সহায় আগবঢ়াইছে। এই সন্দৰ্ভত পঞ্জাৱৰ এটা সংস্থাৰ এগৰাকী সদস্যৰ অভিজ্ঞতা এনেধৰণৰ।
2: পেলে হম জব ঘর সে নিকলে থে সোচ রে কি ট্রাক্টর তো হমনে কর লিয়া লেকিন আগে গাঁও কে অন্দর তক কেসে যায়গে কেসে হম সামান বাটেঙ্গে ও তো ইয়ে হমে মিলে তো হমে পতা লাগা কি হ্যাঁ এক হি বোট আপনি পার্সোনাল কোই গভর্নমেন্ট কি বোট নিয়ে পার্সোনাল খুদ বনাই হুই আর 12-15 দিন সে সেবা কর রে হ্যাঁ তো হম ইনি কে সাথ বেঠে ইনোনে হমে পুরা লোকাল ঘুমায়া হমে বতায়া ইস ঘর মে রাশন কি জরুরত হ্যায় ক্যোঁকি ইনকো ঘুমতে হুয়ে ইতনা টাইম হো গিয়া তো সারা নলেজ হ্যায় আসপাস কা তো বহুত হি বড়িয়া সার্ভিস লাগি আর বহুত হি বড়িয়া কাম কর রে হ্যায় বস মে ইয়ে চাহুঙ্গা কি আগে ভি হর জগা আগে বড়কর ইয়ে এসে হি কাম করতে রহে।
0: বানর সময়ত আর ইয়ার পরবর্তী সময়খিনিত জনস্বাস্থ্য সুরক্ষিত করে রাখিবলৈ স্বাস্থ্যকর্মীসকলে যুদ্ধকালীন তৎপরতার সেবা আগবাই আছে। বিগত সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্য বিভাগে কেনেদৰে চিকিৎসা সেৱা আগবঢ়াইছে তাৰ সবিশেষ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ পৰা শুনোৱা হওক।
3: আমি প্ৰায় 3,103 মেডিকেল কেম্প কৰিলোঁ আৰু 2,06,422 অধিক মানুহে মেডিকেল ট্ৰিটমেণ্ট আৰু মেডিচিন পাইছে। 116 মেডিকেল টীম ডিপ্লয়েড আছিলে, 60 মেডিকেল কেম্প হ'ল আৰু প্ৰায় 2,730 মানুহে চিকিৎসা পালে। তাৰ উপৰি ভিক্টৰ বৰ্ণ ডিজিজ হ'ব নালাগে তাৰ বাবে প্ৰায় 200 ফগিং টীম গোটেই অঞ্চলবোৰত ফগিঙৰ কাম কৰিলে। তিনিটা বিষয় আমি স্বাস্থ্য বিভাগে আইডেণ্টিফাই কৰিছিলোঁ আক্ৰান্ত অঞ্চলৰ কাৰণে। প্ৰথম আছিলে যে ৰিলিফ কেম্প গাঁৱে গাঁৱে আমি মেডিকেল টীম পঠাব লাগে, ঔষধ পঠাব লাগে আৰু মানুহ য'ত আছে তাতে চিকিৎসা হ'ব লাগে। এক পৰ্যায়ত এই কাম হৈ যোৱাৰ পিছত 11টা মেগা হেল্থ কেম্প পতা হ'ল আৰু তাতেও প্ৰায় 20,000 অধিক ৰোগীয়ে অংশগ্ৰহণ কৰি চিকিৎসা লাভ কৰিলে। তাৰপিছত মেগা হেল্থ কেম্পৰ জৰিয়তে প্ৰব্লেমবোৰ এড্ৰেছ কৰাৰ চেষ্টা হ'ল আৰু এতিয়াও মেডিকেল কেম্পবোৰ হৈ আছে। আমাৰ প্ৰায় 27টা মোবাইল মেডিকেল ইউনিট বান আক্ৰান্ত অঞ্চলত আছে। তাৰপিছত খোৱা পানীটো শুদ্ধ হ'ব লাগে, নহ'লে ভেক্টৰবৰ্ণ ডিজিজ আমাৰ বেলেগ ডিজিজবোৰ স্প্ৰেড কৰিব। আৰু ধন্যবাদ দিব লাগিব PHCক যে তাৎক্ষণিকভাৱে তেখেতসকলে প্ৰয়াস কৰিলে। 3 আমাৰ চিন্তা আছিল যে ইমান ডাঙৰ পেণ্ডেমিক হৈ যোৱাৰ পিছত মানুহে মানসিক কষ্ট পাব, তাৰ কাৰণে চাইক'লজিকেল কাউন্সিলিং, চাইকেট্ৰিক কাউন্সিলিং, চাইকেট্ৰিক ডক্টৰ তাৰ প্ৰয়োজন হ'ব। তাৰো ব্যৱস্থা বিভাগৰ তৰফৰ পৰা কৰা হৈছে। টেলিমানস নামেৰে চলি থকা এক সেৱাক আমি আগবঢ়াইছোঁ আৰু টেলিমানসৰ হেল্পলাইন হ'ল 14416। মই আকৌ কৈ দিছোঁ, মানসিক চাপত আছে, কষ্টত আছে, কথা পাতিব খোজে, টেলিমানসৰ লগত কথা পাতিব লাগে। তাত আমাৰ কাউন্সিলাৰ্ছ আছে, চাইকেট্ৰিক আছে, চাইক'লজিৰ মানুহ আছে আৰু ইয়াত কথা পাতিবলৈ আপোনালোকে 14416 এই নম্বৰত ডায়েল কৰিলে কথা পাতিব পাৰিব। আন এটা নম্বৰ আছে 1800-89-14416। তাৰ উপৰিও 24 ষ্টেট হেল্থ ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টাৰ সেইটো চলি আছে, তাৰ নম্বৰো মই আপোনালোকক ইয়াতে কৈ দিওঁ, 9395882990, 9395882990, 03612915007।
0: এয়া মাত্ৰ কেইটামান উদাহৰণহে। অগণন লোকে এই দুৰ্যোগৰ সময়ত প্ৰমাণ কৰিছে যে মানৱতাতকৈ শক্তিশালী আৰু একো নাই। মানুহৰ বাবে মানুহৰ এই কল্যাণমূলক কাম আৰু চিন্তাই নেতিবাচক পৰিস্থিতিটো গভীৰ আশাৰ সঞ্চাৰ কৰিছে। সংবাদ চলন্তি কাষনেৰে আজিৰ অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছোঁ, নমস্কাৰ।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।
5: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছোঁ অংকুৰজ্যোতি শৰ্মাই।

0: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি শিবসাগর, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ ওপৰত আলোচনা কৰে। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱসত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। মহিলা আৰু শিশু বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শেহতীয়া বানত ক্ষয়ক্ষতিৰ বুজ লয়। সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত 2খনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ 2য় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো এই মাহৰ গীত। আজিৰ শিল্পী কল্পনা দত্ত পণ্ডিত, প্ৰযোজনা ৰমেন চৌধুৰী। অনুষ্ঠানৰ আৰম্ভণিতে শুনাব লৈছো শিল্পীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বিবি দেৱী বৰবৰুৱাৰ।

এই মাহৰ গীত অনুষ্ঠানটিত শিল্পী কল্পনা দত্তপণ্ডিতৰ কণ্ঠৰ গীত শুনিলে। গীত দুটিৰ কথা আছিল ক্ৰমে বিবি দেৱী বৰবৰুৱা আৰু তৰুণ শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো গজলৰ অনুষ্ঠানটি। পুনতে এয়া জগজিত সিং।

গজলৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠানটি। পুনতেই শুনাব লৈছো ৰূপালী সুৰৰ ৰহৰ শব্দসংকলন।

আধুনিকীত অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ কাশ্মীৰী শইকীয়াৰ কণ্ঠৰ এটি গীত, কিনো যাদু তোমাৰ, শ্ৰব্যসংকলনটিৰ পৰা।

আধুনিকীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ হিয়াৰ পখিলা স্বৰ্বসংকলনটিৰ এটি গীত পুলক বেনাৰ্জীৰ কণ্ঠত।

চিত্ৰগীতত এইবাৰ শুনাব লৈছো সোণৰ হৰিণ চিনেমাখনৰ পৰা দীপেন বৰুৱা আৰু দেৱজানী বৰাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। এইবাৰ শুনাব লৈছোঁ সোণৰ হৰিণ চিনেমাখনৰ আন এটি গীত আনন্দ নাৰায়ণ দেৱৰ কণ্ঠত।

শ্ৰোতাসকলে শুনি আছে অসমীয়া চিনেমাৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। এইবাৰ শুনাব লৈছোঁ আজলি নৱ চিনেমাখনৰ এটি গীত, দীপেন বৰুৱা, ৰুণজুণ ফুকন আৰু সহশিল্পীসকলৰ কণ্ঠত।

0: চিত্ৰগীত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ডক্টৰ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনা শীৰ্ষক প্ৰশাসনিক সংস্কাৰ ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকত নিৰ্দিষ্ট ৱেব পৰ্টেলৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়।

0: উপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবসকলৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে ডক্টৰ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম হাউচ আৰু অসম ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এই মাহৰ শেষৰ ফালে অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা আছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি প্ৰকাশ কৰিছে। নিৰ্বাচনত উপযুক্ত জনপ্ৰিয় আৰু জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীক বিজেপি দলে প্ৰাৰ্থিত্ব দিব বুলি সভাপতি শ্ৰীশইকীয়াই প্ৰকাশ কৰে। ইতিমধ্যে কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম বিবেচনাধীন হৈ থকা বুলিও তেওঁ সদৰি কৰে। ইতিমধ্যে AYDF দলে সমষ্টিটোৰ উপ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি শ্ৰীভূমি জিলা বিজেপিৰ কাৰ্যালয়ত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে শ্ৰীভূমি জিলাৰ বিজেপি সভাপতি সঞ্জীৱ বণিকে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানত প্ৰাক্তন জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্য, জিলা বিজেপিৰ কাৰ্যালয় সম্পাদক অনুপ সেন, শ্ৰীভূমি চহৰ মণ্ডল বিজেপিৰ সভাপতি চন্দা সিংহৰ লগতে দলৰ অন্যান্য কাৰ্যকৰ্তাসকল উপস্থিত থাকে। তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীৰ 2018 চনৰ এই দিনটোতে মৃত্যু হৈছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নমাতি সমষ্টিৰ অক কেৰেঙত আজি 19জন গাঁওবুঢ়াক আনুষ্ঠানিকভাৱে পৰম্পৰাগত গাঁও উন্নয়ন পৰিষদৰ অধ্যক্ষৰূপে নিযুক্তিপত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে ইন্দ্ৰ সিং ইংহিৰ বাসগৃহত আয়োজন কৰা নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত স্থানীয় বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বাক্সা জিলাৰ জালাহত অৱস্থিত বগাধাৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয়ৰ আজি 48 সংখ্যক প্ৰতিষ্ঠা দিৱস মহাবিদ্যালয় প্ৰাংগণত উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত বিশেষ সভাত অধ্যক্ষ ডঃ কেশৱ বহুমতাৰীয়ে সভাপতিত্ব কৰে। মহাবিদ্যালয় পৰিচালনা সমিতিৰ অধ্যক্ষ তথা BTCৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিক্কাই সভাত ভাষণ দিয়ে। সভাত সমাগত সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰা হয়। মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতিৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে সহযোগী অধ্যাপক সৰোজ মোহন দাস, ভাস্কৰ দীপ নাথসহ 9গৰাকী ব্যক্তিৰে এখন আৱায়ক সমিতি গঠন কৰা হয়। দৰং জিলাৰ মঙলদৈৰ শইকীয়াপাৰাত 15নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন ই ৰিক্সা চালক নিহত হয় আৰু ই ৰিক্সাখনৰ এজন আৰোহী গুৰুতৰভাৱে আহত হয়। নিহত চালকজনক দীপক ৰাজবংশী বুলি চিনাক্ত কৰা হয়। সম্প্ৰতি আহত আৰোহীজন মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁ বিপদমুক্ত বুলি চিকিৎসকসকলৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনাইছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দেৱদত্ত পাৰিকলে 17 ৰাণ অৰ্জন কৰে। কেএল ৰাহুলে 82 আৰু ধ্ৰুৱ জোৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰীয়াই 4টা উইকেট দখল কৰাৰ লগতে কেচৰা নুৱানথাই 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে আজি প্ৰবল বৰষুণৰ বাবে প্ৰথম অৱস্থাত খেলখন বিঘ্নিত হোৱাত ভাৰতে ভোজন বিৰতিৰ পাছত কালিৰ 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰে। ভাৰতে কালি টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 30 আগষ্টত কলম্বোত অনুষ্ঠিত হ'ব। 135 সংখ্যক দুৰণ কাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত বিগত 2টা বৰ্ষৰ চেম্পিয়ন দল নৰ্থ ইষ্ট ইউনাইটেড FCয়ে শ্বিলং লাজং FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। গুৱাহাটীত গ্ৰুপ পৰ্যায়ৰ খেলত অৱতীৰ্ণ হোৱা নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 9 পইণ্টেৰে শীৰ্ষস্থান অৰ্জন কৰি নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। ইফালে আজি ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত SC দিল্লীয়ে মণিপুৰৰ FC ৰেংডাং ক্লাবৰ বিৰুদ্ধে 6-1 গলত জয়লাভ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।
1: আকাশবাণী গুৱাহাটী, আজিৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন ৰাণী দুৰ্গাৱতী।

সময় ষোড়শ শতিকা, কেওপিনে অৰাজকতাৰ পৰিৱেশ আছিল। তাৰ মাজতে একমাত্ৰ গঢ়া কাটংগা এনে এখন ৰাজ্য আছিল য'ত সুখ সমৃদ্ধিয়ে বিৰাজ কৰিছিল। গোণ্ডৱানা সাম্ৰাজ্যৰ ৰজা দলপত শ্বাহে তেওঁৰ পত্নী দুৰ্গাৱতী, পুত্ৰ বীৰনাৰায়ণ আৰু ৰাজমাতা পদ্মাৱতীৰ সৈতে ৰাজ্যভাৰ চলাই আছিল। কিন্তু ৰজা দলপত শ্বাহ নৰিয়াত পৰি মৃত্যু হোৱাৰ পাছত ৰাণী দুৰ্গাৱতীৰ মূৰত সৰগ ভাগি পৰাৰ দৰে হ'ল।

0: মহাৰাণী, ৰাজমাতা পদ্মাৱতী আৰু ৰাজপুৰোহিত মহেশ ঠাকুৰ আহিছে। প্ৰণাম ৰাজমাতা, প্ৰণাম ৰাজপুৰোহিতজী।
1: পুত্ৰী দুৰ্গাৱতী, আমাৰ সুখ শান্তিত কালৰ কুপদৃষ্টি পৰিল। কুপদৃষ্টি!
2: ৰাজমাতা, মহাৰাণী, আপোনালোকে নাকান্দিব, সুস্থিৰ হওক।
1: ৰাজপুৰোহিত আজি বাধা নিদিব, মই পুত্ৰ আৰু এওঁ স্বামীক হেৰুৱাইছে। আজি ৰাজমাতা আৰু ৰাণী নহয়, এগৰাকী মাতৃ আৰু পত্নীয়ে কান্দিছে। আমাক হেঁপাহ পলুৱাই কান্দিবলৈ দিয়ক।
2: ঈশ্বৰৰ ইচ্ছাক আমি সলনি কৰিব নোৱাৰো, কিন্তু এতিয়া কন্দাৰ সময় নহয়, সাহসেৰে সিদ্ধান্ত লোৱাৰ সময়। ক্ষমা কৰিব ৰাজমাতা, নিজৰ ব্যক্তিগত সুখ একাষৰীয়া কৰি ৰাজ্যৰ সুৰক্ষা আৰু সন্মানৰ কথা চিন্তা কৰিব লাগিব। অন্যথা গোণ্ডৱানা সাম্ৰাজ্য শত্ৰুৰ অধীন হ'বলৈ বেছি পৰ নালাগিব।
3: ক্ষমা কৰিব ৰাজমাতা, নগৰ আৰু সমীপৱৰ্তী অঞ্চলত ঘোষণা কৰা হৈছে যে মহাৰাজৰ সৈতে মহাৰাণী দুৰ্গাৱতীয়ে প্ৰাণাহুতি দিব।
1: কি? সেয়া কেতিয়াও হ'ব নোৱাৰে। মই সতী নহওঁ। মহাৰাজক মই মনে প্ৰাণে স্বামী বৰণ কৰিছিলোঁ, তেওঁ গুচি গ'ল, কিন্তু তেওঁৰ আধৰুৱা সপোন মই পূৰণ কৰিম। মা দুৰ্গাই দিয়া এই অমূল্য জীৱন মই অথলে যাবলৈ নিদিওঁ। ৰাজমাতা, মোক আশীৰ্বাদ কৰক, আপোনাৰ পুত্ৰৰ পাছত মাতৃভূমি ৰক্ষাৰ বাবে মই প্ৰতিটো উশাহ উচৰ্গা কৰিব বিচাৰোঁ।
4: ৰাজমাতা, ৰাজমাতা, ৰাজমাতা!
1: কি হ'ল দেৱান আধাৰ সিংহ?
4: ৰাজমাতা, মালৰ বাইজিত বাজ বাহাদুৰ খানে আমাক আক্ৰমণ কৰিবলৈ আহিছে।
1: কি? তেওঁৰ পিতৃৰ মৃত্যুৰ 40 দিনেই হোৱা নাই আৰু তেওঁ এনে কাৰ্য কৰিছে? পুত্ৰী দুৰ্গাৱতী, তুমি পাহৰি যোৱা যে তুমি মহাৰাজ দলপত শ্বাহৰ বিধৱা পত্নী। এতিয়া তুমি গঢ়া ৰাজ্যৰ ৰাণী, ৰাণী দুৰ্গাৱতী।
5: আধাৰ সিংহজী, আমি বাজ বাহাদুৰক উচিত প্ৰত্যুত্তৰ দিম। সেনাবাহিনীক পঠিয়াই দিয়ক, যুদ্ধভূমিত মই থাকিম।
4: জি আজ্ঞা মহাৰাণী।

ৰাণী দুৰ্গাৱতী সেনাবাহিনীলৈ গোপনে পাহাৰৰ মাজত মোতায়েন হয়। বাজ বাহাদুৰৰ সেনা সেই ঠাই পোৱাৰ লগে লগে তেওঁ আক্ৰমণ কৰে। ৰাণী দুৰ্গাৱতীয়ে সাহস আৰু অতি কৌশলেৰে সেনাবাহিনীৰ বেহু সাজি বাজ বাহাদুৰক পৰাস্ত কৰে। বাজ বাহাদুৰক তেওঁ বন্দী কৰে যদিও সকিয়নি দি এৰি দিয়ে আৰু ৰাজমহললৈ উভতি আহে।

0: পুত্ৰী, বাজবাহাদুৰক কিয় এৰি দিলা? যদি পুনৰ আক্ৰমণ কৰে?
1: তেওঁক ক্ষমা কৰি আমি আমাৰ নিজৰ ধৰ্ম পালন কৰিছোঁ ৰাজমাতা। তেওঁ আক্ৰমণ কৰিলে আমিও কৰিম।
0: দেৱান আধাৰ সিংহ, ৰাণী সতী হোৱাৰ উৰা বাতৰি কোনে বিয়পাইছিল?
2: ক্ষমা কৰিব ৰাজমাতা, কোঁৱৰ চন্দ্ৰচাহৰ নিৰ্দেশত কোৱা হৈছিল।
0: জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ পাছত চন্দ্ৰচাহৰ এই কুকৃতিৰ উদ্দেশ্য বুজি পাইছোঁ, কিন্তু তেওঁৰ সেই আশা কেতিয়াও পূৰণ নহয়। দেৱানজী, আমি সাৱধান হৈ থাকিব লাগিব। ৰাজকুমাৰ বীৰ নাৰায়ণক ৰাজপাটৰ ভাৰ দিয়াৰ সময়ত চন্দ্ৰচাহে যদি কোনো চলনা কৰে, তেন্তে তেওঁক বন্দী কৰা হয় যেন।
2: জি আজ্ঞা ৰাজমাতা।

0: Joy Rani Durgavati.
1: Joy.
0: Joy Rajkumar Birdanayanar.
1: Joy.
0: Joy Rani Durgavati.
1: Joy.
2: Ealok Maharani, Rajkumarok Mukut Pindhauk.
3: Robo, Maharaj Dalpat Shahar Pisot, Raj Singhasanor Uttaradhikari Moi. Teor Konishtho Bhatri Chandra Shah. Rajkumar Birnarayan Etiao Nabalok.
4: নহয় পুত্ৰ চন্দ্ৰশাহ, ৰাজসিংহাসনত বীৰনাৰায়ণেই বহিব।
3: ৰাজ্যৰ সুৰক্ষা আৰু ৰাজকাৰ্য কোনে চলাব? মা
4: মা নহয়, ৰাজমাতা, ৰাজ্যৰ চোৱাচিতা ৰাণী দুৰ্গাৱতীয়ে কৰিব। যেতিয়া তুমি ৰং তামাচা কৰি সময় কটাইছিলা, তেতিয়া তেওঁ বাজ বাহাদুৰক যুদ্ধত পৰাস্ত কৰিছিল।
3: যিয়েই নহওক, এগৰাকী নাৰী যুদ্ধক্ষেত্ৰত নমাটো আমাৰ পৰম্পৰা নহয়। ৰাজমাতা, বিধবা নবৌয়ে নিজৰ মৰ্যাদা ৰাখি উৰণিৰ তলত থাকিব লাগিছিল।
5: উৰণিৰ তলত নাথাকো মই, হাতীৰ ওপৰত উঠি ফুৰিবলৈও নিবিচাৰোঁ। মুখ নঢকাকৈ ৰাজসভাত বহিম, প্ৰয়োজন হ'লে পুৰুষৰ বেগ ধৰিম, যুদ্ধক্ষেত্ৰলৈও যাম। ডাঙৰ দায়িত্ব পালন কৰিবলৈ হ'লে সৰু সৰু নিয়ম ভংগ কৰিবই লাগিব। কুমাৰ চন্দ্ৰ শাহ,
3: মই মহাৰাজ সংগ্ৰাম শাহৰ পুত্ৰ, এইবোৰ মই সহ্য কৰিব নোৱাৰোঁ।
5: আপুনি পাহৰি নাযাব, ময়ো সংগ্ৰাম শাহৰ বোৱাৰী আৰু চাণ্ডেল ৰাজ্যৰ ৰজা কীৰ্তি সিংহৰ জীয়ৰী।
3: ৰাজমাতা, মোক যদি সিংহাসনত বহিবলৈ নিদিয়ে, তেন্তে সেনাৰ মাজত বিদ্ৰোহৰ সৃষ্টি হ'লে মোক কিন্তু নুদুখিব।
4: কোনে বিদ্ৰোহ কৰে চাওঁচোন। দেৱানজী,
6: কুমাৰ চন্দ্ৰ শাহ, মহাৰাজ দলপত শাহ স্বৰ্গগামী হোৱাৰ পাছত ৰাজমাতাৰ আদেশ পালন কৰাটো গঢ়াৰাজ্যৰ সকলোৰে ধৰ্ম। ৰাজ্যৰ হিতৰ বাবেই ৰাণী দুৰ্গাৱতীক ৰাজকাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কোনোৱে যদি ইয়াৰ বিৰোধিতা কৰে, তেওঁক ৰাজ্যৰ শত্ৰু বুলি ধৰা হ'ব। চিপাহী চন্দ্ৰ শাহ আৰু তেওঁৰ মানুহক বন্দী কৰা।
5: ৰাজকুমাৰ চন্দ্ৰ শাহ, সতী হোৱাৰ উৰা বাতৰি প্ৰচাৰ কৰি আপুনি গঢ়াৰাজ্যক নেতৃত্বহীন কৰাৰ প্ৰয়াস কৰিছে আৰু বীৰ নাৰায়ণৰ ৰাজ্য অভিষেকৰ বিৰোধিতা কৰি ৰাজমাতাৰ আদেশ উলংঘা কৰিছে। অন্য কোনোবা হলে এই অপৰাধৰ বাবে মৃত্যুদণ্ড দিয়া হ'লহেঁতেন, কিন্তু আপুনি গঢ়া ৰাজবংশৰ হোৱা বাবে মৃত্যুদণ্ডৰ সলনি আপোনাক নিৰ্বাসন দিয়া হৈছে।
0: জয় ৰাণী দুৰ্গাৱতী।
1: জয়।
0: জয় ৰাজকুমাৰ বীৰ নাৰায়ণৰ।
1: জয়।
0: জয় ৰাণী দুৰ্গাৱতী।
1: জয়।

0: সাবধান, জিল্লে ইলাহি জালালউদ্দিন মুহাম্মদ আকবরৰ আগমন হৈছে।
1: মহাৰাজ, জিল্লে ইলাহি গঢ়া সাম্ৰাজ্যৰ মহাৰাণী দুৰ্গাৱতীয়ে বাজ বাহাদুৰক পৰাস্ত কৰে আৰু তেওঁক ক্ষমাদানো কৰে। এতিয়া চাৰিওফালে ৰাণী দুৰ্গাৱতীৰ সাহসিকতা আৰু মহানতাৰ কথাই চৰ্চা হৈছে।
2: সাহসিকতা, মহানতা,

0: বীরবল, মই আনৰ পৰাক্ৰম মহানতাৰ কাহিনী শুনি ভাল নাপাওঁ। বিজয়নগৰৰ কথা পাছত দেখা যাব, কিন্তু বৰ্তমান মেয়ৰ ৰাণা প্ৰতাপ আৰু গঢ়াৰ দুৰ্গাৱতীক আমাৰ সাম্ৰাজ্যত লগ লগোৱাটো অত্যন্ত জৰুৰী।
1: মহাৰাজ, গঢ়া এখন সৰু শান্ত ৰাজ্য, তাৰ পৰা আমাৰ কোনো আশংকা নাই।
2: আশংকাৰ সীমাৰ বাবে নহয় বীৰবল,
0: ইতিহাসৰ বাবেহে। অনাগত সময়ত যাতে মোকেই মহান আকবৰ বুলি কয়, তাৰ বাবে যিয়ে উচ্চ শিখৰত

0: প্রকৃততে যিসকল মহান সেইসকল রজা আর রাজ্য আমার অধীন করিব লাগিব। যি বৈরম খানে মোক আঙুলিত ধরি খোজ কাঢ়িবলৈ শিকাইছিল তেওঁৰ পৰাও মই আতৰি আহিছো, নহলে মানুহে কব বৈরম খানৰ বাবেই আকবর শাহেনশাহ হল।
1: যিসকলে আপোনাৰ বৈশ্যতা স্বীকাৰ নকৰে
0: তেওঁলোকৰ লগতে তেওঁলোকৰ নাম মাটিত মিলাই দিম মই।
2: জাহাপনা, আপোনাক লগ পাবলৈ ৰতনপুৰৰ ৰজা কল্যাণ শাহী আহিছে।
1: ৰতনপুৰ গঢ়া ৰাজ্যৰ দক্ষিণপুৰ সীমাত পৰে।
0: তেনেহলে দুৰ্গাৱতীৰ বিপক্ষে কিবা পৰামৰ্শ দিবলৈ আহিছে চাগৈ। মাতাদেউ কিনো কয় শুনোচোন।
3: জাহাপানাৰ জয় হওক, জাহাপানাৰ জয় হওক।
0: বহক, কওকচোন ইয়ালৈ অহাৰ কাৰণ।
3: জাহাপানা, গঢ়া ৰাজ্যৰ ৰাণী দুৰ্গাৱতীয়ে ৰাজবাহাদুৰক পৰাস্ত কৰাৰ পাছৰ পৰা আমি ওচৰ চুবুৰীয়া ৰাজ্যবোৰে ভয়ে ভয়ে থাকিবলগীয়া হৈছে। তেওঁ যিকোনো মুহূৰ্তত আমাক আক্ৰমণ কৰিব পাৰে।
0: যদি তেনেকুৱা হয় তেওঁ মালোৱাৰ ওপৰতো আক্ৰমণ চলালেহেঁতেন।
3: মালোৱাৰ ওপৰত আক্ৰমণ নকৰি তেওঁ নিজকে মহান সজাব বিচাৰিছে জাহাপানা। আচলতে তেওঁ মোগল সাম্ৰাজ্য দখল কৰিব বিচাৰে।
0: মোগল সাম্ৰাজ্য দখল কৰিব বিচাৰিছে, কি সাহসত!
3: তেওঁ নিজৰ সামৰ্থক লৈ অহংকাৰ কৰে, লগতে তেওঁ বিৰল হাতী আৰু সহায়ক পৰামৰ্শদাতা আছে।
0: হাতী আৰু আৰু কি পৰামৰ্শদাতা! এই দুজনক আমাৰ দৰবাৰত হাজিৰ কৰিবলৈ আজ্ঞাপত্ৰ পঠোৱা। কি হ'ল বীৰবল, মৌন হৈ ৰলা যে?
1: সন্দেহ হৈছে তেওঁলোকে আপোনাৰ হুকুম মানি নচলিব নেকি?
4: তেনেহ'লেতো আৰু ভাল হ'ব।
0: গঢ়া ৰাজ্যত আমি পোনে পোনে আক্ৰমণ কৰিম। মহান হিন্দুস্থানৰ আন এখন মহান ৰাজ্যৰ মহান ৰাণীৰ মহানতা প্ৰতিপন্ন হোৱাৰ আগতেই শেষ হৈ যাব।

0: মহাৰাণী, মোগল ৰজা আকবৰৰ বতৰালৈ এগৰাকী দূত আহিছে।
1: মোগল ৰজাৰ দূত? ভিতৰলৈ লৈ আহা।
2: মহাৰাণীৰ জয় হওক।
3: মহাৰাণী, বাদশ্বাহ আকবৰে আপোনালৈ এটি উপহাৰ দি পঠিয়াইছে আৰু কৈছে যে আপোনাৰ আপুৰুগীয়া হাতী শৰ্মন আৰু পৰামৰ্শদাতা আধাৰ সিংহক দিল্লী দৰবাৰলৈ পঠিয়াব লাগে।
1: এই থালখনত কি উপহাৰ আছে?
3: সম্পূৰ্ণ সোণেৰে সজোৱা পিঞ্জৰা। আৰু তেওঁ কৈছে যে এগৰাকী নাৰীৰ কাম ৰাজপাত চলোৱা বা যুদ্ধক্ষেত্ৰত নমা নহয়, ৰাজমহলৰ ভিতৰত থকাহে।
1: আপুনি অতিথি গৃহত বিশ্ৰাম লওক, আমাৰ উত্তৰ লৈ যাব।
3: জি আজ্ঞা মহাৰাণী।
1: জালালুদ্দিনৰ ইমান দুঃসাহস যে তেওঁ আমাৰ প্ৰিয় হাতী শৰ্মন আৰু আধাৰ সিংহক বিচাৰিছে।
4: তেওঁ সৰু ৰাজ্যসমূহক ভয় খুৱাবলৈ তেনেকুৱাই কৰে মহাৰাণী।
1: জালালুদ্দিনে এই পিঞ্জৰাটো দি বুজাব খুজিছে আমি তেওঁৰ অধীনত থাকি পিঞ্জৰাত বন্দী হৈ থাকিব লাগিব। সৈনিক, মোগল দূতজনক পুনৰ ইয়ালৈ লৈ আহা।
2: মহাৰাণীৰ জয় হওক।
1: আপুনি এতিয়া যাব পাৰে। আপোনাৰ জাহাপানাক ক'ব যে আমি স্বতন্ত্ৰ, তেওঁৰ গোলাম নহয়। তেওঁৰ উপহাৰৰ প্ৰত্যুত্তৰ অতি সোনকালেই দিয়া হ'ব।
4: আমি নীৰৱে থাকিলে আমাক ভীৰু বুলি ভাবিব।
5: কিন্তু উত্তৰত কি দিয়া হ'ব?
1: সম্পূৰ্ণ সোণৰ এটা কপাহ ধূনা যন্ত্ৰ সজাওক, যিটো তেওঁ পঠিওৱা পিঞ্জৰাটোৰ সমান ওজনৰ হয়। তেওঁক জনাম যে গুণ্ডৱানাৰ ওপৰত নজৰ দিলে আজীৱন বহি কপাহ ধূনাৰ বাহিৰে আন কামৰ বাবে যোগ্য হৈ নাথাকিব।
4: যদি মহাৰাণীয়ে উচিত বুলি ভাবে, এই উত্তৰলৈ দিল্লীলৈ মই যাম।
1: উচিত বিচাৰ, সোনকালে কাম আৰম্ভ কৰক।

0: মহাৰাণীৰ জয় হওক,
1: মহাৰাণীৰ জয় হওক।
2: দিল্লীৰ পৰা আহি পালে আধাৰ সিংহ, জালালুদ্দিনে আমাৰ উপহাৰ কেনে পালে?
1: আকবৰ খঙত বলিয়া হৈ গৈছে মহাৰাণী। খবৰ পাইছো তেওঁ গঢ়া আক্ৰমণ কৰাৰ বাবে সেনাপতি আছফ খাক আদেশ দিছে। ইতিমধ্যে যুদ্ধৰ বাবে তেওঁলোক ওলাই আহিছে।
2: আমি গুণ্ডৱানাবাসীয়ে যুদ্ধৰ বাবে প্ৰস্তুতি নচলাওঁ, বৰঞ্চ সদায় প্ৰস্তুত থাকোঁ। আহিবলৈ দিয়ক তেওঁলোকক।

0: যুদ্ধ আৰম্ভ হয়। তয়াময়াৰণ। ৰাণী দুৰ্গাৱতীয়ে নিজৰ সেনাৰ সৈতে অতি পৰাক্ৰমেৰে ভালেমান মোগল সেনাক মাৰি খেদায়। নিজৰ সেনাৰ এই দুৰ্দশা দেখি আছফ খাই বৰ ভয় খায় আৰু তাৰ পৰা পলায়ন কৰে, কিন্তু পাছদিনা পুনৰ আহে।
1: মহাৰাণী, ডাঙৰ বিপদ হ'ল। এইবাৰতো আছফ খাই পাহাৰৰ পাদদেশত বহুতো তোপ সাজু কৰিছে।
2: বৰ ডাঙৰ ভুল হৈ গ'ল। কালি ৰাতিয়ে যদি আমি হঠাৎ আক্ৰমণ কৰিলোহেঁতেন, সিহঁতৰ টোপবোৰ মুখ খোলাৰ আগতেই নষ্ট হ'লহেঁতেন। যি হ'ল হ'ল, এতিয়া আৰু পিছলৈ চোৱাৰ সময় নাই। আক্ৰমণ বীৰ সৈনিকসকল!
3: চিপাহী, দুৰ্গাৱতীৰ হাতী পাহাৰৰ বহু ওপৰত আছে, তালৈ টোপৰ গোলা নাযাব। পাৰদৰ্শী ধনুৰ্ধৰসকলক ওপৰলৈ পঠিয়াই দিয়া।
2: সাহস নেহেৰুৱাবা বীৰ সৈনিকসকল! ধনুৰ্ধৰ কেইজনমান ওপৰলৈ আহিছে, সিহঁতলৈ লক্ষ্য স্থিৰ কৰা।
4: মহাৰাণীৰ চকুত কাৰে পিন্ধিলে?
5: সৈনিকসকল, খেৰ হাজা, মহাৰাণীৰ দোলাত উঠাই দুৰ্গলৈ নিব লাগিব।
4: উঠক উঠক মহাৰাণী।
2: মই ৰণভূমি এৰি কলৈ কোনা যাওঁ? সেইখিনি চাকলৈকে যুঁজিম। জলালুদ্দিনে জানিব লাগিব যে তেওঁ কাৰ সৈতে মুখামুখি হৈছে।
5: মহাৰাণী,
2: আধাৰী গজি বহুত তেজ ওলাইছে, মোৰ শৰীৰে আৰু মোক সংগ দিয়া নাই। মোগলৰ বিশাল সেনা কাষ চাপি আহিছে, সিহঁতে বন্দী কৰি নি অপমান কৰাৰ আগতেই মোক এই জেগাৰে আপোনাৰ হাতেৰে মৃত্যুদণ্ড দিয়ক।
5: মহাৰাণী, এই পাপ কৰাৰ আগতে মই মৰিছোঁ ভাল। বলক বলক, আমি আপোনাক দুৰ্গলৈ লৈ যাম।
4: বলক,
2: আপুনি আপুনি গঢ়া ৰাজ্যৰ ৰাণীৰ অপমান হোৱাটো বিচাৰে নেকি? ৰণভূমি এৰি মই কলৈ কোনা যাওঁ? আপুনি যদি কৰিব নোৱাৰে, গঢ়া ৰাণীয়ে নিজে কৰিব।
5: দেখাৰ খনে হওক মহাৰাণী, এয়া আপুনি কি কৰিলে? নিজকে হানি ল'লে।
2: হে মাতৃভূমি, হে গৰ্ভভূমি, তোমাৰ সদায় জয় হওক।
5: মহাৰাণী, ধন্য ধন্য আপোনাৰ এই বলিদান।

অখিল ভাৰতীয় নাট্যানুষ্ঠানত ইমান পৰে ৰাণী দুৰ্গাৱতী শুনিলে। মূল হিন্দী ৰচনা আছিল যোগেশ ত্ৰিপাঠীৰ, অসমীয়া অনুবাদ বিশাল মজুমদাৰৰ। নাটৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সহচৰী নিমিষা ভৰালী দাস, পদ্মাৱতী নমিতা গোস্বামী, মহেশ ঠাকুৰ যুৱৰাজ কুমাৰ দাস, সৈনিক ধনজিৎ বড়ো, দেৱান দীপমণি চুতীয়া, চন্দ্ৰশাহ মানস প্ৰতিম নেওগ, আকবৰ সুদীপ্ত শৰ্মা ভৰালী, বীৰবল বিশ্বজিৎ দাস, কল্যাণশাহী প্ৰাণজিৎ প্ৰীতম কলিতা আৰু দুৰ্গাৱতীৰ চৰিত্ৰত অভিনয় কৰিলে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি পিণ্ড গান, গীতিকাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

অম্বিকাগিৰি ৰাইচৌধুৰীৰ ৰচিত পিণ্ডকান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ খোষকোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠানটি আগবঢ়াইছে পুলকিতা বৰুৱাই।

চঞ্চল এটি সন্ধ্যা অথবা উৰুঙা এটি দুপৰীয়া নতুবা হেঙুলবুলীয়া এটি পুৱা নিজৰ আপোনজনৰ আগমনৰ বাবে স্বপ্নাতুৰ মনৰ ছোৱালীজনীৰ মনৰ মাজত গোপনে বাহ লৈ মান অভিমানেৰে ভৰা কিছু মিঠা মিঠা ভাল লগায় তাৰে এক মধুৰ ভাৱৰ প্ৰকাশ যেন এই কীৰ্তিত।

স্মৃতিয়ে আমনি কৰা সময়ত যেন উপলব্ধি হয় পায়ো হেৰুৱা সোণসেৰীয়া সময়বোৰ, সুখে দুখেৰে ভৰা বৰ্ণিল জীৱনত কত আশা নিৰাশাৰ ছন্দ হেৰুৱা গান, তথাপি কিমান যে আদৰণীয় এই জীৱন, এক যেন সেন্দুৰীয়া আলিৰ দৰে ভাল লগা হেঁপাহৰ আদৰৰ।

প্ৰেম এক স্বৰ্গীয় অনুভৱ, আৰু এই অনুভৱে পৃথিৱীখন নতুন ৰূপত চাবলৈ, তাত বিলীন হৈ যাবলৈ অনুপ্ৰেৰণা যোগায়। মনৰ কোণত ভাল লগাজনৰ বাবে থুপ খাই এসোপামান ৰঙীন উচ্ছলতা, আৰু সেয়াই গীত হৈ বাগৰে এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ।

মনৰ গহনাৰ পৰা অতি হেঁপাহেৰে কৰা ঘৰ এখনত হিয়াৰ সপোনবোৰে উমনি জগায়। কোমল কোমল কলিবোৰে তাৰ পৰশত ফুল হৈ ফুলে। সুখ দুখেৰে ভৰা জীৱনত নানা ধুমুহাই বিভ্ৰান্ত কৰিলেও মৰমৰ এনাজৰীৰে তাক পাৰ কৰি আহিবলৈ সহায় কৰে।

পাৰ ভঙা এখনি হৃদয় মাতাল হৈ পৰে খোপনি হেৰুৱাই। নিৰ্জনতাৰ কোলাহলে খলকনি তোলা মনে আশাবোৰ হেৰুৱাৰ বেদনাত উদ্ভ্ৰান্ত হৈ পৰে আৰু ক'ব খোজে যেন এনেদৰে।

ৰামধেনু অনুষ্ঠানটি শুনিলে। আগবঢ়ালে পুলকিতা বৰুৱাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান মুকলি কৰা হ'ব 4:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।